আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ, ভাদ মাহৰ আজি 14 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: quarter of current financial year compared to 6.9% during the same period previous year. Ministry of Statistics and Programme Implementation released the quarterly estimates of GDP for the first quarter from April to June of the current financial year. It said Indian economy has sustained growth momentum despite global headwinds. The nominal GDP has also registered 10.3% growth during the first quarter of the current financial year. Secretary in the Ministry, Dr. Saurabh Garg, said growth across all sectors has been highly positive, which demonstrates that government interventions are having an impact despite geopolitical situation. Prime Minister Narendra Modi has termed India's exemplary GDP growth of 7.8% a Herculean feat. In a social media post, the Prime Minister said that the achievement reflects the collective strength and resilience of the people of the country despite oil price shocks, supply chain disruptions and global uncertainties. Union Finance Minister Nirmala Sitharaman and Union Home Minister Amit Shah said the credit for this strong performance goes to the people of the country and their hard work. Bihar and Jharkhand have signed an MOU on sharing of Son river water in the presence of Union Home Minister Amit Shah in New Delhi. Jharkhand Chief Minister Hemant Soren, Bihar Chief Minister Samrat Chaudhary, Jal Shakti Minister C.R. Patil were also present on the occasion. Speaking at the event, Union Home Minister Amit Shah said the agreement between Bihar and Jharkhand has resolved a long-awaited water dispute in eastern India. He said the agreement will provide irrigation water to lakhs of farmers in large rural areas of Bihar and Jharkhand, along with drinking water for the people. The fourth Indo-German Environmental Forum will be held in New Delhi today to strengthen bilateral cooperation and facilitate multi-stakeholder exchange of environment and climate change. Union Minister for Environment, Forest and Climate Change, Bhupendra Yadav, along with German Minister for Environment, Climate Protection, Nature Conservation and Nuclear Safety, Carsten Schneider, will co-chair the forum. Lionel Messi has announced his retirement from international football, bringing an end to a 20-year Argentinian career that included a World Cup triumph, two Copa America titles and a record 207 appearances for his country. Messi said the decision had been on his mind since the World Cup final defeat to Spain before the death of his father further convinced him it was time to step away. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: শ্ৰী শ্ৰী মাধৱদেৱে তেওঁৰ ভক্তি ৰত্নাৱলী গ্ৰন্থত মুখ্য ফলদায়ক হৰিভক্তিৰ বিষয়ে আলোচ কৰিছে। তেওঁ কৈছে, বাসুদেৱক ভক্তি কৰিলে অবিদ্যা আঁতৰি যায়, তত্ত্বজ্ঞান লাভ কৰে। তত্ত্বজ্ঞানী পুৰুষে জানে ব্ৰহ্ম সত্য, জগত মিথ্যা। অব্যভিচাৰী বিষ্ণু ভক্তিহে কেৱল কৰণীয়। এক বিষ্ণুৰে তিনিটা ৰূপ, ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ। ৰজগুণত ব্ৰহ্মাই সৰাচৰ জগত সৃষ্টি কৰিছে, সত্যগুণত বিষ্ণুৱে ইয়াক পালন কৰে আৰু তমগুণত ৰুদ্ৰই সংহাৰ কৰে। তথাপি শুদ্ধ সত্য জ্ঞানময় বিষ্ণুৱেই হৈছে ভকতৰ ইষ্ট আৰু তেওঁই ভজনীয়। কৃষ্ণ কথা কাণেৰে শুনি জিভাত তেওঁৰ নাম লৈ পদযুগল স্মৰি কৰ্মত ব্যস্ত থকাজনেই প্ৰকৃত ভকত। শুদ্ধ জ্ঞান উদয় হলে বিষ্ণু ভকতৰ কৃষ্ণ জ্ঞান হয়। বিষ্ণু নিৰ্মালী তুলসীহে শুঙে, বিষ্ণু নৈবেদ্যৰ সোৱাদ লয় আৰু বিষ্ণুৰ নাম কীৰ্তন কৰা ঠাইলৈহে যায়। তেওঁ সাংসাৰিক বিষয় বাসনাৰ পিছে পিছে লৰণা মাৰি ইন্দ্ৰিয়ৰ বৃত্তি এৰাই বিষ্ণুতহে কেৱল প্ৰৱৰ্তি থাকে। একান্ত ভকতে ঈশ্বৰৰ লগত বিলীন হ'বলৈ নিবিচাৰে, নিজে চেনী হৈ মিলি নগৈ চেনীৰ সোৱাদ লৈ থাকিবলৈ বিচাৰে। সাযুজ্য মুক্তি তেনে ভকতে নিবিচাৰে, ই ভক্তি বিৰোধী। সকলো সময়তে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিলেই পৰমানন্দ স্বৰূপ তেওঁৰেই দিব্যৰূপ প্ৰত্যক্ষতে দৰ্শন পাই আনন্দ লাভ কৰে। কামনাপূৰ্বক ভক্তি কৰিলেও তত্ত্বজ্ঞান

0: পোৱাৰ পাছত ই নিষ্কাম ভক্তিলে আগবাঢ়ে। তেনেক্ষেত্ৰত ভকতে বৈকুণ্ঠৰ পৰম ঐশ্বৰ্য নিবিচৰাকৈয়ে পায়। ভকত ভগৱানৰ প্ৰিয়তম, সমস্ত বিশ্বাস ত্যাগ কৰি ঈশ্বৰ কৃষ্ণত ভক্তি কৰিলেই তেওঁ ভকতক বহু প্ৰকাৰে অনুগৃহীত কৰে। কৃষ্ণভক্তিত জাতি অজাতি তিৰোতা পুৰুষৰ প্ৰশ্ন নাই, সকলোৱে ভক্তিৰ প্ৰসাদত মহাজীৱনৰ অধিকাৰী হ'ব পাৰে। পৰম বিষয়ী লোকৰ ভক্তিত অনুৰাগ নাথাকে, ইন্দ্ৰিয়ৰ সুখ বিচাৰি তেওঁলোক ব্যস্ত। ল'ৰা তিৰোতা অৰ্থ সম্পত্তিৰ প্ৰতি থকা হাবিয়াসৰ কাৰণে হৰিকথা তেওঁলোকে চিন্তিব নোৱাৰে, নিচিন্তে। গুৰুৰ উপদেশতো দুৰ্ঘোৰ বিষয়ীৰ মন স্থিৰ নহয়। মায়াময় অনিত্য জগতকে তেওঁলোকে সঁচা বুলি ভাবি থাকে, সেইবাবে বিষয়ী বাসনাত মেৰ খাই পৰাৰ আগতে সৎগুৰুৰ আশ্ৰয় লৈ কৃষ্ণভক্তিত মন সংস্থাপিত কৰিব লাগে। তেতিয়া মন বৈৰীৰ হাত এৰাই থাকিব পাৰি। বিষ্ণু ভক্তিয়েই হৈছে সংসাৰ তাৰণৰ একমাত্ৰ পথ। সাধু সংগ স্বৰ্গতকৈ শ্ৰেষ্ঠ। যি ঠাইত একান্ত ভকতসকলে হৰিগুণ কীৰ্তন কৰি থাকে সেই ঠাই অতি পবিত্ৰ, তালৈ হৰি নিজে আহে। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত।
1: আজিৰ মুকুতামালা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: ছৈফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।

অর্ধেন্দু শেখৰ বন্দ্যোপাধ্যায়ৰ কণ্ঠৰ ভজন কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমত ক্ৰীড়া সংগ্ৰহালয় এই বিষয়ে চিৰঞ্জীৱ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ সীমান্ত বৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মনদীপ মহন্ত, সুৰ সংৰচনা দীপ ৰাজবংশী।

0: 길.
1: নিশা চাৰে বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ, এই বিষয়ে আলোচ কৰিব ডক্টৰ উৎপল নাথ আৰু ডক্টৰ জয়ন্ত কুমাৰ গোস্বামীয়ে। আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। আলোচনালানিৰ আজি প্ৰথম খণ্ড শুনিবলৈ পাব। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশত শিক্ষকৰ দায়বদ্ধতা, এই বিষয়ে ৰেণু গোৱালাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত নলবাৰী নৰুৱাৰ মহাভৈৰৱী মহিলা নাম দলৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান।

দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত দৰ্শনা শৰ্মাৰ কবিতা আৰু খ্যাতশ্ৰী শৰ্মাৰ গল্প। অনুষ্ঠানটিৰ আগ ধৰিছে ভাৰ্গৱ কলিতাই। পুৱা 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক পুনৰাম কলিতা, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। 8:30 গীতিমালিকা অনুষ্ঠানত ৰাজীৱ ভট্টাচাৰ্য, দুৰ্গাময়ী বৰা, হৃদয়ানন্দ গোস্বামী, মিতালী দে আৰু পংকজ বৰদলৈৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিউজ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু।

দিনৰ 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত প্ৰণীতা বৈশ্যমেধিৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 বজাত প্ৰাসংগিক। 1:30 বজাত জহৰ চমৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব। দিনৰ 1:50 বজাত ছৈফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান। বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 5:55 বজাত আৰু 7:05 বজাত বৃন্দগান। 6:40 বজাত সংগীতা দাসৰ কণ্ঠৰ ভজন। 7:20 বজাত আকৌ শুনোৱা হওক।

নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰিব। ফোন নম্বৰটি পুনৰ কৈছোঁ 03612662636।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ
2: সোণালী কুতাৰে বান্ধিব খুজিছো।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

পুষ্টিকৰ আহাৰৰ অতি প্ৰয়োজন। যোৱা শতিকাটোৰ আৰম্ভণিৰ পৰাহে কিন্তু চিকিৎসা বিজ্ঞানীসকলে ৰোগ প্ৰতিৰোধ আৰু সুস্বাস্থ্য লাভৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তাৰ কথাত ভালদৰে গুৰুত্ব দিবলৈ লয়। দুখন বিশ্বযুদ্ধৰ মাজৰ সময়খিনিৰ চিকিৎসা বিষয়ৰ গৱেষণাবোৰ মূলতঃ ভিটামিনবোৰক লৈয়ে আবদ্ধ আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত প্ৰটিন সম্পৰ্কীয় গৱেষণাবোৰ হ'বলৈ আৰম্ভ কৰে। শতিকাটোৰ শেষৰ ফাললৈ হৃদৰোগ, এথেৰস্ক্লেৰোচিছ আদিৰ উৎপত্তিত চৰ্বিৰ ভূমিকাৰ কথাবোৰক লৈ সকলোপিনে বিশদ আলোচনা হ'বলৈ লয়। তাৰ পিছৰ পৰ্যায়ত বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে খাদ্যৰ আঁহ, অল্পমাত্ৰিক মৌল আৰু ভিটামিনৰ ভূমিকাৰ কথা চৰ্চিত হ'বলৈ লয়। তাৰ পাছত আহিল আকৌ হৃদৰোগ, কৰ্কট ৰোগ আৰু বাৰ্ধক্যৰ অস্বাভাৱিক প্ৰক্ৰিয়াক বাধা দিব পৰা প্ৰতিজাৰক বা এণ্টি অক্সিডেণ্ট পদাৰ্থসমূহৰ ধাৰণা। এনেদৰে গৱেষণাৰ বিভিন্ন স্তৰত খাদ্য আৰু সুস্বাস্থ্যৰ সম্পৰ্কৰ কথাই অগ্ৰাধিকাৰ লাভ কৰি আহিছে। পিছে খাদ্য বিষয়ত ইমানবোৰ জ্ঞানৰ পাছতো আজি সমগ্ৰ বিশ্বৰ স্বাস্থ্য বিষয়ক এটা প্ৰধান সমস্যা হ'ল পুষ্টিহীনতা। পুষ্টিহীনতাই কেৱল ব্যক্তি বিশেষৰ অথবা পৰিয়াল বিশেষৰ স্বাস্থ্য বিষয়ক সমস্যাৰ সৃষ্টি কৰা নাই, ই একোখন দেশৰ আৰ্থসামাজিক উন্নয়নতো বাধাৰ সৃষ্টি কৰে। আহাৰৰ পুষ্টিকৰ উপাদানবোৰ হ'ল শ্বেতসাৰ অথবা কাৰ্বহাইড্ৰেট, মাংসহাৰ অথবা প্ৰটিন, চৰ্বি অথবা তৈল পদাৰ্থ বা ফেটছ, মৌনিক বা খনিজ দ্ৰব্য মিনাৰেলছ, আৰু লগতে আহাৰৰ অল্পমাত্ৰিক উপাদানসমূহ ট্ৰেচ এলিমেণ্টসমূহ, আৰু আছে খাদ্যপ্ৰাণ অথবা ভিটামিন। উল্লেখযোগ্য যে প্ৰাপ্তবয়স্ক মানৱ শৰীৰৰ মুঠ ওজনৰ শতকৰা প্ৰায় 63% হ'ল পানী, বাকীখিনিৰ 17% প্ৰটিন, 12% চৰ্বি, 7% মৌনিক আৰু কেৱল 1% হ'ল কাৰ্বহাইড্ৰেট। খাদ্যৰ উপাদানবোৰৰ কাৰ্যপ্ৰণালীৰ ওপৰত ভিত্তি কৰি সিহঁতক 3টা বহল ভাগত ভগোৱা হৈছে। যেনে প্ৰথমটো হ'ল শক্তিদায়ক খাদ্য বা এনাৰ্জি ইল্ডিং ফুডছ। এই খাদ্যবোৰ হ'ল মূলতঃ কাৰ্বহাইড্ৰেট আৰু চৰ্বি, যেনে চাউল, গম, ঘেঁহু, চেনি, গুড়, মিঠা ফল মূল, তেল, শস্যৰ কাণ্ড আৰু মূল, মাংস, কণীৰ কুহুম ইত্যাদি। এইবোৰ হৈছে শক্তিদায়ক খাদ্য। এইবোৰ খাদ্যই আমাৰ দেহত শক্তিৰ যোগান ধৰে। দ্বিতীয়টো ভাগ হৈছে দেহ গঠনকাৰী খাদ্য, বডি বিল্ডিং ফুডছ। এই খাদ্যবোৰ হ'ল মূলতঃ প্ৰটিনজাতীয় খাদ্য, যেনে মাংস, মাছ, কণীৰ বগা অংশ, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদন কৰা বিভিন্ন দ্ৰব্য, দাইল, বুট, মাহ, চয়াবিন, ৰাজমাহ, বীন, বাদাম ইত্যাদি। দেহ গঠনত এই খাদ্যসমূহে আমাক সহায় কৰে। তৃতীয়বিধ খাদ্য হৈছে দেহ ৰক্ষক খাদ্য বা প্ৰটেক্টিভ ফুডছ। এই খাদ্যবোৰ হ'ল মূলতঃ মৌনিক, ভিটামিন আৰু প্ৰটিনজাতীয় খাদ্য, যেনে সেউজীয়া শাক পাচলি, ফল মূল, গাখীৰ, কণী ইত্যাদি। এইসমূহ খাদ্যই আমাৰ দেহ ৰক্ষাৰ প্ৰণালীটোক শক্তিশালী কৰে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে

60,000 টকাৰ পৰা 180,000 টকালৈ প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ তিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়ি আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়বলে মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আর
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত আজি 16টা প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা উদ্যোগৰ বাৰ্ষিক পাৰদৰ্শিতা পৰ্যালোচনা কৰিব। দ্বিপাক্ষিক সহযোগিতা, শক্তিশালী আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনা কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত 4th ভাৰত জাৰ্মান পৰিৱেশ মঞ্চ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই আজি দুসপ্তাহজোৰা স্বচ্ছতা পষেক 2026 উদ্বোধন কৰিব। আৰু জাপানত হ'বলগীয়া এছিয়ান গেমছত অলিম্পিয়ান চি এন ভৱানী দেৱীয়ে ভাৰতৰ 20-জনীয়া ফেঞ্চিং দলটোক নেতৃত্ব দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাংহাই সহযোগিতা সংস্থাৰ নেতৃবৃন্দৰ সৈতে কালি সন্ধিয়া কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 6ষ্ঠ বিশ্ব যাযাবৰী ক্ৰীড়া উদ্বোধন কৰে। দুবছৰীয়া এই ক্ৰীড়া অনুষ্ঠানত যাযাবৰী সভ্যতাৰ চহকী ক্ৰীড়া পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যক

উদযাপন কৰা হয়। ইয়াৰ লগতে বিভিন্ন দেশক একত্ৰিত কৰি যাযাবৰী সভ্যতা, সংস্কৃতি, পৰম্পৰা আদিও উদযাপন কৰা হয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাংহাই সহযোগিতা সংস্থা সন্মিলনৰ অন্তৰ্গত ৰাছিয়া, ইৰাণ, কিৰ্গিজ ৰিপাব্লিক আৰু আৰ্মেনিয়াৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনতো ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ 25 বৰ্ষ পূৰ্তি উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে চীন আৰু ৰাছিয়াকে ধৰি ছাংহাই সহযোগিতা সংস্থাৰ 10খন সদস্য ৰাষ্ট্ৰ আছে। ভাৰত 2017 চনৰে পৰা ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত আজি 16টা প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা উদ্যোগৰ বাৰ্ষিক পাৰদৰ্শিতা পৰ্যালোচনা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই পৰ্যালোচনাই নতুন থলুৱা প্ৰযুক্তি বিকশাই তোলা আৰু ৰপ্তানি বৃদ্ধিৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰিব। এই পৰ্যালোচনা বৈঠকত 7টা ৰাজহুৱা উদ্যোগ হিন্দুস্তান এৰনেটিক্স লিমিটেড, মাজগাঁও ডকশ্বিপ বিল্ডাৰ্ছ লিমিটেড, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, ভাৰত ডাইনামিক্স লিমিটেড, গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড, BEML আৰু মিধানীৰ মুখ্য পৰিচালন সঞ্চালকসকল উপস্থিত থাকিব। উচ্চতম ন্যায়ালয়ে এচিডৰ খুচুৰা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে নে কঠোৰতৰ নীতি নিৰ্দেশনাৰ আওতালৈ আনিব লাগে সেই সন্দৰ্ভত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে। 2013 চনত ইয়াৰ খুচুৰা বিক্ৰী নিয়ন্ত্ৰণৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ পিছতো এচিডৰ সহজ উপলভ্যতা অব্যাহত থকাত সৃষ্টি হোৱা উদ্বেগৰ সময়তে এই নিৰ্দেশ দিয়া হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে কেন্দ্ৰক সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক ছসপ্তাহৰ ভিতৰত এচিড আক্ৰমণৰ বলি হোৱা লোকৰ বাবে উপযুক্ত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আদৰ্শ পুনৰ সংস্থাপন আঁচনি গ্ৰহণ কৰাৰ লগতে ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৰাজ্যসমূহক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে। ন্যায়ালয়ে কয় যে পুনৰ সংস্থাপন ব্যৱস্থাত এচিড আক্ৰমণৰ বলি হোৱা লোকৰ বাবে ক্ষতিপূৰণ, পুনৰ সংস্থাপন, চিকিৎসা সাহায্য, উচ্চ পৰ্যায়লৈকে বিনামূলীয়া শিক্ষা সামৰি লোৱা উচিত। দ্বিপাক্ষিক সহযোগিতা শক্তিশালী আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিষয়ক বহু অংশীদাৰিত্বৰ বিনিময় সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত 4ৰ্থ ভাৰত জাৰ্মান পৰিৱেশ মঞ্চ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ লগতে জাৰ্মানীৰ পৰিৱেশ, জলবায়ু সুৰক্ষা আৰু প্ৰকৃতি সংৰক্ষণ মন্ত্ৰীগৰাকীয়ে এই মঞ্চৰ সহ অধ্যক্ষতা কৰিব। দুয়োপক্ষই এই মঞ্চত পৰিৱেশ সুৰক্ষা আৰু জলবায়ু নীতি সম্পৰ্কীয় মূল বিষয়সমূহ আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা, অভিজ্ঞতাৰ বিনিময় আদি সন্দৰ্ভতো আলোকপাত কৰিব। এই মঞ্চই নীতি নিৰ্ধাৰক, ব্যক্তিগত খণ্ডৰ প্ৰতিনিধি আৰু পৰিৱেশ তথা জলবায়ু সহযোগিতাৰ ক্ষেত্ৰত থকা বিভিন্ন অংশীদাৰীক সুযোগ প্ৰদান কৰিব। 4ৰ্থ নাগালেণ্ড বিধানসভাৰ নৱম অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশনত ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি বিধেয়ক 2026ৰ লগতে কেইবাখনো চৰকাৰী বিধেয়ক আৰু বিদেশী অৱদান নিয়ন্ত্ৰণ আইন সম্পৰ্কীয় আলোচনাৰ লগতে বিধানসভাৰ বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হ'ব। অধিৱেশনৰ আজি প্ৰথম দিনা অধ্যক্ষ ছাৰিংগাইন লংকুমাৰে বিধানসভাৰ প্ৰাক্তন সদস্য জি কুঘাবিৰৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে প্ৰশ্নঘণ্টা অনুষ্ঠিত হ'ব। নাগালেণ্ড বিধানসভা সচিবালয়ৰ সচিবে নাগালেণ্ড টাউন এণ্ড কাণ্ট্ৰি প্লেনিং পঞ্চম সংশোধনী বিধেয়ক 2025, নাগালেণ্ড শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট প্ৰথম সংশোধনী বিধেয়ক 2025কে ধৰি কেইবাখনো বিধেয়কৰ সন্মতিৰ বাবে প্ৰতিবেদন উত্থাপন কৰিব। সদনে বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনৰ উপৰি 2021-22 আৰু 2022-23 বৰ্ষৰ বিভিন্ন বিধানসভা সমিতিৰ প্ৰতিবেদন, নিয়ন্ত্ৰণ আৰু মহানিৰীক্ষকৰ প্ৰতিবেদন গ্ৰহণ কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি এখন ব্যাপক পৰ্যালোচনা বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে এই বৈঠকত দেশৰ নবীকৰণযোগ্য শক্তিৰ সেউজ বিকাশ আৰু শক্তিশালী কৰাৰ দিশত আলোকপাত কৰা হয়। বিশেষকৈ এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সম্ভাৱনাৰ দিশটোত বিশেষভাৱে আলোকপাত কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বৈঠকতে চৰকাৰৰ বিভিন্ন আঁচনি, বিশেষকৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ, প্ৰধানমন্ত্ৰী কুসুম আৰু প্ৰধানমন্ত্ৰী জনমন আদি আঁচনিসমূহৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানৰ বিষয়েও পৰ্যালোচনা কৰে। এই বৈঠকতে মন্ত্ৰী শ্ৰীযোশীয়ে বিষয়াসকলক নবীকৰণযোগ্য শক্তিৰ পদক্ষেপসমূহ শক্তিশালী কৰাৰ বাবে নিৰ্দেশ দিয়ে।

0: তেওঁ স্বচ্ছ শক্তি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বহনক্ষম উন্নয়নৰ সুফল দেশৰ সকলো প্ৰান্তৰ লোকে লাভ কৰাটো নিশ্চিত কৰাৰ লগতে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই আজি দুসপ্তাহজোৰা স্বচ্ছতা পষেক 2026 উদ্বোধন কৰিব। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ মোনা বন্ধ কৰাৰ লগতে কাপোৰৰ মোনা আৰু পুনৰ ব্যৱহাৰযোগ্য বটল বহুলভাৱে ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই পষেকৰ আয়োজন কৰা হৈছে। সাৰ মন্ত্ৰালয়ে জনোৱা মতে দেশজোৰা এই সজাগতা অভিযানৰ জৰিয়তে কৰ্মক্ষেত্ৰত স্বচ্ছতা অভিযান চলোৱাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু কৰ্ম সংস্কৃতিৰ গুণগত দিশ উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে এই বৰ্ষত স্বচ্ছতা অভিযানৰ লগতে ডিজিটেল স্বচ্ছতাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এই অভিযানৰ অধীনত ই অফিচ আৰু ডিজিটেল ফাইলসমূহৰ সুব্যৱস্থা কৰাৰ বাবে ই অফিচ ব্যৱস্থাত জমা হৈ থকা ই ফাইলসমূহৰ পৰ্যালোচনা কৰা হ'ব আৰু ডিজিটেলি এই সমস্যাসমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বিগত মাহৰ 28 তাৰিখলৈকে খাৰিফ শস্যৰ খেতি কৰাৰ এলেকা 1,071 লাখ হেক্টৰলৈ বৃদ্ধি পাইছে। 414 লাখ হেক্টৰতকৈও অধিক ভূমিত ধান খেতি আৰু 115 হেক্টৰতকৈও অধিক ভূমিত মাহজাতীয় শস্য সিঁচা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। শ্ৰীঅন্ন অৰ্থাৎ মিলেটজাতীয় শস্যৰ খেতিও 177 লাখ হেক্টৰতকৈ অধিক এলেকাজুৰি কৰা হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। তদুপৰি তৈলবীজৰ খেতি কৰা ভূমিও 190 লাখ হেক্টৰলৈ বৃদ্ধি পাইছে। ইপিনে কপাহ খেতিৰ বাবে 108 লাখ হেক্টৰতকৈ অধিক কৃষিভূমি সামৰি লোৱা হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। 58 লাখ হেক্টৰতকৈ অধিক এলেকাত কুঁহিয়াৰৰ খেতি কৰা হৈছে বুলিও মন্ত্ৰালয়ে অৱগত কৰিছে। সমবায় সংঘীয় ব্যৱস্থা শক্তিশালী কৰা, কেন্দ্ৰৰ ৰাজ্যৰ ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে ফলাফল ত্বৰান্বিত কৰাৰ দৰে বিভিন্ন বিষয় সামৰি আজি নতুন দিল্লীত জলশক্তি মন্ত্ৰালয়ে দুদিনীয়া বিভাগীয় সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কল্পনাৰ বিভাগীয় শীৰ্ষ সন্মিলন শৃংখলাৰ এয়া প্ৰথমখন শীৰ্ষ সন্মিলন। দুদিনীয়া সন্মিলনত জল আন্তঃগাঁথনি প্ৰকল্পৰ সময়মতে ৰূপায়ণ, জলসঞ্চয়, খোৱাপানী ব্যৱস্থাৰ উৎসৰ বহন ক্ষমতা আৰু জলজীৱন মিছন 2.0ৰ অধীনত গ্ৰাম্য খোৱাপানী যোগান আঁচনিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণকে ধৰি 4টা মূল বিষয়ভিত্তিক স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। জাপানত হ'বলগীয়া এছিয়ান গেমছত অলিম্পিয়ান চি এন ভৱানী দেৱীয়ে ভাৰতৰ 20-জনীয়া ফেন্সিং দলটোক নেতৃত্ব দিব। ভাৰতীয় ফেন্সিং এছ'চিয়েচনে দলটোক ঘোষণা কৰিছে। অহা 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানৰ আইচি নাগোয়াত 20 সংখ্যক এছিয়ান গেমছ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংঘাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত আজি 16টা প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা উদ্যোগৰ বাৰ্ষিক পাৰদৰ্শিতা পৰ্যালোচনা কৰিব। দ্বিপাক্ষিক সহযোগিতা শক্তিশালী আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনা কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত 4ৰ্থ ভাৰত জাৰ্মান পৰিৱেশ মঞ্চ অনুষ্ঠিত হ'ব। আৰু কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই আজি দুসপ্তাহজোৰা স্বচ্ছতা পষেক 2026 উদ্বোধন কৰিব। আমাৰ এইটোৱে বাতৰি, ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ অসমৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ গুৰি ধৰোঁতা, অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান তথা প্ৰিয়তম শিষ্য আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মীয় আৰু সাংস্কৃতিক নৱজাগৰণক পৰৱৰ্তী সময়ত এক সুদৃঢ় ভেটিত থিয় কৰোৱাত মাধৱদেৱৰ অৱদান আছিল অনস্বীকাৰ্য। তেখেত আছিল একেধাৰে একনিষ্ঠ ধৰ্ম প্ৰচাৰক, শ্ৰেষ্ঠ দাৰ্শনিক, কবি,

0: জাগৰণক পৰৱৰ্তী সময়ত এক সুদৃঢ় ভেটিত থিয় কৰোৱাত মাধৱদেৱৰ অৱদান আছিল অনস্বীকাৰ্য। তেখেত আছিল একেধাৰে একনিষ্ঠ ধৰ্ম প্ৰচাৰক, শ্ৰেষ্ঠ দাৰ্শনিক, কবি, নাট্যকাৰ তথা সুৰকাৰ। 1411 চনৰ জেঠ মাহত বৰ্তমানৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰিছিল। তেখেতে ধৰ্ম প্ৰচাৰৰ বাবে বৰপেটা সত্ৰ, ভেলাডঙা সত্ৰ আদি প্ৰতিষ্ঠা কৰিছিল। বিশেষকৈ বৰপেটা সত্ৰক তেখেতে ধৰ্ম আৰু সংস্কৃতিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। অসমীয়া ভাষা আৰু সাহিত্যলৈ মাধৱদেৱৰ অৱদান অতুলনীয়। গুৰুৰ নিৰ্দেশত তেখেতে বহুতো অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যিক আৰু দাৰ্শনিক কৃতি হ'ল নামঘোষা। মাধৱদেৱে ৰচনা কৰা একমাত্ৰ পূৰ্ণাংগ নাটখন আছিল অৰ্জুন ভঞ্জন বা দধিমথন। ইয়াৰ উপৰিও তেখেতে কিছুমান চুটি নাটিকা ৰচনা কৰিছিল যাক জুমুৰা বুলি কোৱা হয়। মাধৱদেৱৰ অসাধাৰণ সৃষ্টিৰাজিয়ে অসমীয়া জাতিক একতা আৰু ভক্তিৰ পথেৰে আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতৰ সাহিত্য আৰু দৰ্শন আজিও অসমীয়া সমাজৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ চিৰন্তন উৎস হৈ আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি পবিত্ৰ তিৰুভাৱ তিথি। শ্ৰোতা, ভাৰতত প্ৰতি বছৰে 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় পৰিপুষ্টি সপ্তাহ উদযাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে মানৱ শৰীৰৰ বাবে সুষম খাদ্যৰ প্ৰয়োজনীয়তা আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। মহেন্দ্ৰ বৰঠাকুৰ আছিল একেধাৰে এগৰাকী গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক, নিবন্ধকাৰ, নাট্যকাৰ, গীতিকাৰ, চিত্ৰনাট্য ৰচক তথা কাকতৰ সম্পাদক। অৱশ্যে অসমৰ মানুহৰ হৃদয়ত তেখেত আছিল নাট্যকাৰ হিচাপে পৰিচিত। সাম্প্ৰতিক ৰাজনৈতিক সামাজিক জীৱনৰ প্ৰমূল্যৰ অৱক্ষয়ৰ স্বৰূপ দাঙি ধৰা জন্ম নাটকেৰে নাট্যকাৰৰ পৰিচয় আৰম্ভ কৰা মানুহ ভালপোৱা সদাহাস্য ব্যক্তিগৰাকীয়ে শিমলু চন্দন, পিতামহৰ শৰসজ্জা, শিপা, সৰাগুৰি চাপৰি, মুখ্যমন্ত্ৰী, মাজনিশাৰ চিঞৰ, মহাবীৰ চিলাৰায়, আইদেউ সন্দিকৈ, বিষ্ণুপ্ৰসাদ, ডাইনীৰ প্ৰেম, মহাত্মাকে আদি কৰি অনাতাঁৰ ভ্ৰাম্যমান তথা দূৰদৰ্শনৰ বাবে শতাধিক নাটক লিখি থৈ গৈছে। অসমীয়া নাট্য সাহিত্যত বিগত 4-5 দশকত ৰচিত আৰু অসমৰ বিভিন্ন ৰংগমঞ্চত মঞ্চস্থ উচ্চ মানবিশিষ্ট নাটকৰ নাট্যকাৰসকলৰ ভিতৰত মহেন্দ্ৰ বৰঠাকুৰ নিঃসন্দেহে অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় নাট্যকাৰ আছিল। সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা মহেন্দ্ৰ বৰঠাকুৰে আকাশবাণী গুৱাহাটীত পাণ্ডুলিপিৰ সহকাৰী সম্পাদক ৰূপে যোগদান কৰিছিল। পাছলৈ নাটকৰ প্ৰযোজক, আকাশবাণী গুৱাহাটীৰ সহকাৰী কেন্দ্ৰ সঞ্চালক আৰু আকাশবাণীৰ কলিকতা আৰু উত্তৰ পূৰ্বাঞ্চলৰ উপ সঞ্চালক প্ৰধানৰ গুৱাহাটী কাৰ্যালয়ত সহকাৰী সঞ্চালকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা আৰু প্ৰযোজনাৰে আকাশবাণী গুৱাহাটীত ধাৰাবাহিকভাৱে কেইবাবছৰো ধৰি প্ৰচাৰ হোৱা এটি জনপ্ৰিয় অনুষ্ঠান আছিল নোকোৱাই ভাল।
1: এই মাহৰ পৰা প্ৰত্যেকটো বস্তুৰ হিচাপ ৰাখি গৈছো, বহী এখন কৰি লৈছো নহয়।
2: আগতেওতো বহুত বহী কৰিছিলা নহয় তুমি?
1: কেতিয়াবা মানে লৰালৰি হয় নহয়, পাহৰি যাওঁ।
2: প্ৰথম এসপ্তাহমান হওঁতে ঠিকেই থাকে, পিছলে
1: নিজেনো নাৰাখিলে।
2: আচলতে কি হল জানা, বহুত কামেই তুমি কৰিবা বুলি ভাবোতো ভুলটো তাতে হৈ গ'ল।
1: তাৰমানে ইমান দিনে মই কাকো একো কোৱা নাইতো, সেইকাৰণে মানে মই কাম নকৰা বুলি
2: ভাবিলো। সেইটো নহয় ঠিক, মানে ইমান খোলা খুলিকে মইনো কেতিয়া ক'লো তোমাক, কচোন বাৰু?
1: কোৱা নাই বাবে কৈছো, কৈ দিয়ক।
2: সিমানখিনি আকৌ সাহস মোৰ নাই নহয়।
1: কি ক'লে সাহস নাই মানে?
2: নহয় মানে কথাটোহে কৈছো, মানে এই ধৰা কিবা এষাৰ মই পটককে কৈ দিম, তোমাৰ আকৌ মুখখন বেলুন ফুলা দি ফুলি যাব। মানে এনেকুৱা এটা পৰিৱেশলৈ মই আচলতে ভয় লাগে, বুজিছা নাই? মানে সেইটোৱে আৰু, মানে সাহস নহয়।
1: আপোনাৰ নিচিনাকৈ জেডেপিৰ পাক দিয়া দি পাক ৰাখি ৰাখি আমি একো কথা নাভাবো, কবও নাজানো।
2: তোমাৰ এই সৰলতাইটো মোক এদিন মুহিছিল হেৰা।
1: এদিন মুহিছিল মানে?
2: মানে এদিন মুহিছিল আৰু।
1: এতিয়া সেই ৰামো নাই অযোধ্যাও নাই, নহয় জানো?
2: না, মই মানে বুঢ়া হৈছো, তুমি বুঢ়ী
1: কি?
0: এইগৰাকী স্বনামধন্য নাট্যকাৰৰ আজি উপজা দিন। এগৰাকী অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল সুচিব্ৰতা ৰায়চৌধুৰী। তেখেত আছিল অসম প্ৰশাসনিক সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া, লগতে তেখেত অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশো আছিল। সুবীৰা জয়ছোৱালৰ ইংৰাজী গ্ৰন্থ অৰিজিন অফ ডেভেলপমেণ্ট অফ বৈষ্ণৱিজিমৰ অসমীয়া অনুবাদ বৈষ্ণৱ ধৰ্মৰ আতিগুৰি আৰু বিকাশৰ বাবে সুচিব্ৰতা ৰায়চৌধুৰীয়ে 2001 চনত সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল। ঊনৈশ ঊনত্ৰিশ চন

0: এক ছেপ্টেম্বৰত সুচিব্ৰতা ৰায় চৌধুৰীৰ জন্ম হয়। তেখেতে বহুতো গ্ৰন্থ আৰু নাটক অসমীয়ালৈ অনুবাদ কৰিছিল। তাৰ ভিতৰত আছিল জন ষ্টেইনবেকৰ দ্বাৰা দ্য মুন ইজ ডাউনৰ অসমীয়া অনুবাদ বেলি লহিয়ালে, ৰাজা ৰাওৰ দ্য ছাৰ্পেণ্ট এণ্ড দ্য ৰোপৰ অসমীয়া অনুবাদ জীৱনাতীত, এণ্টন চেখভৰ চেৰী অৰ্চাৰ্ড ইত্যাদি, সপ্তপৰ্ণা সোণালী পেৰা, বুধিয়ক কোন সুন্দৰ দেশ হাহাকাৰৰ গান, সুহুৰী গুঞ্জন স্পন্দন ইত্যাদি আছিল তেখেতৰ অন্য কিছু সাহিত্য কৃতি। অসমৰ এগৰাকী গণিতজ্ঞ কামেশ্বৰ দাসৰ আজি স্মৃতি দিৱস। তেখেত হৈছে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া স্নাতকোত্তৰ। ঘৰুৱা আৰ্থিক দুৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰা কামেশ্বৰ দাসে পথাৰত গৰু চৰাই থাকোঁতে কাষৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা অহা পাঠদান শুনি শুনিয়েই পাঠ আয়ত্ত কৰিছিল। পাছলৈ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু গণিতত থকা প্ৰচুৰ মেধাশক্তিৰ বাবে বিদ্যালয়ৰ শিক্ষক কেইগৰাকীমানৰ প্ৰচেষ্টাত তেখেতে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। মেধাৰ বলত দৰিদ্ৰতাকো নেওচি 1911 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সদৌ অসম উপত্যকাৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1947 চনত ভাৰতীয় মানসময় নিৰ্ধাৰণ কৰা হৈছিল। এঞ্জাস চুক্তি স্বাক্ষৰিত হৈছিল 1951 চনত। এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল। 1956 চনৰ 1 ছেপ্টেম্বৰৰ পৰাই ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ কৰা হৈছিল। যুগোস্লেভিয়াৰ বেলগ্ৰেডত নন এলাইনড ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল 1961 চনত। প্ৰিয় শ্ৰোতা, শিক্ষকসকল হৈছে সমাজৰ মেৰুদণ্ড আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্মাতা। কনফুচিয়াছে কৈছিল, এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক জানিবলৈ উৎসাহিত কৰে, ভাবিবলৈ শিকায় আৰু জীৱনৰ গুৰুত্ব শিকায়। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱনত এগৰাকী শিক্ষকৰ ভূমিকাৰ বিষয়ে আজি আমাক কৈছে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপক সাহিত্যিক পেঞ্চনাৰ তথা ডিব্ৰুগড় জিলাস্থিত বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ শইকীয়াই।
1: শিক্ষকসকল হৈছে জাতিৰ জাগ্ৰত প্ৰহৰী। এই শিক্ষকসকলে ভৱিষ্যতৰ প্ৰজন্মক গঢ় দিয়ে, ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়ে। অতীততে যেনেকৈ গুৰুৱে শিক্ষা দিছিলে, ঠিক বৰ্তমান এতিয়া শিক্ষা শিক্ষকৰ অভিজ্ঞতা সলনি হৈছে। এতিয়া শিক্ষক আগতে আছিলে গুৰু। বিভিন্ন বৰ্ণ গোষ্ঠী সম্প্ৰদায় সমাজৰ বিভিন্ন পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহে শিক্ষা গ্ৰহণৰ কাৰণে। তেওঁলোকক সকলোকে সমূহ জ্ঞান কৰি তেওঁলোকক শিক্ষা দিবলৈ যায় এই শিক্ষকসকলে। গতিকে আৰু তেওঁলোক মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ় লয় বিদ্যালয় পৰিৱেশতে প্ৰথম অৱস্থাত। গতিকে বিদ্যালয়ৰ শিক্ষকসকলৰ গভীৰ এটা দায়িত্ব আছে তেওঁলোকৰ যি আমাৰ মানৱীয় মূল্যবোধৰ প্ৰমূল্য আৰু লগতে আধ্যাত্মিক শিক্ষাৰ যিটো ভেটি সেইটো শিক্ষকসকলে গঢ় দিবলগীয়া হয়। বৰ্তমান আমি আছিলে কৃষ্ণ এইটো দেখিছোঁ যে আধ্যাত্মিক দিশটো প্ৰতি আমাৰ এটা কিমান আগ্ৰহ নোহোৱা হৈছে। গতিকে সেইখিনি ক্ষেত্ৰত শিক্ষকসকলে বিদ্যালয় পৰ্যায়তে যদি এটা ভেটি গঢ় দিয়ে তেতিয়াহ'লে সকলোৰে লগতে সমিলমিলেৰে মানুহে মানুহক ভাল পোৱা যে মানুহে মানুহৰ কাৰণে কৰিবলগীয়া যিখিনি কাম কাজ সেইখিনি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলগীয়া হয় শিক্ষকসকলে। গতিকে তেনেকুৱা এটা ভেটি যদি শিক্ষকসকলে গঢ় দিবলৈ সক্ষম হয় তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যতে সমাজখনৰ প্ৰতি আৰু সবাৰ ওপৰত নিজৰ পৰিয়ালৰ প্ৰতি আৰু একথা ক'বলৈ গ'লে নিজৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব পাৰিব। তেনে এক মানসিকতাৰে শিক্ষকসকলে নিজৰ যিটো দায়িত্ব কৰ্তব্য সেই কৰ্তব্যত ব্ৰতী হ'বলগীয়া হয়। এইটো কথা ঠিক যে শিক্ষকসকলৰ যিখিনি সমস্যা থাকে সেই সমস্যাখিনিও সমাজেও সেইখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব, চৰকাৰেও কৰিব লাগিব। সময়ৰ লগে লগে বহু পৰিৱৰ্তন আহিছে, বহু অভাৱ অভিযোগ সমস্যাও গা কৰি উঠিছে। গতিকে সেইবিলাকো আমাৰ সমাধান হ'ব লাগিব, আমাৰ চৰকাৰে সেইখিনি কৰিব লাগিব। আৰু শিক্ষকসকলক এটা কথা বৰ্তমান সকলোৱে কয় যে শিক্ষকসকলক অনাশৈক্ষিক কাম কাজৰ লগতো বিশেষভাৱে জড়িত কৰা হৈছে। গতিকে সেই দৃষ্টিৰ প্ৰতিও চাব লাগিব যে শিক্ষকসকলক শ্ৰেণীকোঠাত থাকি বিদ্যালয়ত থাকি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াতে ব্যস্ত থকাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আজি বৰ্তমান আমাৰ শিক্ষাৰ মূল ভেটিটো হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা। গতিকে প্ৰাথমিক বিদ্যালয়বিলাকে যিখিনি মোৰ সমস্যা সেইখিনিও সমাধান হ'ব লাগিব। আমি সুদীৰ্ঘ কাল প্ৰায় 42 বছৰ কাল শিক্ষকতাৰ লগত জড়িত হৈ থাকিলোঁ, শিক্ষক সংগঠন

0: লগত জড়িত হৈ থাকিলো। শিক্ষকৰ শিক্ষাৰ শিক্ষকৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যাবিলাকৰ লগত আমি বিশেষভাৱে জড়িত হবলগীয়া হৈছিল। তেতিয়া আমাৰ এটা উপলব্ধি হৈছিল যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যি শিক্ষা, সেই শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব। আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাই আচল শিক্ষা বুলি আমি সকলোৱে নিশ্চয় জানো। গতিকে প্ৰাথমিক অৱস্থাতে যদি শিক্ষাৰ যিটো বুনিয়াদ, সেই বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত আমি বিশেষভাৱে ব্যৱস্থা গ্ৰহণ নকৰো বা সকলোৱে সেইখিনি সমাধান কৰিব কাৰণে ব্যৱস্থা কৰা নহয়, তেতিয়াহ'লে ভৱিষ্যতৰ যিখিনি শিক্ষা, সেই শিক্ষাখিনি ফলপ্ৰসূ হ'ব বুলি আমি কেতিয়াও ভাবিব নিশ্চয় নোৱাৰো।
1: আমাৰ সৈতে সেয়া আছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপক সাহিত্যিক পেঞ্চনাৰ তথা ডিব্ৰুগড় জিলাস্থিত বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ শইকীয়া।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
6: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
5: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
6: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পানীবদ্ধ কৰা হ'ব।
5: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
6: আৰু 7575944606।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে। প্ৰস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। খেত্ৰীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই দুৰ্ঘটনাত জড়িত দোষী আইনৰ আওতালৈ আহিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মৃতকৰ পৰিয়ালে পাব 5,00,000 টকা। ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ মেৰামতি নকৰাক লৈ ক্ষুব্ধ খেত্ৰী সোণাপুৰৰ জনতা দল সংগঠন। আৰক্ষী আয়ুক্তালয়ত হোৱা বৈঠকত ভগ্নপথ মেৰামতিৰ বাবে 7 দিনৰ সময়সীমা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক। ৰাজ্যৰ দুগ্ধখণ্ড সন্দৰ্ভত পৰ্যালোচনা কৰি দৈনিক অতিৰিক্ত 4.20 লাখ লিটাৰ গাখীৰ সংসাধন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। লক্ষ্মী প্ৰজাতিৰ গাই গৰু সংৰক্ষণৰ বাবে মহিলা পৰিচালিত সমবায়ৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত 2 ছেপ্টেম্বৰ আৰু 3 ছেপ্টেম্বৰত হ'বলগীয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত 32 গৰাকী উপ আৰক্ষী অধীক্ষক আৰু 371 গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ'ব। নেপালত বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান। মৃতকৰ সংখ্যাই 1,000 অতিক্ৰম কৰিছে। বোকা জলস্ৰোতত নিশ্চিহ্ন বহু লোকৰ শৱ সংৰক্ষণ কৰিব নোৱাৰি ডি এন এ সংগ্ৰহ কৰিয়েই গণসৎকাৰৰ ব্যৱস্থা কৰা হৈছে। পাহাৰৰ ভাজত নতুনকৈ জমা হৈছে বিপুল জলৰাশি। উপগ্ৰহ চিত্ৰত দেখি নেপালক পুনৰ বানৰ সতৰ্কবাণী প্ৰদান কৰিছে চীনে। খেলৰ পিছত আছে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লায়নেল মেছিৰ। দুলীপ ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেলত নৱোদিত তাৰকা বৈভৱ সূৰ্যবংশীয়ে 81টা বলত 92 ৰাণৰ দুৰন্ত ইনিংছেৰে কৃতিত্ব অৰ্জন কৰিছে। প্ৰিয়শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছোঁ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। চিনেমা গীতৰ বিশেষ

0: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ।
1: আদৰৰ শ্ৰোতা নমস্কাৰ। ৰূপালী লহৰৰ আজিৰ চিনেমা 1964 চনৰ এক সংগীতমধুৰ হিন্দী চিনেমা দোস্তি। সেই সময়ৰ বোম্বাইৰ প্ৰতিষ্ঠিত চিনেমা পৰিৱেশক তাৰাচান্দ বৰজাতীয়ৰ প্ৰযোজনাত সত্যেন বোসৰ পৰিচালনাৰে মুক্তি পোৱা দোস্তিৰ বিষয়ে আমালৈ কিছু কথা লিখি পঠিয়াইছে মানৱেন্দ্ৰ কুমাৰ বৰুৱাই। 1959 চনত বাংলা ভাষাত মুক্তি পোৱা লালু ভুলু নামৰ ছবিখনৰ ব্যৱসায়িক সাফল্য দেখি তাৰাচান্দ বৰজাত্যই সেই ছবিখনৰ কাহিনীকে লৈ নিৰ্মাণ কৰিলে দোস্তি।

দোস্তিৰ কাহিনীভাগ গঢ়ি উঠিছে ৰামু আৰু মোহন নামৰ দুই বন্ধুৰ মাজত থকা গভীৰ বন্ধুত্বক কেন্দ্ৰ কৰি। ৰামুৱে ঘটনাচক্ৰত দেউতাকৰ লগতে মাককো হেৰুওৱাৰ লগতে নিজেও পংগু হৈ পৰে আৰু পৰিণতিত বোম্বাইৰ বাটে বাটে ভিক্ষা কৰিব লগাত পৰে। ঘটনাক্ৰমে মোহনে লগ পায় দৃষ্টিহীন ৰামুক। ৰামুৰ এজনী বায়েক আছে যদিও তেওঁ স্বাস্থ্যকৰ্মী আৰু ভায়েকৰ চিকিৎসাৰ বাবে অহৰহ কাম কৰি যায়। মোহনে সুন্দৰকৈ মাউথ অৰ্গেন অৰ্থাৎ হাৰ্মনি

নিকা বজাব পাৰে, আনহাতে ৰামুৱে সুন্দৰকৈ গীত গাব পাৰে। ৰামু আৰু মোহনে গীত গাই কৰা জীৱন সংগ্ৰামৰ কাহিনীয়ে হৈছে দোস্তি। তাৰাচান্দ বৰজাতীয় যেতিয়া দোস্তি নিৰ্মাণ কৰিবলৈ ওলাল, তেতিয়া তেওঁ সংগীতৰ বাবে ওচৰ চাপিল সংগীত পৰিচালক ৰৌশনৰ, যি বৰজাতীয়ৰ প্ৰথম ছবি আৰতিৰো সংগীত পৰিচালক আছিল। কিন্তু ছবিৰ কাহিনীভাগ শুনিয়েই ৰৌশনে সেই প্ৰস্তাৱ নাকচ কৰি দিয়ে। বৰজাতীয়ই সেই সময়ৰ আগশাৰীৰ কেইবাজনো সংগীত পৰিচালকক অনুৰোধ কৰিও একে কাৰণতে বিমুখ হ'বলগীয়াত পৰিল। সেই সময়তে বৰজাতীয়ৰ আৰতিৰ গীতিকাৰ মজৰুহ চুলতানপুৰীয়ে এদিন তেওঁক নতুন সংগীত পৰিচালক জুটি লক্ষ্মীকান্ত প্যাৰেলালৰ ওচৰলৈ লৈ গ'ল। লক্ষ্মীকান্ত প্যাৰেলালে সেই সময়লৈকে মাত্ৰ এখন ছবিতহে সংগীত পৰিচালনা কৰিছিল। ঠিক হ'ল দোস্তিৰ সংগীত পৰিচালনা কৰিব এই নতুন সংগীত পৰিচালক জুটিয়ে। এইখিনিতে উল্লেখ কৰিব পাৰি যে সেই বছৰ শংকৰ জয়কিষাণৰ দৰে প্ৰতিষ্ঠিত সংগীত পৰিচালকক পিছ পেলাই এক নতুন জুটিয়ে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰোতাসকলক জনাই থওঁ, চিনেমাৰ চৰিত্ৰ মোহনে ছবিৰ অভিনয়ত যিখিনি মাউথ অৰ্গেন বজাইছিল, সেয়া প্ৰকৃততে বজাইছিল সেই সময়ত লক্ষ্মীকান্ত প্যাৰেলালৰ সহকাৰী ৰাহুল দেৱবৰ্মনে।

0: শ্রোতাসকল, আমার আজির অনুষ্ঠানের সময়ও শেষ হয়ে আহিল। আজি দোস্তির বিষয়ে আমালে কিছু কথা লিখি পঠিয়ালে মানবেন্দ্র কুমার বড়ুয়ায়। অহা খণ্ডত পুনের আন এখন সিনেমার কথার সঙ্গে লগ হোম। নমস্কার।
1: রূপালী লহর অনুষ্ঠানটির পরিবেশন আর প্রযোজনা আছিল ঋতুপর্ণ দাসর।
2: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
3: অচিনাকি লিঙ্কত ক্লিক নকৰিব। RBIয়ে কয়
4: জানি রক, সতর্ক হৈ রক।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে। ফোন নম্বৰটি পুনৰ কৈছোঁ, 03612662636।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটি, সর্বক্ষণ সর্বত্র আপনার হৈতে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
7: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 15,000 টকাকৈ আজি প্ৰদান কৰা হ'ব। এই পৰ্যায়ত 16,746টা পৰিয়ালক সামৰি লোৱা হ'ব। আজি দিনৰ 11:00 দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব। ইপিনে CM ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত নামভৰ্তি কৰা 148 গৰাকী আৰু 2026-27 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3টা কিস্তিত মুঠ 1,00,000 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকাৰ অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2.8 কোটি টকাৰ অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্যস্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188 গৰাকী অৰ্হতা সম্পন্ন প্ৰাৰ্থীক 12 মাহৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 118

0: 6 কোটি টকা ধাৰ্য কৰা হৈছে। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কালি সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উজনি অসমৰ 3খন জিলাত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 15,000 টকাৰ সাহায্য নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বুলি অখিল গগৈয়ে জানিবলৈ দিছে। সাক্ষাতৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে মঙলবাৰৰ ভিতৰত বঞ্চিত হৈ থকা 16,000 বান ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকাকৈ সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিশ্চিতি দিছে। অৱশ্যে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসকলক 10,00,000 টকাকৈ সাহায্য প্ৰদানৰ দাবী এতিয়াও মুখ্যমন্ত্ৰীয়ে মানি লোৱা নাই বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে বানত জিলাখনৰ 160 কিলোমিটাৰ পথ সম্পূৰ্ণৰূপে বিধবস্ত হৈছে। এই পথ মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা হৈছে। বানত ক্ষতিগ্ৰস্ত মহাবিদ্যালয়সমূহক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে বুলিও অখিল গগৈয়ে সাংবাদিকৰ আগত অৱগত কৰে। বিশ্বনাথ জিলাৰ গহপুৰত ছত্ৰং, ব্ৰহ্মাজান আৰু হুলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নী পানীয়ে গহপুৰত ভয়াৱহ বানৰ সৃষ্টি কৰিছে। ছত্ৰং নৈয়ে গহপুৰৰ 7 নম্বৰ ৱাৰ্ডৰ গাৰ্ডৱাল আৰু গোপাল বস্তিত মথাউৰি ভাঙি পেলায়। নবিল অঞ্চলত পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ৰাইজৰ যাতায়াতত যথেষ্ট অসুবিধাই দেখা দিছে। তদুপৰি গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদতো পানী সোমোৱাৰ বাবে ৰোগীসকলৰ অহা যোৱাত যথেষ্ট অসুবিধা হৈছে। গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। হুলেঙি নদীৰ পানী বঢ়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে কালি সন্ধিয়াৰে পৰা পানী বাগৰিছে। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য, নামঘোষা, ভক্তি ৰত্নাৱলী, ভালেসংখ্যক বৰগীত আদিৰে চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 সংখ্যক তিৰুভাৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত সজাই পৰাই তোলা হৈছে। মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে উজনি মাজুলীৰ শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথিৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতাই এইদৰে জনায়।
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য বৰাৰপু, নামঘৰ, ভক্তি ৰত্নাৱলী, বৰগীত আদি অমৰ সৃষ্টি আমাক দি থৈ যোৱা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 430 সংখ্যক তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰিছে। মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰ পৰাই সত্ৰ আৰু নামঘৰসমূহ সজাই পৰাই নাম প্ৰসংগ গীত নৃত্যৰে মুখৰিত হৈ পৰিছে। উজনি মাজুলীৰ এলেঙি শ্ৰী শ্ৰী টকৌবাৰী সত্ৰৰ চৌপাশে পুৱাৰ পৰাই এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। ইফালে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনাৰ তিথি গুৰু কীৰ্তন হিচাপে 4দিনীয়াকৈ পালন কৰে। প্ৰথম দিনা চাউল ভোজনীৰ পাছত কালি দ্বিতীয় দিনা থাপনি, আজি মূল কীৰ্তন আৰু কালিলৈ শেষৰ দিনা ভাঙনি।
0: ক্ষেত্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথত পৰহি সংঘটিত পথ দুৰ্ঘটনাত জড়িত দোষীক আইনৰ আওতালৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইতিমধ্যে অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।
2: পৰৱৰ্তী তো পেছে জমা কৰাতি হে কাষ্টমাৰ জ্যাদা হৈ যাতে হে তো পুৰা গল্লা সম্ভাল লেতি হে আধি ৰাত কো ভি উঠা কে বতাতি হে কি মেডম লক্ষ্মী ফল ভণ্ডাৰ কা পেমেণ্ট আ গয়া হে জনধন বেংক খাতা ক্যা মিলা मुझे तो उंगलियों के छोर पर बीमा, पेंशन, डीबीटी सारी बैंकिंग सुविधाएं मिल गई हैं।
3: 12 साल में 59 करोड़ जनधन खाते खुले, जिसमें 56% खाते तो सिर्फ महिलाओं के हैं। पीएम जनधन योजना के 12 साल ज्यादा बचत, ज्यादा काम।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। प्रधानमंत्री नरेंद्र मोदी किर्गिस्तान की राजधानी बिश्केक में आज शंघाई सहयोग संगठन शिखर सम्मेलन को संबोधित करेंगे। चालू वित्त वर्ष की पहली तिमाही में देश की जीडीपी 7.8% बढ़ी, रिजर्व बैंक के 7% के अनुमान से अधिक। अमेरिका ने भारत को गतिशील, मजबूत और अनुकूल अर्थव्यवस्था बताया। भारत ने सिंधु जल संधि पर मध्यस्थता न्यायालय का फैसला ठुकराया। नेपाल में बचाव दल ने पन बिजली संयंत्र के कर्मचारियों की तलाश में पहाड़ी पर विस्फोट किया और अर्जेंटीना के फुटबॉलर नियोलन मेसी ने अंतरराष्ट्रीय फुटबॉल से संन्यास लिया। 21 साल के शानदार करियर का अंत। प्रधानमंत्री नरेंद्र मोदी आज किर्गिस्तान की राजधानी बिश्केक में शंघाई सहयोग संगठन के 26वें शिखर सम्मेलन को संबोधित करेंगे। ये सम्मेलन

গীতিমালিকা অনুষ্ঠানত পুনতে শুনো আহক ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত। গীতৰ কথা নলিনীধৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা প্ৰেম চমুৱাৰ।

0: সেয়া আছিল নলিনীধৰ ভট্টাচাৰ্যৰ ৰচনাৰে ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ এইবাৰৰ শিল্পী দুৰ্গাময়ী বৰা, গীতিকাৰ বংকিম শৰ্মা, প্ৰযোজনা শ্যামকল্যাণ দাসৰ।

বংকিম শৰ্মাৰ ৰচনাৰে দুৰ্গাময়ী বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া আনিছ উজ জামানৰ ৰচনাৰে হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ গীত, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

0: হৃদয়ানন্দ গোস্বামীৰ কণ্ঠত আনিস উজ জামান ৰচিত গীতটি শুনিলে।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত 11 শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পাণিবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7574906।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মিতালী দেৰ কণ্ঠৰ গীত, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা হাইদৰালীৰ।

সেয়া আছিল ডিম্বেশ্বৰ দাসৰ ৰচনাৰে মিতালী দেৱীৰ কণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনো আহক সতীশ দাসৰ কথাৰে পংকজ বৰদলৈৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: প্রতিখন ঘরে বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়িছো আপোনালোকৰ সৈতে অন্তরঙ্গ সম্পর্ক গঢ়িবলৈ। মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলর নির্ভরযোগ্য বাতৰি সৈতে আমার ওয়েবসাইট akashbani.gov.in। নতুন ভারত, নরূপত আকাশবাণী।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ।

কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰিব। ফোন নম্বৰটি পুনৰ কৈছোঁ 03612662636।

0: কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰি।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নাগালেণ্ডত ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা ভোগদৈনৈৰ জলস্তৰ বৃদ্ধি গহপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী উজনি অসমৰ বান ক্ষতিগ্ৰস্ত তিনিখন জিলাত 16,746টা পৰিয়ালক আজি 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদান ৰাজ্যৰ 312খন আৰক্ষী থানাৰ সীমা নতুনকৈ নিৰ্ধাৰণ সীমা নিৰ্ধাৰণ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গৃহ বিভাগৰ অধিসূচনা জাৰি ডেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈৰ পৰা দুদিনীয়াকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলন আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰত হৰিনামৰ ধ্বনি উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পাইছে কালি বিয়লি ভোগদৈ নৈৰ জলপৃষ্ঠ 89.14 চেণ্টিমিটাৰ হৈছে জলসম্পদ বিভাগৰ তথ্য অনুসৰি ভোগদৈ দলঙৰ সমীপত নদীখনৰ জলপৃষ্ঠ বিপদসীমাৰ 14 চেণ্টিমিটাৰ ওপৰেৰে বৈছে যাৰ বাবে পুনৰ যোৰহাটৰ নৈ কাষৰীয়া লোকসকল চিন্তিত হৈ পৰিছে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাত বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহান জনোৱা হৈছে ইপিনে বিশ্বনাথ জিলাৰ গহপুৰত ছত্ৰং ব্ৰহ্মাজান আৰু হোলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নি পানীয়ে গহপুৰত ভয়াৱহ বানৰ সৃষ্টি কৰিছে ছত্ৰং নৈয়ে গহপুৰৰ 7 নম্বৰ ৱাৰ্ডৰ গাৰ্ডৱাল আৰু গোপালবস্তিত মথাউৰি ভাঙি পেলায় নবিল অঞ্চলত পথাৰ পানী বগৰাৰ ফলত ৰাইজৰ যাতায়াতৰ যথেষ্ট অসুবিধাই দেখা দিছে তদুপৰি গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদতো পানী সুমুওৱাৰ বাবে ৰোগীসকলৰ অহা যোৱাত যথেষ্ট অসুবিধা হৈছে

0: গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। সোলেঙী নদীৰ পানী বঢ়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে কালি সন্ধিয়াৰে পৰা পানী বাগৰিছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ 15,000 টকাকৈ আজি প্ৰদান কৰা হ'ব। পূৰ্বে বাকী ৰোৱা 16,746টা পৰিয়ালক এই পৰ্যায়ত সামৰি লোৱা হ'ব। আজি দিনৰ 11 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব। ইপিনে চি এম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত নামভৰ্তি কৰা 148 গৰাকী আৰু 2026-27 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3টা কিস্তিত মুঠ 1,00,000 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকাৰ অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2.8 কোটি টকাত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188 গৰাকী অৰ্হতা সম্পন্ন প্ৰাৰ্থীক 12 মাহৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 118.6 কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ 25 বৰ্ষপূৰ্তি উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে চীন আৰু ৰাছিয়াকে ধৰি ছাংহাই সহযোগিতা সংস্থাৰ 10খন সদস্য ৰাষ্ট্ৰ আছে। ভাৰত 2017 চনৰে পৰা ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ 312খন আৰক্ষী থানাৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰিছে। ৰাজ্যৰ গৃহ বিভাগে কালিৰে পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। চৰকাৰৰ অধিসূচনা অনুসৰি এখন থানা যাতে এটা বিধানসভা সমষ্টিৰ সীমাতে অন্তৰ্ভুক্ত হয় তাৰ বাবে যোৱা বছৰ অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত থানাৰ সীমা নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা অহাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি 126টা বিধানসভা সমষ্টিৰ সৈতে মিল ৰাখি 312খন থানাৰ সীমা সলনি কৰা হৈছে। প্ৰশাসনিক সুবিধা, আইন শৃংখলা পৰিস্থিতি ৰক্ষা আৰু জনসাধাৰণৰ সেৱাৰ স্বাৰ্থত চৰকাৰে থানাৰ সীমা নিৰ্ধাৰণ কৰা বুলি প্ৰকাশ কৰিছে। কোনখন গাঁও বা কোনটো ৱাৰ্ড কোনখন থানাৰ অধীনত পৰিব তাৰ তালিকাও গৃহ বিভাগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বতে এখন থানা 2-3টা সমষ্টিৰ অধীনত থকাত প্ৰশাসনিক দিশ পৰিচালনাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। খেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰহি সংঘটিত পথ দুৰ্ঘটনাত জড়িত দোষীক আইনৰ আওতালৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইতিমধ্যে অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁত আৰু মেৰামতিৰ অভাৱত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ইতিমধ্যে সমগ্ৰ বিষয়টো লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে বাৰ্তালাপ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় সেই ক্ষেত্ৰত দৃষ্টি ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। ইপিনে ঘাইপথৰ শোচনীয় অৱস্থাৰ পাছতো টোল সংগ্ৰহ কৰি থকাক লৈ কালি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ঘাইপথ মেৰামতি নকৰা পৰ্যন্ত টোল নিদিয়াৰ বাবে ৰাইজে জনোৱা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ৰাষ্ট্ৰীয় ঘাইপথ অসমত বহুতবিলাক এক্সপানশ্যন হৈ আছে আৰু স্বাভাৱিকতে এলিভেটেড কৰিডৰ, টানেল, কেইদিনমান আগতে মিছন বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ এক্সপানশ্যন, গতিকে আমাৰ পৰা যিমান লৈছে তাতকৈ 1,000,000,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে

0: খরচ করেও আছে। গতিকে দুটা বিষয় মই ভাবো যে লিঙ্ক করার প্রয়োজন না থাকে, তথাপিতো রাইজে কিবা একটা সিদ্ধান্ত ললে মইতো আর একো কব নোৱাৰো। কিন্তু মুখ্যত আমি চাব লাগে যে রাস্তাবিলাক মেরামতি ভাল হয়, এনেকুৱা ঘটনা যাতে পুনরাবৃত্তি নহয়।
1: ইফালে সদৌ অসম ছাত্র সন্থাই রাজ্যের সকলবোৰ ৰাষ্ট্ৰীয় ঘাইপথ মেরামতি করার দাবীৰে 11 ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। রাজ্য সরকারে উজনি অসমৰ তিনিখন বান বিধ্বস্ত জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলক পুনৰ 10,000 টকা প্ৰদান কৰিব। জিলাকেইখনৰ ক্ষতিগ্ৰস্ত লোকসকলক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰে চেষ্টা চলাব। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আশ্বাস প্ৰদান কৰিছে। কালি সন্ধিয়া জনতা ভৱনত শিৱসাগৰৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কৰাৰ সময়ত তেওঁক এই আশ্বাস দিয়ে। তদুপৰি জিলা তিনিখনৰ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক আজিৰ ভিতৰত 15,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সাক্ষাতৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে মঙলবাৰৰ ভিতৰত বঞ্চিত হৈ থকা 16,000 বান ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকাকৈ সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতি দিছে। বানত ক্ষতিগ্ৰস্ত মহাবিদ্যালয়সমূহকো চৰকাৰে ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে বুলিও অখিল গগৈয়ে সাংবাদিকৰ আগত অৱগত কৰে।
2: মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সাক্ষাৎ আমি চাৰিজনে বহি তেখেতৰ লগত দীঘলীয়াকৈ কথা পাতিলোঁ। কথাবিলাকত পজিটিভ দৃষ্টিভংগীয়ে দেখুৱাইছে। নতুন খবৰ পালোঁ যে মই যেতিয়া কলোঁ যে প্ৰত্যেকটো পৰিয়ালক, বানপীড়িত পৰিয়াল যিবিলাক আছে, যিমান পৰিয়াল আছে, সমস্ত পৰিয়ালবিলাকক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব লাগে। যিবিলাকে পাই আছে তেওঁলোকক নালাগে, যিবিলাক নাই তেওঁলোকক দিব লাগে। তেতিয়া তেখেতে সেইটো বিষয়ত পজিটিভ কথা কৈছে যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে আৰু মোক এখন তালিকা দিবলৈও কৈছে। তাৰ লগত তেখেতে এটা যে প্ৰত্যেকগৰাকী মহিলা যাৰ যাৰ পৰিয়ালত আগতে 10,000 টকা দিছিলে, যিবিলাকৰ এবাৰ ক্ষতি হ'ল, সেই পৰিয়ালবিলাকক সকলো মহিলাকে আৰু 10,000 টকা পৰিয়ালৰ মহিলাবিলাকক, যিবিলাকৰ আগৰবাৰ ছেল্ফ হেল্প গ্ৰুপত পইচা পাইছিলে যিটো 10,000 টকা, সেই পৰিয়ালৰ মহিলাবিলাকক আকৌ এবাৰ 10,000 টকা দিব বুলি ক'লে।
1: গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনৰ কাইলৈ প্ৰথম দিনা দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্ৰশিক্ষণ সমাপ্ত কৰা 32 উপ আৰক্ষী অধীক্ষক আৰু 371 কনিষ্টবলে এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য নামঘোষা, ভক্তিৰত্নাৱলী, ভালেসংখ্যক বৰগীতাদিৰে চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 সংখ্যক তিৰুভাৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ সজাই পৰাই তোলা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিথি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে উজনি মাজুলীৰ শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথিৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ মহাপুৰুষজনাৰ তিথি গুৰু কীৰ্তন হিচাপে চাৰিদিনীয়াকৈ পালন কৰিছে। নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাখাত, চাবুৱা, লাহোৱাল, মৰাণ, বৰবৰুৱা আদিকে ধৰি সকলো অঞ্চলতে আজি পুৱাৰে পৰা নাম কীৰ্তন, শাস্ত্ৰপাঠ, গায়ন বায়নৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে জিলাখনৰ বগুৱানৰ শ্ৰী শ্ৰী কেৱলীয়া হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পুৱাৰে পৰা নাম প্ৰসংগৰ লগতে আন আন কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে। বৰপেটা সত্ৰতো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিথি মহোৎসৱ আয়োজন কৰা হৈছে। কীৰ্তন মহোৎসৱ ৰূপে পালন কৰা এই অনুষ্ঠানৰ বিষয়ে আমাক জনাইছে বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
3: মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি গুৰুজনাৰ 430 সংখ্যক তিৰুভাৱ তিথি পালন কৰা হৈছে। বৰপেটাত এই তিথি কীৰ্তন মহোৎসৱে পালন কৰা হয় আৰু বিগত 430 বছৰে এই কীৰ্তন মহোৎসৱ 10 পালন কৰা হয়। প্ৰতিদিনে বিভিন্ন ঘোষা পৰিৱেশন কৰা হয় আৰু আজি শেষৰটো ঘোষা পৰিৱেশন কৰা হয়। কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত পুৱাৰে পৰা যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে।
1: শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত

0: প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত প্ৰধানকৈ সোণাপুৰত দেওবাৰে সংঘটিত শোকাবহ পথ দুৰ্ঘটনা আৰু নেপালৰ জলপ্ৰলয়ৰ বাতৰিয়ে মুখ্য বাতৰিৰ স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে সোণাপুৰৰ টোলগেট ভাঙি গণ গৰ্জন শিৰোনামেৰে সাতজন লোকৰ প্ৰাণ কাঢ়িনিয়া শোকাবহ দুৰ্ঘটনাটোৰ বাতৰি আলোকচিত্ৰসহ সবিস্তাৰে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতৰ শিৰোনাম ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ভুলৰ বাবে দুৰ্ঘটনা। আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো ঘাটক ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে NHAIৰ দিনৰ সময় লাগিব বুলি পৰিৱেশন কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম জীৱনৰ হেতালি খেলি 2,500 কোটি টকা উপাৰ্জন, 5 বছৰত ৰাজ্যৰ টোল গেটৰ পৰা অভিলেখ সংখ্যক মাচুল সংগ্ৰহ। আমাৰ অসম কাকতে নেপালত মৃতকৰ সংখ্যাই 5,000 চুবগৈ পাৰে, সহস্ৰাধিক দেহ উদ্ধাৰ শীৰ্ষক বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাতৰিটো মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত গণকবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত 7.8% বৃদ্ধি পোৱাৰ বাতৰি পৰিৱেশন কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সংগীতা শৰ্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নাগালেণ্ডত ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি, গহপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাত 16,746টা পৰিয়ালক আজি 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 312খন আৰক্ষী থানাৰ সীমা নতুনকৈ নিৰ্ধাৰণ। সীমা নিৰ্ধাৰণ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গৃহ বিভাগৰ অধিসূচনা জাৰি। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰত হৰি নামৰ ধ্বনি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি আপোনালোকৰ বাবে লৈ আহিছো কাছাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে কাছাৰৰ পৰা আমাৰ সংবাদদাতা আখি দাস। প্ৰথমবাৰৰ বাবে শিলচৰ পৌৰ নিগমত নিৰ্বাচন অনুষ্ঠিত হ'ব। দুৰ্গা পূজাৰ পূৰ্বে অৰ্থাৎ ছেপ্টেম্বৰতেই এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা আখি দাসৰ পৰা।
2: শিলচৰ পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 48। অৰ্থাৎ যি অঞ্চলসমূহ নতুনকৈ চহৰাঞ্চলৰ লগত সংযুক্ত হৈছে, সেই অঞ্চলসমূহৰ ৰাইজে প্ৰথমবাৰৰ বাবে পৌৰ নিগম নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচনৰ বাবে শাসক অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি আৰু বিৰোধী কংগ্ৰেছ দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। আনহাতে এইবাৰ কেইবাটাও ৱাৰ্ডৰ বাবে মহিলা সংৰক্ষণ থকাৰ বাবে বিশেষকৈ মহিলাসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। যিহেতু কাছাৰ জিলাৰ পৰা ইয়াৰ পূৰ্বে মহিলা প্ৰতিনিধিৰ সংখ্যা তেনেই কম, ফলত এইবাৰ পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিশেষ সুযোগ লাভ কৰিব মহিলা প্ৰাৰ্থীসকলে। ইফালে পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কাছাৰ জিলা প্ৰশাসনে। আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন 2026ৰ পৰিপ্ৰেক্ষিতত ষ্ট্ৰংৰুম, ভোটগ্ৰহণ সামগ্ৰী বিতৰণ আৰু সংগ্ৰহ কেন্দ্ৰ আৰু গণনা কেন্দ্ৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান ISBT আৰু ISTT পৰিদৰ্শন কৰিছে কাছাৰৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই। নিৰ্বাচন সম্পৰ্কীয় কাম কাজ সুচাৰুৰূপে পৰিচালনা হ'ব পৰাকৈ স্থানৰ বিন্যাস আৰু সাংগঠনিক ব্যৱস্থা পৰিদৰ্শন কৰাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ত নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ বজাই ৰাখিবলৈ চৌহদৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তাসমূহ পৰ্যালোচনা কৰিছে আয়ুক্তগৰাকীয়ে।
1: শিলচৰ NIT চৌহদত বৰাক উপত্যকাৰ প্ৰথমটো বিশেষ অত্যাধুনিক ডাকঘৰ মুকলি কৰা হৈছে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: শিলচৰ NIT চৌহদত বৰাক উপত্যকাৰ প্ৰথম জেনেৰেশ্যন নেক্সট ডাকঘৰ মুকলি কৰা হৈছে। এই নতুন অত্যাধুনিক ডাকঘৰৰ ফিতা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন

0: আধুনিক পদক্ষেপ। ইয়াৰ জৰিয়তে দেশৰ পৰম্পৰাগত পুৰণি ডাকঘৰসমূহক স্মাৰ্ট, আকৰ্ষণীয় আৰু প্ৰযুক্তিভিত্তিক সেৱা কেন্দ্ৰ হিচাপে নতুন আৰু ডিজিটেল প্ৰজন্মৰ বাবে উপযোগী কৰি তোলা হৈছে, য'ত ডাকঘৰৰ কামৰ উপৰিও জেনজি প্ৰতিনিধিয়ে ডাকঘৰৰ চৌহদৰ ভিতৰত কিতাপ পঢ়াৰ সুবিধা লাভ কৰিব, অৰ্থাৎ লাইভ ৰিডিং লাইব্ৰেৰী, খোৱা পানীৰ সুবিধা, ৱাই ফাই জোন, আৰামদায়ক নিৰ্দিষ্ট বহা ঠাই আদি। ডাকঘৰৰ নিয়মীয়া সেৱা ইয়াত উপলব্ধ হ'ব, লগতে কিউআর কোড ভিত্তিক পার্সেল বুকিং, ডিজিটেল পেমেন্ট আৰু আকর্ষণীয় পার্সেল পেকিংৰ সুবিধাও উপলব্ধ হ'ব। বুকমেইল কৰিবলৈ অহা ছাত্র ছাত্রীসকলে রিডিং লোনত নিজৰ প্ৰিয় কিতাপখন বিনামূলীয়াকৈও পঢ়িব পাৰে। বাতৰি কাকত, অধ্যয়নৰ কিতাপ, ঠাণ্ডা আৰু গৰম পানীৰ সুবিধা থাকিব। যিহেতু শিলচৰ এনআইটিত 4000ৰো অধিক ছাত্র ছাত্রী আৰু গৱেষক আছে, সেয়েহে জেনজি ডাকঘৰ খোলাৰ বাবে এই প্ৰতিষ্ঠানটোক বাছনি কৰা হৈছে।
1: জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব কাছাৰৰ অমৰজিৎ সিঙে। 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত অনুষ্ঠিত হ'বলগীয়া 20 সংখ্যক এছিয়ান গেমছত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিব। ভাৰতীয় চেপাক টাক্ৰ ফেডাৰেচনেও এছিয়ান গেমছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰিছে। হাৰিয়ানাৰ সোনেপাটত আৰম্ভ হৈছে এই শিবিৰ। 15 ছেপ্টেম্বৰত এই শিবিৰৰ অন্ত পৰিব। তাত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় আঞ্চলিক কেন্দ্ৰত উচ্চমানৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত ভাৰতীয় চেপক টাক্ৰ দলে অহা 15 ছেপ্টেম্বৰত নতুন দিল্লীৰ পৰা জাপান অভিমুখে ৰাওনা হ'ব। এই প্ৰতিযোগিতাত অংশ ল'বলগীয়া অসমৰ অমৰজিৎ সিঙে যোৱা 3 বছৰে থাইলেণ্ডত অনুষ্ঠিত হোৱা কিংছ কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। দক্ষিণ এছিয়াৰ চেপাক টাক্ৰ প্ৰতিযোগিতাতো তেওঁ পদক লাভ কৰিছিল। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাছাৰ জিলাৰ ৰেহৰূপ শুনিলে সংবাদদাতা আছিল আখে দাস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্চ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্চত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া সময় ফোন ইন কল্পতৰুৰ। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটিৰ বাবে আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰ 03612661876 আৰু 9435405222। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612661876 আৰু 9435405222। আদৰৰ শ্ৰোতা, আপোনালোকৰ ফোন অহালৈ অপেক্ষা কৰিছোঁ। তেতিয়ালৈ শুনো আহক বুৱাৰী ছবিৰ মালবিকা বৰাৰ কণ্ঠৰ এই গীতটি।

0: বোৱাৰী ছবিত মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি উঠাই লৈছো। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: নমস্কাৰ, হয়, আপুনি কি গীত শুনিব আজি?
1: মই বৰষুণ দি আছে আমাৰ ইয়াত, গতিকে খগেন মহন্তৰ বৰষুণৰ বতৰত মই নামছো মতৰটো হ'লে ভাল পাম আৰু।
0: হয় হয়, আজি খুব বৰষুণ ইয়াতো, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। আজি মাধৱদেৱৰ তিথি উপলক্ষে বিশেষ অনুষ্ঠান আছে নহয় জানো? হয়
1: হয়, আৰু এতিয়া মই কেইজনো বন্ধুৰ নাম কৈ দিম।
0: হয় হয় কওক।
1: মোৰ বন্ধু হল, বন্ধু মানে নিজৰ ভাগ্যৰে, আমাৰ বংকিম দাস ৰঙীয়া জানে সকলোৱে, হাজেৰা বেগম, ৰূপালী কলিতা, মাইনা দাস, তাৰপিছত আছে কল্পনা আমিন, আৰু আছে মোৰ অতি বন্ধু আপোনালোকৰ চিনাকি আনন্দ গন্ধিয়া।

0: খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত 11 শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পাণিবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
0: পুনৰ আহিছো ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ মাজলৈ। আমি আৰু এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছো। হেল্ল'
3: হেল্ল'
0: হয়, আপোনাৰ নামটো ক'ব।
3: হয়, নমস্কাৰ, সুপ্ৰভাত বাইদেউ।
0: নমস্কাৰ, কি গীত শুনিব আজি? জুবিন গাৰ্গৰ কণ্ঠৰ এজাক বৰষুণে আজি বৰষুণৰ কাৰণে শুনিবলৈ মন গ'ল নেকি? ভালে লাগিছে চাগে, নহয় জানো? খুব গৰম আছিল যোৱা সপ্তাহ। ঠিক আছে, আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছো।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত, কোনে কৈছে আপুনি?
1: মই দৰং জিলাৰ হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
0: লক্ষ্য চহৰীয়া, কি গীত শুনিব আজি?
1: হয়, মই যিহেতুকে আজি মাধৱদেৱৰ পূৰ্ণ তিৰুভাৱ তিথি, সেই উপলক্ষে মাধৱদেৱ বিৰচিত এটি বৰগীত শুনিব বিচাৰিছোঁ।
0: হয়, নিশ্চয়, ধন্যবাদ। আপুনি ধুনীয়াকে শুনিব বিচাৰিছে আজি মাধৱদেৱৰ তিথি উপলক্ষে।
1: হয়, আৰু লগতে মই সমূহ অসমবাসী ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ।
0: হয় হয়, আমিও আপোনালৈ সেৱা আগবঢ়াইছোঁ। আৰু আজি আপোনালোকৰ তাত তেনে কিবা অনুষ্ঠান আছে নেকি মাধৱদেৱৰ তিথি?
1: হয়, আমাৰ ইয়াত মানে পাথৰীঘাটত আমাৰ আঞ্চলিক ভিত্তিত আজি আমাৰ তিৰুভাৱ তিথি উদযাপন হ'ব। তাত নাম প্ৰসংগ হ'ব, কীৰ্তন পাঠ হ'ব, এইবিলাক আমাৰ আয়োজন আছে। তাতে আৰু খোৱা লোৱাৰ ব্যৱস্থা আছে।
0: হয় হয়, সুন্দৰ,
1: তাতে আমাৰ পালন কৰা হ'ব। হয়,
0: শুভেচ্ছা জনালো, সুন্দৰকৈ পাৰ হওক আজি তিথিটো, ভালে ভালে আপোনালোকে উদযাপন কৰক। আৰু আপোনাৰ প্ৰিয় আমি মাধৱদেৱৰ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত এটি শুনাই দিছোঁ।
1: মোৰ কেইগৰাকীমান ৰেডিঅ' বন্ধু আছে।
0: হয় হয়,
1: হিতেশ্বৰ লহকৰদা, বনবাসী মণ্ডল, হাজাৰা বেগম, বংকিম চন্দ্ৰ দাস, এইসকলৰ বাবে মই এই গীতটো উচৰ্গা কৰিছোঁ। ধন্যবাদ।

0: তৰালী শৰ্মাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলে। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, সুপ্ৰভাত, কোনে কৈছে আপুনি?
1: মই নালগনেছৰ পৰা মাইনা দাসে ক'লো বাইদেউ।
0: হয় হয়, ভালে আছে আপুনি?
1: হয় ভালে আছোঁ বাইদেউ।
0: হয়, কি গীত শুনিব আজি?
1: মই ভূপেন হাজৰিকাৰ কণ্ঠত মেঘে গিৰগিৰ কৰে গীতটো শুনিম, কাৰণ যোৱা ৰাতিৰ পৰা আজিলৈকে এতিয়ালৈকে বহুত বৰষুণ দি আছে বাইদেউ।
0: হয় হয় হয়, ঠিকেই কৈছে। আজি আজি নিশ্চয় বহুত ঠাইতে বৰষুণ দিছে, অকল গুৱাহাটীতে নহয়। হয় হয়
1: হয়। আৰু বাইদেউ এই গীতটো মই হিতেশ্বৰ লহকৰ দা আৰু বংকিম দা আৰু বনবাসী মণ্ডল মঞ্জু বাইদেউ আৰু নয়নজ্যোতি লহকৰ দা আৰু মোৰ শিক্ষাগুৰু মুকুন্দ তালুকদাৰ ছাৰলৈ উচৰ্গা কৰিলোঁ।
0: আপোনালোক আটাইৰে অনুৰোধত আমি গীতটি শুনাইছোঁ ভূপেন হাজৰিকাৰ কণ্ঠত।

0: आहा मेघे गिर गिर करे।
1: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে

0: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
1: হেল্ল' বাইদেউ, সুপ্ৰভাত।
0: সুপ্ৰভাত,
1: মই ৰঙিয়া তিনিআলি লাচিত নগৰৰ পৰা কৈছোঁ, বংকিম চন্দ্ৰ দাসে।
0: হয় বংকিম চন্দ্ৰ দাস, কি গীত শুনিব আজি?
1: মই আজি জুবিন গাৰ্গৰ বৰষা যেতিয়া নামে।
0: বৰষা যেতিয়া নামে,
1: হয়।
0: আজি বৰষুণৰ বতৰৰ কাৰণে সকলোৰে
1: হয় হয়
0: বৰষুণৰ গানেই শুনিবলৈ মন গৈছে।
1: হয়, বৰষুণ দি আছে, মানে ডাঙৰ বৰষুণ,
0: ডাঙৰ বৰষুণ। হয় হয়, ঠিক আছে। আপোনাৰ
1: মই কিজন নাম ল'ব খুজিছোঁ বাইদেউ।
0: হয় হয় কওক, হয় কওক। আমাৰ সংযোগ বিচ্ছিন্ন হৈ গৈছে। তেখেতে জুবিন গাৰ্গৰ কণ্ঠৰ বৰষা যেতিয়া নামে গীতটি শুনিব বিচাৰিছিল। আমি বজাই দিছোঁ।

এইখিনিতে শ্ৰোতাসকলক জনাই থৈছোঁ, আজি মোৰ সৈতে ডিউটি ৰুমত আছে কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, নিখিল শৰ্মা, দৰ্শন কাশ্যপ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, আৰু এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী।

हेलो हेलो हेलो हेलो হেল্ল' আমাৰ শ্ৰোতাগৰাকীৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আহক এইখিনিতে শুনো জুবিন গাৰ্গৰ কণ্ঠৰে টিকিট।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজিৰ জীৱন সুৰভি যিগৰাকী অতিথি, তেখেতক মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম, কিয়নো তেখেত এগৰাকী কৃতি শিক্ষক, এগৰাকী সাহিত্যিক, কেইবাখনো গ্ৰন্থ তেখেতে ইতিমধ্যে লিখি উলিয়াইছে, প্ৰকাশ হৈ ওলাইছে, প্ৰায় 40খনমান গ্ৰন্থ হ'ব তেখেতৰ, আৰু বিভিন্ন সামাজিক কামত তেখেত জড়িত হৈ থাকে। কালজুৰি বুলি কয় তেখেতৰ যি জন্মস্থান, দৰং জিলা, কিন্তু ঠাইখন খৈৰাবাৰী
1: অঞ্চলৰ।
0: তেখেত হৈছে শ্ৰীযুত পুনুৰাম কলিতা ডাঙৰীয়া। স্বাগতম জনাইছোঁ আপোনাক।
1: নমস্কাৰ।
0: আমি আপোনাক পাই সুখী হৈছোঁ, কিয়নো আপুনি কৃতি শিক্ষকটো হয়েই আমি সুখী। এইকাৰণে বেছিকৈ হৈছোঁ যে এগৰাকী আপুনি নিয়মীয়া আমাৰ ৰেডিঅ'ৰ খুব ভাল শ্ৰোতা। প্ৰায়ে আপোনাৰ আমি কথা সেই খৈৰাবাৰী অঞ্চলৰ পৰা ফোন পাই থাকোঁ আমি।
1: হয়,
0: গতিকে ৰেডিঅ' শুনি আপুনি খুব ভাল পায় ন? সেই অভ্যাসটো কেতিয়াৰ পৰা আৰম্ভণি সেই ৰেডিঅ'ৰে কৰিব খুজিছে আপোনাৰ কথা বাৰ্তা?
1: আৰম্ভণি এই আমাৰ পিতা বংশীধৰ কলিতা আৰু মাই সাবিত্ৰী কলিতা, তেখেতসকলেও মানে ৰেডিঅ'ৰ প্ৰতি ইমান ভক্ত আছিল, মানে তেতিয়া অলপ দাম বেছি আছিল, তথাপি আমি পিতাক ৰেডিঅ' কিনি আনি তেওঁ হেৰি শুনাইছিলোঁ আৰু খুব ভাল পাইছিল। ৰেডিঅ'টো পুৱাৰ বৰ্ণনা অনুষ্ঠানৰ পৰা তেখেতে শুনে, আকৌ তাৰপিছত এই বাৰ্ধক্যই যেতিয়া তেখেতক হেঁচা মাৰি ধৰিলে তেতিয়াও তেখেতে কিন্তু ৰেডিঅ'টো এৰি দিয়া নাছিল, আৰু কোনোবাই ৰেডিঅ'টো কিবা কাৰণত বন্ধ কৰিলে তেওঁ কয় যে ৰেডিঅ'টো কিয় বন্ধ কৰিলা, ইমান সুন্দৰ গান চলি আছে, ভূপেন হাজৰিকাৰ গান খুব ভাল পাইছিল।
0: আপোনাৰ কোন প্ৰিয়?
1: মোৰ আচলতে ভূপেন হাজৰিকাই প্ৰিয়। মই যিমান দিন অনুৰোধ কৰোঁ ৰেডিঅ'ৰ কল্পতৰুত, এই তেতিয়া মই ভূপেন হাজৰিকাৰে গীতবিলাক অনুৰোধ কৰোঁ। তাৰ দ্বিতীয়তে হ'ল দীপালী বৰঠাকুৰ বাইদেউ, তেওঁৰ বিভিন্ন কাল

0: জুই গীত, চেনাই মই যাওঁ দেই, তাৰপিছত আদি কৰি জোন ধনে জোনালীতে, এই তাৰপিছত আছে আগলি বাহৰে লাহৰী গগনা, বহিতাঁতৰ পাতত বাওঁ, আহে কি নাহে মোৰে ধন চেনাই, শ্ৰীপতি
1: গতিকে
0: এইবিলাক গীত, অমৰ গীত, এইবিলাক গীত অনুৰোধ কৰোঁ। আৰু যেতিয়া অনুৰোধৰ ফোন ইন অনুৰোধ নাছিল তেতিয়া চিঠি দিছিলোঁ, কেতিয়াবা প্ৰায় 10-12 পৰ্যন্ত পুৰস্কাৰ লিখি চিঠি পঠাইছিল,
1: চিঠি পঠিয়াইছিল
0: খৈৰবাৰী ডাকঘৰলৈ যাওঁ, এতিয়া 2.5 কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা, এই ডাকঘৰলৈ গৈ একেলগে গোটেইখিনি চিঠি ডাকঘৰত দিওঁ।
1: এতিয়া আপোনাৰ কথালৈ আহিছোঁ, আমি ক'লোৱেই যে আপোনাৰ জন্মস্থান কালজুৰি দৰং,
0: হয় দৰং,
1: সেই ঠাইখনৰ কথা অকণমান কওকচোন, ঠাইখনৰ পৰিৱেশৰ কথাটো কওক।
0: হয় হয়, আমাৰ এই পিতৃপিতামহসকল আচলতে আছিল দৰং জিলাৰ দক্ষিণ পূব অঞ্চলৰ খতৰা সত্ৰ বুলি, খতৰা সত্ৰ আছে এখন, লেচাকনীয়া গোবিন্দ আঁতৰি সত্ৰ সেইখন, গতিকে সেই সত্ৰৰ ওচৰৰ পৰা আমাৰ পিতাহঁত প্ৰায় 1940-45 চনমানৰ ভিতৰতে খৈৰবাৰী অঞ্চলত হাবি জংগলে ভৰা দৰঙী ৰজাৰ মাটি আছিল সেইবিলাক, আৰু তাতে একেবাৰে এই বিঘাত প্ৰায় 60 টকামানকৈ পিতাই 14 বিঘা মাটি কিনি লৈছিল তাত, আৰু ওচৰ চুবুৰীয়া মানুহ কেইবা ঘৰো আহিছিল, আৰু সেইসকলৰে এটা চুবুৰী পাতি বসবাসো কৰিছিল আৰু সেইদৰে খেতি বাতি কৰিছিল, সেনেকৈ আছিল সেই সময়ত। আৰু আমি নিজে দেখিছোঁ বাঘ আছিল তেতিয়া হাবি জংগলবিলাক, বাঘ আছিল, বাঘ দেখিছোঁ আমি ঘৰলৈ আহি, ঘৰৰ পৰা বেৰা ভাঙি, বাঁহৰ বেৰা ভাঙি গৰু উলিয়াই লৈ গৈছিল, এইবিলাক আমাৰ চকুত আৰু দেখা হৈছে। আকৌ পথাৰত গৰু যেতিয়া দৰক দিয়া হয়, পথাৰত গৰু দৰক দিলেও বাঘে কি কৰে, এই দৰক ছিঙি বাঘ বাঘে পিঠিত গৰু তুলি লৈ যায়, সম্পূৰ্ণৰূপে দেখিছোঁ। গতিকে আমাৰ পিতাহঁতৰ দিনত সেইটো আছিল। আৰু আমি যেতিয়া 8-9 বছৰমানতহে আমি স্কুললৈ যাওঁ, কাৰণ কালজুৰি গাঁৱত LP স্কুল নাছিল, প্ৰাথমিক বিদ্যালয় আছিল, এই তাৰে কালজুৰি গাঁৱৰ পশ্চিমফালে এখন শিমলুবাৰী বুলি গাঁও আছিল, সেইখনতহে এই প্ৰায় 1963-62 চনমানত স্কুল স্থাপিত কৰিছিল প্ৰাথমিক বিদ্যালয়। আৰু সেইখন স্কুলৰে আমি এই দ্বিতীয় দল হিচাপে আমি তাত পঢ়িবলৈ গৈছিলোঁ, নামভৰ্তি কৰিছিলোঁ।
1: তাৰপাছত আপুনি লাহে লাহে আগবাঢ়ি গৈ থাকিল,
0: খৈৰবাৰী সাহায্যপ্ৰাপ্ত, তেতিয়া হাইস্কুল চৰকাৰী সাহায্যপ্ৰাপ্ত আছিল, আৰু তাতে তেতিয়া 4th শ্ৰেণীত আমি নাম লগাব লগা হৈছিল তেতিয়া, হয় 4th শ্ৰেণীৰ পৰা হাইস্কুলৰ হেৰিবিলাক
1: হাইস্কুল তাতে
0: পঢ়িছিলোঁ। হয়,
1: তাৰপাছত 1900
0: হায়াৰ ছেকেণ্ডেৰী, মানে তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল, আমি পঢ়োঁতে পিউ মঙলদৈ কলেজত আহিলোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষা 75 চনত হেৰি উত্তীৰ্ণ হয়, সেই বছৰতেই 75তে নামভৰ্তি কৰিলোঁ মঙলদৈ কলেজত পিউ, আৰু পিউ 77 চনত পাছ কৰি তাতেই BA পৰীক্ষা, BA শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ।
1: হয়, আপুনি এগৰাকী কৃতি শিক্ষক, আপুনি কেইবাটাও ইতিমধ্যে শিক্ষকতাৰ বাবে বঁটা লাভ কৰিছে,
0: হয় হয়,
1: গতিকে কেতিয়া চাকৰিত সোমালে, শিক্ষকতাৰ চাকৰি কেনেদৰে আৰম্ভ কৰিলে, এই কথাখিনি কওকচোন, আৰম্ভণি ক'ৰ পৰা হৈছিলে?
0: হয় হয়, এই মই প্ৰথমতে যেতিয়া ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল, মই যেতিয়া BA সন্মান সহকাৰে পাঠ্যক্ৰমৰে পাছ কৰিলোঁ, তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত নাম ভৰ্তি কৰি পঢ়াৰ এটা ইচ্ছা আছিল, কিন্তু পিতাই মানে বাৰে বাৰে কয় যে তই চাকৰি বিচাৰ, আৰু ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত কেনেকৈ তোক পঢ়াম, গতিকে তই চাকৰিকে হেৰি কৰ, ঘৰখনৰ অৱস্থা এয়া, কাৰণ যিখিনি খেতিৰ মাটিৰ ধান সেইখিনিৰে বছৰ জোৰা কৰি ফেলে পৰিয়ালো বাঢ়িছিল, আমাৰ 5 ল'ৰা, ভাই ককাই আৰু 1 ভনী, গতিকে তেওঁলোকৰো পঢ়া শুনা আছে, আৰু গতিকে খেতি বাতি মই মাজু আছিল, ককাইদেউ আছিল, ইতিমধ্যে ঢুকাইছে ককাইদেউ, তেওঁ পুলিচ বিভাগত চাকৰি কৰিছিল। ঠিক তেনেকৈ BA পাছ কৰাৰ পিছতেই মই চাকৰিৰ এপ্লিকেশ্যন দি হেৰি কৰিলোঁ, মানে অপ্ৰাদেশিত স্কুলেই হওক বা প্ৰাদেশিত স্কুলেই হওক, চৰকাৰী স্কুলেই হওক, য'তে মানে এছাম ট্ৰিবিউনখন দ্বিতীয় পৃষ্ঠাটো চাওঁ, শিক্ষকৰ মানে শিক্ষকতা জীৱনটোৱে মই ব্ৰত বুলি ভাবি লৈছিলোঁ আচলতে, অন্য চাকৰিত সিমান মন নাছিল, গতিকে শেষত গৈ প্ৰথমতে মানে মোৰ হেৰি হ'ল টংলা ছোৱালী হাইস্কুলৰ, তেতিয়া এই ডেপুটেশ্যন ভেকেন্সিত এটা পোষ্ট ওলায়।

0: সংস্কৃত বিষয়ৰ শিক্ষক হিচাপে। সেইটোত মই 15জনমান ইণ্টাৰভিউ লৈছিল, 15জনমান পৰীক্ষাৰ্থীৰ ভিতৰত মই উত্তীৰ্ণ হ'লোঁ সেইটো হেৰি ইণ্টাৰভিউ, সেইটো তাতে মই যোগদান কৰিলোঁ শিক্ষকতা। আৰম্ভণি হ'ল টংলা ছোৱালী হাইস্কুল, আৰু তাৰপিছত প্ৰায় দুবছৰমান তাত শিক্ষকতা কৰাৰ পিছতেই এই যিজন মানুহ পঢ়িবলৈ ডেপুটেশ্যনত গৈছিল তেওঁ ঘূৰি আহিল, আহাত মোৰ হেৰিটো অফ কৰি দিলে। পিছত তাৰ পৰা মই ওলাই আহি আকৌ দৰখাস্ত দিবলৈ ধৰিলোঁ। এইবুলি দৰখাস্ত দি কুমাৰী কাটা ছোৱালী হাইস্কুলত আকৌ মই পালোঁগৈ। তাত চাকৰি শিক্ষকতা কৰি থাকোঁতেই মই তেতিয়াৰ পৰা দৰখাস্ত দিয়া মানে বাদ দিয়া নাই, সেইখনো অপ্ৰাদেশিত স্কুলেই আছিল। 200 টকা কোনোমতে মাহেকীয়াকৈ দিছিল 200 টকা, আৰু টঙলাত দিছিল টংলা ছোৱালী আছিল 150 টকাকৈ মাহিলী দৰমহা। এই তেতিয়া কুমাৰীকাটাত থাকোঁতেই মই শ্বিলং বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰিৰ বাবে হেৰি পালোঁ, এডভাৰটাইজটো পালোঁ, বিজ্ঞাপনটো পাই উঠি দৰখাস্ত দিলোঁ। দি উঠাৰ পিছত কিছুদিন পিছতেই ইণ্টাৰভিউৰ কাৰণে মোক মাতিলে তালৈ স্কুললৈ। আৰু তেতিয়া শ্বিলঙলৈ কোনোদিন গৈ পোৱা নাই, সাহ কৰি শ্বিলঙলৈ গ'লোঁ। তেতিয়া আছিল ট্ৰেন্সপৰ্ট, অসম ৰাজ্যিক পৰিবহণ নিগমৰ ট্ৰেন্সপৰ্ট আছিল আৰু মেঘালয় ৰাজ্যিক পৰিবহণ নিগমৰ ট্ৰেন্সপৰ্ট আছিল, আৰু এই পল্টন বজাৰৰ বাছষ্টেণ্ডত টিকট কাটিলোঁ, 9 টকা আছিল তেতিয়া ভাড়া। এই 9 টকা ভাড়াৰে গৈ পালোঁ। গৈ উঠি শ্বিলঙৰ টুৰিষ্ট হোটেলত থাকিলোঁ ৰাতিটো। পিছদিনা পুৱা
1: অকলে গৈছোঁ
0: মানে বুকুত সাহ বান্ধিছোঁ আৰু। হোটেলত থাকিলোঁ ৰাতিটো, পিছদিনা পুৱাই 10টা বজাত পৰা ইণ্টাৰভিউ আছিল শ্বিলং বিদ্যালয়ত। তাতে প্ৰায় 30-25জনমান হেৰি আছিল, পৰীক্ষাৰ্থী আছিল ইণ্টাৰভিউ দিয়া হেৰি। আৰু তেনেকৈ ইণ্টাৰভিউ দিলোঁ। দিয়াৰ পিছতেই মই ভাবিছোঁ ইমান কেণ্ডিডেটৰ ভিতৰত ক'ত আৰু ইয়াত পাম শ্বিলঙত। কিন্তু কেইদিনমানৰ পিছতে কি আহিল, এই সেইখন আহিল হেৰি, টেলিগ্ৰাম আহিল। টেলিগ্ৰাম লিখিলে যে আপুনি সোনকালে যোগদান কৰক।
1: সেইখন শ্বিলং বিদ্যালয়খন তেতিয়া অসমীয়া ভাষাত,
0: অসমীয়া মাধ্যমৰ আছিল, অসমীয়া মাধ্যমৰ আছিল, প্ৰাদেশিকৃত আছিল। তাতে আমি, মই যোৱাৰ আগ মুহূৰ্ততে ষ্টেণ্ড কৰিছিল কোনোবা এজন, নামটো মই পাহৰিলোঁ,
1: এটা সময়ত তাৰ ফলাফল বা ৰিজাল্ট মেট্ৰিকৰ
0: ভাল আছিল, খুব ভাল আছিল
1: আমি জনাত হয়। তাত কিমান বছৰ শ্বিলং বিদ্যালয়ত আপুনি কিমান বছৰ?
0: শ্বিলং বিদ্যালয়ত মই 6 বছৰ থাকিলোঁ। 6 বছৰ থাকি চিন্তা কৰিলোঁ যে, তেতিয়া মই ইকান সিকানকৈ গম পাইছিলোঁ, আৰু আমি নিজেও তেতিয়া মেঘালয় শিক্ষক সন্থা বুলি এটা সন্থা গঠন হৈছিল, আৰু সন্থাটোৱে চৰকাৰক দাবী উত্থাপন কৰি আছিল আচলতে পেঞ্চনটো দিব লাগে এনেকৈ। এইবিলাক কাৰণত ভাবিলোঁ নাই অসমত দৰখাস্ত দি থাকোঁ চাকৰিৰ কাৰণে, সুবিধা হয় যদি যাম ইয়াৰ পৰা, শ্বিলঙৰ পৰা আকৌ। এই সৌভাগ্যক্ৰমে 1989 চনত সেইদৰে মই তাত অসমত চৰকাৰী স্কুলখনৰ কৌপাটীৰ এখন মানে ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয় কৌপাটীখনক সাধাৰণতে। ক্ষুদ্ৰ ভাৰত মানে ভাৰতবৰ্ষৰ যিমানকেইটা প্ৰায়বিলাক জনগোষ্ঠী সেই কৌপাটীত, সেই জনগোষ্ঠীবিলাক
1: দৰং জিলাতে
0: আছিল হয়। তেনেকৈ কৌপাটীৰ বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়, সেইখনত মই যোগদান কৰিলোঁগৈ। দীঘলীয়াকৈ তাত থাকিলোঁ হয়। ভাল লাগিল তাৰ পৰিৱেশটো, যিখিনি তাত যিখিনি অভিভাৱক আছে ছাত্ৰ ছাত্ৰীসকলৰ খুব ব্যৱহাৰ পাতি খুব ভাল, প্ৰতিজন অভিভাৱকে সকলোবিলাকে আমাক খুব শ্ৰদ্ধা ভক্তি কৰিছিল, সকলোৱে ছাৰ বুলি মাতিছিল আমাক। আৰু তেওঁলোকৰ পৰিয়ালৰ যেতিয়া বিয়া বাৰু উৎসৱ পাৰ্বণ হয় আমাক নিমন্ত্ৰণ দিছিল, আৰু আমি এই নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিলোঁ। গতিকে এটা সুন্দৰ পৰিৱেশেৰে তাত আছিলোঁ, গতিকে তাৰ পৰা আৰু আহিবলৈ মন কৰা নাছিলোঁ।
1: কিমান চনত আপুনি
0: তাৰ পৰা 2017 চনত তাৰ পৰা মই এই 17 চনৰ 30 নৱেম্বৰৰ দিনা, আৰু ব্যতিক্ৰমী এটা অনুষ্ঠান, সাধাৰণতে অৱসৰৰ দিনাই কেতিয়াও শিক্ষকক বিদায় দিয়া নাছিল ইমান দিনে সেইখন স্কুলত। কিন্তু মোকটো কি কৰিলে, সেই তেতিয়াৰ প্ৰধান প্ৰিন্সিপাল অধ্যক্ষগৰাকীয়ে ক'লে, নহয় এখেতক কিন্তু আমি সেইদিনাই বিদায় দিম, এইবুলি সেইদিনাই বিদায়ৰ ব্যৱস্থা কৰিলে মোক।
1: বিদায় সভা পাতিলে
0: আড়ম্বৰপূৰ্ণভাৱে, আৰু বিদায় সভাখন সুন্দৰভাৱে পৰিচালনা কৰি আবেলি সময়ত মোক আকৌ খৈৰবাৰীৰ কালজুৰিৰ ঘৰলৈ লৈ গৈছে। 2খন বাছ গাড়ী, সৰু সৰু গাড়ী কেইবাখনো, ছাত্ৰ ছাত্ৰী শিক্ষকৰ গোটেই শিক্ষক

0: উঠি গ'ল, অভিভাৱক কিছু অংশ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, এই সকলোবিলাকে লৈ গৈ মোক ঘৰত থৈছেগৈ।
1: হয়, খুব সুন্দৰ এটা আপোনাৰ যি কৰ্মজীৱন, শিক্ষকতাৰ জীৱন, কৃতি জীৱন, আপুনি কেইবাটাও বঁটা লাভ কৰিছে শিক্ষকতাৰ বাবে, কৃতি শিক্ষক বঁটা লাভ কৰিছে দৰং জিলাৰ ভিতৰত, যিটো জিলা ভিত্তিত যিটো বঁটা 2014 চনত
0: পাইছিল,
1: কৃতি শিক্ষক বঁটা 2017 চনতো আপুনি লাভ কৰিছে। গতিকে
0: ধৰক
1: আছে, কিন্তু প্ৰথমতে কৃতি শিক্ষকৰ কথাখিনি কৈছো, আপুনি খুব ভাল শিক্ষক এজনে হিচাপে পৰিচয় দিছিলে।
0: এতিয়া কথা হ'ল, এই ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে বা শিক্ষক গোটৰ গোটেই শিক্ষকসকলেও আমাৰ যিটো পাঠদানৰ কৌশল বা ছাত্ৰ ছাত্ৰীসকলে যিটো আয়ত্ত কৰাৰ হেৰি দিশ, এই সকলোবিলাক মানে চাই চিতি সাধাৰণতে বিদ্যালয়ৰ পৰা এটা প্ৰস্তাৱ পঠায়, শিক্ষক গোটৰ পৰাও এটা প্ৰস্তাৱ পঠায় আৰু বিদ্যালয়ৰ অধ্যক্ষৰ ফালৰ পৰাও প্ৰস্তাৱ এটা পঠায়। শিক্ষকজনৰ যিটো পাৰদৰ্শিতা বা পাঠ্যপুথিৰ যিটো জ্ঞান বা বিষয়বস্তুৰ প্ৰতি যিটো জ্ঞান, এই সকলোবিলাক তেওঁলোকে লক্ষ্য কৰি সেইদৰে প্ৰস্তাৱ দিছিল। আৰু তাৰ উপৰিও যিটো সহপাঠ্যক্ৰম, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, নৃত্য, একাংকিকা নাট প্ৰতিযোগিতা, আৰু একাংকিকা নাট প্ৰতিযোগিতা সেই সময়ত সেনেকৈ স্কুলত আমাৰ হায়াৰ ছেকেণ্ডাৰীখনত হোৱা নাছিল। কিন্তু মই গৈ যেতিয়া মই নিজে নাটক লিখিলোঁ, একাংকিকা নাট প্ৰায় প্ৰতি বছৰে 4-5খনমানকৈ লিখোঁ, আৰু সেইখিনি মই নিজে কি কৰোঁ, নিৰ্দেশনা দি মঞ্চস্থ কৰাওঁ, আৰু মোৰ সেই নাটককেইখনে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান পায়। এইবিলাক সহপাঠ্যক্ৰমৰ ক্ষেত্ৰতো, আৰু কুইজ প্ৰতিযোগিতাটো এটা বৰ আকৰ্ষণীয় অনুষ্ঠান, সেইটোতো ল'ৰাবিলাকক উপকৃত কৰোঁ, আৰু কুইজৰ কুইজ মাষ্টাৰ হিচাপে শিক্ষকসকলে আমাকেই, মোৰ ওপৰতেই নিৰ্ভৰ কৰে, প্ৰশ্ন কটাৰ পৰা আদি কৰি গোটেইখিনি চলোৱা কাৰ্যসূচী চলোৱা গোটেইখিনি। গতিকে এইবিলাক মানে কাৰণত বিশেষকৈ জিলাখনৰ শিক্ষকসকলেও আমাৰ ওপৰত অলপ দৃষ্টি দিয়ে, তেওঁ পোৱাৰ যোগ্য। আৰু যিদিনা মই পাইছিলোঁ বঁটা, বিভিন্নজনে ফোন কৰি গৈছে যে উপযুক্ত মানুহকে বঁটা দিছে। আৰু
1: খুব ভাল, আপুনি ইতিমধ্যে আপুনি লিখা মেলাৰ কথাটো ক'লে যে নাটক আপুনি লিখিছে, একাংকিকা নাট, যিটো আপোনাৰ দীঘলীয়া এখন তালিকা আমি পাইছোঁ, আপোনাৰ কিতাপৰ এখন দীঘলীয়া তালিকা, শিক্ষকতাটো কৰিছে, তাৰ সমান্তৰালকৈ আপুনি নিৰৱচ্ছিন্নভাৱে আপুনি লিখি গৈছে। আৰু আপুনি যেনেকৈ ক'লে যে পূৰ্ণাংগ নাটো আপুনি লিখিছে কেইবাখনো, আৰু ভ্ৰাম্যমান থিয়েটাৰো তাত
0: কৰিছে, মঞ্চস্থ কৰিছে।
1: গতিকে এই আপোনাৰ লিখাৰ বা লেখকৰ যিটো আপোনাৰ যাত্ৰা, সেইটোৰ বিষয়ে কওকচোন।
0: লেখকৰ যাত্ৰা, মই প্ৰথমতে এই ষষ্ঠ সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ বিদ্যালয়ত সাহিত্যচৰা বুলি এটা বিভাগ আছিল। তেতিয়া আমাৰ শিক্ষাগুৰুসকলে কয় যে তোমালোকে লিখি আনিবা, গল্প লিখা বা প্ৰবন্ধ লিখা, কবিতা লিখা, যিকোনো এটা বস্তু তোমালোকে। সপ্তাহত শনিবাৰে শনিবাৰে সাহিত্যচৰা হৈছিল সেই স্থানটোত। কিন্তু তেতিয়া সেই ষষ্ঠ শ্ৰেণীৰ পৰাই কিন্তু লিখিছিলোঁ, মই প্ৰবন্ধ লিখিছিলোঁ, কেতিয়াবা কবিতা লিখিছিলোঁ, কেতিয়াবা গল্প লিখিছিলোঁ এনেকৈ। আৰু ছাৰসকলে পাঠ কৰিব দিছিল, পাঠ কৰাৰ পিছত ছাৰসকলে উৎসাহ উদ্দীপনাৰে খুব ভাল হৈছে বুলি কৈছিল তেতিয়া। আৰু সেই উৎসাহ উদ্দীপনাৰে মানে ক্ৰমান্বয়ে আগবাঢ়ি গৈছিলোঁ। মই প্ৰথম তৰংগ নামৰ এখন আলোচনী ওলাইছিল সেই সময়ত কলেজত পঢ়ি থাকোঁতে, আৰু তেতিয়াই কবিতা এটা মই দিছিলোঁ, শেৱালিৰ হাঁহি, সেইটো মোৰ প্ৰথম কবিতা, ছপা কবিতা, তৰংগ আলোচনীখনত প্ৰকাশ পাইছিল। আৰু তাৰপিছতেই মই অসম আন্দোলনৰ ভিত্তিত চক্ৰবিহু নামৰ এখন নাটক লিখিছিলোঁ এই টংলাত থাকোঁতে, এই আজৰি সময়ত। মানে টংলাত থাকোঁতে মই এনেকুৱা কৰিছিলোঁ, মই স্কুলত পাঠদান কৰাৰ উপৰিও মই দিনৰ পুৱাৰ ভাগত 2টা টিউচন লৈছিলোঁ ছাত্ৰ ছাত্ৰীক, আকৌ সন্ধিয়ালৈকে প্ৰায় 9 বজালৈকে টিউচন, হেৰি তেতিয়া দৰমহা কম, 150 টকা, সেইখিনিৰে চলিব নোৱাৰি। গতিকে মই ভাবিলোঁ নহয় টিউচন ল'ব লাগিব, আৰু টিউচনত মই ইংৰাজী বিষয়টো পাঠদান কৰিছিলোঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলক সেই সময়ত। গতিকে এই তেতিয়া সেই সময়ত 9 বজালৈকে মোৰ পাঠদান কাৰ্য চলে, তাৰপিছত নিজে ৰন্ধা বঢ়া কৰি খাওঁ তেতিয়া। আৰু তাৰপিছতেই কি কৰোঁ, আকৌ ৰাতি প্ৰায় 12 বজামানলৈ কলম হেৰি চলাওঁ,
1: লিখে আৰু
0: লিখোঁ। এই 84 চনত নাটকখন লিখিলোঁ চক্ৰবিহু, লিখি চবা কৰিব পৰা নাই,
1: প্ৰথম নাটক,
0: প্ৰথম নাটক।
1: তাৰপিছত
0: তাৰপিছত যেতিয়া মই গৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হেৰি কৰোঁ, যোগদান কৰোঁ, তেতিয়া মোক কিছু সংখ্যকে সেই নাটকখন দেখি কয় যে এইখন ছপা নকৰে কিয়, অসম আন্দোলনৰ ইয়াত হেৰি আছে, বিষয়বস্তু আছে ইয়াত। তেতিয়াতো মইতো সাহ কৰিব নোৱাৰোঁ, বহুভাবে।

0: ৰিচেণ্টলি কি কৰিলোঁ, এই তেতিয়া গৌপাতিত থাকোঁতেও কিন্তু টিউশ্যনৰ পৰা কিছু অলপ হেৰি উপাৰ্জন কৰিছিলোঁ। যেতিয়া মই মঙলদৈ ছপাশালত গৈ সেই চক্ৰবিষয়খন দিলোঁ ছপা কৰিবলৈ, আৰু 1500 কপি ছপা কৰিলোঁ। তেতিয়া ছপা খৰচ এতিয়াৰ তুলনাত কম আছিল, 10,000 টকা গৈছিল। আৰু 1990 চন, তেতিয়া মই 1989 গ'লোঁ শ্বিলঙৰ পৰা, গৈ 1990 চনত সেইখন ছপা কৰিলোঁ। গঢ়ি উঠি যিখন বিদ্যালয়ৰ বঁটা বিতৰণী সভা, তাতে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীক মই মাতি লৈ গ'লোঁ, নিমন্ত্ৰণ দি লৈ গ'লোঁ। তেখেতৰ হতুৱাই আছাৰ আলী, মহম্মদ আছাৰ আলী আছিল, তেখেতে সেইখন কিতাপ উন্মোচন কৰিছিল 1990 চনত। সেই 1500 কপি কিন্তু মোৰ গোটেই হেৰি হৈছিল, 1500 টকা দাম আছিল, 10 টকাকৈ ৰেহাই মূল্যত মই দিছিলোঁ, বিক্ৰী হৈছিল গোটেই।
1: আপুনি কৈছে যে মঞ্চস্থ
0: হৈছে, পূৰ্ণাংগ নাটক ছাদ্দাম হুছেইনৰ পাচি 2008 চনত হৈছে, মণিকাঞ্চন থিয়েটাৰ বুলি এটা এই উজনি অসমৰ এটা ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠী, সেইটো গৰাকী তেওঁৰ এদিনাখন মোৰ ওচৰলৈ আহিল এই

0: টকাকৈ ৰেহাই মূল্যত মই দিছিলোঁ,
1: বিক্ৰী হৈছিল
0: গোটেই।
1: আপুনি কৈছে যে মঞ্চস্থ
0: হৈছে পূৰ্ণাংগ নাটক ছাদ্দাম হুছেইনৰ পাচি 2008 চনৰ হৈছে। মণিকাঞ্চন থিয়েটাৰ বুলি এটা এই উজনি অসমৰ এটা ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠী, সেইটোগৰাকী তেওঁৰ এদিনাখন মোৰ ওচৰলৈ আহিল এই প্ৰযোজকগৰাকী পুলক ফুকন। আহি উঠি ক'লে যে আপুনি আমাৰ চৰ্চাপুৰী অঞ্চলত মঞ্চস্থ কৰিব পৰাকৈ এই এখন নাটক লিখক, এই ছাদ্দাম হুছেইনৰ ফাঁচি আৰু ৰমজানৰ জোন এই দুয়োখন নাটক। প্ৰথম এখন লিখিলোঁ, লিখি উঠি ভাবিলোঁ তেওঁ আকৌ ক'লে যে আৰু এখন লিখক, এইখনতো ভাল হৈছে,
1: এইখন ভাল চলিছে
0: চলিছে, এইবুলি দুখন নাটক লিখিলোঁ।
1: আৰু আপুনি একাংকিকা নাটক কেইবাখনো লিখিছে,
0: হয় হয়,
1: তেজৰ জখলা, নিশাৰ সপোন, মাটিৰ পুতলা, বৈদ্যভূমিৰ জোন, এনেকুৱা ধৰণৰ একাংকিকা নাট, এইবিলাক আপুনি স্কুলত মঞ্চস্থ কৰিছে?
0: স্কুলত কৰিছোঁ, কলেজতো কৰা হৈছে। কলেজত এই তেজৰ জখলাখন অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰি পুৰস্কাৰ পাইছে। পোৱাৰ পিছত আৰু সেই মঞ্চস্থ কৰা এই অভিনেতাসকলে কি কৰে, চিঠি লিখিছে, তেতিয়া আৰু মোবাইল নাছিল সেই সময়ত, এই চিঠি লিখি মানে মোক হেৰি কৰিছে, উৎসাহ উদ্দীপনা দিছে, এনেকুৱা নাটক আৰু লিখক এইবুলি মোক উৎসাহ দিছিল।
1: এই নাটকৰ লগত আপুনি কাব্য গ্ৰন্থ লিখিছে, প্ৰবন্ধ সংকলন আছে আপোনাৰ, উপন্যাস লিখিছে কেইবাখনো, গল্প সংকলন লিখিছে, পৌৰাণিক কাহিনীও আপুনি লিখিছে, পুৰাণৰ মৌ কোষ বুলি আপুনি লিখিছে, পুৰাণৰ অমিয়া সুৰ বুলি লিখিছে, পুৰাণৰ ৰহ ঘৰা বুলি লিখিছে।
0: গতিকে
1: এই যিবিলাক গ্ৰন্থৰ প্ৰতি আপোনাৰ গ্ৰন্থ ৰচনাৰ প্ৰতি, পঢ়া লিখাৰ প্ৰতি এটা বেলেগ ধৰণৰ আকৰ্ষণ আমি দেখিছোঁ। প্ৰায় 2 কোটিমান পুথি হ'ব চাগে প্ৰকাশ হৈ যিখিনি,
0: 3 কোটি,
1: সংখ্যাটো কম নহয়। এতিয়া আপুনি নিৰন্তৰভাৱে লিখি
0: নিৰন্তৰভাৱে, তাৰমানে মোৰ পাঠকৰ যিটো আকৰ্ষণ,
1: হয়
0: সেই আকৰ্ষণবিলাক মই লক্ষ্য কৰিলোঁ সাধাৰণতে কোনবিলাক পুথিতে কোনখিনি মানুহে পঢ়ে ভাল পায়। সেইমতে মই 18খন পুৰাণ কিনিলোঁ, 18খন পুৰাণ কিনি 18 পুৰাণখনৰ আকৰ্ষণীয় কিছুমান কাহিনী বাছি নিৰ্বাচন কৰিলোঁ, চুটি চুটি কাহিনী, আৰু সেইবিলাক মোৰ নিজৰ ভাষাত সহজতে বুজিব পৰাকৈ লিখিলোঁ, লিখি ছপা কৰিলোঁ।
1: আৰু এটা ডাঙৰ কাম আপুনি কৰিছে, আপুনি অসমীয়া সংস্কৃত শব্দকোষ
0: লিখিছে,
1: অভিধান,
0: সংস্কৃতৰ শিক্ষক হিচাপে মই ছাত্ৰ ছাত্ৰীসকলক এই সংস্কৃত অভিধানখন দিব পৰা নাছিলোঁ। এখন যিখন উলিয়াইছিল আনন্দৰাম বৰুৱাই সংস্কৃত ইংৰাজী অভিধান, তাৰপিছততো আৰু কোনেও উলিওৱা নাছিল, যদি উলিয়াইছিল যদিও আমাৰ হাতত পৰা নাছিল। কিন্তু মই ভাবিলোঁ আমাৰ পাঠ্যক্ৰমৰ ভিত্তিত অষ্টম নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যে যদি সহজ সৰল ভাষাত কামত অহাকৈ এই অভিধান এখন লিখোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব, এইবুলি ভাবি মই হাত দিলোঁ। সেইটো প্ৰথমতে ভাবিছিলোঁ যে মই আৰু দুগৰাকী এজন হিন্দী শিক্ষকক আৰু ইংৰাজী শিক্ষক এজনক মই হেৰি কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ। মই যেতিয়া প্ৰথমতে অসমীয়াৰ পৰা সংস্কৃত কৰিলোঁ, তেওঁলোকক কৰিলোঁ আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীখিনি দিয়ক একেটা শব্দৰে, আকৌ হিন্দী শিক্ষকজনক ক'লোঁ আপুনি হিন্দীৰ শব্দখিনিও দিয়ক, তেতিয়াহ'লে 4টা ভাষাত হ'ব। তেতিয়া পাঠকসকলে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে একেটা বহাতে গোটেইখিনি শব্দৰ অৰ্থ জানিব, ট্ৰেঞ্চলেশ্যন অনুবাদ কৰাৰ ক্ষেত্ৰত সহজ হ'ব।
1: হয়,
0: এনেকৈ কথাটো চিন্তা কৰি মই আগবাঢ়িলোঁ আগতে, কিন্তু বাকী কেইজনে কিন্তু
1: নিজা প্ৰচেষ্টাত এইখন ধুনীয়া অসমীয়া সংস্কৃত শব্দকোষ হৈছে, খুব এটা প্ৰেৰণাদায়ক কথা ছাত্ৰ ছাত্ৰীৰ কামত
0: অহা।
1: আপুনি এই জীৱনযোৰ আপোনাৰ যি শিক্ষকতা বা লেখকৰ যিটো যাত্ৰা বা ইমানখিনি আপুনি কৰিছে, কৰি আছে এতিয়াও, তাৰপৰা আপুনি বিভিন্ন বঁটা বাহন লাভ কৰিছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ
0: পৰা
1: সাহিত্যৰ ক্ষেত্ৰতো পাইছে, সাহিত্য ৰত্ন বঁটা পাইছে, লগতে জীৱন সমৃদ্ধ বঁটা লাভ কৰিছে, ভাষা গৌৰৱ বঁটাও লাভ কৰিছে, ভাৰত গৌৰৱ বঁটা লাভ কৰিছে আপুনি, মহা বংগ সাহিত্য পৰিষদ চেৰিটেবল ট্ৰাষ্ট কলকাতাৰ যিটো ট্ৰাষ্ট হয় তাৰ পৰা আপুনি লাভ কৰিছে, গুৰু বৈভৱ বঁটাও পাইছে, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই আপোনাক দিছে, বিভিন্ন সাহিত্য জিলা সাহিত্য সভাই দিছে, আপোনাৰ ওদালগুৰি জিলা সাহিত্য সভাই দিছে, ডক্টৰ কেশৱ চন্দ্ৰ দত্ত সাহিত্য সন্মান 2025 এইখিনি বঁটা দিছে, আৰু সাহিত্য

0: সমাজ সংস্কৃতি সেৱা মঞ্চ অসমে আপোনাক দিছে অসম জ্যোতি সন্মান বঁটা 2025 চনত, কেনে এক অনুভৱ জীৱনৰ এই সময়ছোৱাত আপোনাৰ?
1: এতিয়া যিখিনি মই ভাবিছোঁ, যিখিনি কাম কৰিলোঁ, গতিকে এই কামখিনিকেই, কৰ্মকেই জীৱনৰ শ্ৰেষ্ঠ উপাসনা বুলি গণ্য কৰি মই আগবাঢ়ি গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত ঈশ্বৰে কৃপাৰ দৃষ্টিৰে চোৱা যেন লাগিছে, বা বহুতে বিভিন্নজনে মোৰ গ্ৰন্থ পঢ়ি ফোন কৰে, মই গ্ৰন্থতে মোৰ ফোন নম্বৰটো আছে, যে কিতাপখন একে বহাতে তিনিবাৰ পঢ়িলোঁ ছাৰ, আপোনাৰ কিতাপখন একে বহাতে মানে তিনিবাৰ পঢ়িবলৈ মন গ'ল। আৰু এটা কথা হৈছে যে মই যিটো গুৱাহাটীৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়, এই তাত মই এপ্লাই কৰিলোঁ। এপ্লাই কৰিলে প্ৰথমতে মোৰ 4খন কিতাপ তেওঁলোকে ল'লে, পুৰাণৰ মৌকুখন তেওঁলোকে প্ৰথম ল'লে। লৈ উঠাৰ পিছত ধুবুৰীৰ পৰা এজন মানুহে মোক ফোন কৰিছে, পুৰাণৰ মৌখন ধুবুৰীত, এই যিটো হেৰিত ধুবুৰী জিলা পুথিভঁৰালত এই পুৰাণৰ মৌকুখন গৈ পাইছেগৈ। তাৰে পাঠক এজনে মোক পঢ়ি কৈছে, ক'লে যে দাদা, আপুনি মোক ঘৰত ৰাখিব পৰা কাৰণে এখন কিতাপ পঠিয়াব পাৰিবনে, আপোনাক যি লাগে মই দিম, খা খৰচ পৰে। তো মইতো খুব উৎসাহ পালোঁ, ধুবুৰীটো পাইছেগৈ মোৰ কিতাপ, হয় হয় হয়। তেতিয়া মই তেওঁলৈ স্পীড পোষ্টত কিতাপখন পঠাই দিলোঁ। মই ক'লোঁ একো মোক পইচা আৰু নালাগে, হয় পঢ়াটোৱে আপুনি যে পঢ়ি মোক উৎসাহ উদ্দীপনা দিছে, সেইটোৱে ডাঙৰ পুৰস্কাৰ মোৰ কাৰণে। আৰু
0: খুব ভাল লগা কথা এজন লেখকৰ বাবে, খুব সুন্দৰকৈ গৈ পাইছে। গতিকে আমাৰ লাহে লাহে অনুষ্ঠানৰ যি নিৰ্ধাৰিত সময় শেষ হ'ব হৈছে। গতিকে আমাৰ জীৱন সুৰভি বুলি যিটো কওঁ, আমাৰ এটা উদ্দেশ্য যে একো একোজন ব্যক্তিৰ সেই জীৱনৰ যিটো এটা ধৰক এটা অভিজ্ঞ
1: জীৱনৰ
0: বিলাই দিব খোজে। আপুনি ইতিমধ্যে ক'লে যে কৰ্মই আপোনাৰ জীৱনৰ মূল মন্ত্ৰ, শ্ৰেষ্ঠ উপাসনা বুলি কৈছে। আৰু কিবা অনুভৱ ক'ব খোজে নেকি?
1: আৰু মানে এতিয়া কথা হ'ল, এই অভাজনক এই বিভিন্ন সভা সমিতিবিলাকত মাতে, ভাগৱত পাঠত মাতে। এতিয়া আমাৰ চুবুৰীটোত এই কাতি মাহৰ 1 তাৰিখৰ পৰা ভাগৱত সাতদিনীয়া অখণ্ড ভাগৱত পাঠ কৰা, আৰু তাৰে দায়িত্ব মোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে সেনেকৈ এই ভাগৱত পাঠত যাওঁ, ধৰ্মালোচনী সভাবিলাকত মাতে, আৰু সেইবিলাকত গৈ আধ্যাত্মিক দিশৰ কথা কৈ উঠি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি পৰামৰ্শ দিওঁ, যাতে তেওঁলোকে আধ্যাত্মিক দিশত তেওঁলোকে চৰ্চা কৰে। আৰু এতিয়া অসম চৰকাৰৰ ফালৰ পৰাও কি কৰিছে, এই নামঘৰবিলাক সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণে আৰ্থিক বৰঙণি দিছে। গতিকে নৱপ্ৰজন্মই এই নামঘৰলৈ গৈ তেওঁলোকে কি কৰিব লাগে, এই ভাগৱতৰ ৰস আস্বাদন কৰিব লাগে। হয় আৰু তেওঁলোকক কৈছোঁ মই যে সকলো নৱপ্ৰজন্মই যিহেতু প্ৰহ্লাদে 5 বছৰতে কি কৰিছিল, ঈশ্বৰ আৰাধনা কৰিছিল, ধ্ৰুৱয়ো সেইদৰে 5 বছৰতো কৰিছিল আৰাধনা। যদি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এইদৰে ঈশ্বৰ আৰাধনা কৰে, তেন্তে তেওঁলোকৰ মনৰ পৰা এই যিটো বিশৃংখলাৰ মনোভাৱ, এইটো আঁতৰি যাব, আৰু তেতিয়া সমাজখন সুশান্তিৰে ভৰি পৰিব। গতিকে সুশান্তি বা সমাজখন সুন্দৰ কৰিবলৈ হ'লে আমি এইদৰে কি কৰিব লাগিব, ঈশ্বৰক আৰাধনা কৰিব লাগিব আৰু আধ্যাত্মিক দিশ চৰ্চা কৰিব লাগিব। এই কথাবিলাক আমি এই ধৰ্মালোচনী সভাবিলাকত কৈ আছোঁ। আমি কি কৰোঁ, পৰিবাৰ আৰু মই যিদিনা মইনা কলিতা, মইনা কলিতা পৰিবাৰ, আমি দুয়োগৰাকী কি কৰোঁ, এতিয়া ঘৰৰ ছোৱালী 3জনী বিয়া দিছোঁ, গতিকে আমি দুয়োজনে কি কৰোঁ, মেট্ৰিকৰ ৰিজাল্ট দিবাৰ দিনাই এই পাছ কৰা ফেল কৰা আটাইৰে ঘৰলৈ গৈ তেওঁলোকক উৎসাহ উদ্দীপনা দিওঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়টো সেইদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই যাওঁ, যাই তেওঁলোকক হেৰি কৰোঁ,
0: পাছ কৰিব লাগিব,
1: মানে ফেল কৰাবিলাক উৎসাহ দিওঁ, এইবাৰ ফেল কৰিলে কথা নাই, অহাবাৰ তুমি নিশ্চয় পাছ কৰিবা,
0: এইবিলাক
1: আৰু শিক্ষক দিৱসৰ কথা মই কওঁ ছাত্ৰ ছাত্ৰীসকলক, যে শিক্ষাগুৰুসকলক সদায় সন্মান কৰিব লাগে। শিক্ষাগুৰুসকলে এই তোমালোকৰ অজ্ঞান আন্ধাৰ দূৰ কৰিছে, গতিকে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক যাতে এখন গামোচা দি এটা কলম দি তেওঁলোকক কি কৰিব লাগে, সেৱা কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক এইটো বুজাওক।
0: খুব সুন্দৰ কাম কৰি আছে আপুনি এনেকে, আৰু উঠি অহা চামক আপুনি উৎসাহ উদ্দীপনা দি আছে। গতিকে এনেদৰে আপোনাৰ এই যাত্ৰা, যি আপোনাৰ লেখকৰ যাত্ৰা অব্যাহত থাকে। পুনৰম কলিতা গৌৰীয়া, আপোনাক আমি আন্তৰিক

0: ধন্যবাদ জ্ঞাপন কৰিছো আপুনি খৈৰাবাৰী সেই অঞ্চলৰ পৰা আহিলে ইমান দূৰৰ পৰা আহি আমাৰ অনুষ্ঠানত ভাগ লৈছে আৰু জীৱনৰ ইমান কথা আপুনি বিলাই দিলে আৰু যি আপোনাৰ কৰ্মৰ কথা কৈছে সেই কৰ্মই নিশ্চয় যি শুনি আছে তেওঁ আটাইকে অনুপ্ৰাণিত কৰিব আৰু আপোনালৈ আমি এয়াই আগ্ৰহ কৰিছো যে আপোনাৰ এই কৰ্ম আপুনি এনেদৰেই সুস্থ সুঠাম দেহাৰে চলাই গৈ থাকক তাকে কামনা কৰিছো আজিলৈ আপোনাক ইয়াতে বিদায় জনাবলৈ
1: বহুত বহুত ধন্যবাদ ময়ো আপোনাক ধন্যবাদ জনালোঁ এইদৰে আমাক মাতি আনি এই অভিযানক এইটো সুযোগ দিয়াৰ বাবে মোৰ অন্তৰৰ অনুভূতিখিনি শ্ৰোতাসকলক বিলাই দিবৰ কাৰণে যিটো সুযোগ প্ৰদান কৰিছে তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ
0: আদৰ শ্ৰোতা জীৱন সুৰভি অনুষ্ঠানৰ এই খণ্ডটি আজি ইমানতে সামৰিছোঁ অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি নমস্কাৰ

0: मन को दिव्यांग न होने दे।
1: चौदह मार्च 2018 को 76 वर्ष की आयु में ब्रिटेन के कैम्ब्रिज में उनका देहांत हो गया। अपनी मृत्यु के समय वे सैद्धांतिक ब्रह्मांड विज्ञान केंद्र में अनुसंधान के निदेशक थे। दाह संस्कार के बाद लंदन के वेस्टमिंस्टर एबी चर्च में उनकी राख को चर्च के साइंटिस्ट कॉर्नर में सर आइजैक न्यूटन और चार्ल्स डार्विन की कब्रों के बीच दफनाया गया।
2: उनके स्मारक पत्थर पर ये शब्द अंकित हैं, यहां स्टीफन हॉकिंग के पार्थिव अवशेष दफन हैं। उस पत्थर पर उनका एक प्रिय समीकरण भी अंकित है, जिसका उपयोग उन्होंने दुनिया को ब्लैक होल के बारे में सिखाने के लिए।
3: শ্রোতাসকলে ইমান পৰে প্ৰযোজিত অনুষ্ঠান উমং শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। উজনি অসমৰ তিনিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ 15,000 টকাকৈ প্ৰদান কৰা হ'ব। পূৰ্বে বাকী ৰোৱা 16,746 পৰিয়ালক এই পৰ্যায়ত সামৰি লোৱা হ'ব। আজি খন্তেক পাছতে দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব। ইপিনে চি এম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত নামভৰ্তি কৰা 148 গৰাকী আৰু 2026-27 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3টা কিস্তিত মুঠ 1,00,000 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকাৰ অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2.8 কোটি টকাৰ অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188 গৰাকী অৰ্হতাসম্পন্ন প্ৰাৰ্থীক 12 মাহৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ 118.6 কোটি টকা ধাৰ্য কৰা হৈছে। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য নামঘোষা, ভক্তি ৰত্নাৱলী, ভালেসংখ্যক বৰগীত আদিৰে অসমীয়া সংস্কৃতিক চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 সংখ্যক তিৰুভৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিথি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। মহাপুৰুষজনাৰ তিৰুভৱ তিথি উপলক্ষে উজনি মাজুলীৰ শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভৱ তিথিৰ বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনাৰ তিথি গুৰুকীৰ্তন হিচাপে 4দিনীয়াকৈ পালন কৰিছে। প্ৰথম দিনা চাউল ভোজনি, দ্বিতীয় দিনা থাপনি, আজি তৃতীয় দিনা মূল কীৰ্তন আৰু কাইলৈ শেষৰ দিনা ভাঙনি অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাখাট, চাবুৱা, লাহোৱাল, মৰাণ, বৰবৰুৱা আদিকে ধৰি সকলো অঞ্চলতে আজি পুৱাৰে পৰা নাম কীৰ্তন, শাস্ত্ৰপাঠ, গায়ন বায়নৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি পালন কৰা হৈছে। বৰপেটা সত্ৰতো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিথি মহোৎসৱ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি পালন কৰা হৈছে।

0: উপলক্ষে জিলাখনৰ বগুৱানৰ শ্ৰী শ্ৰী কেৱলীয়া হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পুৱাৰে পৰা নাম প্ৰসংগৰ লগতে আন আন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। একেদৰে জিলাখনৰ বিভিন্ন সত্ৰ আৰু নামঘৰসমূহতো গুৰুজনাৰ তিৰুভৱ তিথি আয়োজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি অনুষ্ঠিত হৈছে। অসম সত্ৰ মহাসভা উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা অনুসৰি আজি পুৱা গুৰুভতী মা প্ৰসংগ ভাগৱত পাঠ আদিৰে সত্ৰৰ চৌহদ মুখৰ হৈ পৰিছে। যোৰহাট জিলাৰ 38 নম্বৰ বালিগাঁও পঞ্চায়তৰ অন্তৰ্গত ঔৱান বৰালিত টিয়কৰ বিধায়ক বিকাশ শইকীয়াই আজি এটা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ শিশুৰ শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল, বিজেপি, অগপ, মিত্ৰজোঁটৰ দলীয় সদস্য আৰু স্থানীয় লোকসকল উপস্থিত থাকে। চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নৱম অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। এই অধিৱেশনত ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি বিধেয়ক 2026ৰ লগতে কেইবাখনো চৰকাৰী বিধেয়ক আৰু বিদেশী অৱদান নিয়ন্ত্ৰণ আইন সম্পৰ্কীয় আলোচনাৰ লগতে বিধানসভাৰ বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়া বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কৌস্তভ দাস, বিজয় দাস, ইমৰাণ হুছেইন, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত আজয়ানন শ্বেখ আব্দুল্লা আহমেদ আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে পৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়াইছে ত্ৰিনয়নী মালাকাৰে। नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का मनभावन सफर परागमाला लाइव और मैं आपकी प्रस्तुतकर्ता त्रिनयनी मालाकार। सिनेमा की दुनिया में कुछ कहानियां ऐसी होती है जो पर्दे पर खत्म होने के बाद भी हमारे दिल में चलती रहती है। कुछ किरदार हमारे अपने से लगते हैं और कुछ गीत जैसे हमारी ही भावनाओं को आवाज दे रहे हो, और बिल्कुल ऐसी ही थी फिल्म हम दिल दे चुके सनम।

कभी झुमक झुमक चली झूम झूम कभी घूम घूम।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত সাহিত্য বিষয়ত বিভিন্ন ধৰণৰ কথা বতৰা পাতোঁ, লগতে তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। আজিৰ অনুষ্ঠানটিতো দুগৰাকী অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। এগৰাকী হৈছে খ্যাতশ্ৰী শৰ্মা,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে দৰ্শনা শৰ্মা,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে আজিৰ অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ। আৰু প্ৰথমেই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে মই খ্যাতশ্ৰী শৰ্মাৰ ওচৰলৈ আহিছোঁ।
2: নমস্কাৰ, মই খ্যাতশ্ৰী শৰ্মা। মোৰ ঘৰ নলবাৰী জিলাৰ অমেয়াপুৰ গাঁৱত। মোৰ দেউতাৰ নাম ৰাজীৱ শৰ্মা আৰু মোৰ মাৰ নাম নমিতা দেৱী। মই মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ সুপ্ৰভা মহন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা। আৰু মই মোৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হৈছিল আমাৰ গাঁৱৰে এখন বিদ্যালয়ত, সুপ্ৰভা মহন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতন। তাতেই মই 10টা বছৰৰ শিক্ষা সম্পূৰ্ণ কৰিছিলোঁ আৰু তাৰ পৰাই মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। তাৰপিছত মই মোৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে নলবাৰী জিলাৰ এখন আগ্ৰণুৱা অনুষ্ঠান অসম ভেলী একাডেমি জুনিয়ৰ কলেজ, তাতেই মই নামভৰ্তি কৰাইছিলোঁ। আৰু তাতে দুবছৰ শিক্ষা গ্ৰহণ কৰি মই মোৰ উচ্চতৰ মাধ্যমিক শিক্ষাত উত্তীৰ্ণ হ'লোঁ। আৰু বৰ্তমান মই নলবাৰী জিলাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী। মোৰ বিষয় সংস্কৃত।
1: দৰ্শনা শৰ্মাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম দৰ্শনা শৰ্মা। মোৰ ঘৰ নলবাৰী জিলাৰ খগ্ৰাপাৰ অঞ্চলত। মোৰ দেউতাৰ নাম প্ৰদীপ কুমাৰ শৰ্মা আৰু মাৰ নাম জুই দেৱী। মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন খগ্ৰাপাৰৰ পৰা। তাৰপিছত তাৰ পৰা উত্তীৰ্ণ হৈ মই নলবাৰী জিলাৰ অসম ভেলী একাডেমি জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰোঁ। আৰু তাৰে পিছত মই বি বৰুৱা মহাবিদ্যালয়ৰ পৰা মোৰ স্নাতক ডিগ্ৰী লাভ কৰোঁ। বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী।
1: দুয়োগৰাকীয়ে যিহেতু সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়া, মানে সাহিত্যৰ ক্ষেত্ৰখনত আপোনালোকৰ অনুৰাগ আছে, গতিকে দুয়োগৰাকীৰে মই সাহিত্যৰ যাত্ৰাটো সম্পৰ্কে জানিব বিচাৰিছোঁ। খ্যাতশ্ৰী শৰ্মাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ।
2: সাহিত্যৰ যাত্ৰা বুলি ক'লে, মই স্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মাহেকীয়া আলোচনীবিলাক যেনে সঁফুৰা, মৌচাক বা বাৰ ওঠৰ, তেনেবিলাক মাহেকীয়া কাকত মই আচলতে পঢ়িবলৈ লৈছিলোঁ। তাৰপিছত তেতিয়া মোৰ উপন্যাস পঢ়াৰ যাত্ৰা আৰম্ভ হোৱা নাছিল, আচলতে খুব পিছত হ'ল। সেইবিলাক আলোচনী পঢ়িয়েই মই ৰাপ আহিছিল মোৰ সাহিত্যৰ প্ৰতি। আৰু স্কুলত আমাৰ বাৰ্ষিক মুখপত্ৰ প্ৰকাশ কৰা হয়, তাতেও মই সৰু সুৰাকৈ নিজেই বনাই গল্প লিখিবলৈ লৈছিলোঁ। তাৰপিছত ডাঙৰ হৈ মই উপন্যাস পঢ়িবলৈ ল'লোঁ আচলতে, আৰু তেতিয়াৰ পৰা আৰম্ভ কৰি মানে এতিয়াও মই লিখি আছোঁ।
1: হয়, আৰু দৰ্শনা শৰ্মা?
3: সাহিত্য বুলি ক'লে মই আচলতে তেতিয়া মই লিখিব পৰাও হোৱা নাই, তেতিয়াৰ

0: পৰাই জড়িত বুলি ক'ব লাগিব। আচলতে মা দেউতাই আৰু আইতাৰ মুখৰ পৰা মই সাধু শুনিয়েই সাহিত্যৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। তেতিয়া গম পোৱা নাছিলোঁ যে সাহিত্য কি বস্তু, কিন্তু সেই শিয়াল বান্দৰ সেইবিলাকৰ সাধুৰ পৰাই মই ভাল লাগিছিল সাধুবিলাক শুনি। তাৰপিছত যেতিয়া পঢ়িব পৰা হ'লোঁ তেতিয়া দেউতাৰ কিতাপৰ আলমাৰিবোৰ খুচৰিব ল'লোঁ, সাধুবিলাক পঢ়োঁ, তেতিয়া সাধুৱে পঢ়িছিলোঁ। লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ গল্প লৈ আহিলোঁ, উপন্যাস ক্লাছ 8-7 মানৰ পৰা মই উপন্যাস পঢ়িবলৈ ল'লোঁ। তাৰপিছত তেনেকৈ লাহে লাহে মই কবিতাৰ জগতখনলৈও আহিলোঁ। সাহিত্যৰ ক্ষেত্ৰত মই দেউতাও লিখা মেলা কৰি ভাল পায় আৰু সৰুৰ পৰাই মোক অনুপ্ৰেৰণা যোগাই আহিছে। মায়ে উপন্যাস পঢ়ি ভাল পায়, তেনেকৈ মই উপন্যাসৰ প্ৰতি ৰাপ মোৰ মাৰ পৰা অহা, আৰু মোৰ বাইদেউ মোক লিখাৰ প্ৰতি আগ্ৰহ জনাই থাকে। তাৰপিছত মই লিখা একদম ক্লাছ 9 মানৰ পৰা মই লিখিবলৈ লৈছিলোঁ, যদিও একদম মানে বেয়া লিখিছিলোঁ বুলি মই মানে বহু দিনলৈ নিলিখাকৈও মানে পেলাই থৈছোঁ আৰু তেনেকুৱা। তাৰপিছত উচ্চতৰ মাধ্যমিকত যেতিয়া বাৰ্ষিক মুখপত্ৰৰ কাৰণে মোক লিখাৰ কথা কৈছিল, তেতিয়া মই প্ৰথম গল্পটি লিখা মই। তাৰপিছত তেনেকৈ যেতিয়া মই বি বৰুৱা কলেজলৈ আহিলোঁ, মোৰ বিভাগৰ যিগৰাকী HOD আছিল ডক্টৰ মানৱেন্দ্ৰ শৰ্মা ছাৰ, তেখেতে মোক অনুপ্ৰেৰণা যোগালে। আৰু এগৰাকী ছাৰ আছিল জিন্তু হাজৰিকা ছাৰ, তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাম কৰি আছে, তেখেতেও মোক কবিতাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিল। তেতিয়াৰ পৰা মই লিখিবলৈ চেষ্টা কৰি আছোঁ, আগতকৈ অকণমান হাতখন আহিছে, তথাপিও শিকিবলৈ বহুত বাকী আৰু এতিয়াও।
1: হয়, নিশ্চয়কৈ আপোনাৰ মানে কবিতাৰ ক্ষেত্ৰখনত আগবঢ়াত আপোনাৰ গুৰুসকলে আপোনাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। আৰু আপুনি যেতিয়া কবিতা লিখে, কবিতাৰ বিষয়বস্তু আপুনি কোনবিলাক বাছি লয়?
0: মোৰ কবিতাত প্ৰেম থাকে, বিষাদ থাকে, আত্মানুসন্ধান, তেনেকুৱা বিষয়বিলাকেই মোৰ কবিতাৰ বিষয়বস্তু।
1: হয়, মানে মানৱ জীৱনৰ অনুভূতিবিলাকলৈ বিশেষকৈ আপুনি কবিতা লিখিবলৈ যত্ন কৰে। তেতিয়াহ'লে আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
0: কবিতাৰ শিৰোনাম হেৰুৱাই পেলালো নেকি নিজক, নিজক বিচাৰি ফুৰো আজিকালি য'তে ত'তে, কেতিয়াবা চাহৰ দাগ লগা পিয়লাটোত, কেতিয়াবা আকৌ চিয়াহী শেষ হৈ যোৱা কলমটোত, মুঠৰ ওপৰত নিজকেই বিচাৰি ফুৰো। হেৰুৱাৰ ভয় এটাই বহুদিনেই হ'ল মোৰ লগত সহবাস কৰাৰ, হেতেলিত দেহাটো পেলাই প্ৰশ্ন কৰোঁ সদায়, নিজক হেৰুৱাই পেলোৱা নাইতো, নিজক বিচাৰি ৰিজাই চাওঁ বহুবাৰ আনৰ লগত, কিন্তু ক'ত বিচাৰি পাওঁ, ভিক্ষাৰীৰ জুলুঙাত সপোনৰ কিমান দাম, হিচাপ নিকাচৰ তোলাচনীত আশাৰ ভৰ কিমান, বিচাৰি বিচাৰি অৱশেষত বিক্ষিপ্ত চিন্তাৰ ভাৱমূৰ্তিতহে নিজক পাওঁ, আনৰ চিন্তাবোৰ সামৰোতে হেৰুৱাই পেলালো নেকি নিজৰখিনি, যদি সেয়া ভ্ৰম তেন্তে সঁচা কি। কবিতাৰ শিৰোনাম বলা হেৰাই যাওঁ। হেৰাই যাওঁ বলা দূৰ সীমনা, কোনোবা অচিন পৃথিৱী, কোনে কৈছে মৃত্যুৰ সিপাৰে সকলো মিছা, বলা সকলোকে ভুল বুলি প্ৰমাণিত কৰোঁ, দেখুৱাই দিম বলা সকলোকে ইপাৰৰ পৃথিৱীৰ দৰে যে নাই তাত কোনো যাতনা, নাই তাত কাৰো ক্ষমতাৰ বিলাস, টকাৰ বাবে কোনেও নকৰে তাত কাৰোবাৰ হত্যা, নচলে কোনোৰে গুণ্ডামি, নচলে কাৰোৰে ৰাজনীতি, দুবেলা দুমুঠি খাবলৈ নাপায় কোনেও নমৰে তাত, বলা হেৰাই যাওঁ। ডাৱৰৰ আঁৰৰ নীলাখিনিৰ কোনোবা দূৰ সীমনাত ভাগৰি পৰিছা চাগে তুমিও, বোলা অকণমান জিৰাওঁ, বোলা সিপাৰৰ পৃথিৱীখন কেৱল প্ৰেমেৰে সজাওঁ।
1: ধন্যবাদ, খুব ভাল লাগিল দুয়োটি কবিতাই। এইবাৰ মই খ্যাতশ্ৰী শৰ্মাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি যিহেতু আজিৰ অনুষ্ঠানলৈ গল্প পাঠ কৰিবলৈ আহিছে, আপুনি গল্পৰ লগতে সাহিত্যৰ অইন দিশৰ লগতো জড়িত হয় নেকি?
2: মই আচলতে গল্পই লিখোঁ বেছিভাগ।

0: কিন্তু মাজে মাজে মই কবিতা লিখিবলৈ চেষ্টা কৰোঁ, যদিও মই সিমান ভাল নিলিখোঁ। গল্প লিখিবলৈ মই নিজকে বেছি সহজ অনুভৱ কৰোঁ আচলতে, কবিতাৰ দিশত চাবলৈ গ'লে। কবিতা মই এনেই লিখোঁ কিন্তু সিমান ভাল নিলিখোঁ।
1: হয় হয়। আৰু গল্প লিখাৰ ক্ষেত্ৰত আপুনি কোনবিলাক বিষয় বাছি লয়?
0: গল্প লিখাৰ ক্ষেত্ৰত মই আচলতে এনেকুৱা হয় যে মই কোনোবা এটা কিবা অনুষ্ঠানত গ'লোঁ হয়তো, বা কিবা কাম কৰিবলৈ মই বাহিৰলৈ ওলাই গ'লোঁ, মই কিছুমান মুহূৰ্ত এনেকুৱা দেখোঁ যে মোৰ সেইবিলাক মুহূৰ্ত আচলতে মনত সাজ বহুৱাই থয়। তো সেইবিলাক মুহূৰ্ত মই মানে লিখনিতে মই প্ৰকাশ কৰিব বিচাৰোঁ আচলতে। যেনেকুৱা সমাজৰ লগত জড়িত ঘটনাবিলাক, বা আগতে মই প্ৰেমৰ কথা লিখিছিলোঁ কিন্তু এতিয়া মই বেছিকৈ বিষাদ লিখোঁ। মই বিষাদৰ কথা মানে প্ৰকাশ কৰি বেছি ভাল পাওঁ এতিয়া। আৰু মই চুটি গল্পবিলাক বেছিকৈ লিখোঁ, চুটি গল্প হওক অনুগল্প হওক তেনেকুৱা। মই এইটো নাজানো যে মই যিটো লিখিব বিচাৰিছোঁ সেইটো পাঠকে বুজি পাইছেনে পোৱা নাই, তেনেকুৱাকৈ মই সামঞ্জস্য ৰাখি পেলাই চেষ্টা কৰোঁ লিখিবলৈ আচলতে।
1: হয়, আচলতে লেখকৰ এটা সামাজিক দায়িত্ববোধ থাকে। কবিসকলে কবিতাৰ মাজেৰে সমাজক সজাগ কৰিব পাৰে, সমাজখন নিকা কৰিব পাৰে। গল্পকাৰ বা ঔপন্যাসিকসকলৰ একেই কথা, নহয় জানো? ঠিক আছে, তেতিয়াহ'লে আপোনাৰ পৰা গল্প শুনিব বিচাৰিছোঁ।
0: মই এটি স্বৰচিত গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটিৰ শিৰোনাম বিছা। চৌকাৰ আগত চাহ উতলাই বহি আছে যশোদাই। তাইৰ সন্মুখৰ কৰকৰীয়াকৈ শুকাই ফাট মেলা মাটিৰ বেৰখনত বগাই যাই আছে এডাল ক'লা বিছা। লাহে লাহে ওপৰলৈ বগাই যোৱা বিছাডালৰ ফালে তাই হেতা চকুজুৰিৰে একেথৰে চাই আছে। জুহালৰ পৰিৱেশটো দেখি এনেকুৱা লাগিছে যেন এলান্ধুৰে ভৰা উৱলি যোৱা বেৰকেইখনে তাইক হাঁহি হাঁহি উপলুঙাহে কৰিছে। চাহ উতলি পৰপৰ হৈছে, অথচ তাইৰ চকু বিছাডালতেই নিবদ্ধ। হেৰা, শুনিছানে? চোতালত চাইকেলখন থৈ খুলি থোৱা দুৱাৰখনেৰে দিননাথ ভিতৰলৈ সোমাই আহিল। হাতৰ মোনাখন জুহালৰ চাংখনত থৈ যশোদাৰ কাষতেই পীৰাত বহি ল'লে তেওঁ। কিন্তু যশোদাৰ সেই কাণসাৰ নাই, তাইৰ দৃষ্টি স্থিৰ সেই বগাই যোৱা বিছাডালত। হেৰা, কি কৰি আছা হে? দুৱাৰো খোলা আছে, এফালে বহাই থোৱা চাহো উতলি গ'ল, কি ভাবি আছা? কাপোৰখনেৰে ধৰি চৌকাৰ পৰা বাচনটো নমাই থলে দিননাথে। এতিয়াহে যেন যশোদাৰ সম্বিত ঘূৰি আহিল। তাই ততাতৈয়াকৈ জুইখিনি কমাই থৈ বাতিত চাহ বাকিবলৈ ধৰিলে। পাখিমাই পঢ়ি আছে নেকি? দিননাথৰ প্ৰশ্নত যশোদাই হয় বুলি মূৰ দুপিয়ালে। দিননাথে চাহৰ বাতিটো হাতত তুলি ল'লে আৰু পাখিক মাত এষাৰ লগাও বুলি যশোদাৰ কাষৰ পৰা উঠি গৈ জুহালৰ গাতে লগা পকী কোঠাটোলৈ সোমাই গ'ল। কোঠাটোৰ সোমাজত আছে এখন বিছনা আৰু পকী বেৰখনত লগা এখন কাঠৰ মেজ। মেজখনৰ কিতাপবোৰ সিঁচৰতি হৈ পৰি আছে। সিফালে হাতত মোবাইলটো লৈ বিছনাখনত বহি আছে পাখি। নিজৰে হাঁহি থকা মৰম লগা প্ৰফাইল ফটো এখনেৰে আৱৰি ৰখা হোৱাটছএপটো উলিয়াই খৰ গতিৰে মোবাইলটোত আঙুলি চলাইছে তাই। তাইৰ চেলাউৰী দুডালো থুক খোৱা, কপালত বিৰিঙা এধানি এধানি ঘামৰ টোপালবোৰে যেন তাইৰ মনৰ অভিব্যক্তি ফুটাই তুলিছে। কি কৰিছা পাখিমা? দিননাথে আহি পাখিৰ কাষত বহিল, কিন্তু পাখিৰ মন মগজু যেন মোবাইলটোতে আবদ্ধ। অ' মা, আজি নপঢ়া নেকি? এইবাৰ দিননাথে তাইৰ পিঠিখনত হাত বোলাই সুধিলে। কিয় আমনি কৰি আছা? গুচি যোৱা বুলি কৈছোঁ নহয়, তাই চিৎকাৰ কৰি উঠিল। চকু দুটাত যেন তাইৰ তেজ জমা হৈছে। দিননাথৰ ক্ষন্তেকৰ কাৰণে যেন বুকুখন মোচৰ খাই গ'ল, কিন্তু তথাপিও তেওঁ সেমেকা হাঁহি এটা মাৰি কোঠাৰ পৰা ওলাই গ'ল। দিননাথ আৰু যশোদাৰ একমাত্ৰ ছোৱালী পাখি। বিয়া যোৱাৰ বহু বছৰলৈকে সন্তান বিচাৰি হাবাথুৰি খাই ফুৰা দিননাথ যশোদাৰ জীৱনলৈ এদিন পাখি পোহৰ হৈ আহিছিল। তাইৰ আগমনে যেন তেওঁলোকৰ সংসাৰখনলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছিল। কণমানি পাখিজনীৰ চকুৰ মণি হৈ পৰিছিল তেওঁলোকৰ। সৰুৰে পৰা তাইৰ প্ৰতিটো অভিযোগ পূৰাবলৈ কোনো ত্ৰুটি এৰা নাছিল তাইৰ মাক দেউতাক হালে। এদিন পাখিয়ে তাইৰ বান্ধৱী এজনীৰ ঘৰৰ পৰা আহি জেদ ধৰি কান্দিছিল। মই জহি খহি যোৱা মাটিৰ ঘৰত থাকোঁ আৰু সুদেষ্ণাহঁতৰ কি যে ধুনীয়া টাইল লগোৱা ঘৰ! তাই যে নিজৰ ৰুমটো কেনে মৰম লগাকৈ সজাই থৈছে! মোৰ হে ভাগ্য ফুটাও! আৰু পাখিৰ কান্দোনৰ জাউৰি কমাবলৈ দিননাথে

0: তাইক কথা দিছিল তাইৰ কাৰণে ধুনীয়াকৈ এটি পকী ঘৰ বনাই দিব বুলি। সেই কণমানিজনীৰ পৰা এতিয়ালৈ দিননাথে কমখন কৰিছেনে নাইৰ বাবে, তাইৰ হেঁপাহবোৰ পূৰাবৰ বাবে। মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ পিছত পাখিৰ কথামতেই ডাঙৰ মোবাইলটো আনি দিছিল দিননাথে। বাৰীত কৰা খেতিৰ ফচল বেছি আৰু অত্যন্ত হাজিৰা কৰি তিনিটি মানুহৰ পৰিয়ালটো দিননাথে কোনোমতেহে পোহপাল দিয়ে। লাহে লাহে ডাঙৰ হৈ অহা পাখিৰ অভিযোগবোৰো এতিয়া সৰু হৈ থকা নাই। আনৰ ওচৰত ধাৰ লৈ হ'লেও পাখিৰ সকলো ইচ্ছা মূৰ পাতি লোৱা দিননাথৰ কান্ধত এতিয়া ধাৰৰ গধুৰ বোজা, যাৰ বাবে আজিকালি তেওঁৰ শাৰীৰিক কষ্টও বাঢ়িছে। তথাপিও কিন্তু সুখী তেওঁ। সন্তানৰ প্ৰতিটো ইচ্ছা পূৰণ কৰা জানো মাক দেউতাকৰ দায়িত্ব নহয়। তেওঁৰ মৰমৰ জীয়েকজনী সুখী মানেই তেওঁ সুখী। কিন্তু যশোদা, তেওঁ সুখীনে? আজিকালি যশোদাই কি জানো ভাবি অন্যমনস্ক হৈ থাকে দিননাথে বুজি নাপায়। দিননাথে প্ৰশ্ন কৰিলেও মৌন হৈ থাকে তেওঁ। আগতে যশোদা তেনে নাছিল কেতিয়াও। নিজৰ সকলো কাম নিয়াৰিকৈ কৰি ভাল পোৱা হাঁহিমুখীয়া তিৰোতা আছিল যশোদা। তেনেহ'লে কি হৈছে তেওঁৰ? কি চিন্তাই তেওঁক জুমুৰি ধৰিছে? নাই, এনেকৈ নহ'ব। আজি এই ভাত পানী খাই দিননাথে ভালকৈ কথা হ'ব যশোদাৰ লগত। তেওঁৰ কি হৈছে দিননাথে জানিবই লাগিব। সেই হাঁহিমুখীয়া যশোদাৰ হেতা পৰা মুখে দিননাথক লাহে লাহে চিন্তাত পেলাইছে। তাৰোপৰি আজি পাখিৰ এনেকুৱা ব্যৱহাৰেও দিননাথক খুব আঘাত কৰিলে। তথাপি তাই হয়তো পঢ়া শুনাৰ চিন্তাৰ বাবে তেওঁক এনেকৈ কৈছে বুলি ভাবি নিজকে সান্ত্বনা দিলে। পাখিৰ কোঠাৰ পৰা আহি তেওঁ যশোদাক মাত এষাৰ লগাই বাহিৰলৈ ওলাই আহিল। ঘৰৰ বাহৰ দেউনাখন খুলি তেওঁ ওচৰৰে কেঁকুৰিটোত থকা গুমটি যেন দোকানখনলৈ গ'ল। দোকানখনৰ সন্মুখৰ হেলোজেন লাইটটোৰ তলত গাঁৱৰ ল'ৰাবোৰে জুম বান্ধি মোবাইল এটা মাজত লৈ কিবা চাই আছিল। এই দোকানখন আচলতে গাঁৱৰ ডেকাবোৰৰ মেল দৰবাৰৰ স্থলী। প্ৰতিটো সন্ধিয়াতে দোকানখনৰ সন্মুখত হোৱা জগতৰ ৰসাল কথাবিলাকৰ আড্ডাই পৰিৱেশটো বেছ গৰম কৰি তোলে। দিননাথে সেইফালে সিমান গুৰুত্ব নিদি দোকানীজনক এখন তামোল খুজি কাষৰ চাংখনতে বহি ল'লে। এনেতে ল'ৰাবোৰৰ মাজৰ পৰা কিছুমান অশ্লীল কথা বতৰা ভাহি আহি তেওঁৰ কাণত পৰিল। দিননাথৰ এনেই অশান্তি লাগি আছিল। তাতে আৰু এনেকুৱা কথা শুনি তেওঁৰ খং উঠি গ'ল। ঐ, কি অভদ্ৰামী কৰি আছ? ইয়াৰ পৰা যা! দিননাথৰ গালি শুনি ল'ৰাকেইটাৰ মাজৰে এটাই কিৰিলি পাৰি চিঞৰিলে। কোনে অভদ্ৰামীৰ কথা কয় দেখিছ ৰমেন? গাঁৱৰ মানুহক লুকুৱাই নিজৰ জীয়েকক ফিল্ডত নমাইছে, আৰু এতিয়া সকলোৱে গম পোৱাত আমাৰ নিচিনা গ্ৰাহকক ভদ্ৰতা শিকাই মহান দেখুৱাইছে। ঐ, জীয়েৰক কৈ দিবি, যিমান টকা লাগে সিমান ঢালিম তাইৰ মুখত। জীয়েই নহওক, জীয়েৰৰ ডিমাণ্ড আছেতো। সি কথাহাৰ কৈ হা হাকৈ অশ্লীলভাৱে হাঁহিবলৈ ধৰিলে। দিননাথৰ খঙে এইবাৰ চুলিৰ আগ পালে। তেওঁ ধুতিখন দাঙি সিহঁতৰ ফালে চচালৈ খেদি গ'ল আৰু ল'ৰাটোৰ গালত এটা প্ৰচণ্ড স্বৰ শোধাই দিলে। ঐ, কাক মাৰিবলৈ আহিছ তই? ল'ৰাটোৱেও তেওঁৰ ফালে ফেটিহাপটোৰ দৰেই ফুফাই গ'ল আৰু লগে লগে তাৰ হাতত থকা মোবাইলটোও পৰি গ'ল। দিননাথে থাপ মাৰি মাটিৰ পৰা মোবাইলটো তুলি ল'লে। স্ক্ৰীণত চলি থকা ভিডিঅ'টো দেখি দিননাথৰ মূৰটো আচন্দ্ৰাই কৰিলে আৰু তেওঁ মাটিতে ঢলি পৰিল। সেইফালে পাখিয়েও বহাৰ পৰা বিচনাখনত বাগৰি দিলে। তাইৰ দেহটোত যেন এতিয়া বহি থকাৰ শক্তি কোনো নাই। তাইৰ দুয়োটা চকুত গোট খোৱা চকুলোখিনিয়ে বাৰে বাৰে বৈ যোৱাৰ বাট বিচাৰিছে, কিন্তু একো উৱা দিশ নাপাই চকুজুৰিতে বন্দী হৈ ৰৈছে। দেহত ৰৈ যোৱা কিঞ্চিত শক্তিকণেৰে তাই মোবাইলটো দলিয়াই চকু দুটা মুজি দিলে। তাইৰ চকুপানীবোৰে এতিয়া মুক্ত হোৱাৰ সুযোগ পাই অহৰহ ববলৈ ধৰিছে। তাইৰ বুকুৰ জীউ যেন মোবাইলটো ভাঙি ভিতৰৰ অংশবোৰ চেদেলি ভেদেলি হৈ ওলাই পৰিছে আৰু তাইৰ হোৱাটছআপৰ সেই ধুনীয়া প্ৰফাইল ফটোখন এতিয়া নাই, আছে কেৱল এন্ধাৰ হৈ ক'লা ৰংটোহে। ধন্যবাদ।
1: খুব সুন্দৰ আৰু বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা আপুনি গল্পটোৰ মাজেৰে প্ৰকাশ কৰিছে। আমি ৰাতিপুৱা বিচনাত চকু মেলাৰ পৰা ৰাতি শোৱালৈ মোবাইলটোৰ লগত কটাওঁ ক'ব গ'লে। আগতে আমি মোবাইল ব্যৱহাৰ কৰিছিলোঁ, আজিকালি আমাক মোবাইলে ব্যৱহাৰ কৰে আৰু বহু ক্ষেত্ৰত কিছু ডাঙৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে এই মোবাইলে। গতিকে সেই সমস্যাখিনি, যিটো ভাৰ্চুৱেল পৃথিৱী বুলি কওঁ, আৱেগ অনুভূতিবিলাকো আমি ছ'চিয়েল মিডিয়াৰ যোগেৰে প্ৰকাশ কৰোঁ, সামাজিক মাধ্যমৰ যোগেৰে প্ৰকাশ কৰোঁ। গতিকে খুব সুন্দৰকৈ প্ৰকাশ কৰিলে। আৰু আপোনাক এইখিনিতে মই এটা কথা সুধিব বিচাৰিছোঁ। আপুনি যিহেতু

0: সংস্কৃত বিষয়ৰ এগৰাকী ছাত্ৰী, আপোনাৰ সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰত সংস্কৃতে কিবা প্ৰভাৱ পেলাইছে নেকি?
1: সংস্কৃতে প্ৰভাৱ পেলোৱা বুলি ক'বলৈ গ'লে, মই সংস্কৃত বিষয়ৰ পৰা আগ্ৰহী আছিলোঁ আগৰ পৰাই। আৰু যেতিয়া মই কুমাৰ ভাস্কৰ বৰ্মা বিদ্যালয়লৈ গ'লোঁ, তেতিয়া তাত সকলোখিনি বিষয় সংস্কৃতত পঢ়িবলৈ পাইছিলোঁ। বিশেষকৈ এইবিলাক নাটক হওক, অভিজ্ঞান শাকুন্তলম তেনেকুৱা নাটকবিলাক, সেইবিলাক নাটকত মানে ইমান সুন্দৰকৈ বস্তুবিলাক উল্লেখ কৰিছে, ইমান ধুনীয়াকৈ প্ৰকৃতিৰ মনোমোহা ৰূপবিলাকক, অকল অভিজ্ঞান শাকুন্তলম বুলিয়েই নহয়, ৰামায়ণৰ কিছুমান খণ্ডত এনেকুৱাকৈ মানে বৰ্ণনা কৰিছে। সেইবিলাক বৰ্ণনাৰ পৰাই মোৰ সাহিত্যৰ প্ৰতি ৰাপ আহিছিল, যদিও মোৰ সাহিত্যৰ প্ৰতি আগৰ পৰাই ৰাপ আছিল, কিন্তু সংস্কৃত বিষয়েও প্ৰভাৱ পেলোৱা বুলি মই নিশ্চয় ক'ব লাগিব। তাৰ পৰা তাত যি যেনেকৈ প্ৰেমৰ বৰ্ণনা দিয়া হৈছে, শকুন্তলা আৰু দুষ্যন্তৰ প্ৰেমৰ বৰ্ণনা, ৰাম সীতাৰ প্ৰেমৰ বৰ্ণনা বহুত সুন্দৰকৈ আচলতে প্ৰকাশ কৰা হৈছে। অকল প্ৰেমৰ বৰ্ণনা বুলি নহয়, বিভিন্ন ধৰণৰ বৰ্ণনা তাত দিয়া হৈছে। তেনেকুৱাকৈ মই প্ৰভাৱ পেলোৱা বুলি ক'ব লাগিব আচলতে।
0: হয়, আৰু সাহিত্য বুলিয়েই নহয় আচলতে, যিহেতু সংস্কৃত পৃথিৱীৰ সবাতোকৈ প্ৰাচীন ভাষা, সংস্কৃতৰ পৰাই আন সকলো ভাষাৰ উৎপত্তি বুলি কয়।
1: হয়,
0: যিহেতু অসমীয়া ভাষাটোতো বেছিভাগ শব্দই সংস্কৃতৰ পৰা উৎপত্তি হয়, গতিকে আমাৰ ভাষাটো জনাৰ ক্ষেত্ৰতো নিশ্চয়কৈ যথেষ্ট সহায়ক হয় বুলি মই নিজেও অনুভৱ কৰোঁ। মই পুনৰ দৰ্শনা শৰ্মাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ পৰা পুনৰ কেইটিমান কবিতা শুনিব বিচাৰিছোঁ।
2: মই পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম অভাৱ। চলিবলৈ টান হৈছে আজিকালি, বস্তুৰ যিহে জুই চাই দাম, ধাৰলৈ লোৱা টকাকেইটাও শেষ। সেইবাৰ শব্দ ধাৰলৈ লৈছোঁ, অত্যত জুপুকা মাৰি বহি থকা শব্দবোৰ গোটাই কথাৰ ভঁৰাল সাজিছোঁ। কেতিয়াবা যদি কবিতাৰ শাৰীত বিচাৰিছোঁ, কেতিয়াবা আকৌ উপন্যাসৰ পাতত তেওঁদি ফুৰিছোঁ। জোলোঙাখন ভৰ্তি হোৱাগৈ নাই, ইতিমধ্যে গোটাই থোৱা শব্দবোৰে ফেম পাতিছে, মুকলিকৈ উশাহ ল'ব পৰা নাই হেনো। সেয়ে কথাৰ বজাৰত সিহঁতক এৰি দিছোঁ, সিহঁতক ফুৰোৱাৰ চলেৰে মনটোকো ফুৰাইছোঁ। কিজানিবা মুকলি উশাহ অকণ পায়েই। পৰৱৰ্তী কবিতাটিৰ শিৰোনাম হৈছে কালি ৰাতি কোনে মোক মাতিলে। চাকিটো নুমাই বহি আছিলোঁ বাহিৰত, জোনৰ পোহৰত চাকিৰনো কি প্ৰয়োজন, নিশাবোৰ গিলি থ'ব পৰাকৈ ভয়ানক, জোনটো আকাশত থাকিলে কষ্টকণ কিছু লাঘৱ হয়। বিনিদ্ৰৰজনী কিমানটা পাৰ হ'ল, তাৰ হিচাপ নৰখাৰ বহুদিন হ'ল। জোনৰ পোহৰত বহি আইতাই কোৱা সাধুবোৰ এতিয়া স্মৃতি বিস্মৃতিৰ তুমজাত, সেইবোৰ নিজৰ নাতিক শুনাবলৈ সুখকণ জানো পায়। ৰাতিবোৰে আজিকালি মোক বৰকৈ মাতি থাকে, কালি ৰাতিও মোক কোনোবাই মাতিছিল। জোনাকী পৰুৱা এটাক কাষলৈ মাতি ক'লোঁ, চাচোন কোনে মাতিছে এবাৰ খবৰ কৰি আহ। সি মূৰ দুপিয়াই গ'ল ঠিকেই, পিছে সকলোৱে কৰাৰ দৰে মোলৈ দুনাই ঘূৰি নাহিল। আজি ৰাতি যদি আকৌ কোনোবাই মাতে তাক ক'ম, একেবাৰে লৈ যা আহি লগত। কবিতাৰ শিৰোনাম শেষ প্ৰহৰ। নিতাল মাৰি শুই থকা ৰাতিটো মোৰ কাহৰ শব্দত সাৰ পায়। সাৰ পোৱা ৰাতিটোক নিচুকাবলৈ কিমান যে কষ্ট। আমগছজোপাত থকা ভেঁচাটো মোৰ তাহানিৰ চিনাকি, তাৰ লগত যে মোৰ কত কথা। উশাহটো হঠাৎ ক্ষণ হৈ পৰে, হয়তো আৰু কেইটামান প্ৰহৰ বাকী। কাহৰ দৰৱ খাবলৈ বাদ দি আৰু বহুদিন হ'ল, চেহ জাৰটোৰ পানীটুপিও এতিয়াহে শেষ হ'ল। কবিতাৰ শিৰোনাম ফুটপাথ। মহানগৰীক উশাহত বিচাৰি ফুৰিছোঁ নিজক, নিজৰ সত্তাক, নিজৰ অস্তিত্বক। গচকি আহিলোঁ ঘনঘোৰ এন্ধাৰ অতীত, যি মোৰ জীপাল হ'ব ধৰা শিপাক প্ৰায় উভালি পেলাইছিল। বিলাসী জীৱনক লৈ দেখা স্বপ্ন টুকুৰা টুকুৰ হৈ পৰিছিল। ক্ষত বিক্ষত হৃদয়ে সেই বিভীষিকাপূৰ্ণ দিনবোৰ আৰু ঘূৰাই বিচৰা নাই।

0: জীৱনে মোক প্ৰশ্ন কৰিছে, ক'ত আজি তোৰ ঠিকনা? আজিৰ তাৰিখত হয়তো ফুটপাথেই মোৰ পৰিচয়। অকলশৰেই বিচৰণ কৰি ফুৰিছোঁ নিশব্দ ৰাজপথত। হাতত লৈ ফুৰা জুলুঙাখনত স্বপ্নই বাট বিচাৰি ফুৰিছে। হয়তো জীৱনেই মোৰ ফালে চাই অট্টহাস্য কৰিছে। তথাপি আজিৰ তাৰিখত ফুটপাথেই মোৰ পৰিচয়।
1: খুব সুন্দৰ আপুনি কবিতাৰ মাজেৰে আপোনাৰ ভাৱৰ ব্যঞ্জনা খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। আৰু কবিতাৰ ক্ষেত্ৰখনত যদি চাওঁ, আপুনি কোনসকল কবিৰ কবিতা পঢ়ি ভাল পায়, কোনসকল কবিৰ দ্বাৰা আপুনি অনুপ্ৰাণিত হয়?
0: মই নীলিম কুমাৰ ছাৰৰ, হৰে কৃষ্ণ ডেকা, হীৰেণ ভট্টাচাৰ্য, তেওঁলোকৰ কবিতা পঢ়ি ভাল পাওঁ। আৰু ইংৰাজী সাহিত্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই উইলিয়াম ৱৰ্ডছৱৰ্থ, শেলি, পাবলো নেৰুদা, জন ডান, এইসকলৰ কবিতা পঢ়ি ভাল পাওঁ।
1: হয়, ইংৰাজী কবিতাও চৰ্চা কৰে নেকি?
0: ইংৰাজী কবিতা মই নিলিখোঁ, কিন্তু পঢ়ি ভাল পাওঁ।
1: আপোনাৰ এতিয়া কবিতাৰ ক্ষেত্ৰখনত ভৱিষ্যত কেনেকুৱা পৰিকল্পনা আছে, বা সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ?
0: বৰ্তমান মই কবিতা লিখি আছোঁ যদিও ভৱিষ্যতে মোৰ উপন্যাস লিখিবৰ মন আছে। পৰিকল্পনা বহুত আছে, চাওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ।
1: হয় নিশ্চয়। আৰু ক্ষেত্ৰশ্ৰী শৰ্মাৰ পৰা যদি জানিব পাৰোঁ, ভৱিষ্যতে কেনেকৈ আপুনি আগবাঢ়িব বিচাৰে?
2: ভৱিষ্যত পৰিকল্পনা বুলি ক'লে এতিয়া মোৰ তেনেকুৱা বিশেষ পৰিকল্পনা একো নাই। মই গল্পবিলাক লিখি যাওঁ, মুহূৰ্তবিলাক মোৰ ডায়েৰীত আবদ্ধ কৰি যাওঁ, যদিও পিছলৈ কি কৰিব বিচাৰোঁ এতিয়া মোৰ সেয়াই বিষয়ে মানে পৰিকল্পনা নাই আচলতে। কিন্তু মই আগতে উল্লেখ কৰিলোঁ, মোৰ বৰমাই মোক খুব অনুপ্ৰাণিত কৰে লিখিবৰ বাবে, এতিয়াও তেওঁ মোক খুব উৎসাহ দিয়ে। তেখেতে মোক কৈয়ে থাকে যে গল্প সংকলন প্ৰকাশ কৰিম বুলি। মোৰো তেনেকুৱাকৈ মন নথকা নহয়, মন আছে যে মই গল্প সংকলন, আৰু মই নিজেও মানে মই উপন্যাস এখন লিখিবলৈ আৰম্ভও কৰিছিলোঁ, কিন্তু ৰৈ আছে মোৰ উপন্যাসখন, হয়তো সেইখনো কেতিয়াবা সম্পূৰ্ণ হ'ব পাৰে।
1: কবিয়ে কোৱাৰ দৰে এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বিশাল সাগৰ। আপুনি এই যি নিৰন্তৰভাৱে লিখি গৈ আছে, এই লেখাবিলাকে এদিন এটা সংগ্ৰহ হৈ উঠক, গল্প সংকলন এখনি প্ৰকাশ কৰক, তাকেই কামনা কৰিছোঁ। আৰু পুনৰ দুয়োগৰাকীলৈ আন্তৰিক ধন্যবাদ জনাই, আৰু দুয়োগৰাকীৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যেই মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

0: रुपए के कुल परिव्यय की है। भारत में कंप्रेस्ड बायोगैस के उत्पादन और उपयोग को बढ़ावा देने की दिशा में ये एक महत्वपूर्ण कदम है। घरेलू शेयर बाजार के संवेदी सूचकांक में आज शुरुआती कारोबार में मामूली गिरावट के बाद वृद्धि दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 198 अंक बढ़कर 77,155 पर, जबकि निफ्टी 36 अंक की वृद्धि के साथ 24,116 पर कारोबार कर रहा था। इसके साथ ही समाचार बुलेटिन समाप्त हुआ।
1: দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাৰ 16,746 পৰিয়ালক 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ কাৰ্যসূচী আৰম্ভ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰত হৰিনামৰ ধ্বনি। গুৱাহাটীৰ মঠঘৰীয়াৰ নিজৰাপাৰত সংঘটিত ভূমিস্খলনৰ ঘটনাত আজি একেটা পৰিয়ালৰ 3 লোকৰ মৃত্যু। আৰু নাগালেণ্ডত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। এতিয়া শুনক বিতং বাতৰি। উজনি অসমৰ 3খন জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। পূৰ্বে বাকী ৰোৱা 16,746 পৰিয়ালক এই পৰ্যায়ত সামৰি লোৱা হ'ব। আজি দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত আছে। ইপিনে CM ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-2025 বৰ্ষত নামভৰ্তি কৰা 148 আৰু 2026-2027 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3 কিস্তিত মুঠ 1,00,000 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকা অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2,80,00,000 টকা আবণ্টনত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188 অৰ্হতাসম্পন্ন প্ৰাৰ্থীক 12 বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-2027 বিত্তীয় বৰ্ষৰ বাবে 118,60,00,000 টকা ধাৰ্য কৰা হৈছে। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য নামঘোষা, ভক্তিৰত্নাৱলী, ভালেসংখ্যক বৰগীত আদিৰে অসমীয়া সংস্কৃতিক চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 তিৰুভৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিথি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰত এই উপলক্ষে কীৰ্তন মহোৎসৱ পালন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি গুৰুজনাৰ 430 তিৰুভৱ তিথি পালন কৰা হৈছে। বৰপেটাত এই তিথি কীৰ্তন মহোৎসৱে পালন কৰা হয় আৰু বিগত 430 এই কীৰ্তন মহোৎসৱ 10 পালন কৰা হয়। প্ৰতিদিনে বিভিন্ন ঘোষা পৰিৱেশন কৰা হয় আৰু আজি শেষৰটো ঘোষা পৰিৱেশন কৰা হয়। কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত পুৱাৰে পৰা যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। পূৰ্বৰ দৰে সদায় নিয়ম অনুসৰি প্ৰথমে আইসকলে ইয়াত প্ৰসংগ পৰিৱেশন কৰে আৰু আইসকলৰ প্ৰসংগ শেষ হোৱাৰ পাছত বাপসকলে প্ৰসংগ পৰিৱেশন কৰে আৰু এতিয়া এই প্ৰসংগ চলি আছে আৰু দিন জুৰি আজি বৰপেটা সত্ৰত যথেষ্ট লোকৰ সমাগম হ'ব। এতিয়াও যথেষ্ট লোক সমাগম হৈছে আৰু ইয়াত আজি মালা নিৰ্মাণ দিয়া হয়, কিন্তু কীৰ্তন মহোৎসৱত বৰপেটা সত্ৰত কোনো জয়ধ্বনি দিয়া নহয়।
1: মহাপুৰুষজনাৰ তিৰুভৱ তিথি উপলক্ষে উজনি মাজুলীৰ টকৌবাৰী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভৱ তিথিৰ বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। এলেঙি টকৌবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভৱ মহন্তই গুৰুজনাৰ তিথি উপলক্ষে সত্ৰখনত আয়োজন কৰা বৰ্ণাঢ্য অনুষ্ঠান সন্দৰ্ভত এইদৰে কয়।
3: আমাৰ শ্ৰী শ্ৰী এলেঙি টকৌবাৰী সত্ৰ আজি মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি আৰম্ভ হৈছে। ৰাতিপুৱা পুৱা প্ৰসংগৰে আমি আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি আমাৰ আইসকলে এই সত্ৰত আহি তেৰাৰ গুণানুৰ কীৰ্তন কৰিছে। তেৰাসবৰ পাছত আকৌ আমাৰ বৈষ্ণৱবৃন্দ আহি নাম প্ৰসংগ আৰম্ভ কৰিছে। আৰম্ভ কৰি তেৰাৰ গুণানুকীৰ্তন, শ্ৰৱণ আৰু কীৰ্তন কৰিছে। এইটো আমাৰ সত্ৰৰ পুৰণি পৰম্পৰা। গুৰুকেইজনাৰ তিথি মহোৎসৱত সকলো বৈষ্ণৱবৃন্দ আহি

0: এইটো শিষ্য বুলিয়েই নহয়, শিষ্য প্ৰশিষ্য বৈষ্ণৱবৃন্দ সকলোৱে আহি আমাৰ সত্ৰত গুৰুদুজনাৰ গুণানুকীৰ্তন আৰম্ভ কৰে। আজি শ্ৰী শ্ৰী মাধৱদেৱৰ 430তম তিৰুভাৱ তিথিৰ উপলক্ষে সকলো ফালৰ পৰা বৈষ্ণৱবৃন্দ আহি পেলাই তেৰাৰ যিখিনি গুণানুকীৰ্তন, বৰগীত, মাধৱদেৱ বিৰচিত ঘোষাৰত্নাৱলী, সেইখিনি কীৰ্তন কৰিছে। আৰু আমাৰ এটা ঘোষাতে আছে যে শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি এই ৰাম ভকতিপুৰ দীপ লগাই থৈলা, মাধৱ স্বৰূপে আহি তাতে তৈল্য বাকি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা।
1: কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি অনুষ্ঠিত হৈছে। অসম সত্ৰ মহাসভা উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা অনুসৰি আজি পুৱা গুৰুভতিমা, প্ৰসংগ, ভাগৱত পাঠ আদিৰে সত্ৰৰ চৌহদ মুখৰ হৈ পৰিছে। উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনাৰ তিথি গুৰুকীৰ্তন হিচাপে চাৰিদিনীয়াকৈ পালন কৰিছে। প্ৰথম দিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি তৃতীয় দিনা মূল কীৰ্তন আৰু কাইলৈ শেষৰ দিনা ভাঙনি অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাখাত, চাবুৱা, লাহোৱাল, মৰাণ, বৰবৰুৱা আদিকে ধৰি সকলো অঞ্চলতে আজি পুৱাৰে পৰা নাম কীৰ্তন, শাস্ত্ৰপাঠ, গায়ন বায়নৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে জিলাখনৰ বগুৱানৰ কেউলীয়া হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্যামৰায় সত্ৰত পুৱাৰে পৰা নাম প্ৰসংগৰ লগতে আন আন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। একেদৰে জিলাখনৰ বিভিন্ন সত্ৰ আৰু নামঘৰত গুৰুজনাৰ তিৰুভাৱ তিথিৰ আয়োজন কৰা হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ মঠঘৰীয়াৰ নিজৰাপাৰৰ লক্ষ্মী মন্দিৰৰ সমীপত সংঘটিত ভূমিস্খলনত 3 লোকৰ মৃত্যু হয়। বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাত একেটা পৰিয়ালৰে নগেন ৰাজবংশী, চুনু ৰাজবংশী আৰু মীনা ৰাজবংশীৰ মৃত্যু হয়। স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। ইপিনে নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ৰাজগড়, চানমাৰী, জুৰোড, অনিলনগৰ, নবীন নগৰকে ধৰি কেইবাটাও অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। উজান বজাৰৰ বাৰোৱাৰীৰ ৰাজপথত এজোপা গছ বাগৰি পৰাৰ ফলত পথটোৰে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হৈছে। উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পাইছে। কালি বিয়লি ভোগদৈ নৈৰ জলপৃষ্ঠ বিপদসীমাৰ 89.14 ওপৰলৈ উঠিছে। জলসম্পদ বিভাগৰ তথ্য অনুসৰি ভোগদৈ দলঙৰ সমীপত নৈখনৰ পানী বিপদসীমাৰ 14 ওপৰেৰে বৈছে। ইয়াৰ ফলত যোৰহাটৰ নৈ কাষৰীয়া লোকসকল পুনৰ চিন্তিত হৈ পৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হোৱাত বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ আশংকাই দেখা দিছে। ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে বিশ্বনাথ জিলাৰ গহপুৰত সত্ৰং, ব্ৰহ্মাজান, হুলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নী পানীয়ে গহপুৰত ভয়াৱহ বানৰ সৃষ্টি কৰিছে। সত্ৰং নৈয়ে গহপুৰৰ 7 ৱাৰ্ডৰ গাৰ্ডৱাল আৰু গোপালবস্তিত মথাউৰি ভাঙি পেলায়। নবিল অঞ্চলত পথৰূপেৰে পানী বাগৰাৰ ফলত ৰাইজৰ যাতায়াতত অসুবিধাই দেখা দিছে। তদুপৰি গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদতো পানী সোমোৱাৰ বাবে ৰোগীসকলৰ অহা যোৱাত অসুবিধা হৈছে। গহপুৰৰ 15 ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। হুলেঙি নদীৰ পানী বঢ়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে কালি সন্ধিয়াৰে পৰা পানী বাগৰিছে। ৰাজ্য চৰকাৰে উজনি অসমৰ 3 বান বিধ্বস্ত জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলক পুনৰ 10,000 প্ৰদান কৰিব। জিলাকেইখনৰ ক্ষতিগ্ৰস্ত লোকসকলক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰে চেষ্টা চলাব। শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আশ্বাস প্ৰদান কৰিছে। কালি সন্ধিয়া জনতা ভৱনত শিৱসাগৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই আশ্বাস দিয়ে। তদুপৰি জিলা 3 ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক আজিৰ ভিতৰত 15,000 সাহায্য প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সাক্ষাতৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিৱসাগৰ বিধায়কগৰাকীয়ে কয় যে আজিৰ ভিতৰত বঞ্চিত হৈ থকা 16,000 বান ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতি দিছে। অৱশ্যে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 10,00,000 সাহায্য প্ৰদানৰ দাবী এতিয়াও মুখ্যমন্ত্ৰীয়ে মানি লোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ।

0: উজনি অসমৰ বান ক্ষতিগ্ৰস্ত তিনিখন জিলাৰ 16,746টা পৰিয়ালক 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ কাৰ্যসূচী আৰম্ভ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰত হৰিনামৰ ধ্বনি। গুৱাহাটীৰ মঠঘৰীয়াৰ নিজৰাপাৰত সংঘটিত ভূমিস্খলনৰ ঘটনাত একেটা পৰিয়ালৰ 3জন লোকৰ মৃত্যু আৰু নাগালেণ্ডত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: মোৰ সংগীত যাত্ৰা। অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড।

0: আৰু
1: ক্লোদা নমস্কাৰ
2: নমস্কাৰ
1: তেনেকৈ নাচাবা আজলি ছোৱালী সেইটো আপোনাৰ ছিগনেচাৰ গীত বুলি ক'ব পাৰি সেই গানটো শুনিলে আপোনাৰ নামটোৱে মনলৈ আহে সেই গানটোৰ নেপথ্য কাহিনী শুন
2: সেই গানটোৰ নেপথ্য কাহিনী ক'বলৈ গ'লে ৰেডিঅ'ত মই প্ৰথম গাইছিলোঁ এইটো গীত যেতিয়া মই গীতটো গালোঁ তেতিয়া মোলৈ বহুতে চিঠি পত্ৰ লিখিলে জনপ্ৰিয় হ'ল লাহে লাহে আৰু এই গীতটো আৰম্ভণি কৰিছিলোঁ ডিব্ৰুগড়ত তেতিয়া ডিব্ৰুগড়লৈ কোনো এখন ফাংচনত তেতিয়া গৈছিলোঁ যাওঁতে সেইখন ফাংচনত আমাৰ অতি মৰমৰ শিল্পী জয়ন্ত হাজৰিকাও গৈছিলে এইখন কুইভাৰ্ছ এই এটা সংস্থা আছে তেওঁলোকে পাতিছিলে তাতে প্ৰশান্তা কুমাৰ বৰদলৈক লগ পাইছিলোঁ তেতিয়া তাতে তাতে লিখি সেই গানটো সেইদিনাখনেই মই তাত গাইছোঁ মানে ইয়াৰ পাছতে আকৌ তাতো গালোঁ গোৱাৰ লগে লগে গানটো পপুলাৰ হৈ গ'ল গোৱাৰ লগে লগে এতিয়া যলৈকে যাওঁ সেই গানটো মানে নাগালে মই মানে মোক মানে ধৰক মানুহে সদায় আশা কৰে যে প্ৰথমতে এইটো গানেই গাওক আপুনি

0: এইটো সুৰো আপোনাৰ আছিল?
1: মোৰ সুৰ আছিলে।
0: গানটো আপোনাৰ ভাল লাগিল, সুৰটো কেনেকৈ মনলৈ আহিল?
1: সুৰটো মই কেলিপ্স' গীত সুৰবিলাক খুব ভাল পাওঁ, অলপ ৱেষ্টাৰ্ণ তেনেকুৱা মেলোডি প্ৰধান সুৰবিলাক ভাল পাওঁ। সেই সূত্ৰে মানে সেই গানটোত মই তাক প্ৰকাশ কৰিবৰ কাৰণে মই তেনেকৈ এই গানত সুৰটো দিছিলোঁ।
0: ছোৱালীজনীৰ কথা আছে,
1: ছোৱালীজনীৰ কথা
0: কিবা ইমেজ আছিল নেকি ছোৱালী এজনীৰ?
1: ঠিক তেনেকৈ ইমেজ নহয়, মানে এটা কথা ক'ব পাৰোঁ যে যিমানেই যি নহওক ৰং চং সানিলেও বা অন্তৰখন যদি শুদ্ধ নহয় তেতিয়া যিমানেই ধুনীয়া হওক

মানে বাহ্যিকতাটো আছে কিন্তু অন্তৰটো কেতিয়াও মানে প্ৰকাশ নহয়। সেইকাৰণে মই সেইটো উদ্দেশ্য লৈ পেলাই প্ৰশান্ত কুমাৰ বৰদলৈক ক'লোঁ যে প্ৰশান্ত তুমি মোক এনেকুৱা এটা গান লিখি দিয়া যিটোৰে এজনী ছোৱালীক মানে আজলি ছোৱালী এজনীয়ে ৰং ধং সানি আহে কিন্তু আহিলেও

0: এই ভাৱটো আপোনাৰ মনলৈ কিয় আহিল?
1: কাৰণতে মানে কি, বাহিৰা যিমানে ৰং চং ভিতৰে কোৱা ভাতুৰি বুলি কোৱা এটা কথা আছে, সেইকাৰণে অন্তৰৰ পৰা শুদ্ধ হ'লে যেন সকলো শুদ্ধ, সকলো ধুনীয়া দেখি, সেইটোৱে উদ্দেশ্য আছিলে।
0: এইটো কোন চনমানৰ কথা?
1: এইটো 1971 গাইছিলোঁ।
0: আৰু তেতিয়া আপুনি ইতিমধ্যে ৰেডিঅ'ৰ গায়ক হিচাপে
1: প্ৰতিষ্ঠা লাভ কৰিছিলোঁ? মই ৰেডিঅ'ত গাইছিলোঁ 1968 চনৰ পৰা।
0: আমি এতিয়া অলপ আগলৈ উভতি যাওঁ, আপোনাৰ শৈশৱৰ শিক্ষা দীক্ষা সেইবিলাকৰ কথা শুনো।
1: মোৰ জন্ম গুৱাহাটীতে শিলপুখুৰীত, 1938 চনৰ 21 জানুৱাৰী তাৰিখে মোৰ জন্ম। আৰু মোৰ দেউতাৰ নাম আছিলে প্ৰয়াত প্ৰেমধৰ বৰুৱা, মোৰ মা আছিলে প্ৰয়াত লিলি বৰুৱা। ইয়াতে জন্ম আৰু শিলপুখুৰীতে ডাঙৰ দীঘল হৈছোঁ। কিন্তু তাৰ শিলপুখুৰীত ডাঙৰ দীঘল হ'লেও সৰুকালিতো মই দেউতাই যিহেতু মোৰ তেজপুৰত কাম কৰিবলৈ গ'ল, তেতিয়া মই তেজপুৰতে থাকিবলৈ ল'লোঁ। 1948 চনলৈকে মই তেজপুৰতে আছিলোঁ আৰু মই ল'ৰালি কালখিনি তাতে পাৰ কৰিছোঁ,
0: তেজপুৰতে।
1: তেজপুৰতে
0: ল'ৰালি মানে কিমান বয়স?
1: মই একদম ক শ্ৰেণী প্ৰায় পঢ়িছোঁ আৰু পলফিলতে আছিলোঁ আমি।
0: কেতিয়ালৈকে আছিল?
1: 1948 চনত তাৰ পৰা আহিলোঁ, আকৌ ঘূৰি আহিলোঁ, গুৱাহাটীলৈ আহিলোঁ।
0: তেতিয়া আপোনাৰ বয়স কিমান গুৱাহাটী ঘূৰি আহোঁতে?
1: মই তেতিয়া চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ আৰু বাকী পঞ্চম শ্ৰেণীৰ পৰা মই কলেজ স্কুলত পঢ়িলোঁ, কলেজৰ পৰা আকৌ বিবোৰ কলেজৰ নাম লগালোঁ।
0: সেই সৰুকালিৰ তেজপুৰৰ কিবা স্মৃতি আপোনাৰ মনত আছে নেকি?
1: তেজপুৰৰ স্মৃতি আছে, কিছু আছে।
0: হয়,
1: মোৰ দেউতা এজন ভাল নাট্যশিল্পী আছিলে আৰু সেই সূত্ৰে মই সৰুকালতে আমাৰ নটসূৰ্য ভনী শৰ্মাদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক লগ পালোঁ। এনেকৈ স্বনামধন্য ব্যক্তিসকলক মই লগ পাবলৈ বা মই চালোঁ, মই তেওঁলোকক যে দেখা পালোঁ, এইটো মোৰ ডাঙৰ সৌভাগ্য। আৰু দেউতাই বান ষ্টেজতে বেছিভাগ থিয়েটাৰ চিয়েটাৰ কৰিছিলে আৰু তেতিয়া 1947 নে 1948 যেতিয়া চিৰাজ বুল ছবিখন মুক্তি লাভ কৰে, যে পলফিলৰ এটা মূৰে আমাৰ ঘৰ, আনটো মূৰে ভূপেন দাহঁতৰ ঘৰ আছিলে। যেতিয়া মই চিৰাজখন চালোঁ, চিৰাজখন চাই আহি পেলাই যে ঘৰলৈ আহিলোঁ, কিন্তু ভূপেন দাক তেতিয়া মই ভূপেন দা বুলি নাজানো, যে চিৰাজত এটা চৰিত্ৰ আছিলে অনিল বুলি, সেই অনিলৰ চৰিত্ৰৰে মই মানে তেখেতক জানো। আৰু পিছলৈহে গম পাইছোঁ যে এখেতেই ডক্টৰ ভূপেন হাজৰিকা, আমাৰ শ্ৰদ্ধাৰ ভূপেন দা। সেইকাৰণে সেইটো মোৰ সদায় চিৰজীৱন মনত থাকিব। আৰু ভূপেন দাই এই ফাকুৱাত আহি আমাক ৰং দিছিলে, ৰং হৈছে ফাকুৱাত ৰং হৈছিলে, সেই সূত্ৰে মানে মই তেজপুৰৰ কথাটো সদায় মনত থাকিব। মই এনেকুৱা দিন পাৰ কৰিছোঁ যিটো দিন মোৰ জীৱনৰ শ্ৰেষ্ঠতম দিন বুলি ক'ব পাৰি, এই দিনবোৰ। আৰু তাতে ভূপেন্দাৰ ভায়েক, তেওঁৰ লগত মোৰ খুব ভাল আছিলে সম্বন্ধ আৰু আমি দুই মানে খুব বল খেলিছিলোঁ, ফুটবল খেলিছিলোঁ সৰু,
0: দুয়ো একে বয়সৰ নেকি?
1: প্ৰায় একে বয়সৰ। এই তাতে বেলুন অফিচ বুলি এটা আছিলে, এই বেলুন অফিচৰ একাষৰে অকণমান খালী ঠাই আছিলে, তাতে আমি কাপোৰেৰে মেৰুৱা বল খেলিছিলোঁ, এই নিপেন আৰু মই। আৰু নিপেন সেইকাৰণে মোৰ অতি নলেগুলে লগা বন্ধু বুলি এতিয়াও ক'ব পাৰি, যেতিয়াই যাওঁ নিপেনক লগ পাওঁ, তেজপুৰ গ'লে লগেই পাওঁ।
0: আৰু বেলেগ স্মৃতি?
1: আৰু মই তেতিয়া গান গোৱা বুলি নাজানো, মই তেতিয়া দেউতাই যিহেতু নাট্যশিল্পী আছিল, ভাল নাট কৰিছিলে, এই পলফি স্কুলৰ বছৰেকীয়া উৎসৱত তেতিয়া মোক এই নাটকত ভাও ল'বলৈ দিছিলে, তেতিয়া নাটকত ভাও লৈছিলোঁ, কিন্তু গান গোৱাটো তেতিয়া তেনেকৈ নাছিলে।
0: কেনেকুৱা ভাও লৈছিল মনত আছে?
1: বব্ৰুহান বুলি এখন নাটক মানে মনস্থ হৈছিলে আৰু আমাৰ হেড পণ্ডিত আছিলে মহন্ত বুলি, তেখেতে মোক এই বব্ৰুবাহনৰ হেৰিটো দিছিলে। তেতিয়া মই ঠিক নাটকেই কৰিম এনে যেন লাগিছিলে আৰু দেউতাই মানে যিহেতু নাটকত বেছি মানে ঘৰুৱা ৰাপ আছিলে, তেনেকেই গ'ল সেইখিনি। কিন্তু মই তথাপিও ঘৰত গুণগুণাই থাকোঁ আৰু মোৰ ঘৰত গুণগুণোৱাৰ কথা হ'ল, মোৰ খুৰা এজন আছিলে, তেওঁ খুব ভাল গীত গাইছিলে আৰু বিশেষকৈ তেওঁ বঙলা গীত গাইছিলে, সেই বঙলা গীতবোৰ শুনি শুনি গাবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়া দেউতাই গম পালে যে দেখোন ভাল গানো গায়, তেতিয়া ঘৰলৈ যোন আহে আলহী আহিলে তেতিয়া গান গাবলৈ দিয়ে, আৰু গান যদি নেগাওঁ তাতে আলহীৰ মানে সন্মুখতে মানে বেটেৰে কোবাই দিছিলে। এইবোৰ মানে সঁচাকৈ মানে ভাল লাগে শুনি পেলাই, যে দেউতাই মানে ইমান এটা সাংগীতিক পৰিৱেশ আছিলে আৰু তেনেকৈ। আৰু মই প্ৰথম কিন্তু বঙলা গীতেই গাইছিলোঁ, এই দাদাৰ পৰা শুনি, খুৰাৰ পৰা শুনিয়ে গাইছিলোঁ।
0: সংগীত শিকিছিল নে আপুনি?
1: মই ক'তো সাংগীতিক শিক্ষা লাভ কৰিব নহ'ল, মোৰ শিক্ষা নহ'লেই মানে।
0: তেজপুৰৰ পৰা যেতিয়া গুৱাহাটীলৈ আহিলে, তাৰপিছত পৰিৱৰ্তনটো কেনেকৈ হ'ল?

0: তেজপুৰৰ পৰা গুৱাহাটীলৈ অহাৰ পাছত যেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ আৰু কলেজ স্কুলত নাম লগালোঁহি, কলেজ স্কুলতেই নানা অনুষ্ঠান হয়, তেতিয়াই কোনোবাই ক'লে যে গান গায় বুলি, অঁ তেতিয়াই নহয় তেতিয়া মই অকণি মেলাতো গান গাইছিলোঁ
1: ৰেডিঅ'ত,
0: ইয়াৰ ৰেডিঅ'ত, এতিয়া সেই সূত্ৰে বাকীবিলাকে জানিলে
1: যে আপুনি অভিনয়টো বাদ দিলে,
0: অভিনয় তেতিয়া বাদ দিলোঁ, সেইখিনি মোৰ শেষ, এই বুবুৰুহানখনে শেষ আৰু, তেজপুৰতেই শেষ হ'ল, তাৰপিছত আৰু মই ড্ৰামা চামা কৰা নাই। গুৱাহাটীলৈ আহি কলেজ স্কুলত নাম লগোৱাৰ তেওঁ তেতিয়াই মানে যে আপোনাৰ টুৰ্ণামেণ্টবিলাক হয় তেতিয়া মই অংশগ্ৰহণ কৰোঁ গানৰ, বিশেষকৈ সংগীতত। ৰমেন বৰুৱা আছিল তেতিয়া, ৰমেন বৰুৱা আছিলে, দিলীপ বৰা বুলি একো তেওঁ প্ৰয়াত এতিয়া ঢুকালে, তেনেকৈ কেইবাগৰাকী অনিল গোস্বামী আছিলে নিজৰ পুখুৰী পাৰত থকা, তেওঁলোকে গান গাইছিলে আৰু মই তেতিয়াই গানবিলাক গাইছিলোঁ আৰু অংশগ্ৰহণ কৰিছিলোঁ, বিশেষ ভালেবিলাক টুৰ্ণামেণ্টত গুৱাহাটীত যেতিয়া অনুষ্ঠান হয় আন্তঃ স্কুল টুৰ্ণামেণ্টবিলাকত তেতিয়া গীত পৰিৱেশন কৰিছিলোঁ।
1: কি ধৰণৰ গীত গাইছিলে
0: তেতিয়া? যিকোনো গীতেই গাইছিলোঁ মানে, তেতিয়া অৱশ্যে মই মনত নাই, কিন্তু তেতিয়া
1: কোনোবাই লিখিব লাগিব কাৰ গান আনিছিল
0: অৱশ্যে সেইবোৰ মনত নাই, কিন্তু এটা কথা যেতিয়া মই অকণিমেলাৰ
1: অভিজ্ঞতা কওকচোন,
0: অকণিমেলাত তেতিয়া খুব এটা অলপ ৰিণিকি ৰিণিকি মনত পৰে, তেতিয়া আমাৰ উজান বজাৰত আছিলে, তেতিয়া গানবোৰ শিকাই দিয়ে যিসকল আমাৰ ৰেডিঅ'ত যিসকল আছিলে আকাশবাণীত যিবিলাক সংগীত শিল্পী আছিলে তেখেতসকলে গানবিলাক শিকাই দিছিলে, বিশেষকৈ বেছিভাগ আমি অকলে গোৱা নাছিলোঁ, এনেই সমবেত হিচাপেহে গাইছিলোঁ। তেতিয়া ৰাণাও জয়ন্ত হাজৰিকাও অকণিমেলাত গাইছিলে।
1: সমবেত বুলি যে আপুনি ক'লে, সেই তাত আপোনাৰ লগত আৰু কোন কোন আছিল মনত পৰেনে কাৰোবাৰ কথা?
0: ঠিক তেনেকৈ এতিয়া মনত পৰা নাই, দিলীপ দত্তৰ আমাৰ যিজন আছে দিলীপ দত্ত, তেওঁৰ ভনীয়েকে গাইছিলে গীতা দত্ত বুলি, তেওঁ গাইছিলে, আৰু বাণী দাস বুলি এজন আছিলে তেওঁ গাইছিলে, আৰু ৰাণায়ো গাইছিলে, জয়ন্ত হাজৰিকায়ো গাইছিলে, খুব এটা অলপ মানে খুব এটা বহলাই ক'ব নোৱাৰিম।
1: তাৰপিছত
0: চেমনীয়া চৰলৈ যেতিয়া প্ৰথম গীতটো গাওঁ, সেইখিনি সময়ত সুৰাকাৰ হিচাপে ঠিক তেনেকৈ মোৰ বৰ বিশেষ মনত নাই, কিন্তু তেতিয়া পুৰুষদা আছিলে, প্ৰয়াত পুৰুষদা, তেখেতে ক'লে যে এনেকৈ তুমি এটা গান গাবা, গানটো তোমাক মই অমুকে সুৰ কৰি দিবলৈ, কোনে সুৰ কৰি দিব? তেতিয়া আমাৰ শ্ৰদ্ধাৰ এই আকাশবাণীৰ কেন্দ্ৰৰে এগৰাকী শিল্পী প্ৰমোদ চক্ৰৱৰ্তী, তেখেত
1: আছিলে
0: তবলা বজাইছিলে, কিন্তু প্ৰমোদ চক্ৰৱৰ্তী সুৰ কৰাৰ কথাটো ক'লে মানুহে আচৰিতভাৱে, তবলাৰ মানুহ ইমান এজন সুবিখ্যাত তবলা বাদক, তেতিয়া প্ৰমোদ দাক ক'লে যে তুমি কুলৰ গান এটা কৰি দিব লাগে। তেতিয়া প্ৰমোদ দাই শ্যামানন্দ বৈশ্যসাদৰ এক কিতাপৰ এখন তেতিয়া কিতাপ মানে বহি আছিলে, তাৰ পৰা গানবোৰ বাছি ল'ব লাগিছিলে, তেতিয়া তাৰ পৰা এটা গান বাছি আনি পেলাই তেখেতে সুৰ কৰি মোক গাবলৈ দিলে, সেইটোৱে মোৰ প্ৰথম গীত আকাশবাণীৰ প্ৰথম গীত,
1: গানটো
0: অলপ অলপ মনত আছে। মেঘৰ দেশৰ শুকুলা ডাৱৰ যাক

0: এইটোৱে আছিল প্ৰথম গীত,
1: এইটো আপোনাৰ ধুনীয়াকৈ মনত আছে?
0: আছে, এইখিনিলৈকে মনত আছে।
1: তাৰপিছত
0: তাৰপিছত মই বহুদিন চেমনেশ্বৰত তেনেকৈ বহুদিন গান গালোঁ।
1: চেমনেশ্বৰত আপুনি কিমানমান বছৰ গান গালে?
0: চেমনেশ্বৰ মই ভালে কেইবছৰ গাইছোঁ।
1: তেতিয়া বেকিল স্কুলতো গাইছিলে?
0: স্কুলতো গাইছোঁ, স্কুলৰ পৰাও গাইছোঁ, এনেও গাইছোঁ। আৰু তেতিয়া আমাৰ ফিজ আছিলে মাত্ৰ 5 টকা
1: ৰেডিঅ'ত,
0: ৰেডিঅ'ত। আৰু 5 টকা মানে আমাৰ মাহটোত হয়তো 2টাও হয়, কেতিয়াবা এটাও হয়, মানে আহিয়ে থাকে, এই 5 টকাকৈ আহিয়ে থাকে। বহুতবাৰ গালোঁ।
1: তাৰপিছত কলেজ পালে?
0: তাৰপিছত মই

0: কলেজলৈ আহিলোঁ।
1: তেতিয়া যুৱ
0: কলেজত
1: সন্ধি পালে চাগে।
0: তেতিয়া মই মেট্ৰিক পাছ কৰাৰ পাছত 1955ত 1955 চনত মই বি বৰুৱা কলেজত নাম লগালোঁ।
2: ইমান পৰে শ্ৰোতাসকলে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুল বৰুৱাৰ লগত হোৱা কথোপকথনৰ প্ৰথম খণ্ডটি শুনিলে। এলানি অনুষ্ঠানৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেই সময়তে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল দত্তৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনী।

আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্ৰচাৰক তথা এগৰাকী মহান কবি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰুভাৱ তিথি। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ তিৰুভাৱ তিথিত তেখেতলৈ সহস্ৰ প্ৰণিপাত জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীতেৰে।

0: মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত জুবিন গাৰ্গৰ কণ্ঠৰ বৰগীতটি শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নলবাৰী জিলাৰ 1 নং নাৰুৱা গাঁৱৰ মহাভৈৰৱী নামতী দলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক জেউতি দাস আৰু সংগীসকলে পৰিৱেশন কৰা এটি দিহানাম।
1: কৃষ্ণ

দিহানামটি শুনিলে। এইবাৰ এয়া শুনাবলৈ লৈছো নৰ্মদা দাস বৰ্মন আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা আইনাম।

নৰ্মদা দাস বৰ্মন আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা আইনামতি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো শেৱালী দাস আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা বিয়ানাম।

0: Hello，
1: 허리야 몰라 허리요.
2: শ্রোতাসকলে ইমান পৰে নলবাৰী জিলাৰ এক নং নাৰুৱা গাঁৱৰ মহাভৈৰৱী নামতি দলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যসকল আছিল জেউতি দাস, নৰ্মদা দাস বৰ্মন, শেৱালী দাস, পদুমী দাস, অনিতা দাস আৰু বৰদা দাস। বাদ্যযন্ত্ৰত সংগত কৰিলে নাগাৰাত উমেশ দাস আৰু তালত গৌতম দাসে। শ্ৰোতাসকল, ইয়াৰ লগে লগে আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

আজি নিশা 8:20 সুৰৰ শৰাইৰ শিল্পী মনদীপ মহন্ত, সুৰ সংৰচনা দীপ ৰাজবংশীৰ।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমত ক্ৰীড়া সংগ্ৰহালয়ৰ চিৰঞ্জীৱ শৰ্মাৰ সৈতে হোৱা কথোপকথনৰ দ্বিতীয় খণ্ড। সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 1 বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আহ্বানী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠান নিউজন এয়াৰ মোবাইল এপতো শুনিব পাৰে। আধুনিকীত অনুষ্ঠানত নিবেদন কৰা হৈছে প্ৰণীতা বৈশ্যমেধিৰ কণ্ঠগীত। প্ৰথম গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। দেশজুৰি শেহতীয়াকৈ আৰম্ভ হোৱা লোকপিয়লৰ বিষয়ে আপোনালোক আটায়ে অৱগত।

0: দেশ তথা ৰাজ্যৰ আন বিভিন্ন স্থানৰ লগতে চিৰাং জিলাতো ইতিমধ্যে 2027 বৰ্ষৰ লোকপিয়লৰ আনুষ্ঠানিক কাম কাজ আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখিয়েই আজিৰ প্ৰাসংগিক অনুষ্ঠানটি যুগুতোৱা হৈছে। আজিৰ প্ৰাসংগিকত শুনক চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত কবিতা ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়ে।
1: সম্প্ৰতি সমগ্ৰ দেশৰ লগতে অসমৰ চিৰাং জিলাতো লোকপিয়ল 2027 আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত চিৰাং জিলা প্ৰশাসনে লোকপিয়লৰ গণনা ইতিমধ্যে অব্যাহত ৰাখিছে। আমি এই বিষয়ত চিৰাং জিলাৰ ভাৰপ্ৰাপ্ত বিষয়া অতিৰিক্ত আয়ুক্ত কবিতা ডেকাৰ সৈতে কথা পাতিম। বাইদেউ, বৰ্তমান চিৰাং জিলাত কেনেধৰণৰ এই লোকপিয়লৰ অগ্ৰগতি লাভ কৰিছে?
2: নমস্কাৰ। আমাৰ গোটেই অসমৰ লগতে আমাৰ চিৰাং জিলাতো লোকপিয়লৰ কামসমূহ চলি আছে আৰু এতিয়া আমাৰ ঘৰ গণনাৰ কাম চলি আছে আৰু আমাৰ যিসকল ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ আছিলে তেখেতসকলক অলৰেডি ট্ৰেইনিং দিয়া হৈ গৈছিল আৰু তেওঁলোকে এতিয়া ফিল্ডত নিজৰ কামসমূহ কৰি আছে।
1: 16 আগষ্টলৈ যি 2 তাৰিখৰ পৰা নাৰ্চ গণনা, এইটো কিমান মানে নাগৰিকে কৰিছে কিবা আছে নেকি?
2: হয়, আমাৰ যিটো ছেল্ফ ইনুমাৰেশ্যন স্বগণনা দিছিলে, স্বগণনাৰ সময়ত আমাৰ চিৰাং জিলাৰ পৰা 6,030 জন নাগৰিকে তেওঁলোকৰ নিজৰ নিজৰ ছেল্ফ ইনুমাৰেশ্যন কৰিছে আৰু আমাক VVIP লিষ্ট এখন দিয়া হৈছিলে। সেই মৰ্মে সেই VVIP লিষ্টৰ পৰাও আমাৰ চিডলি ৰিজাৰ্ভ চাৰ্কলৰ পৰা 2 জন, বিজনীৰ পৰা 4 জন, বেংটল ৰেভিনিউ চাৰ্কলৰ পৰা 2 জন আৰু বিজনী মিউনিচিপালিটিৰ পৰা 8 জন, কাজলগাঁৱৰ পৰা 3 জন আৰু বাছুগাঁৱৰ পৰা 3 জন ইতিমধ্যে আমাৰ স্বগণনা কৰি পঠোৱা হৈছে।
1: চিৰাং জিলাত লোক গণনা কাৰ্য সম্পাদন কৰিবলৈ কেনে পৰ্যায়ৰ বিষয়া আৰু গণনাকাৰী নিয়োগ কৰা হৈছে?
2: আমাৰ জিলাসমূহত আমাৰ 4 রকমৰ আমাৰ গণনাৰ লগত জড়িত। প্ৰথম আমাৰ একেবাৰে ফিল্ড লেভেলত আছে আমাৰ ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ। ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসমূহ আমি বিশেষকৈ শিক্ষকৰ পৰা লোৱা হৈছে কাৰণ আমাৰ শিক্ষকেই বেছি আছে ডিষ্ট্ৰিক্টত আৰু শিক্ষকৰ পৰা লোৱা হৈছে। তাৰ ওপৰত আছে আমাৰ ফিল্ড ট্ৰেইনাৰ আৰু মাষ্টাৰ ট্ৰেইনাৰ। ফিল্ড ট্ৰেইনাৰ আৰু মাষ্টাৰ ট্ৰেইনাৰসমূহ আমাৰ কলেজ শিক্ষক আছে, আমাৰ 3খন মহাবিদ্যালয় বিজনী আৰু UN ব্ৰহ্ম আৰু আমাৰ বেংটল কলেজ, বাছুগাঁও কলেজ, এই 4খন মহাবিদ্যালয়ৰ পৰা কিছু আমাৰ 19 জন ফিল্ড ট্ৰেইনাৰ আছে আৰু 1 জন মাষ্টাৰ ট্ৰেইনাৰ আছে আৰু তাৰ ওপৰত আমাৰ ডিষ্ট্ৰিক্ট ফাংচনেৰী আছে। ডিষ্ট্ৰিক্ট ফাংচনেৰী আমাৰ DC ছাৰ, প্ৰিন্সিপাল চেঞ্চাৰ্ছ অফিচাৰ, মই কবিতা ডেকা ADC, মই ডিষ্ট্ৰিক্ট চেঞ্চাৰ্ছ অফিচাৰ, তেনেধৰণে আমাৰ 6টা চাৰ্জ আছে, 3টা ৰেভিনিউ চাৰ্কল আৰু 3টা মিউনিচিপালিটি, তাৰে চাৰ্কল অফিচাৰসকল আৰু মিউনিচিপালিটিৰ এক্সিকিউটিভ অফিচাৰ হ'ল আমাৰ চাৰ্জ অফিচাৰ।
1: লোকগণনাৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ GPLৰ সময়ত গণনাকাৰীসকলে কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি, এই বিষয়ে কিবা জনাব নেকি?
2: এতিয়ালৈকে তেনেধৰণৰ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই, আমি তেনেধৰণৰ ইনফৰ্মেশ্যন পোৱা নাই। বাকী কিছুমানে ৰাস্তা ঘাট বেয়া বা পানীৰ যাব লগা সেনেকুৱা ধৰণৰ জনাইছে যদিও আমাৰ যিহেতু এইটো আমাৰ চৰকাৰী কাম বা আমাৰ এইটো প্ৰায়ৰিটি কাম হয়, আমি গোটেইখিনি কাম আমি কৰি আছো।
1: বাইদেউ, লোকগণনাৰ কামত এতিয়া আপোনাৰ জিলাত কিমান ধৰণৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে?
2: লোকগণনাৰ কাৰণে আমাৰ জিলাত ডিষ্ট্ৰিক্ট চেঞ্চাৰ্ছ ফাংচনেৰী হিচাপে 24 নাম্বাৰ্ছ আছে, আমাৰ মাষ্টাৰ ট্ৰেইনাৰ 1 জন আছে, আমাৰ ফিল্ড ট্ৰেইনাৰ আছে 19 জন আৰু আমাৰ ফিল্ড লেভেল ফাংচনাৰিজৰ ইনুমাৰেটৰ আছে গোটেই জিলাখনত 846 জন আৰু ছুপাৰভাইজাৰ আছে আমাৰ 139 নাম্বাৰ্ছ।
1: বাইদেউ, চিৰাং জিলাত যি লোকগণনাৰ কাম সদ্যহতে অব্যাহত আছে, এই কাৰ্য আপোনাৰ কিমান দিন ধৰি চলিব, কেনে

0: ধৰণে চলিব?
1: হয়, আমাৰ যিটো লোকগণনাৰ কাম চলি আছে, যিটো আমাৰ প্ৰথম পৰ্যায়ৰ ছেল্ফ ইনুমাৰেশ্যন, ছেল্ফ ইনুমাৰেশ্যনটো আমাৰ হৈ গ'ল 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে হৈ আছিলে। এতিয়া আমাৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে আমাৰ গণনাকাৰীসকল ঘৰে ঘৰে গৈ আছে আৰু তেওঁলোকৰ যিখিনি আমাৰ মেপিং কৰা বা মেপ, সেই গোটেইখিনি কাম অলৰেডি তেওঁলোকে কমপ্লিট কৰিছে। এতিয়া তেওঁলোকে ঘৰে ঘৰে গৈ ঘৰৰ গণনা নম্বৰবিলাক দি আছে আৰু আমি ভাবিছোঁ যে আমি খুব সোনকালে, আমি যিটো টাইম পিৰিয়ড দিছে, সেই টাইম পিৰিয়ডৰ ভিতৰতে আমি আমাৰ কামখিনি আমি কৰিব পাৰিম।
0: আপোনাৰ দৃষ্টিত চিৰাং জিলাত লোকগণনাৰ সফল ৰূপায়ণৰ দিশত আৰু কিবা পদক্ষেপৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে?
1: আমাক ইতিমধ্যে যিখিনি আমি ট্ৰেইনিং ল'ব লগা আছিলে বা আমাৰ দিব লাগিছিলে সেইখিনি আমি কমপ্লিট কৰিছোঁ, বা এৱেৰনেছৰ ক্ষেত্ৰতো আমাৰ যিখিনি হৰ্ডিংছ বা আমি আপোনালোকৰ জৰিয়তে আমি ইতিমধ্যে গাঁৱৰ ৰাইজক বা আমাৰ ৰাইজক জনাইছোঁ। তাৰপিছতো আমি অলপমান অসুবিধা আছে। এই অসুবিধাখিনি এনেকুৱা যে কিছুমান মানুহে চেঞ্চাছৰ কামটো ছাৰ্ভে কৰিব যোৱাটো তেওঁলোকে ভাবে কিছুমান স্কিমৰ ছাৰ্ভে কৰিব গৈছে, হয়তো তেওঁলোকৰ যদি পকা ঘৰ আছে, পকা ঘৰটো আমি পকা ঘৰটো দেখি পাওঁ বা সেইটো নহয় বা কিছুমান বস্তু পায়খানা, লেট্ৰিন বা মোবাইল বা টু হুইলাৰ, যিখিনি ডাটা কিছুমান মানুহে দিবলৈ অনিচ্ছুক, এইকাৰণে অনিচ্ছুক তেওঁলোকে ভাবে যে যদি তেওঁলোকৰ আছে বুলি কয় পৰৱৰ্তী পৰ্যায়ত যদি কিবা আঁচনি আহে তেওঁলোকক হয়তো এক্সক্লুড কৰিব নাপাব পাৰে, সেইটো তেওঁলোকৰ মাজত এটা ভুল ধাৰণা মানুহখিনিৰ আছে। গতিকে মই ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আকৌ মই মানুহখিনিক জনাব বিচাৰোঁ যে আমাৰ এইটো পৰৱৰ্তী পৰ্যায়ত আমি চৰকাৰে বিভিন্ন ধৰণৰ স্কিম লোৱাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ আমাৰ যিখিনি লাগে তাৰে পৰিসংখ্যা বা ষ্টেটিষ্টিকেল যিটো এনালাইচিচ কৰিব, এই গণনাৰ ভিত্তিতে হ'ব, লোকপিয়লৰ ভিত্তিতে হ'ব। গতিকে আমি যদি সঠিক ডাটাটো দিব পাৰোঁ তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত হওক, চৰকাৰৰ ভাৰত চৰকাৰ হওক বা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আমি সফলভাৱে ৰূপায়িত কৰিব পাৰিম। গতিকে মই ইয়াৰ জৰিয়তে আমাৰ ৰাইজক অনুৰোধ যে তেওঁলোকে যাতে সঠিক ডাটাটো দিয়ে, তেওঁলোকৰ কি আছে কি নাই সঠিক ডাটাটো যাতে আমি পাওঁ।
0: সঠিকভাৱে আপোনাৰ যি লোকগণনা ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত সৰ্বপ্ৰথম ৰাইজক আৰু কিবা আপীল কৰিব নেকি?
1: মোৰ এইখিনিয়ে আপীল ৰাইজক যে তেওঁলোকে যাতে আমাক নিজৰ যিখিনি ডাটা সঠিকভাৱে দিয়ে, তেওঁলোকৰ কি আছে বা কি নাই, আৰু আমাৰ গণনাকাৰীসকলক সহায় কৰে, কাৰণ তেওঁলোকক এটা টাইম বাউণ্ড দিয়া হয় যে এমাহৰ ভিতৰত তেওঁলোকে ইমানখিনি এৰিয়া আৰু ইমান নাম্বাৰ ঘৰ কভাৰ কৰিব লাগিব। গতিকে তেওঁলোকক যাতে সহায় কৰে বা তেওঁলোকক যাতে আমাৰ ভাল ধৰণে আমাৰ ৰিপৰ্টখিনি কৰে।
0: আমি আজি উপস্থিত আছো চিৰাং জিলাৰ সদৰ কাজলগাঁও আৰু সম্প্ৰতি দেশজুৰি চলি থকা লোকগণনা 2027 যি লোকগণনা চলি আছে এই বিষয়ত চিৰাং জিলাৰ অগ্ৰগতিৰ সন্দৰ্ভত আমাক জ্ঞাত কৰিলে ভাৰপ্ৰাপ্ত বিষয়া তথা অতিৰিক্ত আয়ুক্ত কবিতা ডেকা বাইদেউ, এই ক্ষেত্ৰত তেওঁক আমি আকাশবাণী গুৱাহাটী তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত চিৰাং জিলাৰ লোকপিয়ল সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আয়ুক্ত কবিতা ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ আগবঢ়োৱা হল। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে জহুৰ চমৰ হাৱাইন গীটাৰ বাদন।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

সংবাদ দিয়া ভাষণত কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত স্থিতিৰ স্থান নাই। বিকশিত ভাৰত গঢ়াৰ বাবে বেংকিং খণ্ডৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ প্ৰয়োজন বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মত প্ৰকাশ কৰিছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপালৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱা ভাৰতীয় লোকৰ চিনাক্তকৰণ আৰু দেহাৱশেষ ভাৰতলৈ প্ৰত্যৰ্পণৰ সন্দৰ্ভত যোগাযোগৰ ফোন নম্বৰকে ধৰি বিস্তৃত তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত জাৰ্মানীৰ মন্ত্ৰী কাৰ্ষ্টেন শ্বনাইডাৰৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে আৰু অসমৰ গুৱাহাটীত সংঘটিত ভূমিস্খলনত 3 লোকৰ মৃত্যু হয়। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্য, সন্ত্ৰাসবাদত নিয়োজিত সদস্য, উগ্ৰবাদৰ আন্তঃগাঁথনি আৰু সন্ত্ৰাসবাদৰ নিৰাপদ আশ্ৰয়স্থলীৰ এই সমগ্ৰ পৰিৱেশতন্ত্ৰ ভাঙি পেলোৱাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত স্থিতিৰ স্থান নাই। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা দিয়া সংঘৰ্ষজৰ্জৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে যুদ্ধ আৰু সংঘৰ্ষ কোনো সমস্যাৰ সমাধান নহয়, বৰঞ্চ যিকোনো সমস্যা বা বিবাদ কূটনৈতিক আলোচনাৰ মাধ্যমেৰে সমাধান কৰা উচিত। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰতে উন্নয়নৰ বাবে বজাৰ সংযোগ, বাণিজ্যৰ সুবিধা আৰু নতুন নতুন পথ মুকলি কৰা সকলো প্ৰচেষ্টাকে সমৰ্থন কৰি আহিছে। অৱশ্যে এই ধৰণৰ প্ৰচেষ্টাই দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰিব। এই সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে যোৱা বছৰ ছাংহাই সহযোগিতা সংস্থা সভ্যতা আলোচনা মঞ্চৰ প্ৰস্তাৱ আগবঢ়াইছিল। ভাৰততে ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হোৱা বাবে তেওঁ সুখী হোৱা বুলি প্ৰকাশ কৰে। এখন বিকশিত ভাৰত গঢ়াৰ দিশত সীমা শুল্ক আৰু বেংকিং খণ্ডৰ সংস্কাৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমদানি নিৰীক্ষণ আৰু বেংকিং খণ্ডৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ প্ৰয়োজন বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মত প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ ব্যৱস্থাৰে ইতিমধ্যে সাধন হোৱা পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আজি প্ৰতিবেদন প্ৰকাশ পাইছে। শ্ৰীমতী সীতাৰমণে কয় যে চৰকাৰে ভাৰতীয় বন্দৰসমূহেৰে সামগ্ৰীৰ আমদানি অধিক সুচল কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত স্কেনাৰৰ ব্যৱহাৰ আৰু প্ৰত্যাহ্বানপূৰ্ণ আমদানিকাৰীসকলৰ ক্ষেত্ৰত তালাচী অধিক কেন্দ্ৰীভূত কৰাৰ প্ৰয়াস কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় গোলকীয় অৰ্থনীতিৰ প্ৰত্যাহ্বানৰ সৈতে সমযোজন কৰি নিজৰ বিকাশৰ গতি সুস্থিৰ কৰি ৰাখিবলৈ দেশখন সমৰ্থ হৈছে। তেওঁ ভাৰতক প্ৰাণৱন্ত আৰু সঁহাৰি প্ৰদানকাৰী অৰ্থনীতি বুলি উল্লেখ কৰি কয় যে বাহ্যিক প্ৰত্যাহ্বান নেওচিও দেশখনে সুস্থিৰতা বৰ্তাই ৰাখিবলৈ সমৰ্থ হৈছে। ভাৰত বিশ্বৰ অন্যতম বৃহৎ খাৰুৱা তেল আৰু পেট্ৰলিয়ামজাত সামগ্ৰী আমদানিকাৰী ৰাষ্ট্ৰ বুলি মত প্ৰকাশ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ঘৰুৱাভাৱে উৎপাদন কৰাৰ সামৰ্থ্য থকা স্বত্তেও দেশখনে কেইবাবিধো সাৰ আমদানি কৰি আহিছে। 2026-2027 বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত ভাৰতৰ বিকাশৰ হাৰ 7.8% হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। দেশখনৰ বৈদেশিক বিনিময় $700 বিলিয়ন আমেৰিকান ডলাৰ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপালৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱা ভাৰতীয় লোকৰ চিনাক্তকৰণ আৰু দেহাৱশেষ ভাৰতলৈ প্ৰত্যৰ্পণৰ সন্দৰ্ভত বিস্তৃত তথ্য প্ৰকাশ কৰিছে। দূতাবাসে জানিবলৈ দিয়া মতে বিদেশী নাগৰিকৰ দেহাৱশেষ প্ৰত্যৰ্পণৰ ক্ষেত্ৰত নেপাল চৰকাৰৰ প্ৰচলিত নিয়ম অনুসৰি এই সন্দৰ্ভত ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থাসমূহৰ ভিতৰত আছে মৃতদেহ তথা দেহাৱশেষৰ বিষয়ে নথি প্ৰস্তুতকৰণ, আলোকচিত্ৰ তথা অন্যান্য বিৱৰণ সংৰক্ষণ, আঙুলিৰ ছাপ সংগ্ৰহ, DNA আৰু অন্যান্য ফৰেনচিক নমুনা সংগ্ৰহ, মৃত ব্যক্তিগৰাকীৰ পাৰপত্ৰ অথবা আন চিনাক্তকৰণৰ নথি পৰীক্ষণ ইত্যাদি। ভাৰতীয় দূতাবাসে লগতে এই কথাও জানিবলৈ দিয়ে যে নেপাল আৰক্ষীৰ ৱেবছাইটত প্ৰকাশ পোৱা আলোকচিত্ৰ অথবা আন বিৱৰণৰ জৰিয়তে পৰিয়ালৰ লোক তথা আত্মীয়ই এনে লোকৰ দেহাৱশেষ চিনাক্ত কৰিবলৈ সমৰ্থ হলে বানত প্ৰাণ হেৰুওৱা লোকৰ দেহাৱশেষ প্ৰত্যৰ্পণৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি দূতাবাসে প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজন হলে সংশ্লিষ্ট যিকোনো লোকে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও লগতে জনোৱা হৈছে। এই যোগাযোগৰ বাবে প্ৰয়োজনীয় ফোন নম্বৰকেইটা হ'ল 9779851316807, 9779709107500 আৰু 9779810326117।

0: নম্বৰকেইটা আকৌ এবাৰ কৈছো 9779851316807 9779709107500 আৰু 9779810326117 আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত জাৰ্মানীৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কাৰ্ষ্টেন শ্নাইডাৰৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। চতুৰ্থ ভাৰত জাৰ্মান পৰিৱেশ মঞ্চৰ উদ্যোগত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকৰ সময়ত দুয়োপক্ষই ঔদ্যোগিক কাৰ্বন নিৰ্গমন শূন্যকৰণ আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সৈতে জড়িত বিষয়সমূহৰ সন্দৰ্ভত আলোকপাত কৰে। বিশেষকৈ জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী শ্ৰীযাদৱে কয় যে ভাৰত আৰু জাৰ্মানীৰ মাজৰ অংশীদাৰিত্বই যথেষ্ট গতি লাভ কৰিছে আৰু চতুৰ্থ ভাৰত জাৰ্মান পৰিৱেশ মঞ্চ বিশেষভাৱে সম্ভাৱনাময় ৰূপে পৰিগণিত হৈছে। মিজোৰাম চৰকাৰে দেশখনক দেশৰ শীতৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মিজোৰামত শীত মহোৎসৱ উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। আইজলত আজি মুখ্যমন্ত্ৰী লাল ডুৱমাৰ অধ্যক্ষতাত মহোৎসৱ উদযাপন সমিতিৰ উদ্যোক্তাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামক শীতৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰু এই সময়ছোৱাত পৰ্যটকক ৰাজ্যখনলৈ আকৰ্ষণৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। এই মহোৎসৱ ৰাজ্যখনৰ উদ্যমিতা প্ৰদৰ্শনৰ এখন মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত এই মহোৎসৱ সুকলমে সম্পন্ন কৰাৰ বাবে সকলো বিভাগক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। মহোৎসৱৰ অংশ হিচাপে মীন বিভাগৰ উদ্যোগত বৰশী বোৱা প্ৰতিযোগিতা, বাঁহৰ উদ্ভাৱনীমূলক প্ৰদৰ্শনীকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। উল্লেখযোগ্য যে এই বছৰৰ জানুৱাৰীৰ পৰা জুনলৈ 5,37,000 পৰ্যটকে মিজোৰাম ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত 8,700 বিদেশী পৰ্যটক বুলি পৰ্যটন বিভাগে প্ৰকাশ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱা অসমৰ গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত সংঘটিত ভূমিস্খলনত 3 লোকৰ মৃত্যু হয়। বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাত একেটা পৰিয়ালৰে নগেন ৰাজবংশী, সুনু ৰাজবংশী আৰু মীনা ৰাজবংশী নামৰ লোককেইজন মৃত্যুমুখত পৰে। স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। ইপিনে উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত এই আশংকাই দেখা দিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ আশংকাই দেখা দিছে। ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। উজনি অসমৰ 3 জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 15,000 প্ৰদান কৰা হৈছে। এই পৰ্যায়ত পূৰ্বে বাদ পৰি ৰোৱা 16,746 পৰিয়ালক এই পৰ্যায়ত সামৰি লোৱা হৈছে। আজি দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য প্ৰদান কৰে। ইপিনে CM ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-2025 বৰ্ষত নামভৰ্তি কৰা 148 আৰু 2026-2027 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত দিয়া ভাষণত কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত স্থিতিৰ স্থান নাই। বিকশিত ভাৰত গঢ়াৰ বাবে বেংকিং খণ্ডৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ প্ৰয়োজন বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মত প্ৰকাশ কৰিছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপালৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱা ভাৰতীয় লোকৰ চিনাক্তকৰণ আৰু দেহাৱশেষ ভাৰতলৈ প্ৰত্যৰ্পণৰ সন্দৰ্ভত যোগাযোগৰ ফোন নম্বৰকে ধৰি বিস্তৃত তথ্য প্ৰকাশ কৰিছে। আৰু অসমৰ গুৱাহাটীত আজি সংঘটিত ভূমিস্খলনত 3 লোকৰ মৃত্যু হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে ছাইফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত।

0: শ্রোতাসকলে সাইফুদ্দিন আহমেদৰ কণ্ঠৰ লোকগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 2 বজাত মিডডে নিউজ আৰু 2:15 দুপৰীয়াৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the Midday News. The headlines. Prime Minister Narendra Modi addresses 26

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা পৰিয়ালসমূহক আজি ৰাজ্য চৰকাৰে 15,000 টকাকৈ প্ৰদান কৰে। এই পৰ্যায়ত 16,746টা পৰিয়ালক সামৰি লোৱা হৈছে। আজি দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ চৰাইদেউৰ অৰুণোদয় হিতাধিকাৰীয়ে 10 ছেপ্টেম্বৰত 2,000 টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হয়। প্ৰথম পৰ্যায়ত 4 মাহৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে। 48,188গৰাকী অৰ্হতা সম্পন্ন প্ৰাৰ্থীক এবছৰৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষত 118,60,00,000 টকা ধাৰ্য কৰা হৈছে।

0: প্ৰধানমন্ত্ৰী গোলকীয় মানৱ প্ৰতিভাৰ বাবে বিদেশী ভাষা আঁচনি চি এম ফ্লাইটৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হয়। প্ৰথম পৰ্যায়ত 200 গৰাকী যুৱক যুৱতী এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। আঁচনিখনৰ অধীনত যোগ্য প্ৰাৰ্থীসকলক 1.5 লাখ টকা পৰ্যন্ত বিত্তীয় সাহায্য আৰু ৰাজ্যৰ যুৱক যুৱতীসকলক বিদেশত চাকৰি লাভৰ বাবে সহায় কৰাৰ অৰ্থে যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
1: জাপানীজ লেংগুৱেজৰ লগত জড়িত হৈ থকা বিশেষকৈ আমাৰ যুৱক যুৱতীসকলক আমি তেওঁলোকৰ শৈক্ষিক মাচুলত কিছু পৰিমাণে হলেও ৰেহাই দিবলৈ আজি আমি চি এম ফ্লাইট নামে আন এক নতুন আঁচনিৰো শুভ আৰম্ভণি কৰিছোঁ। বিশ্বৰ বিভিন্ন স্থানত জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে আৰু জনসংখ্যাৰ হ্ৰাসৰ লগে লগে তেওঁলোকে যিটো নিজৰ মেনুফেকচাৰিং বা বিভিন্ন ফেক্টৰী অফিচ আদি চলাবৰ বাবে তেওঁলোকৰ বাবে যিটো হিউমেন ৰিচোৰ্চ সি দ্ৰুতগতিত হ্ৰাস পাইছে। তাৰ লগে লগে ভাৰতৰ যুৱক যুৱতীৰ বাবে এটা কৰ্ম সংস্থাপনৰ পথ মুকলি হৈছে। সি হাই স্কিলৰ পৰা IIT পাছ কৰা ইঞ্জিনিয়াৰৰ পৰা গাড়ী চলোৱা গাড়ী চালকলৈকে, কেয়াৰ গিভাৰৰ পৰা নাৰ্ছলৈকে, ইঞ্জিনিয়াৰৰ পৰা ছফ্টৱেৰ জনা যুৱক যুৱতীলৈকে, AIৰ সৈতে সম্বন্ধিত যুৱক যুৱতীলৈকে এখন বিশাল কৰ্মক্ষেত্ৰ বিদেশত আজি সৃষ্টি হৈছে। আমি বিশ্বমানৰ মানৱ সম্পদ সৃষ্টি কৰিব লাগে যাতে বিদেশৰ আৰু ভাৰতৰ দুয়োটা ক্ষেত্ৰতে আমি গ্ল'বেল হিউমেন টেলেণ্টৰ এটা আমি ভাণ্ডাৰ হিচাপে নিজক নিৰ্মাণ কৰিব পাৰোঁ।
0: নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱা গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত সংঘটিত ভূমিস্খলনত 3জন লোকৰ মৃত্যু হয়। বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাত একেটা পৰিয়ালৰে নগেন ৰাজবংশী, সুনু ৰাজবংশী আৰু মীনা ৰাজবংশী নামৰ লোককেইজন মৃত্যুমুখত পৰে। স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। ইপিনে উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি হোৱাত এই আশংকাই দেখা দিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ আশংকাই দেখা দিছে। ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। মিজোৰাম চৰকাৰে ৰাজ্যখনক দেশৰ শীতৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মিজোৰামত শীত মহোৎসৱ উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। আইজলত আজি মুখ্যমন্ত্ৰী লালডু অমাৰ অধ্যক্ষতাত মহোৎসৱ উদযাপন সমিতিৰ উদ্যোক্তাসকলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামক শীতৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰু এই সময়ছোৱাত পৰ্যটকক ৰাজ্যখনলৈ আকৰ্ষণৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। এই মহোৎসৱ ৰাজ্যখনৰ উদ্যমিতা প্ৰদৰ্শনৰ এখন মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত এই মহোৎসৱ সুকলমে সম্পন্ন কৰাৰ বাবে সকলো বিভাগক নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। মহোৎসৱৰ অংশ হিচাপে মীন বিভাগৰ উদ্যোগত বৰশী বোৱা প্ৰতিযোগিতা, বাঁহৰ উদ্ভাৱনীমূলক প্ৰদৰ্শনীকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। উল্লেখযোগ্য যে এই বছৰৰ জানুৱাৰীৰ পৰা জুনলৈ 5,37,000 পৰ্যটকে মিজোৰাম ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত 8,700গৰাকী বিদেশী পৰ্যটক বুলি পৰ্যটন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়োৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 14 তাৰিখ, 2026 চনৰ ছেপ্টেম্বৰ মাহৰ পহিলাটো দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্চ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত। লগতে নিউজ অন AIR আৰু AIR ৰেডিঅ' মোবাইল এপ যোগেও শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে ৰাজীৱ গগৈ আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত আছে মল্লিকা দত্ত আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই নৱজ্যোতি।

মৃত্যুৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষতি নহয়, জীয়াই থাকোঁতেই যি ভিতৰতে মৰি শেষ হয় সেইটোহে আটাইতকৈ ডাঙৰ ক্ষতি। কথাষাৰ কৈছিল নৰমান কাজিনছে।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ মহিলা শ্ৰোতাৰ অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ নীলিমা খাতুন আৰু মিতালী চৌধুৰী কণ্ঠৰ কেইটিমান গীত। অনুষ্ঠানৰ প্ৰথমে শুনক নীলিমা খাতুনৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা কেশৱ মহন্তৰ, সুৰ ৰমেন বৰুৱাৰ।

অৰ্ধকাশ অনুষ্ঠানত এইবাৰ শুনক মিতালী চৌধুৰীৰ কণ্ঠৰ এই গীতৰ কথা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, সুৰ জিতু তপনৰ।

শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানত নীলিমা খাতুন আৰু মিতালী চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নীলিমা খাতুনৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা অমিত চৰকাৰৰ, সুৰ অপূৰ্ব কুমাৰ দাসৰ।

আজিৰ অৰ্ধ আকাশ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ মিতালী চৌধুৰীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা তৰুণ শৰ্মাৰ, সুৰ জে পি দাসৰ।

শ্ৰোতাসকলে আজিৰ অৰ্ধকাশ অনুষ্ঠানত নীলিমা খাতুন আৰু মিতালী চৌধুৰীৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। ঘণ্টে পিছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি, আৰু 6:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কৃষকবাণী অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো এটি আলোচনা। আলোচনাটিৰ আঁত ধৰি এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: আজিৰ আলোচনাৰ আমি বিষয় হিচাপে লৈছো বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ, আৰু এই বিষয়ত আলোচ কৰিবলৈ দুগৰাকী সমল ব্যক্তিক আজি আমি আমন্ত্ৰণ জনাই আনিছো। এগৰাকী এয়া ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী,
2: নমস্কাৰ।
1: এখেতে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে, আৰু এয়া একে বিভাগৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডক্টৰ উৎপল নাথ,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে আদৰিছো আজিৰ আলোচনালৈ। এতিয়া আমাৰ আজিৰ যিটো বিষয় বিজ্ঞানসন্মত পশুপালন বুলি কোৱা হৈছে, গতিকে আমি সাধাৰণতে গাঁৱে ভূঞে বিভিন্ন ঘৰত দেখোঁ বা আমাৰ অসমীয়া সমাজৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ প্ৰত্যেকখন ঘৰৰে যিটো এটা আৰ্হি থাকে, নিজৰ ঘৰটোৰ লগতে বাৰী এখন থাকিব, হয়তো খাল এটা থাকিব, এজনী দুজনী গাই থাকিব, কিন্তু সেয়া হৈছে ঠিক ঘৰখন চলাবৰ কাৰণে বা চুবুৰী এটাৰো তাৰ কিছু ভাগ পায় যদি তাত দুগ্ধ উৎপাদন হয়। কিন্তু যেতিয়া কোনোবাই ব্যৱসায় ভিত্তিক কৰিব আৰু তাতে বিজ্ঞানসন্মতভাৱে তাৰ পশুপালন কৰাৰ কথাটো আহিবই, গতিকে তেনে ক্ষেত্ৰত আমি হয়তো ঠিক গোহালিটোৰ পৰাই হয়তো কথাবোৰ আৰম্ভ কৰিব লাগিব। গতিকে সেই বিজ্ঞানসন্মত পশুপালন বুলি কওঁতে, আৰু পশুপালন বুলি কওঁতে অকল গৰুৱেই নহয়, গৰুৰ উপৰিও গৰু ছাগলী গাহৰি এইবিলাক থাকিব। আমি যদি গৰুৰ পৰাই আৰম্ভ কৰোঁ তেতিয়াহ'লে গোহালিটোৰ পৰাই কথাখিনি আমি আৰম্ভ কৰিব খুজিছোঁ। অকণমান থুলমূলকৈ কি ক'ব উৎপল ডাঙৰীয়া?
3: এতিয়া যিকোনো আমি পশুধন বা হাঁহ কুকুৰাই হওক, গোহালিটো সদায় ওখ জেগাত ঠাইত হ'ব লাগে, যাতে তাৰ পৰা আমি গোহালিটো পৰিষ্কাৰ কৰোঁতে যিখিনি লেতেৰা পানী ওলায় সেইখিনি যাতে সহজতে

0: গৈ বাহিৰলৈ ওলাই যাব পাৰে। আৰু যদি আমি গোহালিটো ওখ ঠাইত নকৰোঁ, সাধাৰণতে প্ৰায় দেখা যায় মানুহে গোহালি যেতিয়া আমাৰ নিৰ্মাণ কৰা হয় ঠাইডোখৰ আমি স্থান যিটো আমি
1: বাছনি
0: কৰোঁ সেইটো সদায় ওখ জেগাত হ'ব লাগে আৰু তাত নলা থাকিব লাগে, লেতেৰাবিলাক ওলাই যায়, মহ মাখি আৰু অন্য বীজাণুৰ পৰা আমি জীৱ জন্তুখিনিক ৰক্ষা কৰিব পাৰোঁ,
1: যাতে জেকা আৰু সেমেকা হৈ নাথাকে,
0: আৰু ওচৰত গছ গছনি থাকিব নালাগে, ৰ'দ পৰা হ'ব লাগে। এইটোৱে হৈছে নিয়ম,
1: এটা খুব বুনিয়াদী কথা,
0: বুনিয়াদী।
1: আৰু এটা কথা খুব কোৱা হয় বায়ো ছিকিউৰিটি বুলি কোৱা হয়, জৈৱ সুৰক্ষা। সাধাৰণতে আমাৰ কোৱা হয় যে চাফ চিকুণকৈ ৰাখিব লাগে, কিন্তু অকল চাফ চিকুণকৈ ৰখাতে কথাখিনি শেষ নে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত তাতকৈও কিবা আগবাঢ়িবলগীয়া কথা আছে?
2: জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ বহুখিনি কৰণীয় আছে। আমি যিটো ব্যৱসায়িক ভিত্তিত যদি আমি কোনোবা এখন ফাৰ্ম আমি যদি কৰিবলৈ যাওঁ, তেতিয়াহ'লে জৈৱ সুৰক্ষাটোৱে এটা মূল বস্তু যাক আমি পালন কৰিব পাৰিলেহে আমি সেই যিখিনি আমি পালন কৰিম জীৱ, যিখিনি আমি মানে হয় পিগাৰীতে হওক পল্ট্ৰিতে হওক বা সেইখিনিক আমি সুৰক্ষা দিব পাৰিম, বেলেগ বেলেগ বেমাৰৰ বীজাণুৰ পৰা আমি মুক্ত কৰি ৰাখিব পাৰিম আৰু তেতিয়াহে আমি ফলপ্ৰসূ যিটো আমি উৎপাদন সেইটো পাব পাৰোঁ। মই উদাহৰণস্বৰূপে ক'ব খুজিছোঁ যে আমাৰ এতিয়া বৰ্তমান সময়ত আমি যিখিনি গাহৰি ফাৰ্ম আছে, গাহৰি ফাৰ্ম যিখিনি আছে তাত যদি জৈৱ সুৰক্ষাটো সম্পূৰ্ণৰূপে মানি চলা নহয় তেতিয়াহ'লে আমাৰ যিকোনো বেমাৰৰ সংক্ৰমণ হ'ব পাৰে। এতিয়া আমাৰ আমি জানো যে আফ্ৰিকান চোৱাইন ফিভাৰ যিটো এটা মাৰাত্মক এটা বেমাৰ হিচাপে আমাৰ সমাজত এতিয়া অসমত বিশেষকৈ আমি বহুতখিনি ভুগি আছোঁ। যোৱাবাৰ এই সম্পৰ্কত আমি যোৱা বছৰ 17.5 কোটিতকৈ অধিক আমি কালিন কম্পেনচেশ্যন দিব লগা হৈছে। এইবাৰো আমাৰ কিছু কিছু ঠাইত এনেকুৱা ধৰণৰ এপিচেণ্টাৰ আমাৰ ইতিমধ্যে নটিফাই হৈছে, কিন্তু তাক ৰক্ষা কৰিবৰ কাৰণে যিটো আমাৰ ভেকচিনৰ প্ৰয়োজন, ভেকচিনটো আমাৰ এতিয়ালৈকে প্ৰডাকশ্যন হৈ উঠা নাই, যিটো আমি ভেকচিন আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু তাক সুৰক্ষা দিবৰ কাৰণে এটাই উপায় আছে, আমি যিখন ফাৰ্ম আমি কৰিম তাত সম্পূৰ্ণৰূপে জৈৱ সুৰক্ষাটো আমি ৰূপায়ণ কৰিব লাগিব। তাত আমি যেনেকুৱা ধৰণে বাহিৰৰ পৰা যদি আমি যেতিয়া আমি এনিমেল আনিম যাতে কেনেকুৱা ধৰণে আমি ৰাখিম, তাত আমি ফাৰ্মত যাতে এটা বাউণ্ডেৰীৰ মাজত এটা ৰাখি তাত যাতে কোনো বাহিৰৰ মানুহ যাতে তালৈ সোমাব নোৱাৰে, তাত যিসকল কৰ্মীয়ে কাম কৰিব তেওঁলোকে বাহিৰত গ'লেও যদি বাহিৰতো যায় তেতিয়াহ'লে তেওঁলোকে আকৌ নিজৰ সাজপাৰ বদলাই নিজেই সম্পূৰ্ণৰূপে গা ধুই ভাল ধৰণে যদি ফাৰ্মখনত কাম কৰিবলৈ যায় সেইখিনি তেওঁলোকে যাতে বাহিৰৰ লগত কণ্টেক্টটো নাথাকে সেইটো আমি অন্তত নিশ্চিত কৰিব লাগে। আৰু ইয়াৰ লগতে আনকি আমি সেই ফাৰ্মখনত ব্যৱহাৰ হোৱা দানা, সেই ফাৰ্মখনত যদি আমি বেলেগ ধৰণৰ বস্তু আমি কৰোঁ সেইখিনিও কেনেকুৱা ধৰণে আমি আনিম, কিহৰ যোগেদি আনিম, আৰু তাৰ পৰা মাংসলৈকে কথা আছে, মাংসত যদি কেনেদৰে কোনোবা বেমাৰত আক্ৰান্ত হয় যদি আমি মাংস সকলো ঠাইতে বিক্ৰী কৰিবলৈ যাওঁ তেতিয়া তাৰ পৰাও এই ইনফেকশ্যনটো হ'ব পাৰে। সেইকাৰণে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও কথা আছে, তাত যেনেকৈ পানী দানা সেই গোটেইখিনি চাব লগা কথা আছেই, তাৰ বাহিৰে আমি যিখিনি মানুহে কাম কৰোঁ সেইখিনি কাম কৰা মানুহে ফাৰ্মতো তেনেকুৱা ধৰণে নিশ্চিত হ'ব লাগে। আৰু দ্বিতীয়তে আমি তাত ভেকচিনেশ্যন কৰা লাগে, যিকোনো মানুহে যাতে ভেকচিনেশ্যনটো কৰিবলৈ গ'লেও আমাৰ বিভাগীয়ভাৱে গ'লেও আমি সেই জৈৱ সুৰক্ষাটো আমি মেইনটেইন কৰিব পাৰিব লাগিব। কিন্তু মই দেখিছোঁ যে জৈৱ সুৰক্ষাৰ সম্পৰ্কত আমি সজাগতাৰ বাবে ডিপাৰ্টমেণ্টৰ পৰাও আমি বহুখিনি হাত পুথি আমি দিছোঁ, SOP আমি অপাৰেটিং ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ আমি প্ৰকাশ কৰিছোঁ আৰু আমি এডভাইজাৰীও দিছোঁ আৰু লগতে আমি কিছুমান লিফলেট বনাইও সজাগতা সৃষ্টি কৰিছোঁ যাতে ছ'চিয়েল মিডিয়াৰ যোগেদি আমি এইখিনি জনাইছোঁ। আৰু এইখিনিত কিন্তু আমাৰ যিসকল আমাৰ আছে পশুপালক আছে তেখেতসকলে কিন্তু এইখিনি সম্পূৰ্ণৰূপে নিশ্চিত কৰিব লাগিব যাতে আমি জৈৱ সুৰক্ষাটো আমি ৰূপায়ণ কৰোঁ। এনেকুৱা ধৰণে আপোনাৰ পল্ট্ৰি ক্ষেত্ৰতো, মুৰ্গী উৎপাদনৰ ক্ষেত্ৰতো, ব্ৰইলাৰে হওক বা লেয়াৰে হওক, যেতিয়ালৈকে আপুনি জৈৱ সুৰক্ষাটো সম্পূৰ্ণৰূপে আপুনি ৰূপায়ণ কৰিব তেতিয়াই আপোনাৰ সেই কেতিয়াও কোনো ক্ষেত্ৰতে সেই ফাৰ্মখনৰ উৎপাদন কম হৈ নাযায়, কেতিয়াও সেই যিখিনি মুৰ্গীয়ে হওক বা এইখিনি কেতিয়াও মৃত্যু মুখত নপৰে। আমি প্ৰপাৰলি যদি ভেকচিনেশ্যন কৰোঁ, জৈৱ সুৰক্ষা মেইনটেইন কৰোঁ, আমি অধিক উৎপাদন পাব পাৰোঁ।
1: আৰু জৈৱ সুৰক্ষাটো যদি বৰ্তাই ৰাখে ভালকৈ তেতিয়াহ'লে অতিৰিক্ত খৰচৰ পৰা তেওঁলোকে হাত সাৰি থাকিব পাৰিব। আজি এইটো বেমাৰ, কাইলৈ সেইটো বেমাৰ, তেনেধৰণৰ সমস্যাবিলাকে দেখা নিদিব। এতিয়া জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আমি যিখিনি জানো যে খুব সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰত খুব নিজে খুব কঠোৰ হৈ থাকিব লাগে আচলতে যিজন পশুপালক থাকে। শেহতীয়াকৈ এই জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত তেনেধৰণৰ কিবা কিবি এতিয়া ধৰক চাফ চিকুণকৈ ৰখা, পৰিষ্কাৰ কৰা, সেইবিলাকৰ ক্ষেত্ৰত নতুন কিবা যন্ত্ৰপাতিৰ ব্যৱহাৰ তেনেকুৱা ধৰণৰ হৈছে নেকি কোনোবাই যদি তেনেকুৱা?
2: আমি এনেকুৱাই কৰিছোঁ, ডিছইনফেকশ্যন যিটো আমি স্প্ৰে' কৰিব লাগে প্ৰপাৰলি মেইনটেনেঞ্চৰ কাৰণে আমি স্প্ৰে' মেচিনো ব্যৱহাৰ কৰোঁ আৰু স্প্ৰে' মেচিন ব্যৱহাৰ কৰিও আমি যেনেকুৱা ধৰণে ডিছইনফেক্টেণ্ট আমি ফাৰ্মখনত কৰিব লাগে, আমি গাহৰি পোৱালি সোমোৱাৰ আগত কেনেকুৱাকৈ মেইনটেইন কৰিব লাগে।

0: বাহিৰত কেনেকৈ মেইনটেইন কৰিব লাগে, আনকি আমি চৰাই চিৰিকটিও যাতে ফাৰ্মখনত সোমাব নোৱাৰে, যাতে মানে বেমাৰৰ বীজাণুটো যাতে চৰাই চিৰিকটিও আনিব নোৱাৰে, সেইকাৰণে নেটে বন্ধ কৰি হ'লেও আমি সেইখিনি কৰিব লাগিব। আৰু আমি স্প্ৰে মেচিনৰ যোগেদিও আমি স্প্ৰেয়াৰ যিটো ইউজ কৰি আমি স্প্ৰে কৰিব লাগে, সেইখিনিও কৰিব লাগিব। আৰু সোমাওঁতে আমি যেনেকৈ পটাচ চূণ এইবোৰ আমি যেনেকৈ এটা ফুটবাথ এটা থাকে সেই তেনেকুৱা ধৰণৰ আমি মেইনটেইন কৰিব লাগিব। তাৰ বাহিৰেও কিন্তু ফাৰ্মখনত আমাৰ নিশ্চিতভাৱে ডেডিকেটেড আমাৰ ৱৰ্কাৰ থাকিব লাগিব, যিসকলে যাতে বাহিৰৰ লগত যোগাযোগ সংস্পৰ্শত আহি যাতে ফাৰ্মখনত নোসোমায় সেইটো আমি নিশ্চিত কৰিব লাগিব।
1: খুব নিষ্ঠাৰে কৰিব পাৰিব লাগিব।
0: আৰু কিন্তু এইটো ঠিক, যদি আমি নিষ্ঠাৰে কাম কৰোঁ তেতিয়াহ'লে এইখিনিত আমি বহুখিনি বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম আৰু আমি অধিক উৎপাদন আশা কৰিব পাৰিম।
1: এতিয়া আমি আহিছোঁ চিটাকৰণৰ কথাটো, চিটাৰ যিটো ব্যৱস্থা ভেকচিনেশ্যন, আমি অসমৰ ক্ষেত্ৰত ছবিখন অকণমান কেনে হৈ আছে বৰ্তমান, সেই বিষয়ে স্পষ্ট কৰি দিব নেকি? মানে ভেকচিনেশ্যনৰ ক্ষেত্ৰত এতিয়াও বহুত মানুহ সজাগ হ'বলৈ বাকী আছে নেকি?
0: হয়, মই যদি অকণমান কওঁ তাৰপিছত তেখেতে বক্তব্য ৰাখিব, কিন্তু মই যিটো দেখিছোঁ, আমি মূলতঃ আমি সকলো জীৱ জন্তুৰ ক্ষেত্ৰতে আমি মেইনলি এফ এম ডিজিজ চবকা ৰোগৰ ভেকচিন কওঁ। পিগৰ ক্ষেত্ৰত ক্লাছিকেল চোৱাইন ফিভাৰ আৰু পি পি আৰ আমি যিটো ছাগলীৰ ক্ষেত্ৰত আমি দিওঁ, সেইখিনি ভেকচিনেশ্যন আমাৰ চলি আছে। এতিয়া আগতে কি হৈছিল বেলেগ কথা, কিন্তু এতিয়া আমাৰ এন ডি এল এম পৰ্টেলৰ যোগেদি প্ৰতি ভেকচিনেশ্যনৰ প্ৰতিজন প্ৰতিটো এনিমেলৰ এগেইনষ্টত এটা টেগ থাকে, সেই টেগ হিচাপত সেই ডাটাটো আপলোড হ'ব লাগিব, মানে ভেকচিন দিয়াটো সুনিশ্চিত হ'ব লাগিব। আমি সেই ভেকচিনটো নিওঁতে আমি যিটো কল্ড চেইন মেইনটেইন কৰিব লাগে সেইখিনি চেইন মেইনটেইন কৰিব লাগিব, আৰু আমি এনিমেল অউনাৰ্ছ যিখিনি আছে সেইখিনিক আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আধাৰ ছিডিং ৰেজিষ্ট্ৰেশ্যন যিটো হৈছে, আধাৰ ছিডিং হৈছে আধাৰ নম্বৰ অনুযায়ী আমি সেই এনিমেল অউনাৰ্ছখিনিক আমি ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। সেই ৰেজিষ্ট্ৰেশ্যনৰ যোগেদি আমাৰ এটা সুনিশ্চিত হ'ব যে আমি ভেকচিনখিনি যাতে সুচাৰুৰূপে আমি দিব পাৰোঁ, আৰু লগতে আমি যদি ইঞ্চুৰেঞ্চ কৰোঁ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো সেইটো প্ৰয়োজন হ'ব। আৰ্টিফিচিয়েল ইনচেমিনেশ্যন যিটো কৃত্ৰিম প্ৰজনন সেই ক্ষেত্ৰতো ই খুব উপযোগী হ'ব, আৰু ইয়াৰ লগতে আমি যদি ক্ষতিপূৰণ দিব লগা হয় পৰৱৰ্তী সময়ত যিকোনো ক্ষেত্ৰতে, তেতিয়াও এই এন ডি এল এম পৰ্টেলত যিটো আধাৰ ছিডিং ৰেজিষ্ট্ৰেশ্যন হৈ আছে সেই ৰেজিষ্ট্ৰেশ্যনটোত আমাৰ বহুখিনি হৈছে, 85%তকৈ ওপৰত আমাৰ অসমত এতিয়া হৈ গৈছে। আৰু এফ এম ডিৰ ক্ষেত্ৰতো আমি 85ৰ ওপৰত আমি এবাৰ সপ্তম ৰাউণ্ডৰ যিটো ভেকচিনেশ্যন হৈ আছে সেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ, কিন্তু আৰু সজাগতাৰ প্ৰয়োজন আছে। মই আপোনালোকৰ এই মাধ্যমৰ যোগেদি সকলো ৰাজ্যকে এটাই অনুৰোধ জনাম যাতে তেখেতসকলে নিজৰ এনিমেলখিনিক ৰেজিষ্টাৰ কৰি নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰি এই গোটেই প্ৰক্ৰিয়াটোত যাতে অংশগ্ৰহণ কৰে। আৰু মই ইয়াৰ যোগেদি জিলা আমাৰ বিষয়াসকল বা আমাৰ একদম ক্ষেত্ৰ সহায়কৰ পৰা মৈত্ৰী লাগে, মই সকলোকে আমি নিৰ্দেশনা দি থাকোঁ, কিন্তু পুনৰবাৰ অনুৰোধ কৰিম যাতে সকলোৱে ৰাইজৰ লগত একেলগে এই প্ৰক্ৰিয়াটো সুনিশ্চিত কৰে।
1: নাথ ডাঙৰীয়া, আমাৰ যিটো এতিয়া পঞ্জীয়নৰ কথাটো কোৱা হৈছে, সেই পঞ্জীয়নৰ প্ৰক্ৰিয়াটো কিছু বিতংকে ক'ব নেকি? বা এতিয়া ধৰক মোৰ ঘৰতে গাইজনীয়ে নতুনকে পোৱালি এটা দিলে, গতিকে সেই পোৱালিটোৰো নতুনকে পঞ্জীয়ন কৰিব লাগিব নেকি? সেই প্ৰক্ৰিয়াটোৰ বিষয়ে যদি অকণমান কৈ দিয়ে।
2: এইটো এইটো এইটো এইকাৰণে লাগে, চেঞ্চাছ পঞ্জীয়ন মানে আমাৰ চেঞ্চাছৰ লগত উত্তপ্ত জড়িত। আমি যেতিয়া বাজেট এখন ৰূপায়ণ কৰিব যাওঁ বা বাজেটত আমাৰ যেতিয়া অনুদান বা তাৰ টকা পইচা ধৰা হয়, আমি এনিমেলৰ পপুলেশ্যনৰ ওপৰত ধৰা হয় যে গৰুৰ সংখ্যা কিমান, ম'হৰ সংখ্যা কিমান, পোলট্ৰি বা হাঁহৰ সংখ্যা কিমান, ছাগলীৰ সংখ্যা কিমান, সেইবোৰৰ ওপৰত ভিত্তি কৰি আমাৰ পৰৱৰ্তী আঁচনিসমূহ গ্ৰহণ কৰা হয়। যেনেকৈ আমি মেডিচিন কিনিব লাগে, ভেকচিন কিনিব লাগে, ভেকচিন প্ৰডাকশ্যন কৰিব লাগে, সেইবোৰ ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি যদি থাপি থাপি থৈ দিওঁ, নজনাওঁ বা আমি ৰেজিষ্ট্ৰেশ্যন নকৰোঁ, তে আমাৰ বাবে অসম্ভৱ ইয়াত বহি থাকি আমি অসমৰ প্ৰতিচ্ছবিটো আমি নাপাওঁ যে আমাৰ অসমত কিমান সাধাৰণতে পশুধন বা হাঁহ কুকুৰা আছে। এইটো এইকাৰণে দৰকাৰ, একো নহয়, আমাৰ ওচৰত প্ৰতিখন জিলাত আমাৰ গাঁৱে ভূঞে আমাৰ ভেটেনেৰি চাব চেণ্টাৰ আছে, ভেটেনেৰি হস্পিটেল আছে, তেওঁলোকৰ লগত যোগাযোগ ৰাখি তেওঁলোকে তেওঁলোকৰ পৰিসংখ্যাখিনি নিজ নিজ ঘৰৰ পৰিসংখ্যাখিনি আমাৰ যদি ডাক্তৰক অৱগত কৰায় তেতিয়া তেওঁৰ সুবিধা হয়, আৰু এইটোৱে আমাৰ চেঞ্চাছত সুবিধা কৰে। আমাৰ চেঞ্চাছখন আমাৰ অসমৰ পৰা ভাৰত চৰকাৰলৈ যায়, ভাৰত চৰকাৰে সেই হিচাপে তেওঁলোকে পৰিকল্পনা কৰে, তেতিয়া আমাৰ কি হয়, ভেকচিনেশ্যন প্ৰগ্ৰেমতে হওক বা অন্য কিছু ধৰক কিবা হানি বিঘিনি হ'ল তাৰ অনুদান পাবলৈও আমাৰ সহায় হয়। গতিকে আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন বা সেইটো জনোৱা দৰকাৰ।
1: আৰু কেতিয়াবা এনেকুৱা হয় নেকি, ধৰক পঞ্জীয়ন হৈ আছে আৰু যি সময়ত চিটা দিব লাগে কিবা কাৰণত পশুপালকজনে যদি কথাটো অকণমান পাহৰিও আছে, সেই পঞ্জীকৃত পশুটোক চিটা দিবলৈ বিভাগৰ ফালৰ পৰা নিজাববীয়াকৈ উদ্যোগ লোৱা হয়, তেনেকুৱা হয় নেকি?

0: বিভাগৰ পৰাই আচলতে যিখিনি আমাৰ এনিমেল ৰেজিষ্ট্ৰেশ্যন হৈ আছে বা নহ'লেও ভেকচিনেশ্যনটো ডিপাৰ্টমেণ্টৰ পৰাই হয়, আৰু সেইকাৰণে ডিপাৰ্টমেণ্টৰ যোগেদি আমি এৱাৰনেছ কেম্পো কৰোঁ, সজাগতা সভাও পাতোঁ, যাতে সকলোৰে সহযোগত যাতে বস্তুটো প্ৰচাৰ হয়, আৰু সেইকাৰণে প্ৰতিটো ৰাউণ্ডৰ আগতে এটা প্ৰচাৰ সভা আমি অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনাও দিওঁ, আৰু বিভাগৰ পৰাই গোটেই বস্তুটো ঘৰে ঘৰে গৈয়ে মানে ভেকচিনেশ্যনটো কৰে, কেতিয়াবা কেম্পতো কৰে, কিন্তু তাৰ বাহিৰেও যদি কিবা বাদ পৰি যায় মই এটাই অনুৰোধ জনাম যাতে সেইসকলে পশুপালকসকলে অতি সোনকালে স্থানীয় পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰি এই ভেকচিনেশ্যন যিটো টীকাকৰণ প্ৰক্ৰিয়াটো যাতে সম্পন্ন কৰে।
1: এইখিনিতে আৰু এটা প্ৰসংগলৈ আহিছোঁ, আমি শেহতীয়াকে দেখিলোঁ খুব দুখজনক আচলতে আমাৰ সকলোৰে কাৰণে, আমি উজনি অসমত যি বানৰ সংহাৰ হ'ল তাত বহু পশুধন নষ্ট হৈছে, মৰি গৈছে, উপঙি আছে, শৱদেহ পৰি আছে,
2: উটি গৈছে।
1: গতিকে তেনে ক্ষেত্ৰত বীমাই কি ধৰণে সহায় কৰিব পাৰে?
2: যদি তেওঁলোকৰ আগতীয়াকৈ বীমা কৰি থোৱা আছে তেওঁলোকে তাৰ যিটো পইচা তেওঁলোকে পাব,
1: ক্ষতিপূৰণ
2: ক্ষতিপূৰণটো পাবই।
1: গতিকে তাৰ বাবে বীমা কৰি

0: হাৰ হ'ল, তাত বহু পশুধন নষ্ট হৈছে, মৰি গৈছে, উপঙি আছে, শৱদেহ পৰি আছে,
1: উটি গৈছে।
0: গতিকে তেনে ক্ষেত্ৰত বীমাই কি ধৰণে সহায় কৰিব পাৰে?
1: যদি তেওঁলোকৰ আগতীয়াকৈ বীমা কৰি থোৱা আছে, তেওঁলোকে তাৰ যিটো পইচা তেওঁলোকে পাব,
0: ক্ষতিপূৰণটো
1: পাবই।
0: গতিকে তাৰ বাবে বীমা কৰি থোৱাটো জৰুৰী, বা বীমাৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ?
2: বীমাৰ প্ৰক্ৰিয়াটো এনেকুৱা, মানুহে নিজস্বভাৱেও বীমা কৰে, কিন্তু অসম চৰকাৰে, ভাৰত চৰকাৰৰ সহযোগত আমি নতুনকৈ এইবাৰ আমি অহা মাহৰ পৰা গোটেই অসমতে সামগ্ৰিকভাৱে আমি সম্পূৰ্ণ বীমা এক আঁচনি ৰূপায়ণ হ'ব, যিটো আমাৰ নেশ্যনেল লাইফষ্টক মিছন বুলি কয়, তাৰ যোগেদি। আৰু সেই বীমা কাৰ্যসূচীত মই আশা কৰিম যাতে আমাৰ যিমানখিনি এনিমেল আমি ৰেজিষ্টাৰ্ড বীমা কৰিব লগা আছে, সেইখিনি পশুপালকসকলে তাৰ যোগেদি বীমা যি কোম্পানী জড়িত হ'ব তাত যাতে বীমা কৰে, আৰু তাত খুব কম প্ৰিমিয়ামতে হ'ব, সেইখিনি কথা জ্ঞাত কৰোৱা হ'ব। আমি অহা মাহত যেতিয়া আৰম্ভ কৰিম তেতিয়া সেই গোটেইখিনি কথা ৰাইজক জনোৱা হ'ব, কিন্তু এইটোও সঠিক যে আমি অতি সোনকালে গোটেই অসমতে এই বীমাৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম, সম্পূৰ্ণ জিলাসমূহ
0: সামৰি লৈ। আৰু যথাসময়ত আপোনালোকৰ বিভাগৰ পৰাটো ৰাইজক জনোৱা হ'ব বীমাৰ প্ৰক্ৰিয়াটো কেনেধৰণে কৰিব,
2: সম্পূৰ্ণভাৱে জনোৱা।
0: হয় হয়, আৰু এইখিনি নিশ্চয় সহজে হ'ব অনলাইন মাধ্যমতে, হয়তো
2: তেনেকুৱা পৰৱৰ্তী সময়ত ক্ষতিপূৰণো পাব। আৰু যোৱা বছৰো অলপ হৈছিল, কিন্তু আমাৰ সংখ্যাটো কম আছিল, এইবাৰ আমি সংখ্যা তাৰে বঢ়াই আমি যাতে মূলত সকলোখিনি জিলা সামৰিব পাৰোঁ এই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
0: হয় নাথ ডাঙৰীয়া, আমি অকণমান এইবাৰ কৃত্ৰিম প্ৰজননৰ বিষয়ে জানিব খুজিছোঁ। কৃত্ৰিম প্ৰজননৰ বাবে আমাৰ যিসকল পশুপালক আছে গাঁৱে ভূঞে, তেওঁলোকে কিমান গুৰুত্ব সহকাৰে লৈছে কথাটো আপোনালোকে কি ভাবে?
1: এতিয়া চাওক, আমাৰ গাঁৱত আমি যিবোৰ আমাৰ গাই গৰু আছে বা দমৰা বা এই আছে, আমি অপেন গ্ৰেজিঙত ৰাখি দিওঁ। ৰাতিপুৱা গোহালিৰ পৰা উলিয়াই দিলোঁ, গ্ৰেজিঙত ঘাঁহ খাব গুচি গ'লগৈ, তাত কি হয় কি নহয় আমি গম নাপাওঁ। তেনেকে কিছুমান প্ৰেগনেণ্ট হৈ যায়, সেইটো কেতিয়াবা এইটোৱে পিছলৈ আমাৰ কি হয় ইনব্ৰিডিং প্ৰব্লেমৰ সৃষ্টি কৰে,
0: প্ৰডাকশ্যনটো
1: কাৰ লগত হ'ল কি হয় আমাৰ কোনো ডাটা নাথাকে। যদি আমাৰ পশুপালকসকলে এআই চিষ্টেমৰ দ্বাৰা এআই কৰি আমি কাৰোবাক ধৰক জাৰ্চি লাগে, কাৰোবাক হলষ্টেইন ফ্ৰিজন লাগে, তেনেকৈ আমি ব্ৰীড ঘৰতেই এটা সাৰ নোহোৱাকৈ আমি প্ৰডাকশ্যন কৰিব পাৰোঁ। ইয়াৰ কাৰণে আমাৰ এতিয়া নতুন এটা ওলাইছে চেক্স শ্বৰ্টেড চিমেন, য'ত অকল মাইকী পোৱালীয়ে জন্ম হ'ব, যিটোৰ দাম আমি যদি বজাৰত চাব যাওঁ 1400-1500 টকা পৰে। আমাৰ চৰকাৰে সেইটো এতিয়া 50 টকাত পাব্লিকৰ কাৰণে দি আছে, মাত্ৰ 50 টকা।
2: ইতিমধ্যে আচলতে আমি কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত আসাম লাইফষ্টক ডেভেলপমেন্ট এজেন্সি আল্ডাৰ যোগেদি আমাৰ গোটেই অসমতে কৃত্ৰিম প্ৰজননৰ বাবে আমাৰ কনভেনশ্যনেল যিটো চিমেন, আমাৰ এটা বুল চিমেন ষ্টেচন আছে বৰাপেটাত, তাৰ পৰা প্ৰডাকশ্যন কৰি সকলো জিলালৈকে পঠিওৱা হয়। আৰু লগতে আমি চেক্স শ্বৰ্টেজ চিমেণ্টটো আজিৰ দিনত আমি NDDBৰ পৰা আনি আছোঁ, কিন্তু আমাৰ এভেইলেবল ষ্টক আছে। আমি সেইকাৰণে গোটেই চেণ্টাৰখিনিৰ যোগেদি আমি ভেটেনেৰি হস্পিটেল আৰু চাব চেণ্টাৰৰ যোগেদিও আমি কনভেনশ্যনেল চিমেণ্টখিনি দি আছোঁ আৰু চেক্স শ্বৰ্টেজ চিমেণ্টখিনি দি আছোঁ। এতিয়া কথা হ'ল কি, সকলো ৰাইজকে এটা অনুৰোধ জনাম যাতে তেখেতসকলৰ গাইৰ স্বাস্থ্যও ভাল থাকিব লাগিব। মানে যদি আমি সঠিকভাৱে কনচেপশ্যনটো আমি আশা কৰিব লাগে, তেতিয়াহ'লে গাই খাদ্য, তেওঁৰ লগত থকা যিখিনি আমাৰ মিনাৰেল লাগে বা যিখিনি
0: পুষ্টিখিনি
2: সেইখিনি পাব লাগিব। সেইকাৰণে আশা কৰিম যাতে সেই পুষ্টিখিনি যাতে পায়, অন্তত আমাৰ ঘাঁহ হ'লেও পৰ্যাপ্ত ঘাঁহ খোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইখিনি কৰি আমি যদি নিজৰ হেলথটো, মানে স্বাস্থ্যটো যদি এনিমেল মানে গাইজনী যদি ঠিকে ৰাখোঁ, তেতিয়াহ'লে আমি প্ৰকৃতকে আমি AI টো সাকচেছ হ'ব পাৰিম। এতিয়া আমাৰ আমি অলমষ্ট 90% ধৰক আমি আশা কৰিব পাৰোঁ যে চেক্স শ্বৰ্টেজ চিমেণ্টৰ পৰা আমি পাম, কিন্তু কনচেপশ্যনবোৰ বেলেগ বেলেগ হৈ থাকে। কিন্তু আমি এতিয়া আমাৰ কাপ বনটোৰ আমাৰ AIৰ ওপৰত অসমত এতিয়া 44% আছে, যিটো হয়তো ভাৰতৰ ভিতৰত আমি দ্বিতীয় এতিয়া। আৰু আমি যোৱা বছৰতকৈ এইবাৰ আমি 45% এইট পিৰিয়ডটো ডেপ্ৰিলৰ পৰা ইয়ালৈকে আমি 45% আমি AIটো ইনক্ৰিজ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমাক বহুখিনি লাগে, মানে যদি আমাৰ অধিক দুগ্ধ উৎপাদন কৰিবলৈ যদি সেইজনী অধিক উন্নত জাতৰ যদি আমি গাই নাপাওঁ, তেতিয়াহ'লে আমাৰ গাখীৰ উৎপাদন
0: নহ'ব।
2: সেইকাৰণে আমাৰ মূলত আমি সেইটোতে বিশেষ গুৰুত্ব দিছোঁ, যাতে আমি অধিক দুগ্ধ উৎপাদনৰ কাৰণে জাৰ্চিয়ে হওক, হলষ্টেইন ফ্ৰিজনেই হওক, এনেকুৱা উন্নত জাতৰ গাইৰ যোগেদি আমি যাতে কৰিব পাৰোঁ। নতুনকৈ IVF লেবৰো কথা আহিছে, ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন, যিটো আমাৰ ইতিমধ্যে ভেটেনেৰি ইউনিভাৰ্চিটিত তাত এটা নতুনকৈ লেবৰেটৰী হৈছে, তাত এম্ব্ৰয়ডাৰী ট্ৰেন্সফাৰো আৰম্ভ হৈছে।

0: সেইকাৰণে এটা বহুত গোটেই বস্তুখিনি আগবাঢ়িছে। আমি
1: হয়
0: তাৰ কাৰণে পৰ্যাপ্ত এৱাৰনেছ কেম্পো কৰি আছোঁ। আজিৰ দিনত আমি প্ৰতি জিলাই জিলাই সম্পূৰ্ণ এৱাৰনেছ কেম্প কৰিছোঁ। ইয়াৰ যোগেদি আমি লিফলেট প্ৰস্তুত কৰিছোঁ, বেনাৰ প্ৰস্তুত কৰিছোঁ। আমি মৈত্ৰীসকল আৰু AIT যিসকল আছে VIP, তেওঁলোকৰ নাম আৰু ফোন নাম্বাৰ লিখি সকলো পঞ্চায়ত অফিচ, আমাৰ ভেটেনেৰি হস্পিটেল, চাব চেণ্টাৰত আমি লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আৰু ইতিমধ্যে সভাসমূহ হৈ আছে। আৰু সকলোৱে যদি এই সম্পৰ্কত আগবাঢ়ি আহে তেতিয়াহ'লে আমি সফল, আমি কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত আমি আগবাঢ়িবলৈ সক্ষম হ'ম।
1: এতিয়া যিসকলে ধৰক গৰু পালন কৰি আছে, গো পালন কৰি আছে, তেওঁলোকৰ যদি উদ্দেশ্যটো হৈছে দুগ্ধ উৎপাদন, তেতিয়াহ'লে তেওঁলোকে ছেক্সাৰ টু সিমেনৰ ব্যৱস্থা
0: চেউৰি পোৱালি অধিকাংশ আমি আশা কৰিব পাৰোঁ, 80-90% অন্তত চেউৰি পোৱালি আমি আশা কৰিব পাৰোঁ।
1: হয়, এতিয়া এই কৃত্ৰিম প্ৰজননৰ যিখন ছবি সেইখন দেখি পেলাই মোৰ মনত এটা প্ৰশ্ন আহিছে যে আমাৰ যি অসমৰ যি থলুৱা জাত লক্ষ্মী বুলি কয় বোধ কৰোঁ সেই জাতটোক, গতিকে এনেধৰণৰ কৃত্ৰিম প্ৰজনন যদি বাঢ়ি যায় কেনেবাকে আমাৰ সেই জাতটো সংকটত পৰিবগৈ নেকি?
0: আমি আমাৰ এই ক্ষেত্ৰতো আমি যথেষ্টখিনি সজাগতাৰে আগবাঢ়িছোঁ। আমি এই যিটো আমাৰ লক্ষ্মী, সেই লক্ষ্মীৰ আমি কনজাৰ্ভেশ্যন যিটো মানে আমি প্ৰিজাৰ্ভ কৰিব লাগে, এতিয়া সেই আমাৰ যিটো অৰিজিনটো ব্ৰিডটো সেইটোৰ ক্ষেত্ৰত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে অলপ দিনৰ আগতে আমাৰ IVF লাভৰ কথা মই ক'লোঁ, তাতো প্ৰথম আমাৰ এই এটা পোৱালি আমি পাইছোঁ লক্ষ্মীৰ
1: IVF
0: যোগেদি। আৰু এইটো ঠিক যে আমি সেই কৃত্ৰিম প্ৰজননে হওক এইটো তেওঁলোককে আছেই, কিন্তু আমি এই লক্ষ্মী গাই প্ৰিজাৰ্ভেশ্যনৰ কাৰণে, কনজাৰ্ভেশ্যন অফ দ্য ডেড স্পেচিফিক ব্ৰিড, সেইটোৰ কাৰণে আমি কিছুমান ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ যাতে তাৰ কাৰণে ফাৰ্ম মানে বেলেগ ধৰণে আমাৰ সংৰক্ষণ কৰিব পাৰোঁ, আৰু কিছুমান জিলা বা কিছুমান অঞ্চলত যাতে তাৰ সংৰক্ষণটো আমি কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম।
2: শ্ৰোতাসকলে ইমানপৰে বিজ্ঞানসন্মত পশুপালনৰ প্ৰয়োজনীয় দিশসমূহ সম্বন্ধে এটি আলোচনা শুনিলে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। আলোচনাটিত ভাগ ললে ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী আৰু ডক্টৰ উৎপল নাথে। আলোচনাটিৰ পিছৰ অংশ শুনিবলৈ পাব অহা বৃহস্পতিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: एटिया आगबढ़ाइछो विभिन्न जिलार कृषकसकलर बाबे जुगुतुवा बतरर बतरा आरु कृषि परामर्शावली। গোয়ালপাড়া, ধুবুরী, কোকরাঝাড়, বঙ্গাইগাঁও, বরপেটা, নলবাড়ী, কামরূপ, কামরূপ মেট্রো, বাক্সা, চিরাং আর দক্ষিণ হালমারা, মানকাছাৰ জেলার কৃষকসকলৰ বাবে যুগুতোৱা পরামর্শ হৈছে। বর্তমান বতৰ অনুকূল বাবে শালি খেতিত হুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্রমণ দেখিবলৈ পোৱা যাব পাৰে। আক্রমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত লাওজাতীয় শস্যৰ ফলবোৰ ছিঙি আনি পুতি পেলাব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অহা কেইদিনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে বৰষুণৰ সময়ত অপতৃণনাশক, কীটনাশক বা ভেঁকুৰনাশক প্ৰয়োগ নকৰিব। ইতিমধ্যে পুৰঠ হোৱা মৰাপাত, মাজে মাজে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে বৰষুণ নথকা শুকান বতৰত কাটিব পাৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী

0: প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাট নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰমৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। প্ৰতিটো গছত কেৱল 2টাকৈ গজালি ৰাখি অতিৰিক্ত গজালিবোৰ আঁতৰাই পেলাব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
2: पर हम तो सभी डाले
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं और जखम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 1800 টকাৰ পৰা 2500 টকা, তিতাকেৰেলা 3000 টকাৰ পৰা 3500 টকা, তিয়ঁহ 3000 টকাৰ পৰা 3500 টকা, বিলাহী 3200 টকাৰ পৰা 3600 টকা, মিঠালাও 1500 টকাৰ পৰা 2000 টকা, অমিতা 1500 টকাৰ পৰা 2000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত, জলকীয়া 4000 টকাৰ পৰা 5500 টকাৰ ভিতৰত, কোমোৰা 1000 টকাৰ পৰা 1500 টকাৰ ভিতৰত, জিকা 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, ভোল 3000 টকাৰ পৰা 4000 টকা, মূলা 1600 টকাৰ পৰা 2500 টকা, বন্ধাকবি 2000 টকাৰ পৰা 2500 টকা, ফুলকবি 8000 টকাৰ পৰা 9000 টকা, কেপচিকাম 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, ভেন্দিৰ দৰ প্ৰতি কুইণ্টলত 3000 টকাৰ পৰা 3500 টকাৰ ভিতৰত, কচু 3200 টকাৰ পৰা 4000 টকাৰ ভিতৰত, লাও 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, নেমুৰ প্ৰতিপোনৰ দৰ 150 টকাৰ পৰা 170 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়াপাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3000 টকাৰ পৰা 4000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 3500 টকা, গোটামগু 10200 টকাৰ পৰা 11800 টকা, মচুৰ দাইল প্ৰতি কুইণ্টলত 7700 টকাৰ পৰা 7800 টকা, বুটৰ দাইল 7400 টকাৰ পৰা 8500 টকা, মাটি দাইল 11200 টকাৰ পৰা 14800 টকাৰ ভিতৰত, মগু দাইল 8900 টকাৰ পৰা 11400 টকাৰ ভিতৰত, মচুৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7200 টকাৰ পৰা 11800 টকাৰ ভিতৰত, ৰহৰ দাইল 10200 টকাৰ পৰা 12800 টকাৰ ভিতৰত, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7500 টকাৰ পৰা 8400 টকাৰ ভিতৰত, আলু 900 টকাৰ পৰা 1500 টকাৰ ভিতৰত, পিঁয়াজ 5200 টকাৰ পৰা 5800 টকা, সৰিয়হ 6750 টকাৰ পৰা 7000 টকা, তিল 15000 টকাৰ পৰা 17000 টকা, ধনিয়া 15000 টকাৰ পৰা 17000 টকাৰ ভিতৰত, আদা 12000 টকাৰ পৰা 14000 টকাৰ ভিতৰত, শুকান জলকীয়া 21000 টকা, গুড় প্ৰতি কুইণ্টলত 6600 টকাৰ পৰা 7000 টকা, চেনি 5900 টকাৰ পৰা 6000 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2180 টকাৰ পৰা 2560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কেজিৰ টিনৰ দৰ 2280 টকাৰ পৰা 2300 টকাৰ ভিতৰত, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2000 টকাৰ পৰা 4800 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: কৃষক বাণী শুনিলে।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
2: বাইদেউ, চাকৰি পাই গলো।
3: আৰে বাহ, অভিনন্দন। এতিয়া খুব শ্বপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
3: ৰবে হুনটো, স্যালারির আগতেই খরচ।
2: টোটালি কে লোন পোৱাই যায় ন?
3: প্ৰথমে বাজেট বনাবলৈ শিক, তাৰ পিছত খরচ কৰ।
2: কিন্তু বা,
3: সা উপার্জনৰ এক অংশ সদায় বসাবি, কিন্তু পার্টি পৰা বাচিব নোৱাৰিবি।
2: ও বাইদেউ, পার্টি মোৰ, বাজেট তোৰ।
4: আচ্ছা, আরবিআই কয়
5: সঠিক বিত্তীয় আচরণে আপোনাক বচাই ৰাখে।
6: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ আৰবিয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
7: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট আৰবিআইৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
6: আৰবিআই কয় সতৰ্ক থাকক, সচেতন থাকক।

শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে চমুকৈ। ক্ষণিক পিছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী আৰু ইংৰাজীত বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শুনিবলৈ পাব শিৰল অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত বিজ্ঞানসন্মত গাহৰি পালন সম্পৰ্কে এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিবলৈ পাব। আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো আগবঢ়োৱা হ'ব 7:50।

নিশা 7 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 শুনিবলৈ পাব আইন আৰু আমি অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আইনী সজাগতা এই সম্পৰ্কে এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিবলৈ পাব। সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব অধিবক্তা পিংগলামণি দাসে, হাত ধৰিব প্ৰিয়ংকা দাসে।

নিশা 8:30 বজাত শুনিবলৈ পাব কেইটিমান অসমীয়া আধুনিক গীত। 8:45 আৰু নিশা 9 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ 8 ৰিলে কৰি শুনোৱা হ'ব।

9:15 শুনিবলৈ পাব সেউজী ধৰণী অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ বিষয় ভূমিকম্প আৰু আমাৰ সজাগতা। এই বিষয়ে মঞ্জুৰাণী বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। নিশা 9:30 আগবঢ়োৱা হ'ব শ্ৰোতাৰ ফোনযোগে অনুৰ্ধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে। 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আমাৰ অধিৱেশন সামৰা হ'ব নিশা 10:30। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি। আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: জিলাৰ 16,746টা পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰৰ 25,12,00,000 টকা মুকলি। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। নেৰানেপেৰা বৰষুণৰ ফলত আজি গুৱাহাটীৰ দুটা স্থানত ভূমিস্খলন, 4 জনৰ প্ৰাণহানি। মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱা আৰু বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহক লৈ পৰ্যালোচনা বৈঠক। অসম চুক্তিৰ ফচল IIT গুৱাহাটী জনসাধাৰণৰ অভিলাষ পূৰণৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু ৰাজ্যৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তিথি পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে উন্নয়ন, আত্মনিৰ্ভৰশীলতা আৰু জনকল্যাণৰ নিদৰ্শনেৰে আজি একেলগে 3টা পদক্ষেপৰ আৰম্ভণি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোক সেৱা ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানৰ পৰা অন্তৰ্বৰ্তী বান সাহায্য আঁচনিৰ চতুৰ্থ পৰ্যায়ৰ অধীনত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 16,746টা পৰিয়ালক 25,12,00,000 টকা মোকলাই দিয়ে। প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে ধনৰাশি মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চৰকাৰে ইতিমধ্যে প্ৰায় 1,17,095টা পৰিয়ালক অন্তৰ্বৰ্তী সাহায্যৰ প্ৰথম কিস্তি হিচাপে 15,000 টকাকৈ প্ৰদান কৰিছে। তেওঁ কয় যে শিৱসাগৰত 1,992টা, যোৰহাটত 297টা, চৰাইদেউত 387টা আৰু গোলাঘাটত 52টা বীমা সম্পৰ্কীয় দাবী নিষ্পত্তি কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈকে 14,227গৰাকী লোকে ঋণৰ কিস্তি পৰিশোধৰ সকাহ বিচাৰি আবেদন জনাইছে আৰু ইয়াৰ ভিতৰত বেংকে 13,943গৰাকী ব্যক্তিৰ আবেদনত অনুমোদন জনাইছে। শিৱসাগৰ আৰু চৰাইদেউৰ অৰুণোদয় হিতাধিকাৰীয়ে 10 ছেপ্টেম্বৰত 2,000 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
1: আমি এই 4খন জিলাত অৰুণোদয় আঁচনিৰ জৰিয়তে 4,38,183গৰাকী মাতৃক আমি 2,500টকাকৈ প্ৰদান কৰিছিলোঁ। এই মাহতো 10 ছেপ্টেম্বৰ তাৰিখে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আই মাতৃসকলক 2,000টকাকৈ অৰুণোদয় প্ৰদান কৰিম। আমি 1,250টকা দিওঁ, কিন্তু বানপীড়িত ৰাইজলৈ আমি এইবাৰো 2,000টকা আগবঢ়াম। তাৰ পৰৱৰ্তী সময়ত কেইবাটাও পৰ্যায় পাৰ হৈ আজি আমি আৰু প্ৰায় 16,746টা পৰিয়ালক আমি 15,000টকাকৈ এককালীন বান সাহাৰ্য আগবঢ়াম। ইয়াৰ ফলত 1,17,095টা পৰিয়ালে 175 কোটি টকা লাভ কৰিব।
0: এই অনুষ্ঠানত অংশ লৈ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমানলৈকে বান ক্ষতিগ্ৰস্তসকলৰ বাবে 175,64,00,000 টকা মোকলাই দিয়া হৈছে। ছেপ্টেম্বৰত ক্ষীপ্ৰ ক্ষতি মূল্যায়নৰ পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হয়। প্ৰথম পৰ্যায়ত 4 মাহৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে। 48,188গৰাকী অৰ্হতাসম্পন্ন প্ৰাৰ্থীক এবছৰৰ বাবে 2,500টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষ

0: প্ৰকল্পৰ বাবে 118 কোটি 60 লাখ টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ গোলকীয় মানৱ প্ৰতিভাৰ বাবে বিদেশী ভাষা আঁচনি চিএম ফ্লাইটৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো প্ৰদান কৰা হয়। প্ৰথম পৰ্যায়ত 200 গৰাকী যুৱক যুৱতী এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব। আঁচনিখনৰ অধীনত যোগ্য প্ৰাৰ্থীসকলক 1.5 লাখ টকা পৰ্যন্ত বিত্তীয় সাহায্য আৰু ৰাজ্যৰ যুৱক যুৱতীসকলক বিদেশত চাকৰি লাভৰ বাবে সহায় কৰাৰ অৰ্থে যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে আজি হঠাৎ কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছত বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বাক্সাৰ জিলা প্ৰশাসনে মাইকযোগে নাৰায়ণগুৰি নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বাক্সা জিলা আৰু শালবাৰী মহকুমা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই বেকী নৈ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিতো বানৰ আশংকাই দেখা দিছে। ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। বিশ্বনাথ জিলাৰ গহপুৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ পাহাৰীয়া ছত্ৰং, কুকুৰজান, ব্ৰহ্মজান, বালিজান নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ বানপীড়িত লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গহপুৰৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে।
1: এই অঞ্চলত বিশেষকৈ গহপুৰ আৰু বিহালী বিধানসভা সমষ্টিৰ যোৱাকালি যথেষ্ট অঞ্চলত পানী হৈছিলে আৰু এই বালিজান অঞ্চলতো বালিজান নদীৰ পানী হৈছিলে। মই আজি তাকে চাবলৈ আহিছিলোঁ। 2 গৰাকী বিধায়ক আমাৰ সাংসদ ডাঙৰীয়াও আছে। গতিকে চাই যিটো দেখা গৈছে যে পাহাৰীয়া নদী হঠাৎ পানীটো বাঢ়ি আহে আৰু পানী বাঢ়ি আহি বৃহৎ অঞ্চল এটা প্লাবিত হয়। আমাৰ জলসম্পদ বিভাগৰ লোকসকলো আছে, তেখেতসকলক এটা চাৰ্ভে কৰিবলৈ দিয়া হৈছে যে এই পানীৰ পৰা পৰিত্ৰাণ পোৱাৰ কি উপায় হ'ব পাৰে। তাৰোপৰি এই অঞ্চলৰ ৰাইজক যিখিনি ইমিডিয়েট সাহাৰ্য দিব লগা হৈছিল ইতিমধ্যে দিয়া হৈছে। যোৱাকালিয়ে আমাৰ ৰাইজক ইয়াত গীৰ্জাঘৰত থকা খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰা হৈছে আৰু এতিয়া যিখিনি সাহাৰ্যৰ প্ৰয়োজন হ'ব চৰকাৰৰ ফালৰ পৰা সেইখিনি ঠিকে থাকিব, অসুবিধা নাই। কিন্তু যিহেতু প্ৰাকৃতিক দুৰ্যোগ, আমাৰ দায়িত্বটো হ'ল যে এই দুৰ্যোগত যাতে ভৱিষ্যতে আৰু অসুবিধা নহয় তাক কেনেকৈ সমাধান কৰিব পাৰে তাৰ ওপৰত স্থানীয় ৰাইজৰ লগত আলোচনা কৰিছোঁ।
0: নেৰানেপেৰা বৰষুণৰ ফলত আজি গুৱাহাটী মহানগৰীৰ দুটা স্থানত সংঘটিত ভূমিস্খলনত 4 জন লোকৰ মৃত্যু হয়। মদঘৰীয়াত সংঘটিত ভূমিস্খলনত একেটা পৰিয়ালৰ 3 জন লোকে প্ৰাণ হেৰুৱায়। বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাত পৰিয়ালটোৰ নগেন ৰাজবংশী, সুনু ৰাজবংশী আৰু মীনা ৰাজবংশী নামৰ লোককেইজন মৃত্যুমুখত পৰে। স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। বিধায়ক ডঃ তপন দাসে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃত ব্যক্তিকেইগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে এইদৰে কয়।
2: আমি গোটেই ঘটনাটো ইতিমধ্যে আপোনালোকে দেখিছে আৰু এতিয়া তেখেতসকলক নিব বিচাৰিছে। এটা কণমানি 11 বছৰীয়া ল'ৰা আছে আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ সাহাৰ্য দিব লগা হয় সেই সাহাৰ্যটো আমি ঘোষণা কৰিম আৰু তেখেতসকলক নিব ওলাইছে এইটোৱে আৰু। ঠিক আছে, ঘৰত যিখিনি আছে সেইখিনিক আমি এতিয়া তললৈকে আনিম। আমি যিখিনি বিপদজনক অৱস্থাত আছে তেখেতসকলক তললৈকে আনি তেখেতসকল তলত আমি ৰখাৰ ব্যৱস্থা কৰিম।
0: গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। সাতগাঁৱৰ তালতলত সংঘটিত দ্বিতীয়টো ভূমিস্খলনৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। পাহাৰৰ পৰা শিল খহি পৰাত পি সুমিত্ৰা নামৰ মহিলাগৰাকী মৃত্যুমুখত পৰে। ইপিনে আজি পুৱা অহা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি মিছন বানমুক্ত গুৱাহাটীৰ অধীনত আই আই টি গুৱাহাটীৰ অধ্যাপক আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। অসম সচিবালয়স্থিত মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱা আৰু বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত এই সম্পৰ্কে কৰা অধ্যয়ন, ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থা আৰু বান সমস্যা ৰোধৰ বাবে প্ৰস্তাৱিত ব্যৱস্থাসমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। আলোচনাৰ অন্তত জালুকবাৰীৰ পৰা যোৰাবতলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত 7টা স্পৰ্শকাতৰ স্থান চিনাক্ত কৰা হয় আৰু প্ৰতিটো স্থানৰ বাবে নিৰ্দিষ্ট প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। বৈঠকত হোৱা আলোচনাৰ ভিত্তিত চিনাক্ত কৰা ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহৰ দায়িত্ব নিৰ্ধাৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগ আৰু সংস্থাক পাৰস্পৰিক সমন্বয়েৰে নিৰ্ধাৰিত সময়ত কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহে গ্ৰহণ কৰা ব্যৱস্থাসমূহ

0: ৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সময়মতে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে 15 দিনৰ পাছত এখন পৰৱৰ্তী পৰ্যালোচনা বৈঠক আহ্বান কৰিবলৈও নিৰ্দেশ দিয়ে। অসম চুক্তিত সন্নিৱিষ্ট অন্যতম প্ৰস্তাৱ অনুসৰি গঢ় লৈ উঠা আই আই টি গুৱাহাটী ৰাজ্যখনৰ জনসাধাৰণৰ অভিলাষ আৰু আশা আকাংক্ষা পূৰণৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। আই আই টি গুৱাহাটীত 33 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ আজি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। এই প্ৰতিষ্ঠানটোৱে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক আৰু বিদ্যায়তনিক উত্তৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। কম সময়ৰ ভিতৰতে আই আই টি গুৱাহাটীয়ে দেশৰ ভিতৰতে অন্যতম প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ শিক্ষক শিক্ষয়িত্ৰী গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টাত এয়া সম্ভৱ হৈ উঠিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ গৱেষণাই পৰৱৰ্তী সময়ত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বিদ্যায়তনিক দিশৰ লগতে এনেধৰণৰ সুদূৰ প্ৰসাৰী বিষয়সমূহত প্ৰতিষ্ঠানটোৱে গুৰুত্ব আৰোপ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: Value of an institution such as IIT Guwahati DFO cannot be measured only by the quality of its academic programs or the number of the research paper it produces. Its larger contribution lies in its ability to apply knowledge to difficult problems and translate research into solution that improves the life of the people. The government of Assam is already working with IIT Guwahati across several areas. This partnership provides a strong foundation for what we can achieve together in the future. One of our most important collaboration is the Assam Advanced Healthcare Innovation Institute.
0: ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তিথি শ্ৰদ্ধা ভক্তিৰে পালন কৰা হৈছে। তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত আজি ভাগৱত পাঠ নাম প্ৰসংগ অনুষ্ঠিত হয়। তিৰুভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ সত্ৰত পুৱাৰ পৰাই ভকত বৈষ্ণৱ সমবেত হৈ নাম প্ৰসংগ কৰে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকুপুখুৰী, ডিব্ৰুগড়, শিৱসাগৰ, বৰদোৱা, বৰপেটা, সত্ৰনগৰী মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, গোৱালপাৰাৰ কেউলীয়াহাটী সত্ৰ আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো সাহিত্য সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম প্ৰসংগৰ আয়োজন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। ৰাতিপুৱা প্ৰভাত বন্দনাৰ জৰিয়তে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। পিছত ভাগৱত পাঠ নাম প্ৰসংগ অনুষ্ঠিত হয়। গুৰুজনাৰ তিথি উপলক্ষে সন্ধিয়ালৈ কোনো কোনো ঠাইত অংকীয়া ভাওনাৰো আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনাৰ তিথি গুৰু কীৰ্তন হিচাপে 4 দিনীয়াকৈ পালন কৰিছে। প্ৰথম দিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি তৃতীয় দিনা মূল কীৰ্তন আৰু কাইলৈ শেষৰ দিনা ভাঙনি অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে পুৱাৰ পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ দৰ্শনাৰ্থীসকলৰ বাবে আজিৰ পৰা কেতবোৰ বিধি ব্যৱস্থা কাৰ্যকৰী হৈছে। এই অনুসৰি 12 বছৰ বয়সৰ তলৰ আৰু 70 বছৰ ঊৰ্ধৰ দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ পত্ৰ প্ৰয়োজন নহ'ব। দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ পত্ৰ নিৰিখ 25 টকাকৈ ধাৰ্য কৰা হৈছে। পুৱা 9:30 বজাৰ পৰা বিয়লি 5:30 বজালৈ এই প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। 6 বজাৰ পূৰ্বে দৰ্শনাৰ্থীয়ে বটদ্ৰৱা দৰ্শনথলী ত্যাগ কৰিব লাগিব। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আৱিৰ্ভাৱ ক্ষেত্ৰত প্ৰথমটো টিকট ক্ৰয় কৰি এই নতুন বিধি ব্যৱস্থাৰ শুভাৰম্ভ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
2: গুৱাহাটীৰ প্ৰায় 1.5 কোটি সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চ আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা 7 ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ গৰিষ্ঠ সংখ্যক ন পুৰণি শিল্পীয়ে এই অনুষ্ঠানত অংশ ল'ব। চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ সভাগৃহত আজি অনুষ্ঠিত এখন সংবাদমেলত সন্মিলিত মঞ্চৰ প্ৰতিনিধিসকলে কয় যে 7 ছেপ্টেম্বৰৰ পুৱা পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। আবেলি বিশিষ্ট শিল্পীদ্বয় দীপেন বৰুৱা আৰু পুলক বেনাৰ্জীয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে তৃতীয়াধৰ কাৰ্যসূচী আৰম্ভ হ'ব। ৰাজ্য চৰকাৰে টিয়ক চাহ বাগিচাৰ চিকিৎসক দেৱেন দত্তৰ হত্যাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰ 30 জুলাইত দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায়যোগে অভিযুক্ত কেইজনৰ অপৰাধ হত্যাৰ পৰা শাস্তিযোগ্য অপৰাধলৈ অৱনমিত কৰিছিল আৰু শাস্তি মৃত্যুদণ্ডৰ পৰা যাৱ

জীৱন কাৰাদণ্ডলৈ লাঘৱ কৰিছিল। উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদন মৰ্মে প্ৰতিবাদী পক্ষলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে প্ৰতিবাদী পক্ষক 4 সপ্তাহৰ ভিতৰত নিজৰ সঁহাৰি জনাবলৈ কৈছে। উল্লেখযোগ্য যে 2019 চনত যোৰহাটত টিয়ক চাহবাগিচাৰ চিকিৎসালয়ত কৰ্মৰত ডাঃ দেবেন দত্তক একাংশ কৰ্মীয়ে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিছিল আৰু এই হত্যাক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাৰ 16,746 পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰৰ 25,12,00,000 মুকলি। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। নেৰানেপেৰা বৰষুণৰ ফলত আজি গুৱাহাটীৰ 2টা স্থানত ভূমিস্খলন, 4জনৰ প্ৰাণহানি। মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱা আৰু বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহক লৈ পৰ্যালোচনা বৈঠক। অসম চুক্তিৰ ফচল IIT গুৱাহাটী জনসাধাৰণৰ অভিলাষ পূৰণৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু ৰাজ্যৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তিথি পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: of watershed development component of Pradhan Mantri Krishi Sinchai Yojana in New Delhi. During the meeting, Mr. Chauhan called upon the states to ensure speedy implementation of projects and clear and measurable outcomes at the grassroots level. He mentioned watershed development as an important tool towards realizing the goal of drought-free India for a developed India. The government has said that the country has adequate availability of onion and it has begun a calibrated and targeted release of buffer stocks through Kanda Express and road transport to ensure moderation of seasonal price pressures. The Consumer Affairs, Food and Public Distribution Ministry said that retail intervention efforts have expanded significantly across 19 cities, supported by the dispatch of over 30 trucks to ensure widespread availability. The ministry has informed that two Kanda Express consignments have been dispatched from Nashik as part of this initiative. The IMD has issued a red colour warning for very heavy rainfall to extremely heavy rainfall over Chhattisgarh for the day. Heavy rainfall is also expected over Himachal Pradesh, Bihar, Madhya Pradesh, Uttar Pradesh, Jharkhand and parts of Northeast India till tomorrow. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দি কয় যে যুদ্ধ আৰু সংঘৰ্ষ কোনো সমস্যাৰ সমাধান নহয়। গোলকীয় অনিশ্চয়তাৰ পাছতো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 7.8% বৃদ্ধি পাইছে বুলি সাংসদ ৰবিশংকৰ প্ৰসাদে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ প্ৰতিবাদ কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰসমূহ উঠাই লোৱাৰ নিশ্চিতি প্ৰদান কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে গৱেষণাগাৰত বিকশিত প্ৰযুক্তিসমূহক উৎপাদন, সমাধান আৰু উদ্যমলৈ ৰূপান্তৰ কৰাৰ প্ৰয়োজন আৰু যোৱা মাহত দেশৰ সামগ্ৰী আৰু সেৱাকৰৰ সংগ্ৰহ চকুত লগা ধৰণে 1,99,835 কোটি বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্য, সন্ত্ৰাসবাদত নিয়োজিত সদস্য, উগ্ৰবাদৰ আন্তঃগাঁথনি আৰু সন্ত্ৰাসবাদৰ নিৰাপদ আশ্ৰয়স্থলী এই সমগ্ৰ পৰিৱেশতন্ত্ৰ ভাঙি পেলোৱাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত স্থিতিৰ স্থান নাই। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা দিয়া সংঘৰ্ষৰ জৰিয়তে পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে যুদ্ধ আৰু সংঘৰ্ষ কোনো সমস্যাৰ সমাধান নহয়, বৰং যিকোনো সমস্যা বা বিবাদ কূটনৈতিক আলোচনাৰ মাধ্যমেৰেহে সমাধান কৰা উচিত। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰতে উন্নয়নৰ বাবে বজাৰ, সংযোগ, বাণিজ্যৰ সুবিধা আৰু নতুন নতুন পথ মুকলি কৰাৰ সকলো প্ৰচেষ্টাকে সমৰ্থন কৰি আহিছে। অৱশ্যে এই ধৰণৰ প্ৰচেষ্টাই দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে। এই সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে যোৱা বছৰ ছাংহাই সহযোগিতা সংস্থা সভ্যতা আলোচনা মঞ্চৰ প্ৰস্তাৱ আগবঢ়াইছিল। ভাৰততে ইয়াৰে প্ৰথমখন অধিৱেশন অনুষ্ঠিত হোৱা বাবে তেওঁ সুখী হোৱা বুলি প্ৰকাশ কৰে। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাগ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কিৰ্গিস্তান ভ্ৰমণ সামৰি আজি বিয়লি বিছকেকৰ পৰা নতুন দিল্লীলৈ ৰাওনা হয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰবিশংকৰ প্ৰসাদে কৈছে যে গোলকীয় অনিশ্চয়তাৰ পাছতো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 7.8% বৃদ্ধি পাইছে। নতুন দিল্লীত আজি দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীপ্ৰসাদে কয় যে গোলকীয় নাটনি, সংঘৰ্ষ আৰু অৰ্থনৈতিক প্ৰত্যাহ্বান সত্বেও দেশৰ এই অৰ্থনৈতিক বিকাশে বিশ্বৰ আন দেশসমূহৰ তুলনাত ভাৰত যে যথেষ্ট আগবাঢ়ি গৈছে সেই কথাটোকে প্ৰতিফলিত কৰিছে।
2: जनवरी फरवरी में पूरा गल्फ क्राइसिस शुरू हुआ था, तेल की समस्या, सप्लाई चेन की समस्या थी, दुनिया में अनिश्चितता थी, देयर वाज ग्लोबल अनसर्टेनिटी एज वेल। उसके बावजूद भारत की इकोनॉमी 7.8% आई है।
1: বিজেপি নেতাগৰাকীয়ে ভাৰতৰ অৰ্থনৈতিক মৃত অৰ্থনীতি বুলি মন্তব্য দিয়াৰ বাবে বিৰোধী নেতা ৰাহুল গান্ধীক সমালোচনা কৰে। অৰ্থনৈতিক ব্যৱস্থাপনা আৰু অৰ্থনৈতিক উন্নয়ন সন্দৰ্ভত ৰাহুল গান্ধী জ্ঞাত নহয় বুলি শ্ৰীপ্ৰসাদে অভিযোগ কৰে। কক্রোচ জনতা পার্টি সিজেপিয়ে অহা শনিবারে কৰিবলগীয়া প্রতিবাদী কার্যসূচী প্রত্যাহার করার সিদ্ধান্তক কেন্দ্রীয় সরকারে আদরণি জানাইছে। নতুন দিল্লীত সাংবাদিকৰ আগত কেন্দ্রীয় মন্ত্রী জে পি নাড্ডায় কয়

যে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰসমূহ উঠাই লোৱাৰ বাবে নিশ্চিতি প্ৰদান কৰা হৈছে আৰু এইসকলৰ বিৰুদ্ধে ভৱিষ্যতে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। তেওঁ কয় যে কেন্দ্ৰই বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহৰ সৈতে আলোচনা কৰিছে আৰু এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেওঁ লগতে কয় যে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু বিকাশে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু। উচ্চতম ন্যায়ালয়ে 20 জুলাইৰ পৰা 25 জুলাইলৈ অনুষ্ঠিত নীটৰ প্ৰশ্নকাকত ফাদিল বিষয়ৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে পঞ্জীয়ন হোৱা গোচৰসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে। আদালতে নিৰ্দেশ দিয়ে যে এই গোচৰসমূহ অনুসৰণ বা তদন্ত কৰিব নালাগে আৰু বন্ধ হোৱা বুলি গণ্য কৰিব লাগে। শীৰ্ষ আদালতে কেন্দ্ৰ, দিল্লী আৰক্ষী, বিহাৰ, পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু অসমে দাখিল কৰা আবেদনত উল্লেখ কৰা ছাত্ৰ প্ৰতিবাদৰ সৈতে জড়িত এজাহাৰসমূহ বাতিল কৰে। ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে এই আদেশ সম্প্ৰেষণ কৰা হয়। উচ্চতম ন্যায়ালয়ে কয় যে প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা ভাবি এই নিৰ্দেশ জাৰি কৰা হৈছে। শীৰ্ষ আদালতে লগতে নিৰ্দেশ দিয়ে যে কোনো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 20 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত প্ৰতিবাদ কাণ্ড সন্দৰ্ভত কোনোধৰণৰ নতুন গোচৰ ৰুজু কৰিব নালাগে। উচ্চতম ন্যায়ালয় দিল্লী আৰক্ষীক যন্তৰ মন্তৰ প্ৰতিবাদত উপস্থিত থকা 2883 লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে কাৰণ তেওঁলোকৰ অপৰাধ গুৰুতৰ আছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে ভাৰতৰ সংবিধানৰ 142 নম্বৰ অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ক বিশেষ ক্ষমতা প্ৰদান কৰি এই নিৰ্দেশনা জাৰি কৰে। বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে গোচৰটোৰ আচহুৱা তথ্য আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আদেশ জাৰি কৰা হৈছে আৰু ইয়াক নজিৰ হিচাপে গণ্য কৰা নহ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে গৱেষণাগাৰত বিকশিত প্ৰযুক্তিসমূহক উৎপাদন, সমাধান আৰু উদ্যমলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি উন্নয়ন বোৰ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। নতুন দিল্লীত প্ৰযুক্তি উন্নয়ন বোৰ্ডৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিঙে কয় যে প্ৰযুক্তি বিকাশে জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ লগতে অৰ্থনীতিৰ সামগ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। তেওঁ কয় যে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ গৱেষণাক উৎসাহিত কৰাৰ বাবে ব্যক্তিগত খণ্ড আৰু সামাজিক সহযোগিতা সংগঠনসমূহক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। শ্ৰীসিঙে মহাকাশ, জৈৱ প্ৰযুক্তি, পাৰমাণৱিক প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডত পাৰস্পৰিক সহযোগিতা আৰু তথ্য আদান প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰত প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে আৰু এই ক্ষেত্ৰত প্ৰযুক্তি উন্নয়ন বোৰ্ডে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যোৱা মাহত দেশৰ সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ চকুত লগা ধৰণে 1,99,853 কোটি বৃদ্ধি হৈছে। উল্লেখযোগ্য যে যোৱা বছৰৰ আগষ্টত সংগ্রহিত 1,74,116 কোটি টকাৰ তুলনাত এই বছৰ জি এছ টি সংগ্ৰহ 14.8% বৃদ্ধি পাইছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মুঠ ঘৰুৱা সামগ্ৰী আৰু সেৱা কৰ ৰাজহ 1,37,249 কোটি হৈছে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত 9.3% অধিক। আমদানিৰ ফলত সংগ্ৰহিত জি এছ টিৰ পৰিমাণ 29% বৃদ্ধি হৈ 62,604 কোটি হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। কৃষকসকলে যাতে প্ৰত্যক্ষভাৱে লাভান্বিত হয় তাৰ বাবে চিহ্নিত 100খন জিলাত এই যোজনাৰ কাৰ্যৰূপায়ণ ত্বৰান্বিত কৰা, বিভিন্ন যোজনাৰ মাজত সমন্বয় শক্তিশালী কৰা আৰু জিলা পৰ্যায়ত উন্নত প্ৰদৰ্শন সুনিশ্চিত কৰা আদিৰ বিষয়ৰ পৰ্যালোচনা কৰাই এই বৈঠকৰ মূল উদ্দেশ্য। পৰ্যালোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আঁচনিখনৰ জিলা ভিত্তিক কাৰ্যৰূপায়ণ, জিলা কাৰ্য পৰিকল্পনা, কেন্দ্ৰীয় নডেল বিষয়াসকলৰ দ্বাৰা ক্ষেত্ৰীয় নিৰীক্ষণ, বিত্তীয় অগ্ৰগতি, দক্ষতা নিৰ্মাণ আদি বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰোৱা হয়। চিহ্নিত 8 জিলাই তেওঁলোকৰ জিলা কাৰ্য পৰিকল্পনা আপলোড কৰিছে আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় মতামতো আগবঢ়োৱা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে এই আঁচনিখন 11টা মন্ত্ৰালয় আৰু বিভাগৰ 37খন কেন্দ্ৰীয় আঁচনিৰ লগতে ৰাজ্য চৰকাৰৰ আঁচনি আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ জৰিয়তে ৰূপায়ণ কৰি থকা হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কৈছে যে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ বিলুপ্তি, প্ৰদূষণ আৰু সম্পদৰ অৱক্ষয় আদি সমস্যাৰ সংহত আৰু সহযোগিতামূলক সমাধানৰ প্ৰয়োজন। চতুৰ্থ ভাৰত জাৰ্মান পৰিৱেশ মঞ্চৰ মুকলি অধিৱেশনত ভাষণ দি শ্ৰীযাদৱে কয় যে অধিক স্থিতিস্থাপকতাৰ বাবে ঐক্যবদ্ধভাৱে থিয় হোৱা এই বিষয়বস্তুৱে জলবায়ু অনুকূল, সম্পদৰাহী আৰু বহনক্ষম

0: উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত যে শক্তিশালী সহযোগিতাৰ প্ৰয়োজন আছে সেই কথাটোকে প্ৰতিফলিত কৰিছে। আজি নতুন দিল্লীত জাৰ্মানীৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কাৰ্চেন শ্বনাইডাৰ আৰু শ্ৰী যাদৱৰ সৈতে যুটীয়া অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত দুয়োপক্ষই ঔদ্যোগিক কাৰ্বন নিৰ্গমন শূন্যকৰণ আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সৈতে জড়িত বিষয়সমূহৰ সন্দৰ্ভত আলোকপাত কৰে। বিশেষকৈ জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দি কয় যে যুদ্ধ আৰু সংঘৰ্ষ কোনো সমস্যাৰ সমাধান নহয়। গোলকীয় অনিশ্চয়তাৰ পাছতো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 7.8% বৃদ্ধি পাইছে বুলি সাংসদ ৰবিশংকৰ প্ৰসাদে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ প্ৰতিবাদ কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰসমূহ উঠাই লোৱাৰ বাবে নিশ্চিতি প্ৰদান কৰিছে। আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে গৱেষণাগাৰত বিকশিত প্ৰযুক্তিসমূহক উৎপাদন, সমাধান আৰু উদ্যমলৈ ৰূপান্তৰ কৰাৰ প্ৰয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 268.66 মিটাৰ, 1125 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা।
2: আপোনাৰ চাহ ইএমআই ভাড়া কেনেকৈ মেনেজ কৰো?
3: এটা উপায় আছে, ভাল পইচা পাবা।
2: কেনেকৈ?
3: তোমাৰ বেংক ডিটেইলস দিবা, কেজন মানে পইচা পঠিয়াব, তেওঁলোকে জনোৱা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবা, কমিশন পাবা।
2: ইমান উজু ক'ত নুজু? এইটো মানি মিউল, কলা ধন ঘূৰাই আনে আনৰ একাউণ্টৰ পৰা, ইহল অপৰাধ, জেইল হ'ব পাৰে। নাই ভাই, নকৰো। আপোনাৰ বেংক একাউণ্ট নিৰাপদে ৰাখক, কাকো ব্যৱহাৰ কৰিবলৈ নিদিব। RBI কয়
4: জানি লওক, সতৰ্ক হৈ ৰওক।
2: ইমান ৰাতি SMS, KYC আপডেট কৰক নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? KYC আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল KYC আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBIয়ে কয়
4: জানি লওক, সতৰ্ক হৈ ৰওক।
5: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কৃষি ভিত্তিক অনুষ্ঠান শিৰলু। শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি বিজ্ঞানসন্মত গাহৰি পালন এই বিষয়ে কিছু কথা পাতিম আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ নপামত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ পশু বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডাক্তৰ অলকেশ ডেকাক। নমস্কাৰ ডাক্তৰ ডেকা।
6: হয়, নমস্কাৰ।
5: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে কৃষকসকলে নাইবা ইচ্ছুক যুৱক যুৱতীয়ে গাহৰি পালন যদি ব্যৱসায় হিচাপে ল'ব খোজে, তেনেহ'লে গাহৰি পালন কিয় লাভজনক, এই বিষয়ে কিছু কথা বুজাই কওকচোন।
6: গাহৰি পালন আচলতে অত্যন্ত লাভজনক এক কৃষি বুলি ক'ব পাৰি, কাৰণ গাহৰি পালনৰ পাছত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত মানুহৰ বা পশুপালকবিলাকৰ বিশেষ অসুবিধা নহয়, কাৰণ গাহৰিৰ চাহিদা আমাৰ অসমত অত্যন্ত বেছি আৰু সমীক্ষামতে প্ৰায় 38.5% মানুহে গাহৰি খায় আৰু আমাৰ অসমত পৰ্যাপ্ত গাহৰি উৎপাদন নহয়, যাৰ ফলত এতিয়াও আমাৰ 40% গাহৰি বহিৰাজ্যৰ পৰা আমাৰ অসমলৈ অনা হয়। গতিকে গাহৰি পালন কৰিলে মই ভাবোঁ যে আমাৰ খেতিয়কসকলে বা গাহৰি পালকসকলে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। ইয়াৰ উপৰিও আমাৰ গাহৰি এটা বৈশিষ্ট্য আছে যে ই এবাৰত 8-12 পোৱালি দিব পাৰে আৰু বছৰত যদি আমি দুবাৰো পোৱালি লওঁ তো গতিকে আমি 16-24 আমি পোৱালি এবছৰত পাব পাৰোঁ আৰু 7-8 মাহত এটা

0: গাহৰি আমি বজাৰত বিক্ৰী কৰিবলৈ উপযুক্ত হৈ যায়। গতিকে খুব সোনকালে আমি ইয়াৰ পৰা ভাল লাভালাভ পাব পাৰোঁ।
1: গাহৰি যেতিয়া এখন পাম খোলাৰ কথা এজন কৃষকে ভাবে, তেতিয়াহ'লে তেওঁৰ গাহৰি পামখনৰ স্থান নিৰ্বাচনৰ ক্ষেত্ৰত কি কি কথাত গুৰুত্ব দিব লাগে, এই বিষয়ে অলপ বুজাই কওক।
0: গাহৰি পাম বা আমি গাহৰিৰ গঁৰাল আমি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথমতে স্থানটো আমি ভালদৰে নিৰ্বাচন কৰিব লাগে, যিটো আমাৰ ৰ'দ ঘাই জাগা হ'ব লাগে, কোনো চাপ

0: পাম বা আমি গাহৰিৰ গঁৰাল আমি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথমতে স্থানটো আমি ভালদৰে নিৰ্বাচন কৰিব লাগে, যিটো আমাৰ ৰ'দ ঘাই জাগা হ'ব লাগে, কোনো ছাঁ পৰা বা গছৰ তলৰ জাগা আমাৰ হ'ব নালাগে, আৰু ঠাইটুকুৰা মানুহৰ বসতিৰ পৰা অলপ দূৰত হ'ব লাগে, আৰু তাতে যাতে কোনো ধৰণৰ পানী জমা নহয় বা বৰষুণৰ পানী আহি জমা নহয় তেনেকুৱা ওখ ঠাই এটুকুৰা হ'ব লাগে। লগতে পামত গাহৰিৰ মলমূত্ৰবিলাক আৰু গাহৰি পামখন চাফা কৰোঁতে যিখিনি পানী ওলায় সেই পানীখিনি যাতে ধুনীয়াকৈ নলাৰ দে ওলাই গৈ আমাৰ দূৰলৈ নিগৰিত হ'ব পাৰে তেনেকুৱা এটা স্থান আমি নিৰ্বাচন কৰিব লাগে। লগতে আমাৰ সেই গঁৰাললৈকে যোৱাৰ ৰাস্তা এটা আমাৰ থাকিব লাগে, ইলেক্ট্ৰিচিটি বা আমাৰ বিদ্যুতিক কানেকশ্যন থাকিব লাগে। এইখিনি আমি প্ৰথমতে স্থান নিৰ্বাচন কৰোঁতে এই ধৰণৰ কথাবিলাক আমি জানি ল'ব লাগে বা আমি বিবেচনা কৰি ল'ব লাগে।
1: হয়, এই পামৰ কথা যে ক'লে, এই পামখন কিদৰে বনাব লাগে বা গৃহ নিৰ্মাণটো কি ধৰণে কৰিব লাগে অলপ বুজাই কওকচোন।
0: আমি গাহৰিৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিবলগীয়া বিষয়টো হ'ল যে গাহৰিবিলাকে মাটিটো খুন্দি পেলায়, গতিকে আমি আমাৰ পামৰ প্ৰথম চাবলগীয়া কথাটো হ'ল পামৰ মজিয়াখন আমি পকা কৰি ল'ব লাগে, আৰু আমি ছাইডৰ বেৰবিলাক বা ৱালবিলাক আমি বাঁহেৰেও নিৰ্মাণ কৰিব পাৰোঁ, নহ'লে আমি পকা কৰিও নিৰ্মাণ কৰিব পাৰোঁ। আৰু এটা বস্তু আমি চাব লাগিব, এজনী গাহৰিক বা এটা গাহৰিক কিমানখিনি ঠাইৰ প্ৰয়োজন হয় সেইখিনিও আমি চাব লাগিব। গাহৰি গঁৰালটো নিৰ্মাণ কৰোঁতে আমি দুটা খণ্ডত নিৰ্মাণ কৰিব লাগে, এটা অংশত যাতে চালিৰ ছাঁটো পৰে আৰু এটা অংশ আমি খোলা ৰাখিব লাগে যাতে ঠাণ্ডাৰ সময়ত বা ৰাতিপুৱাৰ ভাগত গাহৰিজনীয়ে বা গাহৰিটোৱে ৰ'দত অলপ তাপ ল'ব পাৰে। এইধৰণে কৰিলে আমাৰ দুটা ব্যৱস্থা আমাৰ সম্পূৰ্ণ হৈ যায়। আৰু কিমান ঠাইৰ প্ৰয়োজন হয় বুলি ক'লে, এজনী গাহৰিক আমি পোৱালি থকা গাহৰিক 4-5 বৰ্গমিটাৰ জাগা আমাক গাহৰি এজনীক লাগে, আৰু এটা মতা গাহৰিক ৰাখিবৰ কাৰণে প্ৰায় 6 বৰ্গমিটাৰ জাগাৰ প্ৰয়োজন হয়।
1: অসমৰ বাবে আমাৰ ইয়াত যদি আমি গাহৰি পুহিব খোজোঁ তেতিয়াহ'লে ইয়াৰ বাবে উপযুক্ত জাত বা নিৰ্বাচিত জাত কোনবিলাক হ'ব?
0: হয়, আমাৰ থলুৱা কিছুমান জাত আছে, থলুৱা জাতৰ ভিতৰত ঘুংৰু বা ডুম জাতৰ গাহৰি আমাৰ থলুৱাভাৱে পৰম্পৰাগতভাৱে কৃষকসকলে বা খেতিয়কসকলে পালন কৰি আহিছে। ইয়াৰ উপৰিও আমাৰ উন্নত জাত কিছুমান যিবিলাক আমি বাহিৰৰ দেশৰ পৰা আমাৰ অসমলৈ আহিছে, তাৰ ভিতৰত লাৰ্জ হোৱাইট য়ৰ্কশায়াৰ, লেনৰেচ, হেমশ্বায়াৰ, ডিউৰক, লাৰ্জ ব্লেক, এই ধৰণৰ জাত কিছুমান আছে যিবিলাকৰ অতি সোনকালে সিহঁতৰ ৱেইটটো বাঢ়ি যায়। পোৱালিৰ সংখ্যা 8-12 এবাৰত পোৱালি দিয়ে, গতিকে তেনেধৰণৰ জাত আমি নিৰ্বাচন কৰিব পাৰোঁ। আমাৰ পশুবিজ্ঞান মহাবিদ্যালয় খানাপাৰাৰ পৰা এটা জাতৰ উদ্ভাৱন হৈছিলে, সেইটো আমি HDK-75 বুলি কয়। এইটো হেমশ্বায়াৰৰ লগত লোকেল যিটো থলুৱা জাতৰ গাহৰি ক্ৰছ কৰি পেলাই উদ্ভাৱন কৰিছিলে সেই জাতটোক HDK-75 বুলি কয়। সেই জাতটো আমাৰ অসমৰ কাৰণে, অসমৰ পৰিৱেশৰ কাৰণে খুব সুন্দৰভাৱে তেওঁ খাপ খায়, আৰু তেনেধৰণৰ জাতৰ আমি নিৰ্বাচন কৰিব পাৰোঁ।
1: হয়, এইবাৰ আপোনাৰ পৰা জানিব খুজিম যে পামত যদি আমি গাহৰি পুহোঁ তেতিয়াহ'লে এই গাহৰিসমূহৰ খাদ্যৰ ব্যৱস্থাপনা বা খাদ্যৰ ব্যৱস্থা কেনেধৰণে কৰিব লাগে, এই বিষয়ে অলপ কথা আমাক অৱগত কৰাওকচোন।
0: গাহৰিৰ খাদ্য বুলি ক'লে আমি 3 ধৰণৰ খাদ্যৰ কথা ক'ব পাৰোঁ। প্ৰথমটো হ'ল ষ্টাৰ্টাৰ খাদ্য। ষ্টাৰ্টাৰ খাদ্যটো আমি গাহৰি পোৱালিক দিয়া হয়, আৰু বাঢ়নীয়া সময়ত বা যেতিয়া পোৱালিবিলাক ডাঙৰ হয় তেতিয়া আমি গ্ৰোৱাৰ ফিড বা গ্ৰোৱাৰ খাদ্য দিয়া যায়, আৰু গাহৰি 50 কেজিৰ ওপৰত হ'লে আমি ফিনিচাৰ খাদ্যটো দিওঁ। ফিনিচাৰ মানে শেষৰ খাদ্যটো। এতিয়া প্ৰতিটো খাদ্যৰ বেলেগ বেলেগ পৰিমাণ আৰু বেলেগ বেলেগ পুষ্টিটো বেলেগ বেলেগ হ'ব লাগে। প্ৰথম আমাৰ যিটো ষ্টাৰ্টাৰ ফিড বুলি কয়, সেই ষ্টাৰ্টাৰ ফিডত 20-22% প্ৰটিনৰ প্ৰয়োজন হয়, আৰু গ্ৰোৱাৰ ফিডটোত আমাৰ 18-20% প্ৰটিনৰ দৰকাৰ হয়, আৰু

0: যিটো ফিনিচাৰ বা শেষৰ খাদ্য বুলি কৈছোঁ, এইটোত 16-18% প্ৰটিনৰ দৰকাৰ হয়। ইয়াৰ উপৰিও গাখীৰ দিয়া বা পোৱালি থকা মাইকী গাহৰিবিলাকক লেক্টেটিং ফিড বুলি কয়, সেই ধৰণৰ খাদ্য আমি দিব লাগে। সেই লেক্টেটিং ফিডটোত 18-20% প্ৰটিনৰ দৰকাৰ হয়। তাৰ উপৰিও গাহৰিৰ একদম সৰু পোৱালিবিলাকক 10-25 দিন বয়সৰ ভিতৰত এটা বিশেষ খাদ্য দিয়া হয়, তাক ক্ৰিপ ফিড বুলি কয়। এই ক্ৰিপ ফিডটো আমি গাহৰিৰ পোৱালিবিলাকক মাকৰ গাখীৰ খাই থকাৰ উপৰিও আমি 10-25 দিন বয়সত আমি এই খাদ্যটো দিব লাগে, যাতে পোৱালিবিলাকে যিটো গ্ৰউথ বা তেওঁলোকৰ যিটো স্বাস্থ্য হ'ব লাগিছিলে সেইখিনি মাকৰ গাখীৰৰ উপৰিও আমি অলপ খাদ্য দিলে সোনকালে বাঢ়ি আহে।
1: এই গাহৰি ফাৰ্মত গাহৰি প্ৰজনন হয়, এই গাহৰি প্ৰজনন ব্যৱস্থাপনা এজন খেতিয়কে বা গাহৰি পালকসকলে কেনেদৰে সুচাৰুৰূপে বৈজ্ঞানিকভাৱে কৰিব, এই বিষয়ে অলপ জনাওকচোন।
0: গাহৰিৰ প্ৰজনন বুলি কওঁতে এইটো খুব গুৰুত্বপূৰ্ণ বিষয়, কাৰণ ভালদৰে প্ৰজনন কৰিলে আমি ভাল পোৱালি পাম। তাৰ কাৰণে প্ৰথমতে আমি গাহৰিৰ মতা গাহৰি আৰু মাইকী গাহৰিৰ চিনাক্ত কৰি ল'ব লাগে, আৰু মতা গাহৰি বা মাইকী গাহৰিৰ প্ৰজনন কৰাৰ সময়ত আমি চাব লাগে যে গাহৰিৰ মতা গাহৰি আৰু মাইকী গাহৰি কোনো ধৰণৰ বংশগত বেমাৰ যাতে নাই, বা বংশগতভাৱে এই মতা গাহৰি আৰু মাইকী গাহৰিটো কোনো ধৰণৰ সম্পৰ্ক থাকিব নালাগে, নহ'লে বংশগত কিছুমান বেমাৰ পোৱালিবিলাকৰ গাত দেখা দিব পাৰে। এই প্ৰজননৰ সময়টো এজনী মাইকী গাহৰিয়ে 7-8 মাহ বয়সত প্ৰজনন ক্ষমতা লাভ কৰে। যদিও প্ৰজনন ক্ষমতা 8 মাহ বা 7 মাহৰ লাভ কৰে, আমি প্ৰথমবাৰ যেতিয়া প্ৰজনন ক্ষমতা লাভ কৰে তেতিয়া আমি প্ৰজনন কৰিব নালাগে। 2-3 নম্বৰ ঋতুচক্ৰৰ পিছতহে আমি প্ৰজনন কৰিব লাগে, যাৰ ফলত আমি ভাল বা বেছিকৈ পোৱালি আমি পাব পাৰোঁ। এই প্ৰজনন ক্ষমতা লাভ কৰাৰো কিছুমান লক্ষণ আমি দেখা পাওঁ। মাইকী গাহৰিয়ে সচৰাচৰ এই সময়ত খাদ্য কমকৈ খায় আৰু লগত খুব সঘনাই পেচাব কৰি থাকে। আৰু এটা খুব সহজে ধৰিব পৰা এটা লক্ষণ আছে, সেইটো হ'ল যদি পিঠিত আমি হাতটো থৈ হেঁচা দিওঁ, এইটো ষ্টেণ্ডিং ৰিফ্লেক্স বুলি কয়, যদি আমি পিঠিত হেঁচা দিওঁ এই গাহৰিজনীয়ে নিজৰ ঠাইৰ পৰা আঁতৰি নাযায়। এইখিনি সময়তে আমি গম পাব লাগিব যে আমাৰ গাহৰিজনী প্ৰজনন ক্ষমতা লাভ কৰিছে, আৰু সেইখিনি সময়ত আমি উপযুক্ত মতাৰ গাহৰিৰ লগত আমি প্ৰজনন কৰিব লাগে। আৰু বেছি পোৱালি পাবৰ কাৰণে 24 ঘণ্টাৰ পিছত আমি আকৌ দ্বিতীয়বাৰ প্ৰজনন কৰিব লাগে। তেতিয়া আমি লিটাৰ চাইজ বুলি কয়, যিটো মানে পোৱালিৰ সংখ্যা, সেইটো আমি 8-12টামান আমি পোৱালি পাব পাৰোঁ।
1: গাহৰি প্ৰজননৰ সময়ত এই গাভিনী গাহৰি, যি গৰ্ভৱতী যিবিলাক গাহৰি থাকে, সেইখিনি গাহৰি কিবা বেলেগ বিশেষভাৱে যত্ন ল'ব লাগে নেকি? আৰু যদি লাগে তেতিয়াহ'লে কেনেধৰণে সেইখিনি গাহৰিৰ যত্ন ল'ব লাগে এই বিষয়ে কওকচোন।
0: গাভিনী গাহৰি প্ৰজননৰ পাছত আচলতে গাভিনী গাহৰিগৰাকীক আমি অন্য গাহৰিৰ লগত ৰাখিব নালাগে, কাৰণ বেলেগ গাহৰিৰ লগত কেতিয়াবা কাজিয়া হয় বা সিহঁতৰ খাদ্যৰ অকণমান বেছিকৈ দৰকাৰ হয় আৰু পৰিপুষ্টিও বেছিকৈ দৰকাৰ হয়। গতিকে গাভিনী গাহৰিক যদি আমি অন্য কোঠাত বা পৃথককৈ এটা কোঠালিত ৰাখোঁ তেতিয়া আমাৰ খাদ্যৰ আমি সেই হিচাপত আমি খাদ্য দিব পাৰোঁ। লগতে গাহৰিৰ যিটো গৰ্ভধাৰণৰ সময় সেইটো হ'ল আমাৰ 114 দিন, তাৰ 2-1 দিন আগপিছ হ'ব পাৰে, 114 দিনত পোৱালি দিয়ে। গতিকে এই পোৱালি দিয়াৰ সময়লৈকে গাহৰিগৰাকীক আমি পৃথককৈ এটা কোঠাত ৰাখিব লাগে, আৰু লাষ্টৰ সময়ত মানে শেষৰ 1-10 দিন থাকোঁতে আমি গাহৰিগৰাকীক এটা ফাৰোয়িং পেন বুলি কয়, এটা বিশেষ ধৰণৰ কোঠা য'ত মানে মজিয়াত আমি খেৰ পাৰি দিব লাগে, যাতে কোমল বিছনা এখন গাহৰিজনীয়ে পায় আৰু তাতে পোৱালি দিব পাৰে। এইখিনি যত্ন আমি কৰিলে আমি সঠিকভাৱে গাহৰিৰ পোৱালিটো আমি পাব পাৰোঁ আৰু সুস্থ পোৱালি আমি লাভ কৰিব পাৰোঁ।
1: গাভিনী গাহৰিৰ যতনৰ বিষয়ে আমি জানিলোঁ, এতিয়া যিখিনি পোৱালি হ'ল এই পোৱালি গাহৰিখিনি কেনেদৰে যত্ন ল'ব লাগে এই বিষয়ে জনাওকচোন।
0: হয়, মই অলপ আগতে ক'লোঁ যে গাহৰি এজনীয়ে 114 দিনৰ পোৱালি দিয়ে, গতিকে সেই পোৱালি দিয়াৰ খুব বিশেষভাৱে যত্ন ল'বলগীয়া বিষয়টো হ'ল যে পোৱালি

0: যেতিয়া দিব হয় সেইখিনি সময়ত গাহৰিগৰাকীক যাতে কোনো বেলেগ গাহৰিয়ে অসুবিধা নিদিয়ে তেনেধৰণৰ আমি ৰাখিব লাগে। আৰু পোৱালি দিয়াৰ সময়ত বিশেষকৈ চাবলগীয়া বিষয়টো হ'ল যে গাহৰিজনীয়ে যদি শুই দিয়ে যাতে পোৱালিৰ ওপৰত নুশুৱে সেইখিনি আমি যত্ন ল'ব লাগে। নহ'লে বহু ক্ষেত্ৰত দেখা যায় যে একজনীৰ হেঁচাত কিছু পোৱালীয়ে মৃত্যুবৰণো কৰে আৰু এই পোৱালিবিলাকক দুঘণ্টাৰ ভিতৰত জন্মৰ দুঘণ্টাৰ ভিতৰত মাকৰ গাখীৰ বা যিটো কলষ্ট্ৰাম বুলি কোৱা যায় এইটো আমি খুৱাব লাগে। আৰু পোৱালিবিলাক জন্মৰ সময়ত নাভিটো যদি দীঘল হৈ থাকে তেতিয়া আমি এক ইঞ্চি মানে গাৰ পৰা এক ইঞ্চি দূৰত পৰিষ্কাৰ সূতাৰে বান্ধি আমি নাভিটো কাটি দিব লাগে আৰু তাৰ পৰা যাতে কোনো ৰোগৰ সংক্ৰমণ নহয় সেইখিনি চাব লাগে। আৰু আমি এটা টিংচাৰ আয়োডিন বুলি এটা ঔষধ পোৱা যায় সেই টিংচাৰ আয়োডিনটো নাভিটোত লগাই দিব লাগে। পোৱালি গাখীৰ খুৱাব প্ৰথম 7-10 দিনলৈকে মাকৰ গাখীৰে খুৱাব লাগে আৰু 7-10 দিনৰ পাছত আমি অলপ আগতে কৈছিলোঁ যে ক্ৰিপ ফিট বুলি এই ক্ৰিপ ফিটটো আমি 7-10 দিনত আমি আৰম্ভ কৰিব পাৰোঁ। আৰু আমাৰ যেতিয়া গাহৰি পোৱালিবিলাক গঁৰালত ৰখা হয় গাহৰিৰ এটা এনিমিয়া বা ৰক্তহীনতাৰ লক্ষণটো দেখা দিয়ে কাৰণ গাহৰিৰ মাইকী গাহৰিৰ গাখীৰত আইৰণৰ পৰিমাণটো কম থাকে। গতিকে আমি পোৱালিবিলাকক 4 নম্বৰ দিন আৰু 14 নম্বৰ দিনত আইৰণৰ বেজী দিয়া প্ৰয়োজন হয়। আৰু যদি গাহৰি পোৱালিবিলাক আমি মাটিত ৰাখোঁ তেতিয়া মাটিৰ পৰা এই আইৰণটো পোৱালিবিলাকে পায় গতিকে সেইখিনি সময়ত আমি পোৱালিবিলাকক আইৰণ নিদিলেও হৈ যায়। আৰু এটা পোৱালি গাহৰি পোৱালিবিলাকৰ আমি নিডল টিথ বুলি কওঁ এইটো আপোনাৰ জোঙা দাঁত ওপৰৰ পাৰিত 4টা আৰু তলৰ পাৰিত 4টা থাকে। এই জন্মৰ সময়তে বা জন্মৰ কিছুদিন পিছত 2-4 দিন পিছতে আমি সেই দাঁতকেইটা নিডল টিথ কাটাৰ এটা থাকে সেই কাটাৰটোৰে আমি এই দাঁতকেইটা অলপ কাটি দিব লাগে যাতে মাকৰ গাখীৰ খাওঁতে মাকৰ উহাৰত কোনো আঘাত নালাগে। এইখিনি আমি যত্ন কৰিলে পোৱালিবিলাকক আমি ভালদৰে ডাঙৰ কৰিব পাৰোঁ। আৰু গাহৰি পোৱালিবোৰ 35-45 দিনৰ ভিতৰত আমি মাকৰ পৰা আঁতৰাই দিব লাগে যাতে মাকজনীয়ে আকৌ দ্বিতীয়বাৰৰ কাৰণে প্ৰজনন ক্ষমতা লাভ কৰে। আৰু পোৱালিবিলাকক 45 দিনৰ পিছত বা 35-45 দিনৰ পিছত আমি ক্ৰিপ ৰেচন বা ক্ৰিপ ফিড যিটো আছিলে সেইটোৰ পৰা আঁতৰাই আমি তেতিয়া ষ্টাৰ্টাৰ খাদ্যটো আমি দিব পাৰোঁ।
1: এইবাৰ আপোনাৰ পৰা জানিব খুজিম যে গাহৰিৰ সাধাৰণতে হোৱা কিছুমান ৰোগ আছে এই ৰোগসমূহৰ বিষয়ে কওকচোন আৰু এই ৰোগসমূহৰ পৰা প্ৰতিকাৰ কেনেকৈ পাব পাৰি এই বিষয়েও আমাক জনাওক।
0: গাহৰিৰ ৰোগৰ পৰা প্ৰতিকাৰ পোৱা মানে আচলতে আমি গাহৰিজনীক ৰোগ নোহোৱাৰ পৰাই আমি বচাই ৰাখিব লাগিব। তাৰ কাৰণে কিছুমান প্ৰতিষেধক চিটা বা ভেকচিন পোৱা যায় সেইখিনি আমি সময়মতে দিব লাগিব। লগতে আমি কিছুমান বায়'ছিকিউৰিটি বা জৈৱিক সুৰক্ষা ৰাখিব লাগিব যাতে আমাৰ গাহৰি গঁৰালত কোনো ধৰণৰ ৰোগ বা বীজাণু বিয়পিব নোৱাৰে। আমি প্ৰথমতে চাব লাগিব যাতে আমাৰ পামৰ ভিতৰত কোনো বহিৰা মানুহ বা বেলেগ জীৱ জন্তু আমাৰ পামত প্ৰৱেশ কৰিব নোৱাৰে। তাৰ বাবে আমাৰ এখন বেৰ থাকিব লাগে আৰু আমি নিজেও যেতিয়া বেলেগ স্থানৰ পৰা বা বেলেগ গাহৰি পামৰ পৰা আমাৰ পামলৈ আহোঁ তেতিয়া আমাৰ পশুপালকসকলে নিজৰ জোতা চেণ্ডেলবিলাক বাহিৰতে ৰাখি বা কাপোৰটো সলাই ভৰি হাত ভালদৰে ধুইহে পামলৈ প্ৰৱেশ কৰিব লাগে যাতে আমাৰ গাত কোনো ধৰণৰ বীজাণু বা বেমাৰৰ বীজাণু আমাৰ লগত নাহে। এতিয়া গাহৰিৰ বেমাৰ বুলি কওঁতে সাধাৰণতে বা খুব এটা ইম্পৰ্টেণ্ট বেমাৰ হ'ল গাহৰিৰ জ্বৰ। এই গাহৰি জ্বৰ বুলি কওঁতে গাহৰি জ্বৰটো আমাৰ কৃষকসকলৰ খুব এটা ডাঙৰ সমস্যা হিচাপে দেখা দিয়ে। এই গাহৰি জ্বৰটো গাহৰিৰ জ্বৰ আছে এটা হ'ল আমাৰ ক্লাছিকেল চুৱাইন ফিভাৰ বুলি কয় এইটো CSF বুলি কয় আৰু এই বেমাৰটো এটা ভাইৰাছজনিত বেমাৰ। এই বেমাৰটো এটা পেষ্টি ভাইৰাছ বুলি নামৰ ভাইৰাছৰ ফলত এই ক্লাছিকেল চুৱাইন ফিভাৰ ৰোগটো হয়। আৰু একেধৰণৰ বা একে লক্ষণযুক্ত আন এটা গাহৰিৰ জ্বৰ আছে সেইটোক আমি আফ্ৰিকান চুৱাইন ফিভাৰ বা ASF বুলি কোৱা যায়।

এই ASF টো এটা ফ্লেভিভাইৰাডি নামৰ ফেমিলিৰ ভাইৰাছৰ পৰা হয়। আৰু এই ASF বা আফ্ৰিকান চোৱাইন ফিভাৰটো আমাৰ অসমত 2020 চনত প্ৰথম ধৰা দিছিলে আৰু তাৰ পিছৰে পৰা এই বেমাৰটোৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে। আমাৰ প্ৰায় যদি বেমাৰটো হয় 100% চান্স আছে যে গাহৰিটো মৃত্যুবৰণ কৰে বা মৰি যায়। এই ৰোগৰ পৰা আমি হাত সাৰিবৰ কাৰণে এতিয়ালৈকে আমাৰ ক্লাছিকেল চোৱাইন ফিভাৰৰ বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে আমাৰ মাজত ভেকচিন বা যিটো প্ৰতিষেধক চিটা বুলি কয় সেইটো আমাৰ মাজত উপলব্ধ আছে। আৰু এই ৰোগৰ কাৰণে হাত সাৰিবলৈ আমি 6-8 সপ্তাহৰ পোৱালিক আমি প্ৰথম ভেকচিন দিব পাৰোঁ বা তাৰপিছত আমি এই প্ৰথম ভেকচিনৰ এমাহ পিছত আমি আকৌ দ্বিতীয়বাৰ ভেকচিন দিব লাগে। তাৰপিছত আমি প্ৰতি বছৰে এবাৰকৈ আমি ক্লাছিকেল চোৱাইন ফিভাৰৰ ভেকচিনটো আমি দিব লাগে। কিন্তু ASF যিটো আফ্ৰিকান চোৱাইন ফিভাৰ বুলি ক'লোঁ সেই বেমাৰটোৰ ভেকচিনটো আমাৰ ভাল খবৰ যে এই বছৰ ভূপালত স্থিত আমাৰ গৱেষণা কেন্দ্ৰত এই আফ্ৰিকান চোৱাইন ফিভাৰৰ ভেকচিনটো উদ্ভাৱন হৈছে। গতিকে আশা কৰোঁ খুব সোনকালে আমাৰ বজাৰত এই ভেকচিনটো উপলব্ধ হ'ব আৰু কৃষকসকলে গাহৰিবিলাকক এই ভেকচিনটো দিব পাৰিব। ইয়াৰ পিছতে এই বেমাৰৰ কিছুমান লক্ষণ মই ক'ব বিচাৰোঁ। এই বেমাৰৰ লক্ষণবিলাক হ'ল গাহৰিৰ জ্বৰ হ'লে খুব গাহৰিৰ গাত তাপ থাকিব, খাদ্য খোৱাবিলাক বন্ধ কৰি দিব আৰু পেটত বা কাণৰ ভিতৰৰ ফালে আমি কিছুমান বেঙুনীয়া বা নীলা নীলা আমি দাগ কিছুমান দেখা পাম আৰু কেতিয়াবা কেতিয়াবা গাহৰিৰ পাতল পায়খানাও কৰে। এইখিনি লক্ষণ যদি দেখা পাওঁ তেতিয়া আমি গম পাম যে এই গাহৰিৰ জ্বৰ বা চোৱাইন ফিভাৰ বেমাৰটো হৈছে। আৰু এই বেমাৰটো যদি এজনী গাহৰিক দেখা দিয়ে তেতিয়া আমি সেই গাহৰিজনীক অন্য গাহৰিৰ পৰা পৃথক কৰি ৰাখিব লাগে বা কোৱাৰেণ্টাইন কৰি ৰাখিব লাগে যাতে অন্য গাহৰিৰ গাত এই বেমাৰটো নাযায়। বা আমি এই গাহৰিজনীক যেতিয়া আমি খাদ্য দিম বা গঁৰালটো চাফ কৰিব যাম তেতিয়া আমি এই খাদ্য দিয়া বাচন বৰ্তন বা আমি সেই একে কাপোৰ পিন্ধি বা চেণ্ডেল পিন্ধি অন্য গঁৰালত প্ৰৱেশ কৰিব নালাগে। এনেকৈ আমি এই গাহৰিৰ ৰোগটোৰ পৰা প্ৰতিকাৰ পাব পাৰোঁ। ইয়াৰ উপৰি আৰু গাহৰিৰ কিছু বেমাৰ আছে, যেনে ধৰক চবকা বেমাৰটো গাহৰিৰ দেখা দিয়ে। এই চবকা বেমাৰৰ লক্ষণবিলাক হ'ল ইয়াত খুৰাবিলাক ফাটি যায়, গাহৰিৰ খুৰাৰ মাজত ঘাঁ হয় আৰু মুখত কিছুমান ঘাঁ হয় যাৰ ফলত গাহৰিবোৰে খাদ্য খাবলৈ নোৱাৰে আৰু অত্যন্ত জ্বৰ হয় যাৰ ফলত গাহৰিটো মানে শুকাই খিনাই যায় আৰু মৃত্যুবৰণ নকৰিলেও বেছি ভাগ সময়ত স্বাস্থ্যৰ অৱনতিৰ ফলত গাহৰিবিলাক খুব দুৰ্বল হৈ যায় আৰু প্ৰজনন ক্ষমতা বা আমি বিক্ৰীৰ বাবে ব্যৱহাৰ কৰিবলৈ ৰখা গাহৰিবোৰ খুব দুৰ্বল হৈ যোৱাৰ ফলত আমাৰ লোকচান হৈ যায় আৰু বা লছ হৈ যায়। আমি সেই সময়মতে গাহৰিবোৰক বিক্ৰী কৰিব নোৱাৰোঁ। ইয়াৰ উপৰি আৰু এটা বেমাৰ আছে আমাৰ অসমত, এই বেমাৰটো সাধাৰণতে দেখা যায়, সেইটো হ'ল পেষ্টুৰেলা মাল্টোছিডা নামৰ এটা বীজাণু আছে। সেই বীজাণুটোৱে হিমৰহেজিক ছেপ্টিছেমিয়া নামৰ এটা বেমাৰ গাহৰিৰ ৰোগ কৰে আৰু এই ৰোগটোৰ ফলত গাহৰিৰ ডিঙিটো ফুলি যায় আৰু সাধাৰণতে এই ৰোগটো হ'লে খুব জ্বৰ হয় আৰু চিকিৎসা কৰাৰ আগতেই কেতিয়াবা আমি গাহৰিটো মৃত্যুবৰণ কৰা দেখা যায়। কাৰণ এই বেমাৰটো হ'লে মানে বেছি সময় পোৱা নাযায়, এবাৰ লক্ষণ দেখা দিলে বা কেতিয়াবা লক্ষণ দেখা নিদিয়াকৈও গাহৰি মৰি যাব পাৰে। গতিকে এই ৰোগৰ পৰা আমি প্ৰতিকাৰ পাবলৈ এই দুয়োটা ৰোগ, যিটো চবকাৰ কথা ক'লোঁ, চবকা আৰু হিমৰহেজিক ছেপ্টিছেমিয়া, এই দুটা বেমাৰৰ ভেকচিনো বা প্ৰতিষেধক চিটা যিটো কয় সেইটো আমাৰ মাজত উপলব্ধ আছে আৰু এই ভেকচিনটো আমি দুমাহৰ ওপৰৰ সকলো গাহৰিকে আমি দিব পাৰোঁ। আৰু প্ৰথম ভেকচিন দিয়াৰ এমাহ পিছত আমি এই ভেকচিনটো পুনৰাই দিব লাগে আৰু তাৰ প্ৰতি এবছৰ মূৰে মূৰে আমি এই ভেকচিনটো দিব পাৰোঁ। এইখিনি হ'ল সাধাৰণতে হোৱা কিছুমান গাহৰিৰ বেমাৰ। প্ৰতিষেধক চিটাৰ পৰা এই বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। গাহৰি পোৱালিবিলাকৰ পেলুজনিত হয় ৰোগ, অকল পোৱালি বুলি নহয় আমাৰ প্ৰতিজনী গাহৰিৰে পেলুৰ পৰা সমস্যা দেখা দিয়ে। গতিকে আমি

0: গাহৰি পোৱালিবিলাকক আমি 21 দিন বয়সতে প্ৰথমবাৰ পেলুৰ দৰৱ আমি খুৱাব পাৰোঁ আৰু তাৰপিছত প্ৰতি 3 মাহৰ মূৰে মূৰে আমি পেলুৰ দৰৱ খুৱাব লাগে আৰু ডাঙৰ গাহৰিবিলাককো আমি প্ৰতি 3 মাহৰ মূৰে মূৰে আমি পেলুৰ দৰৱ আচলতে দিব লাগে আৰু যদি প্ৰজনন কৰাৰ আগে আগে 1 সপ্তাহ বা 10 দিন আগতে যদি আমি পেলুৰ দৰৱটো আমি দিব পাৰোঁ তেতিয়া আমি খুব ভাল এটা জাল পাব পাৰোঁ আৰু পেলুৰ দৰৱ দিয়াৰ লগতে আমি এটা লিভাৰৰ ঔষধ বা লিভাৰ টনিকো তাৰ সমসাময়িকভাৱে গাহৰিজনীক বা গাহৰি পোৱালিবিলাকক দিব লাগে
1: এনেকুৱা গাহৰিৰ কিবা ৰোগ বা বেমাৰ আছে নেকি যোনটো গাহৰিৰ পৰা মানুহলৈ বিয়পিব পাৰে
0: হয় গাহৰিৰ পৰা মানুহলৈ অহা এটা খুব মাৰাত্মক বেমাৰ আমাৰ সকলোৱে জানে এইটো হ'ল জাপানীজ এনকেফেলাইটিছ এইটো গাহৰিয়ে মানে এম্পলিফায়াৰ হোষ্ট হিচাপে কাম কৰে এইটো এবিধ ভাইৰাছজনিত বেমাৰ আৰু কিউলেক্স নামৰ এটা মহে এই গাহৰিৰ পৰা এই বেমাৰটো আনি আমাৰ মানুহৰ গাত দিব পাৰে গতিকে সেই অলপ সাৱধান হ'ব লাগে আৰু যাতে মহ মাখি এইবিলাক পামত নাহে তাৰ কাৰণে আমি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে পামখন সদায় চাফা কৰি ৰাখিব লাগে ইয়াৰ উপৰিও আৰু কিছুমান বেমাৰ আছে যেনে চোৱাইন ফ্লু বুলি কয় এই চোৱাইন ফ্লুটো গাহৰিৰ পৰা মানুহলৈ আহিব পাৰে চোৱাইন ফ্লুটো এটা ইনফ্লুৱেঞ্জা ভাইৰাছ টাইপ এ নামৰ এটা ভাইৰাছে আমাৰ মানুহৰ গাত বিয়পায় এই বেমাৰ তাৰ উপৰি এবিধ পেলু আছে এই পেলুবিধ গাহৰিৰ মাংসৰ পৰা আমাৰ মানুহৰ গাত আহিব পাৰে এই পেলুটোৰ নাম টিনিয়া ছলিয়াম বুলি কয় গাহৰিৰ মাংসত এই পেলুৰ কিছুমান লাৰ্ভি বুলি কয় এই লাৰ্ভিবিলাক গাহৰি মাংসত থাকি যায় আৰু এই মাংসবিলাক যদি আমি কেঁচাকৈ বা ভালদৰে নিসিজোৱাকৈ খাওঁ তেতিয়া সেই গাহৰিৰ পৰা পেলুৰ সমস্যাটো আমাৰ মানুহৰ গাতো আহিব পাৰে
1: এই আপুনি গাহৰিৰ পৰা মানুহলৈ বিয়পা ৰোগ বা যিখিনি ক্ষতি কৰিব পৰা বিষয়ে ক'লে এইখিনি নহ'বলৈ কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈ
0: পেলুৰ সমস্যাটোৰ কথা কৈছোঁ আমি গাহৰি কেতিয়াও গাহৰি মাংস কেঁচাকৈ বা ভালদৰে নিসিজোৱাকৈ যদি খাওঁ তেতিয়া এই ৰোগটো পেলুটোৰ আমাৰ গাত আহিব পাৰে কিন্তু যদি আমি ভালদৰে বইল কৰি বা ভালদৰে সিজাই মেলি খোৱা যায় তেতিয়া বেছিভাগ সময়ত দেখা যায় যে সম্পূৰ্ণ পেলুৰ যিটো লাৰ্ভি থাকে সেইটো মৰি যায় আৰু চোৱাইন ফ্লু বা আমাৰ যিটো জাপানীজ এনকেফেলাইটিছ বুলি কৈছোঁ এই বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে আমি যদি বেমাৰৰ লক্ষণ গাহৰিৰ গাত দেখা দিয়ে তেতিয়া আমি নিজে সাৱধান হ'ব লাগে আৰু এই ৰোগ হোৱা গাহৰিবোৰ আমি অন্য এটা জেগাত বা পৃথকভাৱে ৰাখিব লাগে আৰু মহ যাতে গাহৰি গঁৰালত নাহে তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগে আৰু এই মহটোৱে দিনতে কামোৰে গতিকে আমি অকণমান সাৱধান হ'ব লাগে যাতে মহ আমাৰ ওচৰে পাজৰে গাহৰি গঁৰালৰ ওচৰত কোনো ধৰণৰ পানী জমা নহয় বা মহৰ বংশ বিস্তাৰ নহয় তাৰ বাবে আমি সাৱধান হ'ব লাগে আৰু এই গঁৰালবিলাকত আমি সময়ে সময়ে পটাচ দি পেলাই আমি মজিয়াবিলাক ধুই দিব লাগে যাতে বেমাৰৰ বীজাণুবিলাক নষ্ট হয় বা ধ্বংস হয়
1: ডক্টৰ ডেকা আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা বিজ্ঞানসন্মতভাৱে কেনেদৰে গাহৰি পালন কৰিব লাগে এই বিষয়ে আমি বহু কথা জানিলোঁ আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা আমাৰ শ্ৰোতাৰ লগতে গাহৰি পালকসকলো নিশ্চয় উপকৃত হ'ব পাৰিব আপুনি আপোনাৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল নমস্কাৰ
0: হয় ধন্যবাদ
1: শিৰলু অনুষ্ঠানটি শুনিলে আজিৰ শিৰলু অনুষ্ঠানত বিজ্ঞানসন্মত গাহৰি পালন এই শীৰ্ষক কথোপকথনটি শুনিলে অনুষ্ঠানটিত ভাগ ল'লে তেজপুৰৰ নপামত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ পশুবিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডাক্তৰ অলকেশ ডেকাই অনুষ্ঠানটি যুগুতাই ধৰিলে জিনিয়া শৰ্মাই অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ

0: শ্ৰোতাসকলে ইমান পৰে শিৰলু অনুষ্ঠানটি শুনিলে। পূৰ্বে প্ৰচাৰিত অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰি শুনোৱা হ'ল। এয়া আকাশবাণী তেজপুৰ।
1: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ KYC ৰ পৰ্চ, যদি এটাই চাবি হ'লহেঁতেন।

0: আছে নহয় দেউতা CKYC আইডি।
1: CKYC মানে?
0: বেংকে আপোনাৰ KYC বিৱৰণ CKYC ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ CKYC আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত KYC আপডেটৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
1: বাহ, RBI-এ কয়
0: KYC সুৰক্ষিত বেংকিংৰ দিশলৈ প্ৰথম পদক্ষেপ।
2: এয়া আকাশবাণী তেজপুৰ আজিৰ দিনটো।

আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি ছেপ্টেম্বৰ মাহৰ পহিলাটো দিন।

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তিথি 1596 চনৰ ভাদ মাহৰ আজিৰ তিথিতে তেখেতৰ তিৰুভাৱ হৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আছিল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। 1489 চনত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত তেখেতৰ জন্ম হৈছিল। মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা। তেখেত প্ৰথমতে শাক্তধৰ্মী আছিল যদিও মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হৈ পৰে। গুৰু শংকৰদেৱৰ দৰে মাধৱদেৱো এক বিৰল বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল। উপস্থিত বুদ্ধি, সংগঠন শক্তি, পাণ্ডিত্য, কবিত্ব, গুৰুসেৱা, ভক্তিনিষ্ঠা, সুগায়কত্ব, এই সকলো গুণৰ অধিকাৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ পাছত ধৰ্মাধিকাৰী ৰূপে মনোনীত হয়। শংকৰদেৱৰ জীৱদশাতে মাধৱদেৱে সাহিত্য কৰ্মৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়িছিল। ধৰ্মাধিকাৰী ৰূপে মনোনীত হোৱাৰ পাছত একাণপতীয়াকৈ তেখেতে শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে। 1568 চনৰ পৰা 1596 চনলৈকে মহাপুৰুষ মাধৱদেৱে ধৰ্মৰ গুৰুভাৰ বহন কৰিছিল। ৰচনাৰীতি বা ৰূপ অনুসৰি মাধৱদেৱৰ ৰচনাৰাজিক 4টা ভাগত ভাগাব পাৰি। আখ্যানমূলক ৰচনা যেনে আদিকাণ্ড, ৰামায়ণ আৰু ৰাজসূয় কাব্য, তত্ত্বমূলক ৰচনা নামঘোষা, জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা, নাট অৰ্জুন ভঞ্জন, চুৰধৰা পিম্পৰা গুচোৱা, ভূমি লতোৱা, ভোজন বিহাৰ, গীত বৰগীত আৰু ভতিমা। মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত নামঘোষাখন তেখেতৰ শ্ৰেষ্ঠ ৰচনা। এই ৰচনা মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিজ্ঞতাৰে ছন্দময় অভিব্যক্তি। 1000 ঘোষা থকাৰ কাৰণে ইয়াক হাজাৰী ঘোষা বোলাও হয়। এই 1000 ঘোষাৰ 600 বিভিন্ন পুৰাণ আৰু গীতাৰ ভক্তিপ্ৰধান শ্লোকৰ অনুবাদ আৰু বাকী 400 মহাপুৰুষ মাধৱদেৱৰ নিজা ৰচনা। মহাপুৰুষ

অসম প্ৰশাসনিক সেৱাৰ পহিলা মহিলা বিষয়া সুচিব্ৰতা ৰায়চৌধুৰীৰ জন্ম হৈছিল 1929 চনৰ আজিৰ দিনটোতে। এগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ উপৰিও তেখেত আছিল অসমীয়া সাহিত্যিক আৰু কবি। তেখেতে অসমৰ প্ৰথমগৰাকী মহিলা ন্যায়িক দণ্ডাধীশো আছিল। সুভিৰা জয়চৰালৰ ইংৰাজী গ্ৰন্থ অৰিজিন এণ্ড ডেভেলপমেণ্ট অৱ বৈষ্ণৱিজিমৰ অসমীয়া অনুবাদ বৈষ্ণৱ ধৰ্মৰ আতিগুৰি আৰু বিকাশৰ বাবে তেওঁ 2001 চনত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰিছিল। তেখেতৰ মৃত্যু হৈছিল 2009 চনৰ 2 ডিচেম্বৰত।

ভাৰতীয় মান সময় নিৰ্ধাৰণ কৰা হৈছিল 1947 চনৰ আজিৰ দিনটোতে। দ্য অল্ড মেন এণ্ড দ্য চিৰ লেখক ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হৈছিল। আৰ্নেষ্ট হেমিংৱে ৰচিত দ্য অল্ড মেন এণ্ড দ্য চিৰ প্ৰথমবাৰৰ কাৰণে প্ৰকাশ হৈছিল 1952 চনৰ আজিৰ দিনটোতে। এই গ্ৰন্থখনৰ বাবে হেমিংৱে পুলিৎজাৰ বঁটাও লাভ কৰিছিল। ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ কৰা হৈছিল 1956 চনৰ আজিৰ দিনটোতে।

আজি উজবেকিস্তানৰ স্বাধীনতা দিৱস। 1991 চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নৰ পৰা উজবেকিস্তানে স্বাধীনতা লাভ কৰিছিল। প্ৰিয় শ্ৰোতাবৃন্দ, আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে শুনোৱা হওকচোন তেখেতৰ দ্বাৰা ৰচিত এটি বৰগীত, শিল্পী মিতালী দেৱ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। ৰাজ্য চৰকাৰে উন্নয়ন, আত্মনিৰ্ভৰশীলতা আৰু জনকল্যাণৰ নিৰ্দেশনাৰে আজি একেলগে তিনিটা পদক্ষেপৰ উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 16,746 পৰিয়ালক 25,12,00,000 টকা মোকলাই দিয়ে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে গোলকীয় মানৱ প্ৰতিভাৰ বাবে বিদেশী ভাষা আঁচনি ছেম ফ্লাইটৰ সংশোধনী নীতি অনুসৰি প্ৰথম কিস্তি ধন প্ৰদান কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভৱ তিথি শ্ৰদ্ধা ভক্তিৰে পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ পৰিকল্পনাক স্বাস্থ্যখণ্ডত বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা আয়ুষ্মান ভাৰত ডিজিটেল মিছন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত জাগিৰোদ কৃষি উন্নয়ন চক্ৰৰ অধীনৰ পলাচুঙত হাঁহ কুকুৰাৰ কণীৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে পোৱালি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰে। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 987 বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে টিয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তৰ হত্যাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰ 30 জুলাইত দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আৰু ধন দাবীৰ অভিযোগত গুৱাহাটী মহানগৰৰ নুনমাটি থানাৰ দুজন আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: মেডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াইছো আইন আৰু আমি।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো আইন আৰু আমি। আজিৰ আইন আৰু আমি অনুষ্ঠানত আমি আইন বিষয়ক কিছু সজাগতাৰ কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ অধিবক্তা পিংগলামণি দাসক। বাইদেউ নমস্কাৰ।
3: হয়, নমস্কাৰ।
2: আপোনাক আমাৰ আইন আৰু আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: হয়, ধন্যবাদ।
2: বাইদেউ, আজি আমি যিখিনি আমাৰ সাধাৰণ আইনী সজাগতা সকলো লোকে জনাটো প্ৰয়োজন, সেই বিষয়ে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু শ্ৰোতাসকলক এই বিষয়ে জনাম। যেতিয়া আমি আইনৰ কথা পাতোঁ তেতিয়াই সাধাৰণতে শুনা যায় চিভিল আৰু ক্ৰিমিনেল, দিৱানী আৰু ফৌজদাৰী, দুটি বেলেগ বেলেগ আইন ব্যৱস্থাৰ বিষয়ে। এতিয়া অনুষ্ঠানৰ প্ৰথমে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এই দিৱানী বা ফৌজদাৰী, চিভিল বা ক্ৰিমিনেল, আচলতে এয়ানো কি, কেনেধৰণৰ নীতি নিয়ম ইয়াত সন্নিৱিষ্ট হৈ থাকে এইসমূহৰ বিষয়ে।
3: হয়, এতিয়া ফৌজদাৰী হৈছে যিবিলাক মানে ক্ৰিমিনেল কেছ, যেনে মাৰ্ডাৰ, ৰেপ বা মারপিটর গোচর, সেইবিলাকক সাধারণতে ক্রিমিনেল কেস বলে কোয়া হয়। আর দেওয়ানী গোচরবিলাক হৈছে মাটি বাড়ি সম্পর্কীয় সাকসেশন কেস হোক, সেইবিলাক দেওয়ানী গোচরলে যায়। ক্রিমিনেল গোচরবিলাক সেইবিলাক কেস তারমানে এটা প্রথমে কি করব লাগিব, যেবিলাক গোচর হয় সেই গোচরবিলাক আমি সংশ্লিষ্ট যেবিলাক থানা থাকে সেই থানার যোগেদি প্রথমে রেজিস্টার হৈ পিছত কোর্টলে আহে।
2: হয়,
3: আৰু দেৱানী গোচৰ সেইখিনি ডাইৰেক্ট আপুনি উকিলক ধৰি কোৰ্টত কৰিব পাৰে।
2: হয়,
3: সাধাৰণতে ক্ৰিমিনেল কেছত প্ৰথমে আমি এখন এফ আই আৰ লিখিব লাগে বা এজাহাৰ দিব লাগে।
2: হয়,
3: যদি

0: এই অঞ্চলত কিবা এটা ঘটনা হৈছে, তেনেহ'লে প্ৰথমে আমি থানালৈ গৈ এখন এজাহাৰ লিখিত হিচাপে দিব লাগে, বা দূৰত হ'লে বা ইমাৰ্জেঞ্চি থাকিলে আপুনি ফোনতো কৰিব পাৰে, তেতিয়াহ'লে সেইখন এখন জি ডি এন টি হিচাপে ৰেজিষ্টাৰ হ'ব।
1: হয়।
0: আৰু যেতিয়া আপুনি এখন এফ আই আৰ বা এজাহাৰ দিব, এফ আই আৰখন হৈছে কোনো যদি অপৰাধজনিত ঘটনা হয় সংঘটিত হয় সেই ওচৰৰ থানাত গৈ আপুনি গোটেই ঘটনাটোৰ বিষয়ে
1: বিৱৰণ
0: দিব লাগিব। যেনে ধৰক আপুনি এজাহাৰখন লিখোঁতে কিছুমান কথা অতি মন দি কৰিব লাগিব। প্ৰথমে আপুনি অপৰাধীসকলক যদি চিনি পাইছে, যদি চিনি পোৱা অপৰাধীসকল হয় তেওঁলোকৰ নাম ঠিকনা বা ক'ত ঘটনাটো হৈছিলে একজেক্ট মানে প্লেচটো আৰু টাইমটো সেইবিলাক সকলো এফআইআৰখনত লিখিব লাগে। আৰু যদি আপুনি কিবা কাৰণে অপৰাধীজনক চিনি নাপায় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, অপৰাধীজনৰ বিৱৰণ, কিমান ওখ, কিমান চাপৰ, বা তেওঁ চুলি কেনেকুৱা, কি কাপোৰ পিন্ধিছিলে, এই ধৰণৰ বিৱৰণ আদি দি পেলাই এফআইআৰখন দিলে অপৰাধীজনক চিনাক্ত কৰাত সুবিধা হয়। তাত সেইমতে অপৰাধীজনক বিচাৰিব পাৰিব পুলিচে। আৰু জানিলেতো আপোনালোকৰ ভালেই, গোটেই বৰ্ণনাটো দি ক'ত ঘটনাটো হৈছিলে, ক'ৰ পৰা কলৈ গৈ আছিলে, সেই ধৰণৰ লিখি দিলে বিচাৰ প্ৰক্ৰিয়াটো
1: সম্পূৰ্ণ বিৱৰণ তাত দিলে। হয়। এতিয়া আপুনি ক'লে যে পুলিচ থানাত গৈ যিহেতু দিব লাগিব, এফ আই আৰখন পোৱাৰ পাছত আৰক্ষীয়ে কি কি কৰিব লাগে, আৰক্ষীৰ ভূমিকা কেনেধৰণৰ হ'ব লাগে?
0: প্ৰথমে যেতিয়া আপুনি এফ আই আৰখন দিব তেতিয়া থানাই কি কৰিব লাগে, সেই সংশ্লিষ্ট থানাই এটা জি ডি এণ্ট্ৰি কৰিব লাগে, মানে জেনেৰেল ডায়েৰী এণ্ট্ৰি কৰিব লাগে। যদি প্ৰিমফেচি কিবা অপৰাধ হোৱাৰ প্ৰমাণ পায় তেতিয়া এফ আই আৰখন কি কৰে, ৰেজিষ্টাৰ কৰি দিয়ে। আৰু ৰেজিষ্টাৰ কৰি পুলিচে ঘটনাটো তদন্ত কৰিবলৈ আগবাঢ়িব পাৰে।
1: তেনেধৰণে আৰক্ষী আগবাঢ়িব। হয়। কোনবোৰ ঘটনাক আমি সাধাৰণতে অপৰাধজনিত বুলি ক'ব পাৰোঁ?
0: যিবোৰ ঘটনাই মানুহৰ লিগেল ৰাইট ভায়োলেট কৰে সেইবোৰেই হৈছে মানে অপৰাধজনিত ঘটনা। ধৰক যেনে কিছুমান আছে, কিছুমান অপৰাধ কগনিজেবল হয় আৰু কিছুমান নন কগনিজেবল অপৰাধ হয়। আৰু যিবোৰ অপৰাধ এজন তদন্তকাৰী বিষয়াই মেজিষ্ট্ৰেটৰ কোনো অনুমতি নোলোৱাকৈ অনুসন্ধান কৰিব পাৰে, ধৰক সেইবোৰ হৈছে কগনিজেবল
1: অপৰাধ।
0: যেনে ৰেপ, মারপিট, চোর, ডকাইত আদি এইবিলাক তাৰমানে কি হয়, পুলিচে মেজিষ্ট্ৰেটৰ কোনো অনুমতি ল'ব নালাগে, ধৰক সেইবিলাক ডাইৰেক্টলি তেওঁলোকে চলাই লৈ যাব পাৰে, তাৰমানে তেওঁলোকে সাক্ষীবাদী ল'ব পাৰে বা এৰেষ্ট কৰিব পাৰে, সব কৰিব পাৰে পুলিচে।
1: হয়। আৰু এবিধ ক'লে নন কগনিজেবল, হয়
0: সেইবিলাক হৈছে মেজিষ্ট্ৰেটৰ অনুমতি নোহোৱাকৈ অনুসন্ধান কৰিব নোৱাৰে, সেইবিলাক হৈছে নন কগনিজেবল অফেন্স।
1: হয়।
0: যেনে ধৰক যিবিলাক চিভিল ৰং, তাৰপিছতে ডেমেজ আদি ঘটনাবোৰ, ধৰক
1: তাত আপোনাৰ
0: যেনে ডিফামেশ্যনবিলাক হ'ব পাৰে বা সেইবিলাক কেছ ধৰক কোৰ্টত হ'ব, সেইবিলাক পুলিচে কি কৰিব লাগিব, মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন লৈহে তদন্ত কৰিব পাৰিব, ধৰক
1: নিৰ্দিষ্ট
0: নীতি নিয়ম মানি চলিব পাৰিব। হয়।
1: এতিয়া কগনিজেবল কেছ ৰেজিষ্টাৰ কৰাৰ পাছত আৰক্ষীয়ে কি কি কৰিব লাগে এই বিষয়ে কওকচোন।
0: কগনিজেবল অফেন্স হৈছে দুই ধৰণৰ আছে, ধৰক এবিধ বেলেবল আৰু এবিধ নন বেলেবল। বেলেবল অপৰাধবোৰ হৈছে যিবোৰ শাস্তি তিনি বছৰৰ ভিতৰত হোৱাবিলাক হৈছে বেলেবল অফেন্স। আৰু যিবিলাক অফেন্স তিনি বছৰ বা তাতোতকৈ অধিক যিবিলাক, সেইবিলাক হৈছে নন বেলেবল।
1: মানে শাস্তিৰ পিৰিয়ডটো
0: পিৰিয়ডৰ ওপৰত বেলেবল আৰু নন বেলেবল
1: নিৰ্ভৰ কৰে।
0: হয়।
1: আৰু যিখিনিৰ অপৰাধৰ শাস্তি তিনি বছৰ সেইখিনি বেলেবল, আৰু যিখিনি তিনি বছৰতকৈ বেছি সেইখিনি নন বেলেবল। হয়। এতিয়া যি নন বেলেবল কেছৰ কথা আপুনি ক'লে, নন বেলেবল গোচৰসমূহ, তাত উচ্চতম ন্যায়ালয়ৰ সেই গোচৰৰ অনুসন্ধানৰ কিবা নিৰ্দিষ্ট গাইডলাইন বা নিৰ্দিষ্ট কিবা নীতি নিয়ম আছে নেকি?
0: হয়। মাননীয় উচ্চতম ন্যায়ালয়ৰ বিভিন্ন গোচৰত, যেনে আৰ্নেষ্ট কুমাৰ ভাৰ্চাছ ষ্টেট অফ বিহাৰ বুলি এটা মানে ভাল এটা হেৰি হৈ গৈছিলে জাজমেণ্ট, তেওঁকে ধৰি অন্য কিছু গোচৰত নিৰ্দেশনা দিছে যে যিবোৰ অপৰাধৰ শাস্তি তিনি বছৰৰ পৰা সাত বছৰৰ ভিতৰত, সেই অপৰাধীবোৰক তদন্তকাৰী বিষয়াই গোচৰৰ ৰেজিষ্টাৰ হোৱাৰ লগে লগে এৰেষ্ট কৰিব নোৱাৰিব, তাৰমানে বুজিলে, যিবিলাকৰ মানে তিনি বছৰৰ পৰা সাত বছৰ হৈছে সেইবিলাকক আগতে কি হৈছিলে, ডাইৰেক্ট এৰেষ্ট কৰি দিছিলে, যেনে ডাউৰী হওক কিবা হওক এনেকুৱা যে কেছবিলাকত আগতে ইমিডিয়েট মানে কেছ এটা ৰেজিষ্টাৰ হয় আৰু ডাইৰেক্ট মানে এৰেষ্ট কৰি দিয়ে।
1: হয়।
0: কিন্তু এতিয়া এই আৰ্নেষ্ট কুমাৰৰ ভাৰ্চাছ ষ্টেট অফ

0: বিহারৰ কেসটো যেতিয়া সুপ্রিম কোর্টে জাজমেন্ট দিলে যে নহব, এতিয়া মানে ডাইরেক্ট আপনাদের এনেকুৱা যিটো শাস্তি 3-7 বছৰৰ ভিতৰত হব সেইবিলাকক আপোনালোকে ডাইরেক্ট এরেস্ট কৰিব নোৱাৰিব। আৰু সেই নির্দেশনা মতে তেনে অপরাধীবোৰক প্রথমে কি কৰিব লাগিব, গোচৰ ৰেজিষ্টাৰ হোৱাৰ পাছত বিধিসন্মতভাৱে নোটিস দি অনুসন্ধান কৰি বিষয়াৰ ওচৰত হাজির করাব পাৰিব লাগিব। তাৰমানে প্রথমে হাজির হৈ নোটিস দিব, নোটিস দি হাজির হব, তার পিছতহে তেওঁলোকক এরেস্ট কৰিব পাৰিব। তাৰমানে এইবিলাক হৈছে কি, আগতে কি হৈছিলে বহুত বিলাক কেছত, তাৰমানে এখন FIR দি দিয়ে, মেকিং মানে কেছবিলাক বেছি আছিলে,
1: মিছা অপরাধবিলাক হয়,
0: সেইকাৰণে মানে তেওঁলোকক এরেস্ট কৰি দিয়া হৈছিলে। পিছত দেখা গ'ল যে এইবিলাক মেক্সিমাম কেছেই মানে মিছাৰ ওপৰত হয়,
1: মানে সুবিধা লৈছিলে,
0: মিছাৰ আশ্ৰয়ত মানে হৈছিলে হয়। আৰু সেইকাৰণে তাৰমানে এই কেছটোৰ পিছত আৰ্নেষ্ট কুমাৰৰ কেছটোৰ পিছত কি হ'ল, তেতিয়া দেখিলে যে নহয়, প্ৰথমে আমি
1: তদন্ত
0: কৰিব লাগিব, আৰু পিছতহে তাৰমানে তদন্ত কৰি কি পালে তাৰ ওপৰত নিৰ্ভৰ,
1: প্ৰমাণৰ ওপৰত নিৰ্ভৰ
0: কৰিহে এৰেষ্ট কৰিব পৰা যাব।
1: হয়,
0: আৰু কি হয়, তেওঁ যদি তদন্তকাৰী বিষয়াই তেনে অপৰাধীক তদন্তকালীন অৱস্থাত কাষ্ট্ৰডিয়েল ডিটেনশ্যন জৰুৰী বুলি ভাবে,
1: হয়,
0: তেতিয়াহে তেওঁলোকক এৰেষ্ট কৰিব পাৰিব। তাৰমানে
1: আৰু যদি তেওঁলোকে নাভাবে তেতিয়াহ'লে
0: এৰেষ্ট কৰিব নোৱাৰে, কেছটো মানে কোৰ্টলৈ পঠিয়াই দিব আৰু পিছত কোৰ্টে বিচাৰ কৰিব আৰু সেইটো কেছ।
1: এতিয়া যিসকল অপৰাধীক গোচৰত গ্ৰেপ্তাৰ কৰা হয়, সেই অপৰাধীসকলৰ অধিকাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কিবা বিশেষ নিৰ্দেশনা তেনেধৰণৰ আছে নেকি?
0: হয়, আমাৰ আইন ব্যৱস্থাত অপৰাধ যিমানেই গুৰুত্ব নহওক কিয়, সকলো অপৰাধীকে তেখেতসকলৰ নিজৰ বক্তব্য ৰখাৰ সুবিধা আছে।
1: হয়,
0: আৰু গ্ৰেপ্তাৰকাৰী মাননীয় উচ্চতম ন্যায়ালয় DK বাসু গোচৰত গ্ৰেপ্তাৰী পদকীয়াৰ বিষয়ে মানে কিছু নিৰ্দেশনা জাৰি কৰি ৰাখিছে, যেনে গ্ৰেপ্তাৰী পদকীয়া কোনো ক্ষেত্ৰতে কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব, আৰু প্ৰতি 24 ঘণ্টাৰ মূৰে মূৰে পদকীয়াক পুলিচ হাফেজত থকাকালীন চিকিৎসা কৰাই থাকিব লাগিব, আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসাৰ প্ৰতিবেদন আদালতত দাখিল কৰিব লাগিব।
1: হয়, এতিয়া মহিলাসকলৰ ক্ষেত্ৰত আমাৰ আইন ব্যৱস্থাই কেনেধৰণৰ নিৰ্দেশনা দিছে এই বিষয়ে জনাওকচোন।
0: কোনো মহিলা অপরাধীক যেতিয়া গ্রেপ্তার কৰিব লগা হয়, তেতিয়া কেবল মাত্র মহিলা আরক্ষীর দ্বারাহে গ্রেপ্তার কৰিব পাৰিব,
1: মানে
0: কোনো পুরুষ আরক্ষী
1: নোৱাৰিব,
0: সুচুৰাই বা তেনেকে একো হেৰি কৰিব নোৱাৰিব, তেওঁক গ্রেপ্তার কৰিবলৈ একমাত্র মহিলা আরক্ষীয়ে পাৰিব। আৰু মহিলা আরক্ষী নাথাকিলে আনি ল'ব লাগিব বেলেগ জেগাৰ পৰা,
1: কিন্তু পুরুষ আরক্ষীয়ে নোৱাৰে,
0: কোনো কালতে নোৱাৰিব। অন্যথা যদি কোনো পুরুষ পুলিচ অধিকারী কোনো মহিলা অপরাধীক গ্রেপ্তার করে, তেনে মহিলা পদকীয়ায় ওমেন কমিশনের ওসর তেখেতর যদি কোনো অভিযোগ থাকে সেই সম্পর্কে জানাব পারিব, তাৰমানে তেওঁলোকৰ এগেইনষ্টে গৈ পেলাই যে মোক পুরুষে মানে এরেস্ট কৰি আনিছে,
1: মহিলাগৰাকীয়ে ওমেন কমিশনের সহায় লব পাৰিব, এই ক্ষেত্ৰত
0: অভিযোগ যদি থাকে তেওঁ সম্পূর্ণ তেওঁৰ ওচৰত গৈ পেলাই জানাব পাৰিব,
1: আৰু তেওঁ ওমেন কমিশনৰ সহায় ল'ব পাৰে যে তেওঁৰ এই অধিকাৰবিধ ভংগ
0: হৈছে।
1: হয়, যেতিয়া মহিলা এগৰাকীক পুৰুষ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বা মহিলাগৰাকীয়ে গৈ ওমেন কমিশনক গোচৰ দিয়ে, জনাই যে তেনেকুৱা ধৰণৰ কৰিছে, তেতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়?
0: তেতিয়া তেওঁ যিখিনি সুবিধা তেওঁ পাবলগীয়া, তেওঁ এগেইনষ্টে গোচৰ দিবও পাৰিব যে সেইটো তেওঁ জানি বুজি কৰিছে,
1: কাৰণ
0: এজন আৰক্ষীয়ে এইটো জনাটো দৰকাৰ
1: হয়
0: আৰু জানে সকলোৱে যে মহিলাৰ ক্ষেত্ৰত অকল মহিলা আৰক্ষীয়েহে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিব, আনকি তেওঁক একেটা লকআপতো ৰাখিব নোৱাৰিব, তেওঁ লকআপো বেলেগ হ'ব লাগিব,
1: পুৰুষৰ লগত
0: একেটা লকআপতো ৰাখিব নোৱাৰিব, তাৰমানে তেওঁক আনি পেলাই বেলেগ লকআপ থাকিব লাগিব, নহ'লে তেওঁক বেলেগ ব্যৱস্থা কৰি দিব লাগিব। তথাপি নাথাকিলেও সেইখন থানাত যদি লকআপ নাথাকে মহিলা লকআপ, তেনেহ'লে তেওঁক বেলেগ ব্যৱস্থা কৰি ৰাখিব লাগিব, কিন্তু তথাপি একেটা লকআপতে ৰাখিব
1: নোৱাৰিব। আৰু অপৰাধীক গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত যিখিনি সুবিধা থাকে সেয়া মহিলাসকলেও সেই একেখিনি
0: সুবিধা
1: পাব কৰিব।
0: হয়,
1: আৰু যদি মহিলাগৰাকী কিবা কাৰণত মাতৃত্বৰ বা তেওঁৰ লগত কেঁচুৱা থাকে, তেতিয়া কিবা বিশেষ সুবিধা পায় নেকি?
0: তেওঁ যিখিনি এগৰাকী মাতৃত্ব মহিলাৰ হেৰিত সুবিধা,
1: হয়,
0: সেই সুবিধাখিনি থানাই দিব লাগিব, নিৰ্দিষ্ট সেই থানাই দিব লাগিব।
1: হয়, পদকীয়াক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আমাৰ আইন ব্যৱস্থাৰ কিবা নিৰ্দিষ্ট নিৰ্দেশনা আছে নেকি?
0: হয়, যদি কোনো অপৰাধীক কোনো বিল্ডিং বা ভেচেলত আত্মগোপন কৰি থকা অৱস্থাত গ্রেপ্তার করে।

0: আৰু সেই অপৰাধী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ চি আৰ পি চিৰ ভিতৰত হয়, তেন্তে তেনে অপৰাধীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত তদন্তকাৰী বিষয়াই সূৰ্যোদয়ৰ পিছত আৰু সূৰ্যাস্তয়ৰ ভিতৰতহে গ্ৰেপ্তাৰ কৰিব পাৰে। তাৰমানে দিনৰ পোহৰৰ ভাগত আৰু দিনৰ পোহৰতহে তেওঁক কৰিব পাৰিব, কিন্তু আন্ধাৰত তেওঁক গ্ৰেপ্তাৰ
1: যদি কিবা কাৰণত আৰক্ষীয়ে সূৰ্যাস্তৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰে, তেতিয়া হয়তো তেওঁৰ সেই অধিকাৰ ভংগৰ বাবে আৰক্ষীৰ
0: আছে আজিকালি বহুত সুবিধা আছে,
1: পৰা যাব
0: সেই আৰক্ষীৰ বিষয়ে ওপৰৰ আৰক্ষীৰ ওচৰত জনাব পাৰিব, কোৰ্টতো তেওঁ জনাব পাৰে
1: তেওঁৰ
0: ওচৰত গৈ
1: অধিকাৰ ভংগ কৰা হৈছে
0: বুলি।
1: মহিলাৰ বিষয়ে যিহেতু আমি পাতি আছো কিছু কথা, যিসকল ডিজাৰ্টেড মহিলা আছে, স্বামীয়ে পৰিত্যাগ কৰে যিসকল মহিলাক, সেই মহিলাসকলৰ ক্ষেত্ৰত আইনত কেনেধৰণৰ সুৰক্ষা আছে? কাৰণ বহু দেখা যায় এনেধৰণৰ হৈ থাকে কথাবোৰ, আৰু যদিও আমি খুবেই পাতি থাকোঁ মহিলাৰ অধিকাৰৰ কথা বা মহিলাৰ সুৰক্ষাৰ কথা, কিন্তু কোনোবাখিনিত বহু সংখ্যক মহিলাই প্ৰতাৰিত হয় আৰু তেওঁলোকে গম নাপায় তেওঁলোকে কেনেধৰণৰ সুবিধা ল'ব, বা হয়তো লাজৰ বাবে, সংকোচৰ বাবে, সন্মানহানিৰ বাবে তেওঁলোকে আগবাঢ়ি আহিব নোৱাৰে। এই ক্ষেত্ৰত কওকচোন কেনেধৰণৰ আইনী সুবিধাসমূহ আছে?
0: এতিয়া বিবাহৰ পিছত যিসকল মহিলা স্বামী বা তেখেতসকলৰ পৰিয়ালৰ পৰা প্ৰতাৰিত হয়, সেই মহিলাই তেখেতৰ ওপৰত হোৱা অপৰাধৰ বাবে আৰক্ষী কাষ চাপিব পাৰিব ধৰক। আৰু যদি সেই মহিলাই কৰা প্ৰতাৰণা যৌতুক সম্পৰ্কীয় হয় বা অন্য তেনেকুৱা এজনে হয়, তেন্তে তেনে মহিলাই কৰা গোচৰসমূহক সচৰাচৰ যৌতুক সম্পৰ্কীয় গোচৰ বুলিয়েই কোৱা হয়। যৌতুকীয় গোচৰত এগৰাকী মহিলাই মাননীয় আদালতত যদি প্ৰমাণ কৰিব পাৰে যে তেওঁক যৌতুক বিচাৰি অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে, খাবলৈ দিয়া নাই, কিবা হেৰি কৰা নাই, তেন্তে তেওঁ স্বামীৰ লগতে পৰিয়ালৰ অন্য লোকসকলকো এই গোচৰত দোষী সাব্যস্ত কৰিব পাৰে, প্ৰমাণ কৰিব পাৰিলে যদি তেওঁ গোচৰ দিয়ে কোৰ্টত, আৰু কোৰ্টত যদি তেওঁ সাক্ষীবাদীৰে সৈতে প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁ সেই গোচৰত স্বামী তথা গোটেই পৰিয়ালবৰ্গ দোষী সাব্যস্ত হ'ব পাৰে, তাৰমানে
1: তেওঁলোকে সেইখিনি সুবিধা ল'ব পাৰে। হয়, এতিয়া যিসকল মহিলাৰ বিবাহৰ পাছত কোনো ধৰণৰ উপাৰ্জন নাথাকে আৰু স্বামীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, তেনে মহিলাক যদি স্বামীয়ে পৰিত্যাগ কৰে, তেতিয়া সেই মহিলাসকলৰ ক্ষেত্ৰত আইনী কেনেধৰণৰ সুৰক্ষা আছে?
0: হয়, মহিলা তথা শিশু আৰু মাক দেউতাকক সকলোকে সামৰি লৈছে ইয়াত, অকল মহিলা বুলি নহয়, পৰিত্যক্ত
1: পিতৃ মাতৃ
0: হ'ব পাৰে, সন্তান হওক বা স্ত্ৰী হওক, এই সকলো যেতিয়া উপাৰ্জন বা নাথাকে, স্বামী পুত্ৰ বা পিতাকে কোনো উপযুক্ত কাৰণ নোহোৱাকে পৰিত্যাগ কৰে সেই মহিলাসকলক, বা যোনেই পিতৃ মাতৃক বা শিশুক যদি পৰিত্যাগ কৰে, তেনে পৰিত্যক্ত লোকসকলে মাননীয় আদালতত তেওঁলোকৰ ভৰণ পোষণৰ বাবে আবেদন কৰিব পাৰে, আৰু মাননীয় আদালতেও তেনেলোকক ভৰণ পোষণ দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উপৰিও মহিলাসকলৰ সুৰক্ষাৰ বাবে প্ৰটেকশ্যন অৱ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেঞ্চ এক্ট 2005 এখন নতুন আইন প্ৰণয়ন কৰিছে। এই ক্ষেত্ৰত যদি কোনো মহিলা বিবাহ নোহোৱাকৈ কোনো পুৰুষৰ লগত হোম শ্বেয়াৰ কৰে ধৰক, তেনে মহিলাই পৰৱৰ্তী সময়ত সেই পুৰুষজনৰ পৰা যদি পৰিত্যক্ত হয়, তেনে মহিলাও ভৰণ পোষণৰ বাবে যোগ্য হ'ব, আৰু সেই পুৰুষজনৰ বিৰুদ্ধে মাননীয় আদালতত আবেদন কৰি ডমেষ্টিক ভায়লেঞ্চ নকৰিবৰ কাৰণেও প্ৰটেকশ্যন অৰ্ডাৰ ল'বলৈ আবেদন কৰিব পাৰিব, তাৰমানে আৰু মাননীয় আদালতেও এই ক্ষেত্ৰত বিচাৰ কৰি প্ৰটেকশ্যন অৰ্ডাৰ পাছ কৰিব পাৰিব, আৰু প্ৰটেকশ্যন অৰ্ডাৰ পোৱাৰ পাছতো যদি সেই পুৰুষজনে পুনৰ সেই মহিলাগৰাকীৰ ওপৰত ডমেষ্টিক ভায়লেঞ্চ কৰে, তেন্তে মহিলাগৰাকী মাননীয় আদালতত আবেদন মৰ্মে তেনেলোকক জেইল বা জৰিমনা বিহাৰো ক্ষমতা সেই আইনত উল্লেখ আছে ডিভি এক্টখনত। তদুপৰি সেই মহিলাই উক্ত পুৰুষজনৰ পৰা থাকিবৰ কাৰণে গৃহ ঘৰ আৰু চলিবৰ কাৰণে এককালীনভাৱে আৰ্থিক সুবিধা লাভৰো দাবী কৰা ব্যৱস্থা সেই আইনখনত আছে, আৰু মাননীয় আদালতে বিবেচনা সাপেক্ষে তেনে দাবী অনতিবিলম্বে নিষ্পত্তি কৰাৰো সুবিধা সেই আইনত উল্লেখ আছে।
1: এনেধৰণৰ সুবিধাসমূহ আইনে মহিলা বা সন্তান আৰু পিতৃ মাতৃ সকলোকে দিছে। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা, সন্তানে নিজৰ পিতৃৰ পৰা, বা স্ত্ৰীয়ে স্বামীৰ পৰা সম্পূৰ্ণ সেইখিনি পৰিত্যাগ কৰাৰ পাছত সেইখিনি তেওঁ সুবিধা পাব পাৰে,
0: থাকিবৰ কাৰণে ঘৰ বা চলিবৰ কাৰণে খুৰাকী
1: সেইখিনি তেওঁ পাব পাৰে আইনীভাৱে।
0: আইনীভাৱে
1: আৰু বহু ক্ষেত্ৰত দেখা

0: যায় আমাৰ মহিলাসকলৰ বিয়াৰ আগত পিতৃৰ ঘৰখন আৰু বিয়াৰ পাছত স্বামীৰ ঘৰখন। মহিলাগৰাকীৰ নিজৰ বুলিবলৈ একো নাথাকে সাধাৰণতে, আৰু ইতিমধ্যে আমি পৰিত্যাগ বুলি যিটো শব্দ কৈ আহিছোঁ, তাৰ পাছত বহু মহিলা গৃহহীন হৈ যায় বা কোনো ধৰণৰ তেওঁৰ সম্পত্তি একো নাথাকে কাৰণ উপাৰ্জনবিহীন হৈ থাকে। এই ক্ষেত্ৰত বৰ্তমান সময়ত সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত কেনেধৰণৰ আইনী ব্যৱস্থা আছে সেইসমূহৰ বিষয়েও জানিব বিচাৰিছোঁ, বিশেষকৈ মহিলাসকলৰ কেনেধৰণৰ ব্যৱস্থা আছে এই বিষয়ে।
1: এইটো আছে হিন্দু ছাকচেশ্যন এক্ট 1956ৰ পৰাই পিতৃ মাতৃৰ সম্পত্তিৰ ওপৰত সকলোৰে সমান অধিকাৰ দি আছিলে। পুত্ৰ কন্যা সকলোকে বা মাক যোনজনে যোন জীয়াই থাকে, পিতৃৰ পিছত ধৰক মাতৃয়ে এটা অংশ পাব, ল'ৰা ছোৱালী যদি দুজন ল'ৰা ছোৱালী সমানে জনে পাব ধৰক। কিন্তু আমাৰ কি হৈ আছে, আমি সেই আইনখনৰ বিষয়ে কোনো নাজানিছিলো বহুতে, গাঁৱে ভূঞে তেনেকে মই মানে দেখিছো যে বহুত মানুহে এনেকে খেদি দিয়া বা ছোৱালীসকলক মানে একদম মারপিট করে তেনেকে খেদি দিয়া দেখিছে। নিদিও, নিজেও ফালৰ পৰাও আগবঢ়াই নিদিয়ে, বিয়াত খৰচা কৰিছো বা কিবা বুলি সেইটোতে সামৰি থৈ দিয়ে। তাৰপিছত এতিয়া হৈছে কি, অলপ জনা হৈছে, আজিকালি গাঁৱে ভূঞে বহুত এৱাৰনেছ কেম্পবিলাক চলি থাকে। মই মহিলা সমিতি, জিলা মহিলা সমিতিৰ ফালৰ পৰাও দেখিছোঁ যে গাঁৱে ভূঞে গৈ এই মহিলাসকলক এৱাৰনেছ কৰিবৰ কাৰণে বহুত মানে তেওঁলোকে কেম্প কৰি থাকে আজিকালি। আৰু সেই বিষয়ে মানে বহুত দেখি আছোঁ যে মানে, আৰু ময়ো কেইবাখনো মিটিঙত গৈছোঁ তেনেকৈ, যোৱাৰ পিছতো দেখিছোঁ যে মহিলাসকলে বহুত মানে আহি পেলাই আমাক কয়হি যে এনেকুৱা হৈছে, আৰু ভয় কৰে। এটা মানে ভয় কৰে মানে কেলে, কিছুমানে ভাবে যে আমি থানালৈ গ'লে পাত্তা নিদিব, আমাক এনেকৈ কৰে, পইচা বিচাৰে, আৰু বা থানালৈ গ'লে আমাৰ কথা নুশুনে, আমি পইচা দিব নোৱাৰোঁ, বা কেছ কৰিবলৈ আমাৰ পইচা নাই, বা তেনেকুৱা ধৰ্ষণ কৰা বহুত ছোৱালী আছিলে যে আমি মানে লাজ পাই বাপেক মাকহঁতে কাকো ক'বলৈ নিদিয়ে, বা এনেকুৱা ধৰণৰ বহুত মানে হেৰি হৈছিলে। তেতিয়া দেখিছোঁ যে আজিকালি মহিলা সমিতিবিলাক বা তেনেকুৱা কিছুমান এন জি অ' ওলাইছে আজিকালি গাঁৱে ভূঞে আইনী শিক্ষা দিয়ে তেনেকৈ, তেতিয়া আজিকালি কিন্তু বহুত জনা হৈছে। ময়ে তেনেকৈ পাইছোঁ যে মানে এবাৰ গৈছিলোঁ মিটিঙত, তাৰপিছত এনেকৈ শিকোৱাৰ পিছত আহি পেলাই আমাক পুলিচজনে মোক নিজেই কৈছে, বাইদেউ আপোনালোকে কি শিকালে, মানুহ এজনী এৰেষ্ট কৰিব পৰা নাই, মহিলা পুলিচ বিচাৰি আছে তাৰমানে।
0: হয়,
1: আইনেও মানে এনেকুৱা হৈ যায়, তেনেকুৱা কথাবিলাক সুধিবৰ কাৰণে অন কেমেৰাত লয় তাৰমানে, মানুহৰ সন্মুখত নহয়, সংকোচৰ কথা নাহে আজিকালি। সেইকাৰণে মই ভাবিছোঁ বহুতখিনি আগবাঢ়ি গৈছে, বহুতখিনি ওলাই আহিছে আজিকালি।
0: গতিকে তেনেধৰণৰ যিসকল মহিলা বা পুৰুষ যোনে আছে, তেওঁলোকে অকণমান সাহস কৰি আগবাঢ়ি আহিলে তেওঁলোকৰ যি হয় অধিকাৰসমূহ ভংগ হৈছে তেওঁ সেইখিনি ঘূৰাই পাব পাৰে।
1: হয়, হিন্দু ছাকচেশ্যনক যিখন ক'লো 56ৰ, সেইখনে সম অধিকাৰ দিছে, পিতৃ মাতৃৰ সা সম্পত্তিৰ অধিকাৰ তেওঁলোকৰ মৃত্যুৰ পাছত তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে সমানে অংশীদাৰ হ'ব তাৰমানে। আৰু ইয়াত সেই আইনে ল'ৰা ছোৱালীৰ মাজত কোনো বিভেদ ৰখা নাই তাৰমানে, সম্পত্তি বুলি সকলো স্থাৱৰ বা অস্থাৱৰ সকলো সম্পত্তিকে বুজোৱা হৈছে, ধৰক অধিকাৰ থাকে, যেনে ধৰক স্থাৱৰ সম্পত্তি বুলিলে ঘৰ দুৱাৰ মাটি সম্পত্তি আদিকে বুজায় ধৰক, যিবিলাক লৰচৰ কৰিব নোৱাৰে, আৰু অস্থাৱৰ সম্পত্তি বুলিলে ধৰক গাড়ী টকা পইচা সোণ ৰূপ আদি, এই সকলোবিলাক কিন্তু সমানে ভাগ হ'ব,
0: সমানে ভাগ হ'ব, তেওঁলোকৰ সতি সন্ততি সকলোৱে লাভ কৰিব,
1: উত্তৰাধিকাৰ সূত্ৰে।
0: এতিয়া বিবাহিত মহিলাই স্বামীৰ মৃত্যুৰ পাছত স্বামীৰ সা সম্পত্তিৰ ওপৰত অধিকাৰ সাধাৰণতে পায়, কিন্তু যিসকল মহিলাই বিবাহ নোহোৱাকৈ কোনো পুৰুষৰ সৈতে স্ত্ৰী হিচাপে থাকে, সেই মহিলাগৰাকীয়ে তেনে পুৰুষৰ মৃত্যুৰ পাছত আইনীভাৱে কিবা অধিকাৰ পাব পাৰেনে?
1: এই ক্ষেত্ৰত আমাৰ আইনী ব্যৱস্থাই উত্তৰাধিকাৰী সূত্ৰে কেৱল বৈধ পত্নীকহে অধিকাৰ প্ৰদান কৰিছে। অবৈধভাৱে যিসকল মহিলাই কোনো পুৰুষৰ লগত সহবাস কৰে তেনে মহিলাই এই ক্ষেত্ৰত সা সম্পত্তিৰ কোনো অধিকাৰ আমাৰ আইন ব্যৱস্থাত নাই। যদিও অবৈধ সহবাসৰ ফলত যদি কোনো সন্তানৰ জন্ম হয় তেন্তে সেই সন্তানে উত্তৰাধিকাৰী হিচাপে সকলো সম অধিকাৰ পোৱাৰ ব্যৱস্থা আছে। যদি প্ৰথম অধিকাৰ অকল হিন্দু লোকৰ বাবেহে প্ৰযোজ্য আছিলে, এইসকল আগতে কিন্তু অকল হিন্দুসকলৰ কাৰণেহে আছিলে, কিন্তু বৰ্তমান কি হৈছে, ইউনিফৰ্ম চিভিল কোড ব্যৱস্থাৰ প্ৰযোজ্য হ'বলৈ গৈ আছে, হোৱা নাই যদিও হ'ব,

0: আমি এই ক্ষেত্ৰত আমি মুছলমান সকলোকো তাৰমানে সমানে অধিকাৰ পোৱাত এই আইনে সহায় কৰিব যদি হোৱাৰ প্ৰচেষ্টাত আছে।
1: হয় হয়,
0: ইউনিফৰ্ম চিভিল কোড হলে
1: আইনখনে হিন্দু মুছলমান সকলোকে সামৰি ল'ব
0: ল'ব তাৰমানে।
1: এতিয়া যিসকল লোক আৰ্থিকভাৱে দুৰ্বল, পুৰুষ মহিলা উভয়ৰে ক্ষেত্ৰত কেনেধৰণৰ আইনী ব্যৱস্থা আছে, তেওঁলোকে কেনেধৰণে আগবাঢ়িব পাৰিব?
0: এতিয়া কি হৈছে দেখিবলৈ পোৱা যায় যে আজিকালি প্ৰত্যেক জিলাই জিলাই ডিষ্ট্ৰিক্ট যিবিলাক কোৰ্ট আছে চবতে লিগেল ছাৰ্ভিচ অথৰিটি এক্ট DLSA বুলি কয়। তাত তাৰমানে মানে আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ DLSA অফিচত গৈ আবেদন কৰিব পাৰিব। তাৰমানে আবেদন কৰিলে তেনেলোকক নিজৰ আৰ্থিক সচলতা নোহোৱা বুলি প্ৰতিপন্ন কৰিব পাৰিব লাগিব, কিন্তু তেওঁলোকক আইনৰ সুবিধা DLSAৰ ফালৰ পৰা উকিল ধৰি দিয়ে আৰু তেওঁলোকে বিনা পইচাতে কেছটো চলাব পাৰিব, সেই সুবিধা দিছে। এই ক্ষেত্ৰত মানে পুৰুষ মহিলা সকলোকে সামৰি লৈছে। ইয়াৰ উপৰিও কিছু নতুন আহিছে, কোনো শিশুসকলক আইনত তেখেতসকলৰ ওপৰত হোৱা এবিউজ শালীনতাবোৰ বিচাৰ কৰিবৰ বাবে বিশেষ কোৰ্ট গঠন কৰিছে।

0: তেওঁলোকক আইনৰ সুবিধা DLSF ফালৰ পৰা উকিল ধৰি দিয়ে আৰু তেওঁলোকে বিনা পইচাতে কেছটো চলাব পাৰিব, সেই সুবিধা দিছে। এই ক্ষেত্ৰত মানে পুৰুষ মহিলা সকলোকে সামৰি লৈছে। ইয়াৰ উপৰিও কিছু নতুন আহিছে, কোনো শিশুসকলক আইনত তেখেতসকলৰ ওপৰত হোৱা এবিউজ শালীনতাবোৰ বিচাৰ কৰিবৰ বাবে বিশেষ কোৰ্ট গঠন কৰিছে আৰু সেই কোৰ্টবোৰ ইতিমধ্যে কাৰ্যক্ষম হৈ আছে। দিল্লী নিৰ্ভয়া কেছৰ পিছত খুব মানে পক্সো বুলি আইনখন 18 বছৰৰ তলৰ যিবিলাক ল'ৰা ছোৱালী সেইবিলাকক শালীনতা হানি হয়, তেনেলোকক উক্ত আইনৰ আধাৰত তেওঁলোকক সন্মুখীন হোৱা সেই শাৰীৰিক শালীনতা হানিকাৰক পৰিস্থিতিৰ বিষয়ে ওচৰৰ থানাৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু থানাই সেই ক্ষেত্ৰত জৰুৰীভাৱে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰি নাজিৰ বৰ্তমান সময়ত মানে
1: 18 বছৰ তলৰ যিখিনি ল'ৰা ছোৱালী
0: শালীনতা হয় সেইখনক সামৰি লৈছে। আৰু এতিয়া সদৌশেষত মই এইটো ক'ব খুজিছো যে বৰ্তমান ন্যায় ব্যৱস্থাই আমাৰ ভাৰতীয় লোকসকলক যি ন্যায্যতা প্ৰদান কৰি আহিছে সেয়া সঁচাকৈয়ে বৰ্তমান বিশ্বত অতুলনীয়। তাৰমানে আৰু কোনো লোকে কেতিয়াও ভাবিব নালাগে যে আমি ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত সুৰক্ষিত নহয়।
1: হয় বাইদেউ, আজি আপোনাৰ পৰা আইনী যিখিনি সজাগতাৰ প্ৰয়োজন আছে সকলো লোকৰ বাবে, সাধাৰণ নাগৰিকৰ বাবে, সেয়া আপোনাৰ পৰা গম পালোঁ আৰু আশা কৰিছোঁ এই কথাখিনি আমাৰ শ্ৰোতাসকলক উপকৃত কৰিব। কাৰণ আপুনি ইতিমধ্যে কৈছে যে আপুনি বিভিন্ন গাঁৱে ভূঞে গৈ সজাগতা সভাসমূহ অনুষ্ঠিত কৰাৰ পাছত সেই ঠাইসমূহত সেই সজাগতাসমূহ আহিছে। এতিয়া আমাৰো বহু সংখ্যক শ্ৰোতা আছে, তাৰে হয়তো বহুতে এই বিষয়ে সজাগ, কিন্তু তাৰে মাজত বহুতে নাজানে। গতিকে জনাসকলে আমি আশা কৰিম সেই নজনাসকলকো সামৰি লওক, জনাওক তেখেতসকলক যে তেওঁলোকেনো কেনেধৰণৰ সুবিধা পাব পাৰে। অনুষ্ঠানলৈ আপুনি আহিলে আপোনাক অশেষ ধন্যবাদ জনালোঁ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা এইখিনি সময় আমাক দিয়াৰ বাবে।
0: আকাশবাণী তেজপুৰক মই ধন্যবাদ জনাইছোঁ।
1: হয় শ্ৰোতাসকলে, ইমান পৰে আজিৰ আইন আৰু আমি অনুষ্ঠানত আইনী সজাগতা সম্পৰ্কে এটি কথোপকথন শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰৰ অধিবক্তা পিংগলামণি দাসে, অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: আইন আৰু আমি অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ।
3: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হয়ে পড়ব নিবিচারে, তেন্তে পয়সা পঠিয়ার সময়ত নাম আর ধনের পরিমাণ সদায় দুবার পরীক্ষা করিব।
4: RBI কয় কারুবাক পেমেন্ট করার সময়ত অলপ সাবধান হব। যাত্রীসকল অনুগ্রহ করে মন দিয়ক, যাত্রার বেলিকা যদি TCA টিকেট বিচারে দেখাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাসওয়ার্ড বিচারে তেন্তে তেওঁক তাতালিকে খেদি দিব।
5: RBI কয় OTP বা পিনের বাবে কল বা মেসেজ আহিলে অলপ সাবধান হব।
6: পৰম শ্ৰদ্ধা দয়ালু ৰাইজসকল, হাজাৰ কথাৰ মাজত এটা কথা মনত ৰাখিব, কেৱল পইচা পঠিয়াবৰ বাবে QR code স্কেন কৰিব লাগে বা পিন দিব লাগে, পইচা পাবৰ বাবে নালাগে।
5: RBI কয় QR code স্কেন কৰাৰ সময়ত বা পিন দিয়াৰ সময়ত অলপ সাৱধান হ'ব।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া দুটিমান আধুনিক গীত শুনাবলৈ লৈছোঁ। প্ৰথমে শুনক তৃষ্ণামণি শইকীয়াৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা মানিক দাসৰ।

কৃষ্ণমণি শইকীয়া কণ্ঠৰ আন এটি গীত শুনিলে। গীতিৰ কথা আছিল প্ৰণাভিৰাম বৰুৱাৰ। এইবাৰ শুনক ৰূপা শৰ্মাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা মনোৰমা বৰগোহাঁইৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। ক্ষণিক পিছতে 8:45 আৰু নিশা 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ সেউজী ধৰণী অনুষ্ঠানটি।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আলোচনা কৰিবলৈ লৈছোঁ এটি বিষয়, ভূমিকম্পৰ কাৰণ আৰু আমাৰ সজাগতা। এই বিষয়ে আজি আমাক কিছু কথা জনাব তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা মঞ্জুৰাণী বৰাই। আমি তেখেতক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: আমি সকলোৱে এতিয়া শুনিয়েই আছোঁ যে অসমত এটা ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, বা অসমখন এনেও ভূমিকম্প প্ৰৱণ অঞ্চল বুলিয়ে আমি সদায় জানি আছোঁ। গতিকে এই সম্পৰ্কে আমি কিছু সজাগ হোৱাটো ভাল, নহয় জানো? প্ৰথমতে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, ভূমিকম্প কিয় হয় আৰু ইয়াৰ প্ৰধান কাৰণসমূহ কি কি?
1: হয়, ভূমিকম্প হৈছে পৃথিৱীৰ ভূপৃষ্ঠ হঠাতে কঁপি উঠা এক প্ৰাকৃতিক পৰিঘটনা। কিন্তু প্ৰশ্ন হয়, ভূমিকম্প কিয় হয়? এতিয়া আমাৰ পৃথিৱীৰ কঠিন যিটো খোলা আছে তাত কিছুমান প্লেট আছে যাক কোৱা হয় টেকটনিক প্লেটছ। আমাৰ ইয়াতে 7খন ডাঙৰ প্লেটছ আছে, সেই প্লেটবোৰ মুভ কৰে। মুভ কৰে মানে প্লেটৰ তলতে ঠিক আছে এটমস্ফিয়াৰ বুলি এটা জুলীয়া পদাৰ্থৰ আছে, তাৰ ওপৰত সেই প্লেটছবোৰ আছে। সেই প্লেটবোৰ যেতিয়া মুভ কৰে তেওঁলোকৰ তেতিয়া তাত শক্তিৰ সঞ্চয় হয়, লৰচৰ কৰে। তাৰমানে তেতিয়া সেই প্লেটবোৰৰ আকৌ তিনিটা ধৰণে মুভ কৰে, কিছুমান কনভাৰ্জিং মুভমেণ্ট, আৰু কনভাৰ্জিং মুভমেণ্ট মানে ইখন প্লেট আৰু সিখন প্লেটৰ ওচৰলৈ চাপি আহে। কিছুমান আছে ডাইভাৰ্জিং মুভমেণ্ট, ডাইভাৰ্জিং মুভমেণ্ট আছে আঁতৰি যায়, ইখন সিখনৰ পৰা আঁতৰি যায়। আৰু শ্লাইডিং মুভমেণ্ট, শ্লাইডিং মানে ইখনৰ পৰা সিখন পিছলি যায়। গতিকে যেতিয়া সেই তেনেকুৱা ধৰণৰ মুভমেণ্ট হয় তেতিয়াই আমাৰ পৃথিৱীৰ উপৰিভাগটো কঁপি উঠে, আমি পৃথিৱীৰ উপৰিভাগত কম্পন অনুভৱ কৰোঁ, আৰু সেয়াই ভূমিকম্প, সেয়াই আচলতে ভূমিকম্প।
0: মানে এই পৰিঘটনাবোৰ হ'লেই ভূমিকম্পৰ উৎপত্তি হয়।
1: আৰু তাৰোপৰি সৰু সৰু কিছুমান কাৰণ থাকিব পাৰে, যেনেকৈ ধৰক আগ্নেয়গিৰিৰ উদগিৰণ, তাৰপিছত কিছুমান ডাঙৰ যদি খান্দা যায় মাটিভাগত, তেতিয়া সেইটো ইমান বেছি ডাঙৰ ইম্পেক্ট নহয়, সেইটো বহুত সৰু এৰিয়া এটা কভাৰ কৰি পেলাই মানে কম্পনৰ অনুভৱ কৰোঁ, তাৰ ইনটেনচিটিও বহুত কম হয়, গতিকে সেইটো একদমেই সৰু। কিন্তু ডাঙৰ যেতিয়া প্লেটছবিলাক মুভমেণ্ট কৰে তেতিয়া কিন্তু সেইটো আমি ডাঙৰ এটা ভূমিকম্পৰ জোকাৰণি আমি পাওঁ।
0: মাটি খান্দিলেও হয়, নহয়?
1: হয় হয়, মাটি যেতিয়া খান্দা যায়
0: মানে
1: গভীৰভাৱে খান্দিলে, যেনেকে মানে বৃহৎ জ্বলা ধাৰৰ কাৰণে যেতিয়া খান্দা যায় তেতিয়া হয়তো এটা এৰিয়া কম্পন হ'ব পাৰে।
0: এতিয়া ভূমিকম্পৰ আগতীয়াকৈ কোনো সতৰ্কবাণী পোৱা সম্ভৱ নে? আমি জানিব পাৰোঁনে ভূমিকম্প কেতিয়া হ'ব?
1: হয়, এইটো মানে মাজে মাজে শুনা যায় যে আমাৰ তাৰিখে এনেকুৱা ভূমিকম্প। সেইটো আচলতে বৰ্তমান সময়ত বিজ্ঞানৰ কোনো ধৰণৰ তেনেকুৱা সতৰ্কবাণী কৰাৰ সেইটো সম্ভৱ নহয়। কেতিয়া হ'ব, কোন সময়ত হ'ব আৰু কিমান শক্তিশালী হ'ব, এই তিনিটা কথা আগতীয়াকৈ নিৰ্ভৰযোগ্যভাৱে ক'ব নোৱাৰি। কিছুমান আছে, সৰু সৰু কিছুমান কথা আছে, ধৰক ভূগৰ্ভৰ পানীৰ পৰা যেতিয়া ৰেডন আদি গেছৰ পৰিমাণৰ পৰিৱৰ্তন হয় তেতিয়া মানে কোৱা যায় যে ভূমিকম্প হ'ব পাৰে। তাৰোপৰি কোৱা যায় কিছুমান জন্তুৰ অস্বাভাৱিক আচৰণ, তাৰপিছত মাটিৰ চাপ বা বৈদ্যুতিক চুম্বকীয় বৈশিষ্ট্যৰ কিছু পৰিৱৰ্তন হ'লে এইবোৰ কোৱা যায়। কিন্তু সমস্যাটো হ'ল কি, এইবোৰ হৈছে বহু সময়ত ডাঙৰ ভূমিকম্প নোহোৱাকৈও ঘটে, আৰু কেতিয়াবা সেইবোৰ ঘটিলেও নহ'ব পাৰে। গতিকে কোনো
0: ধৰণৰ
1: নিশ্চিত নহয়।
0: মানুহে ধৰক বেছিকৈ কুকুৰ বা জীৱ জন্তুৱে চিঞৰবাখ কৰিলে হয় বুলি আগৰ পৰা এটা প্ৰচলিত
1: আছে, মই সেইটোৱে ক'লোঁ। কেতিয়াবা মানে সেই ধৰণৰ আচৰণ কৰিলে ভূমিকম্প হ'বও পাৰে নহ'বও পাৰে,
0: বিভিন্ন
1: কাৰণত কৰিব পাৰে তেওঁলোকে, মানে
0: সতৰ্কবাণী
1: দিব পৰা নাই। কিন্তু সতৰ্কবাণী নিদি পেলাই আমি সজাগ হৈহে থাকিব লাগিব।
0: গতিকে সতৰ্কবাণী নহ'লেও আমি
1: যিহেতু
0: ভূমিকম্প প্ৰৱণ অঞ্চল,
1: আমি ভূমিকম্প প্ৰৱণ অঞ্চলত আছো, যিটো কোৱা হয় আমাৰ এই অঞ্চলটো নৰ্থ ইষ্টৰ যিটো অঞ্চল আছে সেইটো হৈছে আমাৰ জোন ফাইভত পৰে, মানে ভূমিকম্পৰ জোন কিছুমান আছে, জোন 1, 2, 3, 4, 5, আমাৰ জোন 5 মানে ছিভিয়াৰ

ঘৰ বিশেষকৈ মানুহ ধৰক এটা কিট এটা বনাই ৰাখিব লাগে, কিটটো ধৰক ফাৰ্ষ্ট এইড থাকিব, তাৰপিছতে তেওঁলোকৰ ট্ৰচ লাইট এনেকুৱা ধৰণৰ বস্তু দি থৈ পেলাই ৰাখিব লাগে যিটো তেওঁলোকৰ সেই সময়টোত জৰুৰী হ'ব। তাৰপিছতে তেওঁলোকৰ খোৱা ড্ৰাই ফ্ৰুটছ কিছুমান ৰাখিব পাৰে, তাৰোপৰি নিজৰ কাপোৰ কেইটামান দুটামান কাপোৰো তেনেকৈ যদি ৰখা যায়, তাৰমানে সেইটো হৈছে আমি এটা নিজে এনেকুৱা হৈ যায় যে আমি এইটো দেখোন সদায় দেখি আছো এই বস্তুটো, আৰু মানে সেই তেনেকুৱা ধৰণৰ হ'বগৈ নালাগে, যাতে সেই সময়ত আমি বস্তুটো ৰাখিছোঁ কিয়, আমাক যেতিয়া দৰকাৰ হ'ব তেতিয়াহে

0: কাগজ
1: খৰচৰ
0: পত্ৰ
1: কেতিয়াবা বহুত বেছি ভাগিও যাব
0: হয়
1: পাৰে,
0: সেইটোতো আমি
1: খোৱা
0: সদায়
1: পানী,
0: দেখিয়ে থাকোঁ না,
1: হয়
0: বিশেষ যেতিয়া খোৱা পানীৰো অসুবিধা হৈ
1: অসুবিধা
0: যায়,
1: হ'ব পাৰে।
0: গতিকে আমি সেইখিনিৰ কাৰণে অকণমান খোৱা পানীটোতো ধৰক আপুনি বটল বহুত দিন ধৰি ৰাখিব নোৱাৰে,
1: ৰাখিব নোৱাৰে,
0: কিন্তু সেইখিনি সময়ত আমি কৰিব পাৰি যে বটলত যদি আমি এনেই ধৰক আমি এনেও ঘৰখনত যেতিয়া বটল কিছুমানত পানী ৰাখি থওঁ, মানে সেই সময়ত যেতিয়া ভূমিকম্প হয় সেই সময়ত দৌৰা দৌৰি নকৰি পেলাই আমি যদি বিচনাটো থাকোঁ তেতিয়াহ'লে গাৰুটো দি পেলাই নিজক ছেফ কৰি পেলাই ৰাখিব পৰাটো আমাৰ মানে সেইটো হৈছে আমাৰ আটাইতকৈ ইণ্টেলিজেণ্ট কথা হ'ব সেইখিনি সময়ত। আমি ক'লো ধৰক টেবুলৰ তলটো কৈছোঁ, দৌৰা দৌৰি কৰিব নালাগে, ষ্টেয়াৰকেচ ব্যৱহাৰ কৰিব নালাগে, কাৰণ ষ্টেয়াৰকেচ কম্পেৰিটিভলি আপুনি যি ভয়ৰ কাৰণ হয়। গতিকে আৰু সেই কথাটো অকল আমি ঘৰৰ ক্ষেত্ৰতে নহয় স্কুলৰ ক্ষেত্ৰতো আমি সেইটো ষ্টুডেণ্টক সদায় ক'ব লাগে যে তোমালোকে, কাৰণ তেওঁলোকৰতো ষ্টাম্পেড হৈ যাব, কাৰণ এটা সৰু কৰিডৰ এটাৰকেচ থাকিব, সেই চিৰিয়েদি যেতিয়া সকলো ল'ৰা ছোৱালী বিশেষকৈ কণ কণ ল'ৰা ছোৱালীবিলাকক সেই চিৰিয়েদি যেতিয়া অহা যোৱা কৰিব মানে নামি আহিব তেতিয়াতো সৰু বাচ্চাবিলাক আৰু স্কুলবিলাকত সাধাৰণতে এইখিনি সময়তে এনেকুৱা কাৰণে এনেকুৱা ধৰণৰ হেৰিয়াত কি কৰিব লাগে সৰু বাচ্চাবিলাকৰ কাৰণে মানে তলৰ ফ্ল'ৰটো গ্ৰাউণ্ড ফ্ল'ৰটো
1: ব্যৱহাৰ কৰিব লাগে। স্কুল কলেজ সকলোতে আচলতে এনেধৰণৰ প্ৰশিক্ষণৰ খুবেই দৰকাৰ,
0: খুবেই দৰকাৰ।
1: আজিকালি কৰিছে বাৰু চৰকাৰে,
0: কৰা যায় এৱাৰনেছ প্ৰতি বছৰে যাতে সেই হেৰিখনৰ সজাগতাটো, কাৰণ প্ৰতি বছৰে ষ্টুডেণ্টবিলাক গৈ থাকে, গতিকে সেই প্ৰতি বছৰে যদি শিক্ষানুষ্ঠানসমূহত যদি গৈ পেলাই এনেকুৱা প্ৰশিক্ষণ দিয়া যায় তেওঁলোকে আহি পেলাই ঘৰতো ক'বহি তেওঁলোকৰ, গতিকে
1: লগতে ঘৰখিনিও সজাগ হ'ব,
0: ঘৰখিনিও সজাগ হ'ব পাৰে।
1: এতিয়া শেষত আপুনি আমাৰ শ্ৰোতাসকলৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে কিবা আহ্বান জনাব বিচাৰিব নেকি?
0: হয়, মোৰ প্ৰথম কথা হৈছে আমি যিহেতু ভূমিকম্প প্ৰবল অঞ্চলত থাকোঁ, গতিকে আমি ঘৰটো যেতিয়া বনাম আমি মজবুত কৰি বনাব লাগিব, আৰু ইমাৰ্জেঞ্চি কিট এটা আমি ৰাখিব লাগিব, আৰু এটা পৰিয়ালে প্লেন কৰি ৰাখিব লাগিব কোনখিনি জেগা আমাৰ সুৰক্ষিত হ'ম, তাৰোপৰি ফাৰ্ষ্ট এইড কিট এটা থাকিব লাগিব, তাৰপিছত নিয়মীয়া ড্ৰিলটো বহুতেই দৰকাৰী। এতিয়া আমি ভূমিকম্পৰ ক্ষেত্ৰত আমি নিজকে বচাই পেলাই ৰাখিব পাৰিম, যদিও ইঞ্জিয়ৰ হ'লেও আমি হয়তো মৃত্যুমুখৰ পৰা আমি নিজকে বচাই পেলাই ৰাখিব পাৰিম। ভূমিকম্পৰ ক্ষেত্ৰত আমি কিছুমান কোড আছে, ধৰক আমি সেইকেইটা ফ'ল' কৰিব পাৰোঁ, ছেভ লাইভছ, ছিকিউৰ হোমছ, এক্ট বিফ'ৰ দ্য কুইক। আমি আমাৰ লাইফ ছেভিং কৰিব পাৰোঁ ছিকিউৰ হোম, আমি এটা যদি
1: সুৰক্ষিত
0: সুৰক্ষিত ঘৰ বনাওঁ, তাৰপিছত আমি ক'ব পাৰোঁ যে এৱাৰনেছ টুডে ছেফটি টুমৰো, আজি এৱাৰ হৈ থাকিলে আমি ভৱিষ্যতৰ কাৰণে আমি সুৰক্ষিত হৈ থাকিব পাৰিম,
1: সজাগ আৰু সুৰক্ষা,
0: সজাগ আৰু
1: সজাগতে সুৰক্ষা আনে না আচলতে,
0: হয় হয়, আপুনি সেই বস্তুটোৰ প্ৰতি কনচাৰ্ণ, আপুনি কনচাৰ্ণ, সেইকাৰণে আপুনি জানে যে নিজক কেনেকে ছেফ কৰি ৰাখিব লাগিব, সেইখিনি কথাৰ পৰাই আমাৰ মাজত মানে সেই কথাবিলাক চৰ্চা হ'ব, গতিকে সেই বস্তুটো আমি সদায় ফ'ল' কৰিব লাগে। আৰু মক ড্ৰিলৰ ক্ষেত্ৰত কওঁ, ওৱান ড্ৰিল টুডে ওৱান লাইফ ছেভ টুমৰো, আমি আজি যদি এটা ড্ৰিল কৰোঁ তেতিয়াহ'লে আমি অহাকালিৰ কাৰণে আমি
1: এটা জীৱন বচাব পাৰিম,
0: বচাব পাৰিম। হয়
1: হয়, ধন্যবাদ বাইদেউ, আপুনি কম সময়তে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ শ্ৰোতাসকলক জনালে। আশা কৰিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ শ্ৰোতাসকল সজাগ হ'ব আৰু সচেতন হৈ থাকিব, যিহেতু ভূমিকম্প এক প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াক আমি কোনেও বন্ধ কৰিব নোৱাৰোঁ, নহয় জানো, গতিকে সজাগতাইহে আচলতে সুৰক্ষা। পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানত ভূমিকম্প আৰু আমাৰ সজাগতা এই সম্পৰ্কে কিছু কথা শুনিলে। অনুষ্ঠানটিত আজি আমাৰ সৈতে আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা মঞ্জুৰাণী বৰা। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
3: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
2: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
4: সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন

0: কৰিছোঁ। ইতিপূৰ্বে বাণীবদ্ধ কৰা শ্ৰোতাৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লোৱা হৈছে ফোন ইন গানে গানে অনুষ্ঠানৰ আজিৰ খণ্ডটি। হেল্ল' হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে, ক'ৰ পৰা কৈছে পৰিচয় দিব। নমস্কাৰ,
2: মই ৰান্ধি ষ্টেচন চাৰিআলিৰ পৰা ক'লো, শ্ৰীমতী প্ৰণতি দত্ত।
1: প্ৰণতি দত্ত হয়, শ্ৰীমতী দত্ত আপুনি ভালে আছে?
2: বৰ্তমান ছাৰ ভালে, আপোনালোকৰ ভাল নহয়? বহুত দিনৰ মূৰত লগ পাইছোঁ।
1: হয় হয় হয়, আৰু আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
2: আজি যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে, নামঘৰবিলাকত হৰিনামৰ ধ্বনিয়ে মুখৰিত হৈছে, গতিকে জুবিন গাৰ্গৰ কণ্ঠ এটা দিহানাম শুনাই দিব, আৰু দিহানামটো পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনাই আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াই দিম।
1: ধন্যবাদ, আমিও গ্ৰহণ কৰিছোঁ। আপুনি কেনে কামত ব্যস্ত হৈ আছে?
2: বৰ্তমান এতিয়া আমাৰ খেতি বাতি আদায় হ'ল, আৰু বানপানীও তেনেকে নাছিলে, মানে বাগৰডোখৰত পানী হৈছিলে, তেনেকে ৰোৱাটো এবাৰ অলপ দেৰি, আৰু তেনেকে খেতি বাতি আদায় হ'ল, আৰু এতিয়া বৰ্তমান ঘৰুৱা কাম কাজৰ লগতে জড়িত হৈ আছো।
1: বানপানীৰ সময়ত আপোনালোকৰ অনিষ্ট একো হোৱা নাই নহয় জানো?
2: পথাৰত পানীহে একদম পুৰা ভিৰ হৈ গৈছিলে, দ মাটিবিলাক একদম আলি কোনো চিন্তাই নাছিলে, যেতিয়া পানী শুকাইছে তেতিয়াহে আমি ৰোৱা হৈছিলে।
1: আৰু সেই অঞ্চলত বিশেষকৈ হয় হয় খেতি অলপ দেৰি কৰিছিলে, সেইকাৰণে ক্ষতিৰ পৰিমাণটো অলপ কমিল নহয় জানো?
2: হয় হয়,
1: বাৰু আৰু গীতটি শুনাবলৈ লৈছো।
2: ঠিক আছে, ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফণীত গাৰে গানে
0: নমস্কাৰ, মই যোৱাটো পাইছোঁ দিনেশ শৰ্মা।
1: নমস্কাৰ দিনেশ শৰ্মা, আমাৰ অনুষ্ঠানৰ পৰা আপুনি কি গীত শুনিব?
0: মই আজি জুবিন গাৰ্গৰ গীত বজাই দিলে হ'ব।
1: জুবিন গাৰ্গৰ যিকোনো গীত?
0: বিচৰণম দিবানে সহায়।
1: বাৰু হয়, আপুনি এতিয়া যিহেতু এটা ব্যক্তিগত অনুষ্ঠানত চাকৰি কৰে নহয় জানো?
0: মই এছ চি চিত চাকৰি কৰি আছো, বৰ্তমান ডিউটি যাবলৈ লৈছো, মানে নাই ডিউটি আছে।
1: হয় বাৰু, যি নহওক আপোনাক ধন্যবাদ জনাইছো এই কাৰণে যে আপুনি নিজৰ ডিউটিলৈ যোৱাৰ আগমুহূৰ্তত আকাশবাণী তেজপুৰ অনুষ্ঠানলৈ আপোনাৰ
0: আপোনাক ফোন নকৰিলে ভালেই নালাগে মানে।
1: নিশ্চয় নিশ্চয়, আমিও সেইখিনি ধন্যবাদ জনাইছো আৰু ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠানত অংশ লৈ থাকিব।
0: আপোনাৰ অনুষ্ঠান শুনি থকা ভাল লাগে, বহুত ভাল লাগে।
1: ধন্যবাদ ধন্যবাদ, আৰু অনুৰোধৰ গীতটি আমি শুনাবলৈ লৈছো।
0: মই নাম নাম কৰি বিচাৰিছো,
1: নিশ্চয়
0: প্ৰণতি দত্ত, তাৰপা নীলপল দৰা, কল্পনা দৰা, প্ৰস্তুতি দৰা, মাধৱী নাথ, তাৰপা মন্দু বৰুৱা, শৰৎ দৰা,
1: ধন্যবাদ, আমি গ্ৰহণ কৰিলো আৰু গীতটি শুনাবলৈ লৈছো।
0: ঠিক আছে, ধন্যবাদ।

0: হ্যালো,
1: হ্যালো, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে?
0: হয় ছাৰ, নমস্কাৰ।
1: নমস্কাৰ,
0: মই ধেমাজি জিলাৰ পৰা নীলোৎপল দুৱৰাই কৈ আছিলোঁ।
1: নীলোৎপল দুৱৰা, হয় হয়, মোৰ মাতটো চিনাকি চিনাকি লাগিছে
0: হয়
1: বাৰু।
0: হয়
1: দুৱৰা, এতিয়া যিহেতু আপুনি এটা ব্যতিক্ৰমী গীতেই চাগে শুনিব, নহয় জানো? আৰু
0: হয় হয় ছাৰ,
1: সদায় ব্যতিক্ৰমী কিছুমান গীতে আমালৈ অনুৰোধ কৰে। বাৰু আজি আপোনাৰ গীতটি আমি জানিম।
0: হয় হয়, আজি মোক জুবিন গাৰ্গৰ নিয়ৰে ফুল এপাহ ফুলিল এপাহ সৰিল এই গীতটি বজাই দিব।
1: হয়, এই গীতটি শুনাব পাৰিম।
0: হয়
1: আৰু
0: হয় ছাৰ,
1: যিটো প্ৰকৃত বা অৰিজিনেল যিটো গীত, সেই গীতটো ডক্টৰ ভূপেন হাজৰিকা কণ্ঠৰে আছিলে।
0: হয় হয়
1: তেখেতে নতুন ধৰণে সুৰেৰে সজাইছে। বাৰু যি
0: হয়
1: নহওক,
0: তেখেত
1: আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
0: হয় হয় ছাৰ, মোৰ লগতে আমাৰ অনাতাঁৰ মৰমাকলৰ পৰিলৈ কেইজনো বান্ধৱীসকলৰ নাম ক'ব বিচাৰিছিলোঁ।
1: হয়,
0: আমাৰ দেৱদত্ত, কুমাৰ মনোজ সিং, শৰৎ দেউৰা, দিনেশ শৰ্মা, অংকুৰ শৰ্মা, জোনমণি দেৱী। মই আটাইলৈ গীতটি উপহাৰ দিব বিচাৰিছোঁ আৰু মন্তু বৰুৱা। আপোনালোকৰ নিশ্চয় ছাৰ ভাল নহয়?
1: ভালে আছো। নিশ্চয় আপোনালোকৰ যিটো শ্ৰোতা সংঘ আছে, সেই শ্ৰোতা সংঘলৈ নতুন সদস্যৰ আগমন ঘটিছে, নহয় জানো?
0: হয় হয় নিশ্চয়,
1: হয়, আৰু এইটো এটা শুভ লক্ষণ।
0: হয় হয়,
1: গতিকে এনেকুৱা
0: আৰু
1: ধৰণৰ
0: কেইজন সদস্যই এই বছৰ আমাৰ লগত জইন কৰিছে তেওঁলোকে, আৰু ভাল লাগিছে সকলো ৰেডিঅ'খিনিৰ শ্ৰোতা ওলাই আহিছে।
1: নিশ্চয় নিশ্চয়, হয়, আমিও তেখেতসকলক আমাৰ উপহাৰ হিচাপে এই গীতসমূহে আগবঢ়াবলৈ বিচাৰিছোঁ। গতিকে আপুনি যি গীতটি আগবঢ়াইছে, গীতটিৰ লগতে আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু গীতটি শুনাবলৈ লৈছোঁ। ধন্যবাদ।

0: হেল্ল'
1: হেলো
0: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনেকেনে?
1: হেল্ল'
0: হয়, আপুনি আপোনাৰ পৰিচয় দিব।
1: হয় ছাৰ, নমস্কাৰ। মই
0: নমস্কাৰ,
1: ধেমাজি শ্ৰীপানীৰ পৰা পুতুল বৰুৱাই কৈছিলোঁ।
0: পুতুল বৰুৱা হয়। বৰুৱা, ভালে আছে আপুনি?
1: হয় ছাৰ, বৰ্তমান মই ভালে আছোঁ, আপোনালোকৰ ভাল নহয়?
0: ভালে আছোঁ। আজি আপুনি আমাৰ এই অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: আজি ছাৰ মোৰ খগেন মহন্তৰ যিখিনি গীত শুনাই দিব আপোনালোকৰ মন পচন্দৰ।
0: বাৰু, আমি সেই গীতটি শুনাব পাৰিম।
1: নাম কেইটামান ক'ব বিচাৰিছোঁ।
0: নিশ্চয়।
1: বিমল বসুমতাৰী, অমল বসুমতাৰী, দীপশিখা বৰা, বৰষা পানীকাৰ, প্ৰণতি দত্ত, ছায়ানন্দ নেওগ, কুঞ্জলতা বৰা, এওঁলোকলৈ গীত কৰিছোঁ লগতে আপোনালোকলৈ।
0: ধন্যবাদ। আপোনাৰ বিষয়ে অকণমান আমাক জনাব নেকি, আপুনি কি কৰে, কেনে? হয়,
1: বৰ্তমান মই খেতি পথাৰ সামৰিলোঁ। এতিয়া বৰ্তমান কৃষি হৈছিলোঁ আৰু আজি 4-5 দিনমান হৈছে আৰু লগতে মাটিমাহ হৈছিলোঁ।
0: হয় হয় হয় হয়
1: হয়, যিহেতু মই খেতি কৰি ভাল পাওঁ, খেতিয়কৰ ল'ৰা।
0: ধন্যবাদ। আৰু খেতি কৰিবই লাগিব, আমাৰ যিটো প্ৰকৃতি সেই প্ৰকৃতিটো আমি ৰক্ষা কৰিবই লাগিব।
1: হয় হয় হয়
0: হয় হয়, খুব সুন্দৰ। আৰু যিহেতু আপুনি তিল পেলাইছো বুলি ক'লে, এনেকুৱা কিবা জাত আছে নেকি যে যি জাত এই সময়ত পেলালে উন্নত উৎপাদন হ'ব?
1: নাই নাই নাই নাই।
0: হয় বাৰু, আপোনাৰ লগত কথা পাতি ভাল লাগিল আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
1: হয় ছাৰ, ধন্যবাদ।
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন নেকি? নেকানে
1: হয় ছাৰ,
0: নমস্কাৰ। আপুনি ক'ৰ পৰা কৈছে, পৰিচয় দিব।
1: হয়, মই মঙলদৈ চিপাজাৰৰ পৰা মাধৱী নাথ ক'লোঁ।
0: হয়, মঙলদৈ চিপাজাৰৰ মাধৱী নাথ, আমাৰ নিয়মীয়া শ্ৰোতা।
1: হয় হয়, ভালে আছে?
0: ভালে আছোঁ, আৰু আপোনাৰ নিশ্চয় ভাল?
1: হয় আছোঁ আৰু।
0: হয় হয়, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: হয়, মই জুবিন গাৰ্গৰ কণ্ঠত অমন মোৰ ৰচনা তুমি কে আৰু জানো না।
0: হয়,
1: এই গীতটি শুনাই দিলে ভাল পাম।
0: বৰ সুন্দৰ। আৰু এই সুযোগতে আপোনাক এটা কথা সুধিব নিশ্চয় পাৰোঁ, আৰু আপুনি গীত মাতৰ লগতে জড়িত এগৰাকী নহয় জানো?
1: হয় হয়।
0: বাৰু, আপোনাৰ কণ্ঠৰেই কয় যে আপুনি গীতৰ লগত জড়িত এগৰাকী। বাৰু যি নহওক, আমিও আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
1: হয়, মোৰ লগত মোৰ একদম মানে সহপাঠী বন্ধু, তেখেতৰ জৰিয়তে যিহেতু আপোনালোকৰ লগত চিনাকি, মই তেখেতৰ নাম ল'বই লাগিব, দিনেশ শৰ্মা। লগতে মোৰ ঘৰৰ সকলো পৰিয়াললৈ মই গীতটি উচৰ্গা কৰিলোঁ।
0: ধন্যবাদ, আৰু আপোনাক পুনৰবাৰ ধন্যবাদ জনাই গীতটি শুনাবলৈ লৈছোঁ।
1: হয়, ধন্যবাদ।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে
1: হয়, নমস্কাৰ।
0: নমস্কাৰ,
1: মই ধেমাজি মাথোৰাজীৰ কথা কাঠগাঁৱৰ পৰা শ্ৰীমতী কল্পনা দুৱৰা।
0: হয় হয়, কল্পনা দুৱৰা আমাৰ নিয়মীয় শ্ৰোতা। আৰু আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব? অনিমা চৌধুৰী নহয় জানো? হয় বাৰু,
1: আপোনালোকৰ ভালেই নহয়?
0: ভালে আছো বাৰু।
1: আমাৰ মৰমাকলৰ পৰিয়ালৰ কেইজনমান সদস্যৰ নাম ক'ব বিচাৰিছো।
0: নিশ্চয়, আপুনি নাম কি কওক?
1: কুমাৰ মনোজ দিহিঙীয়া, দেৱদত্ত, শৰত দুৱৰা দুৱৰা,
0: হয়,
1: নীলমণি কোচ, বাসন্তী দেৱী, শান্তিৰাণী নাথ বৰুৱা,
0: হয়,
1: দেৱকান্ত শইকীয়া, অনিল বৰা, আটাইলৈ এই গীতটি, সকলো ৰেডিঅ' শুনি চেতালৈ গীতটি উপহাৰ দিব বিচাৰিছো।
0: হয়, আমিও আটাইলৈকে ধন্যবাদ জনাই পলম নকৰি গীতটি শুনাব লৈছো।
1: ধন্যবাদ,
0: ধন্যবাদ।

ইমান ফলে শ্রোতাসকলে ফোনযোগে অনুরোধৰ গীতৰ অনুষ্ঠান ফনিন কাৰে কাৰে শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ত্ৰৈলোক্য বৰাই আৰু প্ৰযোজনা কৰিলে।

0: রূপান্ত কুমার দাসে।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম এণ্ডৰ 102.4 হাৰ্টজ মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ উস্তাদ বিছমিল্লা খাৰ কণ্ঠৰ, ক্ষমা কৰিব, বিছমিল্লা খাৰ চেনাইবাদন।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ওস্তাদ বিছমিল্লা খাৰ চেনাই বাদন শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ 1125 কিলো হাৰ্চ আৰু এফ এম এনৰ 102.4 মেগাহাৰ্চত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ সময় নিশা 10:30 হৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো অন্ত পৰিছে। কাইলৈ বুধবাৰে আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল ৰাজীৱ গগৈ আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল মল্লিকা দত্ত। আজিৰ অধিৱেশন সামৰি আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ কক্ষৰ পৰা মই নৱজ্যোতি হাজৰিকাই আজিলৈ বিদায় লৈছোঁ।